এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, শেখ আব্দুল্লা আহমেদ আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিত শৰ্মা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ বন্দনা।

হৈ যাব চাই আৰু মৰাতি মৰিলে নেকান বৰে কৰি।

বন্দনা শুনিলে। আজিৰ বন্দনাত বন্দনা দত্তৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, প্ৰণীতা কলিতাৰ কণ্ঠৰ লোকগীত, বকুল চেতিয়া আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত, তিলোত্তমা ডেকা আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত আৰু দেৱেন শৰ্মাৰ কণ্ঠৰ ভজন শুনিলে।

0: আৰু বাঞ্ছিত বস্তু লাভ নকৰা এনেবোৰ কথাই আপোনাৰ মনৰ শান্তি হৰণ কৰিব পাৰে। যাৰ মন অধিক সংবেদনশীল সেই সকলোৰেই সোনকালে শান্তি ভংগ হয়। তেওঁলোকে যিকোনো ঘটনা সম্পৰ্কত অযথা চিন্তা কৰে, তাৰ অজানা ফলাফলসমূহ আকাৰত উফন্দাই ধৰে আৰু নানা কাল্পনিক আশংকাৰে মনটো গধুৰ কৰি তোলে। তেনে লোকৰ বাবে মানসিক আৰু শাৰীৰিক শান্তি উভয়ে দুৰূহ। তেনেবোৰ মানুহেই ধৈৰ্য হেৰুৱাই কামত অমনোযোগী হয়। সাধাৰণতে অযথা চিন্তা কৰাসকল মানসিকভাৱে দুৰ্বল, কিন্তু মানসিকভাৱে শক্তিমান আৰু ধৈৰ্যশীলসকলে অযথা চিন্তা নকৰে, সকলো কথাকে সহজভাৱে গ্ৰহণ কৰে। তেওঁলোকে সকলো কথাৰে আগগুৰি পুংখানুপুংখভাৱে বিচাৰ কৰি চাই আৰু তাৰ পৰা উদ্ধাৰ পাই পুনৰ স্বাভাৱিক অৱস্থা লাভৰ বাবে সচেষ্ট হয়। অশান্ত লোকসকলেও চেষ্টা কৰিলে বহুতো অশান্তিৰ হাত সাৰিব পাৰে। যদি কিবা ভুলৰ বাবে আপোনাৰ অশান্তি হৈছে, সেই ভুল গোপনে নাৰাখি মুক্ত কণ্ঠে তাক স্বীকাৰ কৰক আৰু পুনৰবাৰ তেনে ভুল নকৰিবলৈ প্ৰতিজ্ঞা কৰক। কোনো ধৰণৰ ভয়ৰ বাবে যদি আপোনাৰ অশান্তি হৈছে, তেন্তে ভয়ৰ কাৰণবোৰ বিশ্লেষণ কৰি চাওক। তেতিয়া দেখিব অধিকাংশ কাৰণেই অমূলক। তেনে কাৰণ যদি যুক্তিসংগত হয়ো, সেই ভয় মনৰ পৰা গুচোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক আৰু তেনে ব্যৱস্থা গ্ৰহণৰ পথ নাথাকিলে তাক সহজভাৱে লোৱাত বাদে আৰু কোনো উপায় নাই। ভাগ্য বিপৰ্যয়ৰ বাবে ভয় নকৰিব, চেষ্টাৰ বলত ভাগ্য আকৌ পুনৰ আহিব পাৰে। যিসকলে তুচ্ছ কাৰণতে উদ্বিগ্ন হৈ উঠে, তেওঁলোকে বৌদ্ধ সাহিত্য অধ্যয়ন কৰাটো বিধেয়। তাত উদ্বিগ্নতা বা দুশ্চিন্তাক উৎকণ্ঠা বুলি অভিহিত কৰি তাক মনৰ পৰা সমূলঞ্চে নিৰ্মূল কৰিবলৈ উপদেশ দিয়া হৈছে। কাৰণ উৎকণ্ঠাই দুখ মাতি আনে, মনৰ শান্তি হৰণ কৰে, জীৱনৰ ভাৰসাম্যত বিশৃংখলাৰ সৃষ্টি কৰে। মনত ৰাখিব, যি জ্ঞানী, নিষ্পাপ, কলুষবিহীন, দয়ালু, প্ৰেমময়, সৎ, ধৈৰ্যশীল, তেনেলোক উৎকণ্ঠাবিহীন। তেনে লোকৰ জীৱনলৈ চাই খোজ দিবলৈ শিকিলে আপুনিও নিশ্চিন্ত, নিৰুদ্বেগ জীৱন যাপন কৰিব পাৰিব।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি সূৰ্য কুমাৰ ভূঞাৰ লিখনিৰ পৰা লোৱা হল।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হলে প্ৰতিদিনে নিৰ্দিষ্ট দূৰলৈ খোজকঢ়াৰো অভ্যাস কৰক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ। আজি শুনাবলৈ লৈছো ব্ৰীজ নাৰায়ণৰ স্বৰোৎপাদন ৰাগ চৌত্তৰী।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। আজিৰ বিষয় পেইন মেনেজমেণ্ট। এই বিষয়ে কথা পাতিবলৈ ষ্টুডিঅ'ত উপস্থিত থাকিব ডক্টৰ বিভাস ভাগৱতী। নিশা 9:30 সাহিত্যচৰা অনুষ্ঠানত মৃগেন শৰ্মাৰ গল্প আৰু অন্তৰীপ কাকতিৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ আলেখ্য আকাশ আমাক অকণি আকাশ দিয়াৰ প্ৰথম খণ্ড। দিনৰ 1:50 হীৰামণি ডেকাৰ কণ্ঠৰ লোকগীত। দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানৰ

পুৱা 7:30 বজাৰ স্মৃতিৰ দিনলিপি অনুষ্ঠানত কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি।

7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 8:30 গীতিমালিকাৰ শিল্পী পৰি ভূঞা, মমতা বৰঠাকুৰ, দেৱজিৎ চৌধুৰী, শান্তা উজিৰ আৰু প্ৰতুল শৰ্মা, 9:15 জিলাৰ দেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং, 11:05 পৰাগমালা লাইভ,

দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত সাধুকথা শীৰ্ষক এখনি আলেখ্য আগবঢ়াব ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 1:10 বজাত আৰু 7:45 বজাত ৰঞ্জিত কটকীৰ কণ্ঠৰ আধুনিক গীত। 1:20 বজাত জয়ন্ত কুমাৰ নাথ আৰু সংগীৰবিন্দৰ কণ্ঠ ৰোজাবালি। 1:35 বজাৰ বাদ্য সংগীতৰ অনুষ্ঠানত শুভেশ বসুৰ হাৱাইন গীটাৰ বাদন। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত মঞ্জোৎস্না মহন্ত গোস্বামীৰ কণ্ঠৰ আধুনিক গীত। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান আৰু 4:30 বজাত বড়ো অনুষ্ঠান।

বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ হাতঘৰীয়াত থলিতে পানীবদ্ধ কৰা এটি অনুষ্ঠান প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। প্ৰযোজনা উৎপল বৰাৰ। 6:40 আৰু 7:05 বৃন্দ গান। 7:20 আকৌ শুনোৱা হওক। 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ৭:35 পূবালীৰ সুৰ অনুষ্ঠানত বাৰসিং আমজিৰ কণ্ঠৰ তিৱা গীত। নিশা 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ দ্বাদশ খণ্ড, মূল উপন্যাস মামণি ৰশ্যম গোস্বামীৰ, অনাতাঁৰ নাট অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900455।

0: 3528
1: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ হৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত নতুন ভাৰত নৰ

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: খ্ৰিষ্টিয়ান হাইগেন্স আছিল এগৰাকী যশস্বী ওলন্দাজ গণিতজ্ঞ। তেওঁৰ জন্ম হৈছিল 1629 চনৰ 14 এপ্ৰিল তাৰিখে আৰু তেওঁৰ মৃত্যু হয় 1695 চনৰ 8 জুলাই তাৰিখে। সৰুৰে পৰা খ্ৰিষ্টিয়ান হাইগেন্সে যন্ত্ৰপাতি কল কব্জাৰ প্ৰতি অধিক ধাউতি দেখুৱাইছিল আৰু ছবি অঁকা আৰু গণিতত বিশেষ বুৎপত্তি দেখুৱাইছিল। 1645 চনত খ্ৰিষ্টিয়ান হাইগেন্স গণিত বিজ্ঞান আৰু আইন পঢ়িবৰ বাবে লেইডেন বিশ্ববিদ্যালয়ত ভৰ্তি হয়। তাৰ 2 বছৰৰ পাছত তেওঁ ব্ৰেডা কলেজত ভৰ্তি হয়গৈ। সেই সময়ত ডেকাৰ্টৰ দৰ্শন যথেষ্ট বিতৰ্কৰ সন্মুখীন হৈছিল। হাইগেন্সে

0: ডেকাৰ্টৰ সকলো কথা মানি ল'ব পৰা নাছিল, কিন্তু তেওঁ এই কথাত বিশ্বাস কৰিছিল যে যান্ত্ৰিক ব্যাখ্যাৰ বৰ প্ৰয়োজন হয়, আৰু এই বিশ্বাসেই বা এই মতবাদেই পাছত তেওঁক পোহৰ আৰু মহাকাশখনৰ গাণিতিক ব্যাখ্যা দিয়াত সহায় কৰিছিল। এই সময়তে হাইগেন্সে তেওঁৰ বন্ধু দাৰ্শনিক বেনেডিক্ট স্পিনোজাৰৰ লগত লগ লাগি দূৰবীণৰ লেন্স উন্নতকৰণত আগবাঢ়ে। তেওঁলোকে সজা লেন্স ইমানেই উন্নত হ'ল যে আগতে কেতিয়াও নেদেখা অৰায়ন বা কালপুৰুষ নামৰ নক্ষত্ৰপুঞ্জ আৰু বিভিন্ন নক্ষত্ৰ তেওঁলোকে দেখিবলৈ সমৰ্থ হয়। সেয়া হ'ল 1656 চনৰ কথা। তদুপৰি গেলিলিয়ে শনিৰ চাৰিওফালে যি মৰল দেখিবলৈ পাইছিল, সেয়া যে কেইটামান আঙুঠিৰে সমষ্টি, সেই কথাও তেওঁ দূৰবীণৰ সহায়তে স্পষ্টকৈ বুজিব পাৰিলে। তেওঁ শনিৰ আঙুঠিবোৰৰ আকৃতি নিৰ্ণয় কৰিলে আৰু 1655 চনৰ মাৰ্চ মাহত শনিৰ এটা উপগ্ৰহ আৱিষ্কাৰ কৰিলে। হাইগেন্সে বুজিব পাৰিছিল যে জ্যোতিৰ্বিজ্ঞানৰ বহুতৰ নিৰ্ণয় যথাযথ নোহোৱাৰ কাৰণটো হ'ল সেই সময়ত যি যন্ত্ৰপাতি ব্যৱহাৰ কৰা হৈছিল সেইবিলাক উন্নতমানৰ নাছিল। সেইবাবে গেলিলিওৰ পেণ্ডুলামকে উন্নত কৰি ব্যৱহাৰ কৰি তেওঁ এটা উন্নতমানৰ ঘড়ী নিৰ্মাণ কৰি উলিয়ালে, আৰু তাৰ সহায়ত তেওঁলোকে আকাশৰ তৰাবোৰ, সূৰ্য আৰু গ্ৰহবোৰৰ গতি অতি সঠিকভাৱে নিৰ্ণয় কৰিব পৰা হ'ল। 1655 চনত তেওঁ পেৰিছলৈ যায়। 1664 চনত আন কেইজনমান সদস্যৰ লগ লাগি ফ্ৰান্স একাডেমী অৱ ছায়েন্স প্ৰতিষ্ঠা কৰে। 1664 চনৰ পৰা 1681 চনলৈ তেওঁ মাজে মাজে হলেণ্ডলৈ গৈছিল যদিও বেছিভাগ পেৰিছতে থাকিল। পেৰিছত তেওঁৰ জাৰ্মান গণিতজ্ঞ আৰু দাৰ্শনিক গটফ্ৰিড উইলহেম লেবনিজৰ লগত চা চিনাকি হয় আৰু সমগ্ৰ জীৱনজুৰি এই বিজ্ঞানীগৰাকীৰ লগত জড়িত হৈ থাকে। 1673 চনত তেওঁ নিজৰ সকলো উদ্ভাৱন সামৰি অৰলগিয়াম অচিচিলেটৰিয়াম নামৰ পুথিখন প্ৰকাশ কৰে। সৰৰ দোলকৰ দোলনকাল আদিৰ সূত্ৰ, মান, বৃত্তীয় গতিৰ অপকেন্দ্ৰিক বলৰ সূত্ৰ আদিৰ বাহিৰেও বক্ৰৰ নানা গাণিতিক তত্ত্বও ইয়াত সামৰি লোৱা হৈছিল। কিছুমান ফল ইয়াত প্ৰমাণ নিদিয়াকৈ উপৰঞ্চি হিচাপে তালিকাভুক্ত কৰা হৈছিল, আৰু এইবোৰৰ সম্পূৰ্ণ প্ৰমাণ তেওঁৰ মৃত্যুৰ পাছতহে প্ৰকাশ পাইছিল। 1699 চনত তেওঁ লণ্ডনলৈ যায়। তাত তেওঁ ৰয়েল ছ'চাইটিত নিজৰ মহাকৰ্ষণৰ সূত্ৰৰ বিষয়ে বক্তৃতা দিয়ে। তেওঁ যদিও পোনে পোনে নিউটনৰ লগত বিতৰ্কত সোমোৱা নাছিল, তেওঁৰ চিঠি পত্ৰবোৰৰ পৰা, বিশেষকৈ লেবনিজলৈ লিখা চিঠি পত্ৰবোৰৰ পৰা এটা কথা প্ৰমাণিত হৈছিল যে তেওঁ নিউটনৰ প্ৰিন্সিপিয়াৰ গণিতীয় দক্ষতাত অতি বিমুগ্ধ যদিও নিউটনৰ মধ্যাকৰ্ষণৰ ব্যাখ্যাত কোনো যান্ত্ৰিক ব্যাখ্যা নথকাৰ বাবে সেইটো তেওঁৰ গ্ৰহণযোগ্য নাছিল। 1690 চনত তেওঁ প্ৰকাশ কৰা মহাকৰ্ষণৰ কাৰণ সম্বন্ধে আলোচনা নামৰ পুথিখনত তেওঁ 1669 চনৰ পৰা কৰি অহা গৱেষণাসমূহ সামৰি লৈছিল। ইয়াত তেওঁ মহাকৰ্ষণৰ এটা যান্ত্ৰিক ব্যাখ্যা দিবলৈ যত্ন কৰিছিল। 1678 চনৰ পৰা তেওঁ চলাই অহা আলোক বিজ্ঞানৰ গৱেষণাসমূহ পোহৰৰ বিষয়ে আলোচনা নামৰ পুথিখনত 1690 চনত প্ৰকাশিত হৈছিল। তাত পোহৰক এক তৰংগ হিচাপে ধৰি তেওঁ পোহৰৰ প্ৰতিফলন, প্ৰতিসৰণ আদি পৰিঘটনাৰ ব্যাখ্যা আগবঢ়াইছিল।
1: জ্ঞান বিজ্ঞান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা

0: এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানে।
1: নিয়োগ বাতৰি শুনিলে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ইণ্ডোনেছিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ণায়ক আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবে আহ্বান জনাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য সুস্থিৰ হলে ঘৰুৱা পেট্ৰল ডিজেলৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ভাৰত আৰু বাহৰেইনে পাৰস্পৰিক সহযোগিতা শক্তিশালী ৰূপত অব্যাহত ৰাখিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মন্তব্য কৰিছে। এল নিনোৰ প্ৰভাৱ আৰু দেশৰ বিভিন্ন খণ্ডত জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য ভাবুকিৰ মোকাবিলা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছুইজাৰলেণ্ডে কলম্বিয়াক আৰু আৰ্জেণ্টিনাই ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইণ্ডোনেছিয়াই সকলো ধৰণৰ সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ণায়ক আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবে আহ্বান জনাইছে। জাকাৰ্টাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ান্তোৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ পাছত প্ৰকাশ কৰা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনুমোদন মৰ্মে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। দুয়োগৰাকী নেতাই উগ্ৰবাদী কাৰ্যকলাপ প্ৰতিৰোধ আৰু প্ৰতিহত কৰাৰ ক্ষেত্ৰত

0: সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। এই সহযোগিতাই সন্ত্ৰাসবাদী সংগঠনক বিত্তীয় সাহায্য প্ৰদান, এনে সংগঠনসমূহৰ দ্বাৰা প্ৰযুক্তিৰ অপব্যৱহাৰ ৰোধ কৰা, ডিজিটেল মঞ্চৰ জৰিয়তে অনলাইন মৌলবাদী কাৰ্যকলাপ ৰোধ কৰাকে ধৰি সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী সামৰি ল'ব। তেওঁলোকে লগতে শীঘ্ৰে স্বাক্ষৰ হ'বলগীয়া সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা বুজাবুজিৰ চুক্তিৰ কাম আগতীয়াকৈ সম্পূৰ্ণ হোৱাক আদৰণি জনাইছে। উল্লেখযোগ্য যে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। জাকাৰ্টা দেশখনৰ আইন প্ৰণেতাসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে দুয়ো দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু প্ৰাচীন ঐতিহ্যৰ অংশীদাৰিত্বৰে দ্বিপাক্ষিক সম্পৰ্কৰ নতুন যুগৰ সূচনা কৰিবলৈ তেওঁলোকক আহান জনায়। তেওঁ ভাৰতৰ অন্যতম আদৰ্শ বসুধৈৱ কুটুম্বকম অৰ্থাৎ সমগ্ৰ বিশ্ব এটা পৰিয়াল আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বাণী ভিন্নেকা টাংগল ইকা অৰ্থাৎ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াত থকা ভাৰতীয় যুৱ সম্প্ৰদায়ক দেশখনৰ যুৱ প্ৰজন্মক ভাৰতৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আহান জনায়।
1: साथियों मैंने आपको भारत की इतनी बातें बताई हैं, अब आपको मेरा एक और काम करना है। करोगे? करोगे? आपको अपने इंडोनेशियन फ्रेंड्स को भारत के बारे में बताना है। इंडोनेशिया में इंडियन कम्युनिटी के बच्चों के लिए भारत को जानो क्विज को शुरू किया गया है। इसमें यहाँ के बहुत सारे बच्चे पार्टिसिपेट कर रहे हैं। कर्टन रेजर इवेंट में ही मुझे आपका बहुत उत्साह दिखा है। सिक्स्थ एडिशन में हमने एग्जाम फॉर्मेट को छोड़कर अब इस पूरे कंपटीशन को गेमिफाइड किया है।
0: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য সুস্থিৰ হৈ থাকিলে অথবা হ্ৰাস পালে ঘৰুৱা পেট্ৰল ডিজেলৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত অভিৱৰ্তন 2026 দিয়া ভাষণত শ্ৰীপুৰীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে ভাৰতে কূটনৈতিক যোগাযোগ, সময়োপযোগী নীতিগত হস্তক্ষেপ, বৰ্ধিত ঘৰুৱা উৎপাদন আৰু বৈচিত্ৰ্যপূৰ্ণ আমদানিৰ জৰিয়তে বিগত দশকসমূহত বিশ্বত ইন্ধনৰ ক্ষেত্ৰত সৃষ্টি হোৱা অন্যতম প্ৰত্যাহ্বানমূলক পৰিস্থিতিসমূহৰ সফলতাৰে মোকাবিলা কৰিছে। শক্তি সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সংস্কাৰৰ গুৰুত্ব এই কথাই প্ৰতীয়মান কৰিছে। বিশ্বজুৰি সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ প্ৰতি চৰকাৰে দিয়া সঁহাৰিৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সঠিক সময়ত ঘৰুৱা উৎপাদন বৃদ্ধি আৰু যোগান শৃংখলা শক্তিশালী কৰাৰ বাবে ৰন্ধন গেছৰ অবিৰত যোগান নিশ্চিত কৰিছে। তদুপৰি ফলপ্ৰসূ কূটনীতিৰ জৰিয়তে হৰমুজ প্ৰণালীৰে জাহাজ চলাচলত ব্যাঘাত জন্মাৰ সময়তো আবদ্ধ হৈ পৰা ভাৰতীয় ইন্ধনৰ সুচল সৰবৰাহ সম্ভৱ কৰি তুলিছে। ইৰাণ, ওমান, কাটাৰ আৰু আৰব আমিৰী ৰাষ্ট্ৰকে ধৰি দেশসমূহৰ সৈতে সহায্যপূৰ্ণ যোগাযোগৰ ফলত ভাৰতীয় জাহাজসমূহৰ নিৰাপদ যাতায়াত সম্ভৱ হৈ উঠিছে। শ্ৰীপুৰীয়ে লগতে কয় যে চৰকাৰে শোধনাগাৰসমূহক অধিক মূল্যৰ অন্য পেট্ৰলিয়ামজাত সামগ্ৰীতকৈ ৰন্ধন গেছৰ উৎপাদনত অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দি ঘৰুৱা ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰিছে। ইয়াৰ ফলত ভাৰতৰ ৰন্ধন গেছৰ উৎপাদন 35,000 মেট্ৰিক টনৰ পৰা 54,000 মেট্ৰিক টনলৈ বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে। এই ব্যৱস্থাৰে দেশৰ 33 কোটিতকৈ অধিক ৰন্ধন গেছৰ গ্ৰাহকক নিৰৱিচ্ছিন্নভাৱে গেছৰ যোগান নিশ্চিত কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। আনহাতে পৰম্পৰাগত ইন্ধন যোগানকাৰী উপসাগৰীয় দেশসমূহৰ উপৰি ভাৰতে আমেৰিকা, আলজেৰিয়া, আৰ্জেণ্টিনাকে ধৰি কেইবাখনো দেশৰ পৰা ইন্ধন লাভ কৰিছিল বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিশ্বজুৰি সৃষ্টি হোৱা ইন্ধনৰ ভয়াৱহ সংকটৰ পৰিস্থিতিটো ভাৰতে খাৰুৱা তেল, প্ৰাকৃতিক গেছ বা ৰন্ধন গেছৰ ক্ষেত্ৰত নাটনিৰ সন্মুখীন হোৱা নাই।
2: ग्लोबल सिचुएशन को देखें तो 20-30% जो दुनिया की ऊर्जा की सप्लाई है वो स्ट्रेट ऑफ हॉर्मुज से आती है। हमारे लिए कच्चा तेल या क्रूड को छोड़ दें या प्राकृतिक गैस, नेचुरल गैस को छोड़ दें, हमारे यहाँ एक एडिशनल चैलेंज ये था कि जो सिलेंडर की गैस होती है एलपीजी, वो प्राकृतिक गैस से अलग होती है, ये रिफाइनरीज में बनती है और बहुत कम देश है विश्व भर में जो रिफाइनरीज में एलपीजी बनाते हैं। ज्यादातर देश वैसे हैं, एक तो अमेरिका है, दूसरा ये गल्फ में कुछ देश हैं जो एलपीजी बनाते हैं।
0: श्रोता खोकले बातरी खुनी से आकाशवाणी पड़ा। ভাৰত আৰু বাহৰেইনে পাৰস্পৰিক সহযোগিতা শক্তিশালী ৰূপত অব্যাহত ৰাখিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি দুদিনীয়া বাহৰেইন ভ্ৰমণৰ সামৰণি মাৰে। এই ভ্ৰমণকালত ডঃ জয়শংকৰে বাহৰেইনৰ ৰজা হামাদ বিন ইছা অল খালিফা আৰু প্ৰধানমন্ত্ৰী ৰাজকুমাৰ ছলমান বিন হামাদ অল খালিফাৰ উপস্থিতিত এখন সভাত অংশ লয়। তেওঁ দেশখনৰ উপ প্ৰধানমন্ত্ৰী শ্বেখ খালিদ বিন আব্দুল্লাহ অল খালিফাৰ সৈতে এখন সুকীয়া বৈঠকত

0: অনুষ্ঠিত হয়। এই বৈঠকসমূহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দনসূচক বাৰ্তা তেওঁলোকৰ সৈতে বিনিময় কৰে আৰু দেশখনৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে বাহৰেইনৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। এল নিনোৰ প্ৰভাৱ আৰু দেশৰ বিভিন্ন খণ্ডত জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰিব পৰা ভাবুকিৰ মোকাবিলা কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহান কৰে। প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেইবাগৰাকীও সচিব আৰু কমেও 15টা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। ড০ মিশ্ৰই এই বৈঠকত দেশৰ কেইবাখনো জিলাত বাৰিষাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি নাইবা বাৰিষা পলমকৈ অহাৰ ফলত সৃষ্টি হ'ব পৰা পৰিস্থিতি নিৰন্তৰ পৰীক্ষণ কৰি থাকিবলৈ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত ৰাজ্যসমূহৰ সৈতে ৰক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহান জনায়। লগতে সংশ্লিষ্ট জিলাসমূহত পৰ্যাপ্ত খাদ্য যোগান আৰু খোৱাপানীৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। এই ক্ষেত্ৰত মন্ত্ৰালয়সমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি সমস্যাৰ শীঘ্ৰেই সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এই বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে জুন আৰু জুলাইত কালি পৰ্যন্ত হোৱা বৰষুণৰ পৰিমাণ সম্পৰ্কত তথ্য দিয়ে। বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে দেশত বৰষুণৰ পৰিমাণ আৰু এল নিনোৰ সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত দিয়া তথ্য অনুসৰি জুলাইৰ প্ৰথম সপ্তাহটোত স্বাভাৱিক পৰিমাণতকৈ বেছি বৰষুণ হৈছে। ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শ্বুট আউটত কলম্বিয়াক 4-3 গলত পৰাস্ত কৰি 1954 চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে 0-0 গলত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অফ 16ৰ খেলত আৰ্জেণ্টিনাই আটলাণ্টাত ইজিপ্তক 3-2 গলত পৰাস্ত কৰে। 78 মিনিটলৈকে আৰ্জেণ্টিনাই দুটা গল পিছপৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ 79 মিনিটত প্ৰথমটো গল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ক্ৰিকেটত কালি নিশা নটিংহামৰ ট্ৰেণ্ট বি ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত ইংলেণ্ডৰ 5খনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ তৃতীয়খন খেলত ইংলেণ্ডৰ হাতত 125 ৰাণৰ ব্যৱধানত ভাৰত পৰাস্ত হয়। ইংলেণ্ডে নিৰ্ধাৰিত কৰি দিয়া 202 ৰাণৰ লক্ষ্য খেদি ভাৰতে 11 অভাৰ আৰু 4টা বলত 76 ৰাণ কৰি অল আউট হয়। ইংলেণ্ডৰ হৈ জো ষ্টোংগুৱে 4টা উইকেট দখল কৰাৰ বিপৰীতে জোফ্ৰা আৰ্চাৰে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেট ধৰি ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 201 ৰাণ সংগ্ৰহ কৰিছিল। ইংলেণ্ডৰ হৈ ফিলিপ চল্টে সৰ্বাধিক 70 ৰাণ আৰু ছেম কাৰণে 41 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰাজকুমাৰ যাদৱ আৰু হৰ্ষিত ৰাণাই 2টাকৈ উইকেট দখল কৰে। জোফ্ৰা আৰ্চাৰক দি প্লেয়াৰ অব দ্য মেচ সন্মান প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ভাৰত আৰু ইণ্ডোনেছিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ণায়ক আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবে আহান জনাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য সুস্থিৰ হলে ঘৰুৱা পেট্ৰল ডিজেলৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। এল নিনোৰ প্ৰভাৱ আৰু দেশৰ বিভিন্ন খণ্ডত জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য ভাবুকিৰ মোকাবিলা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহান কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছুইজাৰলেণ্ডে কলম্বিয়াক আৰু আৰ্জেণ্টিনাই ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। আগবঢ়াইছে শশাংকদীপ হালৈয়ে।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 23 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 8 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ অষ্টমী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:41:38 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:14:46।

0: অসমীয়া সাহিত্য জগতৰ এগৰাকী গল্পকাৰ ঔপন্যাসিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰাজীৰ উপজা দিন। 1927 চনৰ জুলাই মাহৰ 8 তাৰিখে শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলৰ জালুকগাঁৱত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল দুৰ্লভ চন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম আছিল দুৰ্গেশ্বৰী শইকীয়া। 1933 চনত মাক দুৰ্গেশ্বৰী শইকীয়াই তেখেতক ভূঞাহাট প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিয়ে। শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 1945 চনত প্ৰাইভেটকৈ মেট্ৰিক পৰীক্ষা দি চন্দ্ৰপ্ৰসাদ শইকীয়াই প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তাৰ পাছত সংস্কৃত বিষয়ত তেখেতে কটন কলেজত IA মহলাত নাম লগায়। 1947 চনত ভাৰত স্বাধীন হয় আৰু সেই বছৰতে চন্দ্ৰপ্ৰসাদ শইকীয়াই IA পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজতে স্নাতক মহলাত নামভৰ্তি কৰে। 1950 চনত তেখেতে ইংৰাজী বিষয়ত অনাৰ্চসহ BA পৰীক্ষাত উত্তীৰ্ণ হয় আৰু আমগুৰি হাইস্কুলত কেইমাহমানৰ বাবে শিক্ষকতা কৰে। 1951 চনত কলিকতা বিশ্ববিদ্যালয়ত MA শ্ৰেণীত নামভৰ্তি কৰে আৰু 1954 চনত ইংৰাজী বিষয়ত MA ডিগ্ৰী লাভ কৰি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে। 1956 চনত দ্য আছাম ট্ৰিবিউন কাকতৰ উপ সম্পাদক ৰূপে যোগদান কৰে। 1963 চনত দ্য আছাম ট্ৰিবিউন কাকত ত্যাগ কৰি তেখেতে অসমীয়া অৰ্ধ সাপ্তাহিক অসমীয়া বাতৰি কাকতত যোগদান কৰে। 1965 চনত তেখেতে আমেৰিকাৰ ইণ্টাৰনেচনেল জাৰ্নেলিষ্ট গ্ৰুপত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগদান কৰে আৰু ছমাহৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ আমন্ত্ৰণ লাভ কৰে। তাৰ পাছত তেখেতে 1966 চনত মাহেকীয়া আলোচনী মণিদ্বীপত সম্পাদক ৰূপে যোগদান কৰে। 1967 চনত অসম বাতৰি ত্যাগ কৰি অসম প্ৰকাশন পৰিষদৰ সচিব ৰূপে যোগদান কৰে। 1984 চনত প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ জজ খেলপথাৰত এখন সুন্দৰ গ্ৰন্থমেলা পাতে আৰু অসমত এই গ্ৰন্থমেলাই গ্ৰন্থ বিপ্লৱৰ সূচনা কৰিছিল। 1986 চনত প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগ কৰি অসমীয়া দৈনিক বাতৰি নতুন দৈনিকৰ সম্পাদক পদ গ্ৰহণ কৰে। কেইবছৰমান এই কাম কৰাৰ পাছত চন্দ্ৰপ্ৰসাদ শইকীয়াই এই পদ ত্যাগ কৰি নতুনকৈ প্ৰকাশ হোৱা অসমীয়া মাহেকীয়া সাহিত্য আলোচনী গৰিয়সীত 1993 চনত সম্পাদক পদ গ্ৰহণ কৰে। 1998 চনত তেখেতে অসমীয়া সাপ্তাহিক বাতৰি কাকত অসমবাণীৰ সম্পাদক হয় আৰু 1999 চনত অসম সাহিত্য সভাৰ 65তম হাজো অধিৱেশনৰ সভাপতি নিৰ্বাচিত হয়। চন্দ্ৰপ্ৰসাদ শইকীয়াই মহাৰথী উপন্যাসৰ বাবে 1995 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে আৰু 2002 চনত অসম উপত্যকা বঁটা লাভ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত তুৰে মূৰে আলোকৰে যাত্ৰা প্ৰথম খণ্ড 1992 চনত আৰু দ্বিতীয় খণ্ড 1999 চনত প্ৰকাশ পায়। 2004 চনত এই উপন্যাসখনৰ বাবে তেখেতে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: একাধাৰে বৰবায়ন, নৃত্যবিদ, সত্ৰীয়া সংস্কৃতিৰ সাধক ৰসেশ্বৰ শইকীয়াৰাজীৰ উপজা দিন। তেওঁ কমলাবাৰী সত্ৰৰ বৰবায়ন আছিল। সংগীত নাটক অকাডেমী বঁটা লাভ কৰা ৰসেশ্বৰ শইকীয়া বৰবায়নে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ 1928 চনৰ 8 জুলাই তাৰিখে শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিল কনকেশ্বৰ শইকীয়া আৰু মাকৰ নাম আইকন শইকীয়া। 1934 চনত ৰসেশ্বৰ শইকীয়া বৰবায়নে কমলাবাৰী সত্ৰত ভকতৰ জীৱন আৰম্ভ কৰি 1950 চনত কমলাবাৰী সত্ৰ প্ৰদত্ত বৰবায়ন উপাধি লাভ কৰে। 1960 চনত মাজুলীৰ বনগাঁও ৰংগমঞ্চত পোনপ্ৰথমবাৰৰ বাবে ৰাসৰ প্ৰশিক্ষণ দিয়াৰ লগতে মহিলা শিল্পীসহ ৰাস মঞ্চস্থ কৰে। 1963 চনত সত্ৰৰ ভকতৰ জীৱন ত্যাগ কৰি সত্ৰৰ বাহিৰত সত্ৰীয়াৰ শিক্ষাদান আৰম্ভ কৰে আৰু তিনিচুকীয়াত শংকৰী সংগীত বিদ্যালয় স্থাপন কৰি তাত প্ৰশিক্ষণ প্ৰদান কৰিবলৈ লয়। 1967 চনত তেখেতে গুৱাহাটীলৈ আহি স্থানীয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সত্ৰীয়া নৃত্য

0: গীত বাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰে। গুৱাহাটীৰ অসম একাডেমী ভৱনত বায়নৰ স্কুল স্থাপন কৰে। তেখেতে সত্ৰীয়া নৃত্যৰ বাবে 1980 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। এগৰাকী প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক নুৰুল হকৰ আজি স্মৃতি দিৱস। তফজুল আলী, কেশৱ মহন্ত, আলিমুন্নিছা পিয়াৰ, লক্ষ্য হীৰা দাস, এলি আহমেদ আদি গীতিকাৰসকলৰ সমান্তৰালভাৱে নুৰুল হকে কেৱল গীত ৰচনা কৰাই নহয়, তেওঁৰ গীতৰ কথাৰ যাদুৱে ভাৰতৰ অনেক বিখ্যাত কণ্ঠশিল্পীৰ কণ্ঠত বিশ্বজোৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। 1938 চনৰ 1 এপ্ৰিল তাৰিখে যোৰহাটৰ মহবন্ধা গাঁৱত নুৰুল হকৰ জন্ম হয়। কলেজত পঢ়ি থকা সময়তে নিব বৰুৱা পৰিচালিত মাক আৰু মৰম ছবিখনৰ বাবে দুটি হিন্দী গীত ৰচনা কৰিছিল। উল্লেখযোগ্য যে প্ৰায় 542টা অসমীয়া আৰু প্ৰায় 200টা জনপ্ৰিয় হিন্দী গীতৰ স্ৰষ্টা নুৰুল হকে চলচ্চিত্ৰৰ সংলাপ ৰচনা, গীত আদি সৃষ্টি কৰাৰ উপৰিও সহকাৰী পৰিচালক আৰু ৰূপসজ্জাকাৰ হিচাপেও বহুকেইখন অসমীয়া ছবিত কাম কৰি খ্যাতি অৰ্জন কৰিছিল। এই ছবিসমূহৰ ভিতৰত মাক আৰু মৰম, ৰঙা পুলিচ, মানৱ আৰু দানৱ, আদালত, উপগ্ৰহ, মৰিচিকা, ললিতা, অনুতাপ আদি। তেওঁ লিখা অসমীৰে চোতালতে মোৰ দৃষ্টিত তুমি ধৰা পৰিলা গীত দুটিৰ সুৰকাৰ আছিল জিতু তপন। তেওঁ জিতু তপনৰ সংগীতৰ বহু ছবিৰ বাবে গীত লিখিছিল। তদুপৰি দূৰদৰ্শনৰ বাবে তেওঁ কেইবাখনো টেলিফিল্ম আৰু টেলিচিৰিয়েল নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত এই মাটিৰ বুকুতে, নাগপাশৰ বন্দী, পৰশমণি, দিনকাল আদি। গীতিকাৰ হকে ৰচনা কৰা গীতসমূহত কণ্ঠদান কৰিছিল মহম্মদ ৰফি, ভূপেন হাজৰিকা, মহেন্দ্ৰ কাপুৰ, আৰতী মুখাৰ্জী, অনুৰাধা পৰোৱাল, উষা মংগেশকাৰ, সাধনা সৰগম, বিনোদ ৰাথোৰ, খগেন মহন্ত, অনুপ জলতা, জুবিন গাৰ্গ আদি ভিন্নকালৰ শিল্পীসকলে। সুললিত কণ্ঠেৰে দশক দশক জুৰি ৰাইজৰ মনত ঘৰ বান্ধিছিল ৰামেশ্বৰ পাঠকে। পণ্ডিত দয়াল চন্দ্ৰ সূত্ৰধাৰৰ তত্ত্বাৱধানত বৰগীতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল ৰামেশ্বৰ পাঠকে। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পাছতে 1961 চনত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি ৰামেশ্বৰ পাঠকে আৰম্ভণিতে কেইবাটাও শাখাত লাভ কৰিছিল স্বৰ্ণ পদক। 1963 চনত ৰামেশ্বৰ পাঠকে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠত শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে। ৰামেশ্বৰ পাঠকে সহকৰ্মীৰ অনুৰোধত আকাশবাণী গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰত কণ্ঠস্বৰ পৰীক্ষা দি আৰম্ভ কৰিছিল সাংগীতিক জীৱন। পাঠকৰ কণ্ঠৰ কামৰূপী লোকগীত আকাশবাণীত প্ৰচাৰ হোৱাৰে পৰা অসমৰ প্ৰান্তে প্ৰান্তে ই প্ৰসাৰিত হৈ পৰিল। আকাশবাণীৰ এটি সাক্ষাৎকাৰত কামৰূপী লোকগীতৰ বিষয়ে তেখেতে এনেদৰে কৈছিল।
1: নামনিহত যিখিনি প্ৰচলিত গীত আছে কামৰূপীয়া লোকগীত বুলি কিছু অংশক বুজাই, গোৱালপৰীয়া লোকগীত বুলি বুজায়, কিন্তু উজনিৰ ফালে শিৱসাগৰীয়া লোকগীত বুলিতো নকয় বা লখিমপুৰীয়া লোকগীত বুলি নকয়। এই যে নামনি অসমত জিলা ভিত্তিক বিভাজনটো গানৰ, এইটো বিষয়ে আপুনি কি কয়?
2: একচুৱেলি জিলা ভিত্তিক যিটো নামাকৰণ সেইটো অৰিজিনেলি নাছিল।
1: এইটো কেতিয়াৰ পৰা হ'ল বাৰু?
2: এইটো যেতিয়াৰ পৰা প্ৰতিমা বৰুৱা পাণ্ডে তেখেতসকলৰ অঞ্চলত প্ৰচলিত কিছুমান গীত ৰেডিঅ'ৰ মাধ্যমেৰে মানে প্ৰচাৰ কৰিবলগীয়া হৈছিলে, তেতিয়া আমাৰ শ্ৰদ্ধাস্পদ পুৰুষোত্তম দাসদেৱে তেনেকুৱা নামাকৰণ কৰি সেই গীতবিলাক ব্ৰডকাষ্ট কৰাৰ এটা দিহা কৰিছিলে।
3: কিয়নো
2: অসমীয়া ভাষাটোৰ লগত ঠিক অলপ অমিল আছিল, সেইকাৰণে এইটো কি শ্ৰেণীৰ গীত হ'ব? কিয়নো প্ৰতিমা বাইদেৱে জনপ্ৰিয়তা লাভ কৰাৰ পিছত ভূপেন হাজৰিকাদেৱে ৰেডিঅ'লৈকে লৈ আহিলে, আহি ক'লে যে দাসবাবু এই এই গীতবিলাক বৰ ভাল লাগে, কেনে কিবা কৰিব পাৰি যদি ৰেডিঅ'ৰ মাধ্যমেদি প্ৰচাৰ কৰাৰ দিহা কৰিব নোৱাৰিনে?
4: হয়, এটা কথা মানি লওঁ যে অৱনী দাস, পুৰুষোত্তম দাস, ভূপেন হাজৰিকা, অনী তালুকদাৰ, এইসকলে আলোচনা কৰি পেলাই এইখিনি কৰিব লগা হৈছিল।
2: সেই কৰিবলগা হৈছিল, কিন্তু আমাক দায়িত্বটো দিয়া বুলি কৈছিলোঁ পুৰুষোত্তম দাসে নিজে, যে অৱনী দাসে মোক এনেকৈ ক'লে যেতিয়া মই কি নামাকৰণেৰে এইবিলাক ব্ৰডকাষ্ট কৰোঁ, গতিকে মই গোৱালপাৰাত এইবিলাক দেশী গীত বুলি চলে, কিন্তু দেশী গীত বুলি কলেতো বৰ এপ্রোপ্রিয়েট নহব। গতিকে এতিয়া গোৱালপৰীয়া নাম দি পেলাই মই ইয়াৰ প্ৰচাৰত দিয়া কৰিলোঁ। সেইবিলাক যদি গোৱালপৰীয়া লোকগীত হয় আৰু কামৰূপত চলাখিনি আমি কামৰূপীয়া বুলি ক'লে কি ভুল হ'ব? গতিকে তেখেতসকলৰ সেইটো অথৰিটি আছিল বা সেইখিনি কৰিব তেওঁলোকৰ বাধ্য হৈছিল।

0: কাৰণে কৰিছিলে। আচলতে গোৱালপাৰীয়া লোকগীতটো অসমীয়া লোকগীতেই, কামৰূপীয়া লোকগীতটো অসমীয়া লোকগীতেই, আৰু টোকাৰী গীত, বৰাগী গীত, যি গীতেই নহওক বা বিহু গীতেই নহওক, সকলোবিলাক অসমীয়া লোকগীত বহল ভিত্তিত। গতিকে অসমীয়া লোকগীত বুলি ক'লে হয়তো কাৰো একো আপত্তি কৰিবৰ থল নাথাকিব বুলি মই ভাবোঁ আৰু। এতিয়া আমাৰ গুণী লোকসকলে, বিজ্ঞ লোকসকলে কি ভাবে নাজানো।
1: লোকগীতৰ জৰিয়তে অসমীয়া জাতিটোক সমৃদ্ধ কৰা সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত ৰামেশ্বৰ পাঠক, আকাশবাণীৰ গৌৰৱ। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ বিশ্বৰ প্ৰসিদ্ধ সংবাদ পত্ৰ ৱাল ষ্ট্ৰীট জাৰ্নেল প্ৰকাশিত হয় 1889 চনৰ আজিৰ তাৰিখত। পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী ৰাছিয়ান বিজ্ঞানী কপিৎজাৰৰ জন্ম হৈছিল 1894 চনৰ আজিৰ তাৰিখত। ভাৰতীয় অভিনেত্ৰী ৰেৱতীৰ জন্ম হৈছিল 1966 চনৰ আজিৰ তাৰিখত। ৰোমান্টিক কবি পি বি চেলিৰ মৃত্যু হৈছিল 1822 চনৰ আজিৰ তাৰিখত। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ জন্ম হৈছিল 1972 চনৰ আজিৰ তাৰিখত।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ শিৰোনাম লৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ সন্মান বিণ্টাং আদিপূৰ্ণা। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৌ ছাবিয়ান্তেই প্ৰধানমন্ত্ৰী মোদীক আগবঢ়ালে এই সন্মান। ব্ৰহ্মছ অস্ত্ৰ ক্ৰয়ৰ পৰা দুৰ্মূল্য খনিজ বন্দৰ উন্নয়নলৈ ইণ্ডোনেছিয়াৰ সৈতে ভালেমান গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ। ড্ৰাগছমুক্ত অসমৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হ'বলৈ লাগিব, সকলোৰে সহযোগিতা। অসমত GDPৰ অনুপাতে ঋণৰ হাৰ 28.5%। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ শেহতীয়া তথ্যমতে মুঠ ঋণৰ পৰিমাণ হৈছেগৈ 2,06,608 কোটি টকা। উত্তৰ অসমলৈ বিপদ মাতিছে অৰ্ধ শতাধিক ম্যাদ উকলা মথাউৰিয়ে। ৰঙানদী, সোৱণশিৰি নদী বান্ধে বিভীষিকা নমাইছে 20 লক্ষাধিক কৃষিজীৱী পৰিয়াললৈ। মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ দুমাহৰ বাবে বন্ধ হ'ব পুৰণি শৰাইঘাট দলং। এতিয়া আহিছোঁ সম্পাদকীয় পৃষ্ঠালৈ। ধান খেতিত গুৰুত্ব দিয়াৰ লগতে বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূল আদিৰ লগতে কেঁচুসাৰ প্ৰস্তুতকৰণ, কাঠফুলা উৎপাদন, মীন পালন, পশুপালন, মৌ পালন, ফুলৰ খেতি আৰু বিভিন্ন ফল মূলৰ পৰা জাম জেলি প্ৰস্তুতকৰণ আদিত গুৰুত্ব দিলেহে কৃষিখণ্ডৰ লগতে কৃষকসকলো উপকৃত হ'ব বুলি আজিৰ দৈনিক অসম কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। সমাজত গা কৰি উঠা অপৰাধৰ পৰিপ্ৰেক্ষিতত অসমতো চৰকাৰীভাৱে বিশেষ অপৰাধ বিশ্লেষণ বিভাগ স্থাপনৰ পোষকতাৰে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। পূৰ্ব সতৰ্ক বৈজ্ঞানিক আৰু উত্তৰদায়ী নগৰ শাসন ব্যৱস্থা গঢ়ি তোলাৰ বিষয়ে বিশ্লেষণ কৰি আজিৰ দৈনিক অগ্ৰদূত কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ খেলৰ পৃষ্ঠালৈ। ফিফা বিশ্বকাপ ফুটবলত এখন খেলত পৰ্তুগালক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্পেইন আৰু আমেৰিকাক 4-1 গ'লৰ ব্যৱধানত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত বেলজিয়াম। ভাৰতৰ আগন্তুক জিম্বাবৱে ভ্ৰমণ আৰু এছিয়ান গেমছৰ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত VVS লক্ষ্মণ। আজি প্ৰভাতী তৰংগত পেইন মেনেজমেণ্টৰ বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ বিভাস ভাগৱতী। অনুষ্ঠানটি আগ ধৰিব ইন্দ্ৰজিৎ দাসে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে শশাংকদি ভালৈ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু স্মৃতিৰ দিনলিপি।
1: স্মৃতিৰ দিনলিপি এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ ষষ্ঠ খণ্ড।
2: শইকীয়া ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ স্মৃতিৰ দিনলিপিৰ আমি পাঁচটা খণ্ড পাৰ কৰিলোঁ।
3: হয়।
2: তুৰা আমি সামৰি লৈছিলোঁ।
3: হয়।
2: তুৰাৰ পৰা আপুনি আকৌ আকাশবাণী গুৱাহাটীলৈ উভতি আহিল নহয় জানো?
3: হয়।
2: আৰু আপুনি যিটো তুৰাৰ অভিজ্ঞতাৰ কথা আমাক পঞ্চম খণ্ডত কৈছিল, তুৰাৰ পৰা ঘূৰি অহাটো আপোনাৰ কাৰণে খুব সুখদায়কো নিশ্চয় নাছিল, কাৰণ এৰিবলৈ পালে যদিও ঘৰলৈ উভতি আহিছে,
3: পিছৰ ফালে মোৰ ভাল লগা হৈ গৈছিল।
2: কিন্তু তুৰাৰ পৰা উভতি আহি আপুনি গুৱাহাটীক যিটো আকাশবাণীৰ পৰিৱেশটো কেনেকৈ পালে, একেই আছিল নে কিবা পৰিৱৰ্তন পালে?
3: মই 2007 ঘূৰি আহিছোঁ। 2007 নাই, একেই আছে, সহকৰ্মী আমি একেইসকল সহকৰ্মীকেই পাইছোঁ, দুই এজন আকৌ বেলেগ কেন্দ্ৰৰ পৰা বদলি হৈ আহিছে পাইছোঁ। আৰু আহি মই আকৌ আগৰ ইয়াত সেই অনুষ্ঠানসূচী, আকৌ মই আগৰ কুঠিকা অনুষ্ঠান, সাহিত্যৰ অনুষ্ঠান, এনেকুৱা দুই এটা খালী বেলেগ হ'ল, সেই অনুষ্ঠানত সোমাই পৰিলোঁ। আৰু আকৌ আহি আকৌ মই ৰংচোৰা লিখিবলৈ
2: আৰম্ভ
3: কৰিলোঁ।
2: এইবাৰ গাৰো পাহাৰৰ কথাও সোমাল নেকি? দুই চাৰিটা
3: দুই এটা তেনেকুৱা আছে, সেইবোৰ আছে।
2: হয়। এতিয়া আকাশবাণীত সেইখিনি সময়ত আপোনাৰ অকণমান প্ৰযুক্তিগত পৰিৱৰ্তন এটা আহিছে। আপুনি আগৰ আমি ঠিক সেই টেপ আদিৰ ঠাইত নতুনকৈ
3: কম্পিউটাৰ আহিছে, ডিজিটেল যিবোৰ বাণীবন্ধনৰ যিবোৰ
2: প্ৰক্ৰিয়াবিলাক আৰম্ভ হৈছে, এই পৰিৱেশটোৰ লগত খাপ খুৱাই লওঁতে নিজৰ কিবা অসুবিধা হৈছিল নেকি?
3: অসুবিধা হৈছিল। মই আগতে এইটো আমি আমাৰ স্পুল যিটো আগতে মেলটন ৰেকৰ্ডাৰ আছিল, সেই যথেষ্ট গধুৰ, সেইটো কান্ধত লৈ আমি গাঁৱে ভূঁয়ে মানিবন্ধন কৰিবলৈ গৈছিলোঁ, ৰেকৰ্ডিং কৰিবলৈ গৈছিলোঁ। সেই স্পুলতেই চব ৰেকৰ্ডিং হৈছিল, টেপ যিটো কয়, আৰু সেইটোৰ তেনেকুৱা টেপৰ পৰাই আমি ট্ৰেন্সফাৰ কৰিছিলোঁ। তেনেকৈ হাতখন আচলতে পিছৰ ফালে পকি গৈছিল মোৰ, পূৰা সিদ্ধ হস্ত হৈ গৈছিল। কিন্তু হঠাতে যেতিয়া কম্পিউটাৰ হ'ল, কম্পিউটাৰৰ আহিলে আৰু মোৰ বয়সো হৈ আহিল, গতিকে কম্পিউটাৰৰ লগত মোৰ কিন্তু মোকামিলা কৰোঁতে অকণমান দিগদাৰ হৈছিল মোৰ। মানে মই গম পাইছোঁ যে মই আচলতে এই বিষয়ৰ মানুহ নহয়। যি কি নহওক, তথাপিও মই কামটো কৰিবই লাগিব, চাকৰি যিহেতু, গতিকে আমাৰ যিসকল কনিষ্ঠ সহকৰ্মী আছিল সেইসকলৰ কিন্তু সহায় ল'ব লগা হৈছিল, আৰু সেইসকলে মোক ভালকৈ সহযোগ কৰিছিল, আৰু অনুষ্ঠানখিনি কৰাৰ ক্ষেত্ৰত মই তেওঁলোকৰ সহায় পাইছিলোঁ।
2: প্ৰযুক্তিগত দিশটোৰ কথা বাদ দিলেও
3: হয়,
2: আমি যদি চাওঁ সেইখিনি সময়ত অন্য কিছুমান কথা আহি পৰিছে আকাশবাণীৰ মঞ্চলৈ, যেনে আমি ঠিক ব্যৱসায়িক দিশ এটাৰ কথা আহিছিলে তেতিয়া আকাশবাণীত। তাৰোপৰি ইয়াত নৰ্থ ইষ্ট পেকেজ বুলি এটা বস্তু আহিছিল, কথা আছিলে, গতিকে সেইবিলাক কিছুমান কথা যিবিলাক আগতে নাছিলে তেনেকুৱা বিষয়বিলাক আহিছিল, আৰু নিশ্চয় আপুনি সেই বিষয়বিলাকৰ লগত যেনেকে নহয় জড়িত হ'ব লগা হৈছে।
3: আমি পৰিৱেশৰ লগত আচলতে মিলিবলৈ যত্ন কৰিছিলোঁ, কাৰণ যিহেতু আমি আকাশবাণীক জীয়াই ৰাখিবৰ কাৰণে, আকাশবাণীক মানে ছাৰ্ভাইভ কৰিবৰ কাৰণে যিটো কম আৰু যিখিনি কৰিব লাগে বিজ্ঞাপন, তাৰমানে আৰ্থিক সংগ্ৰহ, অৰ্থ সংগ্ৰহৰ জৰিয়তে, তাৰমানে আমি অৰ্থ সংগ্ৰহ কৰি আকাশবাণীৰ যিটো
2: কিছু অংশ একাংশ
3: সকাহ দিব পৰা, যিটো সকাহ দিব পৰাৰ যিটো ব্যৱস্থা, সেইটো কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আমি বিজ্ঞাপন সংগ্ৰহৰ কাৰণে বা অনুষ্ঠানৰ মাজতেই, অনুষ্ঠানৰ মাজেৰে কেনেকৈ তেনেকুৱা ধৰণৰ, যেনে ধৰক পুথি সমালোচনা বুলি এটা অনুষ্ঠান আছিল, আমি প্ৰকাশকসকলে পুথি যি প্ৰকাশ কৰে, তাতে সেই পুথি সমালোচনা অনুষ্ঠানটোত আমি পুথি তেওঁলোকৰ পুথি বা ব্যক্তিগত লিখকৰ পৰা পুথি লওঁ, আৰু তেওঁলোকৰ পৰা বিনিময়ত আমি অলপ
2: কিবা
3: এটা আমি লৈ পেলাই আমি

0: সেই সমালোচনাটো দিওঁ বা পুথিখনৰ এটা প্ৰচাৰ কৰোঁ, তেনেকুৱা ধৰণৰ অনেক আৰু বিভিন্ন ধৰণৰ, ধৰক কাৰোবাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসকলৰো তেনেকৈ প্ৰচাৰ আমি কৰিছিলোঁ। মই ব্যক্তিগতভাৱে কিন্তু সেই যিটো তেনেকুৱা ধৰণৰ যিটো আৰ্থিক অৰ্থ সংগ্ৰহৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ লগত মই কিন্তু খাপ খাব পৰা নাছিলোঁ।
1: আপোনালোকে তেনেকৈ চলাই থৈ গ'ল, তাৰ পিছত লাহে লাহে যিটো পৰিৱৰ্তন এতিয়া হ'ব হ'ব, মই এইটোকে ক'ব খোজোঁ যে আকাশবাণী এনেকৈ থকাটো ভাল হ'ব নে সেই পৰিৱৰ্তনটো অহাটো ভাল হ'ব? এতিয়া আপুনি আকাশবাণীৰ পৰা বাহিৰলৈ গৈও কি অনুভৱ কৰে, নে আগৰ সেই ধাৰাটোৱেই এতিয়াও ভাবে যে এইটোৱে আমাৰ সমাজৰ কাৰণে?
0: নাই, মইতো আগৰ ধাৰাটোৱেই সমৰ্থন কৰোঁ বা আগৰ ধাৰাটোৱেই চলি অহা বিচাৰোঁ, কিন্তু এইটো আৰ্থিক সকাহৰ কাৰণে যে বিজ্ঞাপনৰ যিটো প্ৰৱেশ ঘটিছে এইটো বাৰু চেগা চুৰুৱাকৈ থাকক, কিন্তু এইটোৱে যদি আকৌ সেইটো
1: অনুষ্ঠানৰ
0: যিটো হেৰি এইটো গ্ৰাস কৰে, মূল যিটো উদ্দেশ্য কিন্তু বহুজন হিতায় বহুজন সুখায়, সেই মূল উদ্দেশ্যটোক যদি সেইটো ব্যাহত কৰে, তাত হেঙাৰ হয়, সেইটো কিন্তু ভাল কথা নহ'ব। আৰু তেনেকুৱা হ'লে হয়তো আমি বহুত শ্ৰোতা আমি হেৰুৱাম, শ্ৰোতাসকলো অনীহা প্ৰকাশ কৰে ঘনে ঘনে যেতিয়া বিজ্ঞাপন দিয়ে, অকল আকাশবাণীতেই বুলি নহয় দূৰদৰ্শনৰ যিবোৰ অনুষ্ঠান আছে সেইবিলাকতো ঘনে ঘনে যেতিয়া বিজ্ঞাপন প্ৰচাৰ হয় শ্ৰোতাই অনীহা প্ৰকাশ কৰে বা বেয়া পায়, তেনেকুৱা ধৰণৰ আছে বাৰু।
1: এতিয়া আপুনি আকাশবাণীৰ ইমান দীৰ্ঘদিনীয়া কাৰ্যক্ৰমৰ ভিতৰতে আপোনাক ৰং চৰাৰ কথাটো পাতি আছো, আপুনি শ্ৰদ্ধাঞ্জলি বোলা যিটো অনুষ্ঠান আমাৰ সেইটো বহুদিন ধৰি প্ৰযোজনা কৰিছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ কথা কওকচোন, কাৰণ সেইটো এটা সম্পূৰ্ণ বেলেগ।
0: মই আকাশবাণী যোগদান কৰাৰ পিছতে যিহেতু মই কথিকা বিভাগৰ দায়িত্বত থাকিলোঁ, বহুত দিন ধৰি মই কথিকা বিভাগৰ দায়িত্বত থাকিলোঁ, মাজতে এবাৰ নাটকৰ দায়িত্বত আছিলোঁ, গতিকে কথিকা বিভাগৰ ভিতৰুৱা আছিল সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো। আৰু তেতিয়া আজিকালি আমি টেলিফোনেৰেই হেৰি কৰোঁ, মানে কোনোবা মৃতক ব্যক্তিৰ বিষয়ে জানি লওঁ বেলেগ বেলেগ মানুহৰ লগত, তেওঁৰ লগত ঘনিষ্ঠ ব্যক্তি, কিন্তু সেই সময়ত তেনেকুৱা নাছিল, গতিকে কোনোবা এজন তেনেকুৱা ধৰণৰ বিখ্যাত ব্যক্তি যেতিয়া বিয়োগ হয় তেতিয়া লগে লগেই সেই দায়িত্ব কাণ পাতি ল'ব লগা হয়। বিশেষকৈ কৌথিক বিভাগৰ মই যিহেতু অনুষ্ঠান কাৰ্যবাহী আছিলোঁ, কান্ধত মই সেই গধুৰ মেলটনটো লৈ, টেপ মেলটন লৈ মই সেই মৃতক ব্যক্তিজন তেওঁৰ শৱদেহ চোতালত শুৱাই থয় বা কোঠাত থৈ দিয়ে, তেতিয়া যিসকল ব্যক্তি তাত সমবেত হয় সেই ব্যক্তিসকলৰ মই সেই মানুহজনৰ বিষয়ে ল'ব লগা হয়, সেই এটা পৰিৱেশ, তেনেকুৱা মোৰ বহুত মানে অভিজ্ঞতা হৈছিল। তেনেকুৱা ধৰক বীৰেন্দ্ৰ কুমাৰ ফুকন, সত্যপ্ৰসাদ বৰুৱা, মেদিনী চৌধুৰী, এনেকুৱা ধৰণৰ যিসকল ব্যক্তি, সেইসকল ব্যক্তিৰ যেতিয়া মহাপ্ৰয়াণ ঘটিছিল, বিয়োগ ঘটিছিল, তেতিয়া মই গৈ সেই তাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ সেইসকলৰ বিষয়ে থুলমূলকৈ এটা মই মন্তব্য লৈছিলোঁ, আৰু সেইখিনি আনি পেলাই আকৌ ষ্টুডিঅ'ত আহি সেইখিনি সম্পাদনা কৰি ৰাতি সেই অনুষ্ঠানটো প্ৰচাৰ কৰিছিলোঁ, স্ক্ৰিপ্টখন লিখিছিলোঁ, তেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছিল। তেনেকুৱা বহুজন মানে কিমান তেনেকুৱা বিশিষ্ট ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলগা হৈছিল, সেইটো এটা মোৰ এটা
1: অভিজ্ঞতা। কিন্তু সেই অভিজ্ঞতাটো অকণ বেলেগ ভিন্ন সুৰৰ, কাৰণ তাত আপুনি অন্য দিশত যেতিয়া আপুনি কৈছোঁ খুব দীঘলীয়াকৈ, আপুনি দীঘলীয়া প্ৰায় 300টা খণ্ড লিখা বুলি কৈছে আপুনি ৰংচৰা, তাত যিটো লিখনৰ যিটো শৈলী আৰু ইয়াত সম্পূৰ্ণ বেলেগ ধৰণে লিখিব লাগে, ইয়াত লিখিবলগীয়া নহয় কিন্তু নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিব লগা হয়তো। এতিয়া এই যে আপুনি নাটকৰ লগত জড়িত হ'ল, কথিকাৰ অনুষ্ঠান ডিছকাশ্যন, আপুনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কথা ক'লে, ৰং চৰাৰ কথা ক'লে, সংগীততো কিছু পৰিমাণে আহিছে, গোটেইবিলাক অনুষ্ঠানৰ ভিতৰত আপোনাৰ কাৰণে খুব বেছি আবেদন থকা অনুষ্ঠান কোনটো আছিল?
0: মইতো সাহিত্যৰ প্ৰগ্ৰেম কৰিছিলোঁ, সাহিত্য চোৰা এইটো চলাইছিলোঁ, এইটো এটা গতানুগতিক অনুষ্ঠান, এটা গল্প, এটা কবিতা আৰু ৰসৰচনা এইটো সম্পাদনা কৰি পেলাই প্ৰচাৰ কৰিব লাগে। খালি ৰং চৰাটো এটা মোৰ কাৰণে এটা কি হৈছে প্ৰত্যাহ্বানৰ নিচিনা হৈছিল, কাৰণ প্ৰতি দেওবাৰেই এটা বেলেগ বেলেগ বিষয় আৰু সেই বিষয়টো কিন্তু সময় উপযোগী হ'ব লাগিব, সময় উপযোগী বেছি, ধৰক যেতিয়া ধৰক
1: বজাৰ মূল্য বাঢ়িলে পূজাৰ
0: সময়ত পূজাৰ বিষয়ক, তাৰপিছত ধৰক এই কিবা এটা অসুখ হ'ল ধৰক সেই অসুখটোৰ বিষয়ক, বিভিন্ন ধৰণৰ যিটো সমাজৰ যিটো ব্যৱস্থা বা সমাজৰ যিটো অভাৱ অভিযোগ, বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ
1: যিবিলাক প্ৰশ্ন সমাজক চুই যায় সেইখিনি সময়ত,
0: বা মেট্ৰিক পৰীক্ষা হ'ল সেই সম্পৰ্কত, তেনেকুৱা ধৰণৰ বিষয় মানে সময় উপযোগী

0: বিষয়ৰ ওপৰত এটা 5 মিনিটৰ এটা সৰু এটা স্কিট বুলি কয়, নাটকৰ সংলাপ ধৰ্মী, 3টা বা 4টা চৰিত্ৰ থাকে, তেনেকুৱা ধৰণৰ এটা লিখি লগে লগে আকৌ এইটো অভিনয় কৰাব লাগে, কৰি সম্পাদনা কৰিব লাগে। গতিকে প্ৰতি দেওবাৰে দুপৰীয়া 1:55 সেইটো প্ৰচাৰ কৰিব লাগে।
1: তাৰ কাৰণে অভিনয় শিল্পী গোটোৱাও বহুত কষ্ট হয়, প্ৰত্যেক সপ্তাহত গোটাই থাকিব লাগেতো।
0: নহয়, আমাৰ আচলতে আমি হেৰি কেৰেক্টাৰ কেইটামান আছিল,
1: ষ্টেণ্ডিং
0: কেৰেক্টাৰ। ধৰক মই লিখা ৰংচোৱাৰবোৰত সাধাৰণতে আমি 3টা কেৰেক্টাৰেই আছিল। এটা আছিল নাৰায়ণ, সেই ভূমিকাত মই নিজেই মানে অভিনয় কৰিছিলোঁ। আৰু এটা আছিল দেউতা ছাৰ, আৰু এটা আছিল লক্ষ্মী, নাৰায়ণৰ ঘৈণীয়েক লক্ষ্মী। আৰু দেউতা ছাৰ হ'ল এজন তেওঁৰ বয়োজ্যেষ্ঠ ব্যক্তি, আৰু তেওঁলোকৰ ল'ৰা ছোৱালী এহাল ওলাই, তেওঁলোকৰ ল'ৰাজনৰ নাম আছিল ৰসগোল্লা, ছোৱালীজনীৰ নাম আছিল লালমোহন। দুটা ল'ৰা, এজনী ছোৱালী, ল'ৰাটোৰ

0: নারায়ণৰ ঘৈণীয়েক লক্ষ্মী আৰু দেউতা ছাৰ হ'ল এজন তেওঁৰ বয়োজ্যেষ্ঠ ব্যক্তি আৰু তেওঁলোকৰ ল'ৰা ছোৱালী এহাল ওলায়। তেওঁলোকৰ ল'ৰাজনৰ নাম আছিল ৰসগোল্লা, ছোৱালীজনীৰ নাম আছিল লালমোহন। নহয় দুটা ল'ৰা, এজনী ছোৱালী, ল'ৰা দুটাৰ নাম, এটাৰ নাম ৰসগোল্লা, এটাৰ নাম লালমোহন আৰু ছোৱালীজনীৰ নাম আছিল জিলাপি।
1: জিলাপি
0: সেইকেইটা কেৰেক্টাৰ বেছিকৈ থাকে, কিন্তু মাজে মাজে দুই এটা বেলেগ বেলেগ কেৰেক্টাৰো সোমায় সাধাৰণতে।
1: ৰসগোল্লা, লালমোহন আৰু জিলাপিৰ লগত আপোনাৰ ব্যক্তিগত সম্পৰ্ক কিমান?
0: নহয়, তাৰমানে সেইটো এটা কথা আছে। দুখী, তাৰমানে নাৰায়ণ আৰু লক্ষ্মী তেওঁ সমাজৰ নিম্নস্তৰৰ পৰিয়ালৰ মানে এহাল পতি পত্নী। তেওঁলোকৰ মানে আৰ্থিক দুৰৱস্থা আছে, গতিকে দুৰৱস্থা থকাৰ কাৰণে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক ৰসগোল্লা, লালমোহন আৰু জিলাপি খুৱাব নোৱাৰে। কিন্তু নোৱাৰাৰ কাৰণে তেওঁলোকৰ পুতেকৰ নামেই ৰসগোল্লা, লালমোহন, জিলাপি দি লৈছে, যাতে তেওঁলোকে মিঠাই খোৱাৰ পৰা নামটোৰেই তেওঁলোকে মিঠাই
1: আস্বাদন কৰিব পাৰে,
0: তেনেকুৱা ধৰণৰ।
1: গতিকে
0: সেইটোৱে আৰু।
1: হয়, মই কল্পনাটো কৈছোঁ আপোনাৰ কি ধৰণে কিহৰ কাৰণে এই মানুহে জানিব লাগে যে নাটক এখনত চৰিত্ৰ এটাৰ কিবা নাম দিলে তাৰ এটা আঁৰত এটা কল্পনা থাকে। সেই কথাটো কেনেকৈ গভীৰভাৱে আকাশবাণীত কথাবিলাক বিবেচনা কৰি চোৱা হয়, অন্য বাহিৰৰ নাট্যকাৰেও কৰে, কিন্তু আপোনাৰ এটা উত্তৰ নোলালে। আপোনাক মই কৈছোঁ কোনটো অনুষ্ঠানে আপোনাক সফলকৈ বেছি আপীল কৰিছিল বা আপোনাৰ কাৰণে কোনটো অনুষ্ঠানৰ আবেদন সবাতোকৈ বেছি?
0: পিছৰ ফালে মোৰ এই ৰংচোৰাটো ভাল লাগিছিল, তাৰমানে মই সঁহাৰিটো খুব পাইছিলোঁ। ৰংচোৰাটো কৰি শ্ৰোতাৰ বহুত সঁহাৰি পাইছিলোঁ, বিশেষকৈ গাঁও ভূঁই অঞ্চলত মই কেতিয়াবা গ'লে মই যোৱা বুলি যেতিয়া গম পায় তেতিয়া মানুহ মানে সেই শ্ৰোতাসকল আহি মোক বেৰি ধৰিছিল আৰু ধৰি পেলাই মোক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল। বহুত ল'ৰা ছোৱালীবোৰে, ছাত্ৰ ছাত্ৰীবোৰে আহি আকৌ তেওঁলোকে কিবা অটোগ্ৰাফ ল'ব বিচাৰিছিল, এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছিল বিশেষ গ্ৰাম্যাঞ্চলত। তাৰমানে ৰেডিঅ' যিহেতু গ্ৰাম্যাঞ্চলত বেছিকৈ শুনে, গতিকে গ্ৰাম্যাঞ্চলৰ মানে শ্ৰোতাৰ অভূতপূৰ্ব সঁহাৰি পাইছিলোঁ
1: এই ৰংচোৰা অনুষ্ঠানটোৰ কাৰণে। গতিকে আমি ক'ব পাৰোঁ যে ৰংচোৰা অনুষ্ঠানটি আপোনাৰ কাৰণে অন্তত পিছৰ পিনে হ'লেও খুব আবেদনময় হৈ পৰিছে। এতিয়া আমি আজিৰ এই অনুষ্ঠানটিৰ শেষলৈ আহিছোঁ, আমি শেষত গানটোৰ কথা আকৌ ক'ম। এইবাৰ কাৰ গীত শুনিম আমি?
0: আমি আটাইকেইটা খণ্ডৰ আগৰ আটাইকেইটা খণ্ডত অসমীয়া গানেই শুনিলোঁ। এইবাৰ মই ৰাষ্ট্ৰভাষাৰ এটা গান শুনিব খুজিছোঁ, হিন্দী গান। মোৰ এগৰাকী প্ৰিয় সংগীত পৰিচালক, তেখেতৰ নাম আছে সুচীন দেৱ বৰ্মন, তেখেতৰ এটা গান মোৰ বৰ ভাল লাগে, তেখেতৰ গীত এটা, সেই গীতটো মই শুনিব খুজিছোঁ আৰু আশা কৰিছোঁ শ্ৰোতাসকলেও সেই গীতটি শুনি খুব ভাল পাব। আৰু মোৰ শ্ৰীমতীৰো সেই গানটো বৰ প্ৰিয়, তেওঁ মোক আহোঁতেই কৈ পঠিয়াইছে যে এই গানটো দিলে মই ভাল পাম। সেই গীতটো হ'ল সফল হোগী তেৰি আৰাধনা।
1: এইটো সচিন দেৱ বৰ্মনে নিজেই গাইছে, অথচ এইখন আৰাধনা বুলি ছবিৰ গীত।
0: হয়,
1: সফল হোগী তেৰি আৰাধনা,
0: মোৰ বয়সটোৰ লগত মিলি যাব আৰু।
1: এইখন তাৰ চিনেমাখনত সুন্দৰ পটভূমিত এই গীতটি আহিছে। আমি সচিন দেৱ বৰ্মনৰ কণ্ঠৰ এই গীতটি শুনিছোঁ, শ্ৰোতাৰ সৈতে একেলগে আমি শুনি লওঁ গীতটি আৰু এই আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ,
0: ধন্যবাদ।

স্মৃতিৰ দিনলিপি অনুষ্ঠানটি ডিমাণ্ড পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: সলা সলাওক, অভ্যাস সলাওক।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে। ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERTৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 পূৰ্বে অসমত ইংৰাজ ঔপনিৱেশিকৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 চনৰ 24 ছেপ্টেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। বিধায়কগৰাকীয়ে দুয়োগৰাকীকে দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ বীৰত্ব বিজড়িত ইতিহাস ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহান জনায়। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহান জনায়।
2: অসম বিধানসভাৰ নিয়মাৱলী 301 অধীনত দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। বিষয় হৈছে অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ভাৰতবৰ্ষৰ প্ৰথম শ্বহীদ হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান আৰু তেওঁলোকৰ ইতিহাসক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দাবী। মাননীয় উপাধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে আমাৰ যশস্বী সন্মানীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ অথচ দীৰ্ঘদিন ধৰি উপেক্ষিত বিষয়ে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ।
1: বিধায়কগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ প্ৰতি সঁহাৰি দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই শ্বহীদ দুগৰাকীৰ স্মৃতি, আদৰ্শ আৰু অৱদানক চিৰযুগমীয়া কৰাৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি লোকভৱনত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ড শক্তিশালী কৰাৰ বাবে

গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা, উদ্ভাৱন তথা শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগতে উচ্চ শিক্ষাত হোৱা পৰিৱৰ্তনসমূহৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিবলৈ আহান জনায়। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অধীনত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত কালি প্ৰথম পৰ্যায়ৰ উদ্যমিতা উন্নয়ন প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কালিৰ উদ্বোধনী অনুষ্ঠানত শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱ, জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সতীশ চন্দ্ৰ ঠাকুৰীয়া, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰ জ্যোতি মহন্ত আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অতিথিসকলে যুৱ প্ৰজন্মক স্বনিয়োজন আৰু উদ্যমিতাৰ জৰিয়তে স্বাৱলম্বী হবলৈ আহান জনায়। 650 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচী কাইলৈ সামৰণি পৰিব। জিলা প্ৰশাসন আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ সহযোগিতাত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে জিলাখনত স্বনিয়োজনৰ নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। শিৱসাগৰ জিলাৰ আবকাৰী বিভাগৰ নাজিৰা আবকাৰীৰ এটা দলে কালি জিলাখনৰ বিভিন্ন স্থানত তালাচী অভিযান চলায়। অভিযানকালত দলটোৱে অবৈধ সুৰা প্ৰস্তুত কৰা 3টা স্থান চিনাক্ত কৰি 3টা গোচৰ ৰুজু কৰে। এই অভিযানত কেইবা লিটাৰ সুৰা আৰু সুৰা প্ৰস্তুত কৰা 3টা ডিষ্টিলেচন যন্ত্ৰ জব্দ কৰাৰ পাছত আৰক্ষীয়ে ঘটনাস্থলীতে এইসমূহ নষ্ট কৰে। নগাঁও জিলাৰ অৰুণোদয় তৃতীয় পৰ্যায়ত নাম অন্তৰ্ভুক্ত হোৱা মহিলাসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰিবলৈ জিলা প্ৰশাসনে জৰুৰী জাননী প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ নিৰ্দেশ অনুসৰি আধাৰ সংযোগ নোহোৱা মহিলাসকলৰ নামৰ তালিকা জিলাখনৰ সকলো উন্নয়নখণ্ড আৰু পৌৰসভাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

গীতিমালিকা অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছোঁ পৰি ভূঞাৰ কণ্ঠত নুৰুল হকে লিখা এটি গীত, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

পৰিভূঞাৰ কণ্ঠত নুৰুল হকে লিখা গীতটি শুনিলে নুৰুল হকৰ ৰচিত আন এটি গীত শুনাবলৈ লৈছো মমতা বৰঠাকুৰৰ কণ্ঠত। গীতটিৰ প্ৰযোজনা হীৰেণ গোহাঁইৰ।

মমতা বৰঠাকুৰৰ কণ্ঠত নুৰুল হকে লিখা গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সবিন মেধি ৰচিত আৰু বিপুল বৰুৱাৰ প্ৰযোজনাত দেৱজিৎ চৌধুৰীৰ ৰচিত এটি গীত, দেৱজিৎ চৌধুৰীৰ কণ্ঠৰ এটি গীত।

0: এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে ময়ো এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনো আহক শান্তা উজিৰৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্যই লিখা এটি গীত। গীতটিৰ প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: দেৱজিৎ চৌধুৰীৰ কণ্ঠত সবিন মিথিয়ে লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধান।

0: শান্তা উজীৰৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্যই লিখা গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো প্ৰতুল শৰ্মাৰ কণ্ঠত অনিল কলিতাৰ ৰচিত এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ জীৱন পৰিক্ৰমা এন চি ই আৰ টিৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা ল'বলৈ বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ। 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ৰাজ্যিক বাজেটে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক প্ৰটন থেৰাপী মেচিন ক্ৰয় কৰিবলৈ স্বাস্থ্য বিভাগৰ সিদ্ধান্ত। মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়াৰ সংকল্পৰে গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াক পৰাস্ত কৰি ছুইজাৰলেণ্ডৰ আৰু ইজিপ্তক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা এন চি ই আৰ টিৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 নম্বৰ অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 চনৰ বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 বছৰ পূৰ্বে অসমত ইংৰাজ উপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 চনৰ 24 ছেপ্টেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। বিধায়কগৰাকীয়ে দুয়োগৰাকীকে দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ বীৰত্ব বিজড়িত ইতিহাস ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহান জনায়। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহান জনায়। বিধায়কগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ প্ৰতি সঁহাৰি দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই শ্বহীদ দুগৰাকীৰ স্মৃতি আদৰ্শ আৰু অৱদানক যুগমীয়া কৰাৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে।
2: মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ এই চৰকাৰখন হৈছে আৰু দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যকালৰ প্ৰথমখন বাজেট মই সদনত উত্থাপন কৰিম। গতিকে বিধানসভাৰ মজিয়াত সিদিনাখন বাজেট উত্থাপন কৰিব। এইকেইটা দিন কথা বতৰা চলি আছে, বিভিন্ন বিভাগৰ কথা চলি আছে আৰু মই আশা ৰাখিছো যে অসমৰ ৰাইজে নিজৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিব পৰাকৈ আমি এখন বাজেট দিয়াৰ চেষ্টা কৰিম, যাতে ৰাইজে যেনেকৈ

0: মিত্র দলক 100-200 আসনত বিজয়ী করেছে। গতিকে আমারও দায়িত্বটো হব যে কিমান বেশি মানুষ আশা আকাঙ্ক্ষাবিলাক পূরণ করিব পাৰো, চেষ্টা থাকিব, বাজেটখন তেনেকুৱাই হব বলে আশা রাখিছো।
1: ইপিনে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহান জনায়। ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কালি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্য বিভাগে শীঘ্ৰে এই চিকিৎসাত সহায়ক হোৱাকৈ অত্যাধুনিক প্ৰটন থেৰাপী মেচিন ক্ৰয় কৰিব।
2: কেঞ্চাৰ ৰোগী বাঢ়া নাই, আমি আৰ্লি ডিটেকচন আৰম্ভ কৰিছো, মাছ স্ক্ৰিনিং কৰিছো। যদি আমি মাছ স্ক্ৰিনিং নকৰিলৈ ধৰাত নপৰিলৈ ষ্টেজ থ্ৰী ষ্টেজ ফ'ৰত আহিলে হয়, তাৰপিছত আমাৰ হাতত বহুত নাথাকে। আৰু আমি ইণ্টেনচিভ স্ক্ৰিনিং কৰি আছো। 1,24,00,000 মানুহক স্ক্ৰিনিং কৰাৰ প্ৰগ্ৰাম আছে, তাৰ ভিতৰত প্ৰায় 47,00,000 ইতিমধ্যে স্ক্ৰিনিং হ'ল। আৰু ইয়াৰ জৰিয়তে আমি 981 কেঞ্চাৰ ৰোগী চিনাক্ত কৰিব পাৰিলো। কেঞ্চাৰৰ অতি আধুনিক এক থেৰাপী ওলাইছে, থেৰাপীৰ নাম হ'ল প্ৰটন থেৰাপী। অসম চৰকাৰে প্ৰটন থেৰাপীৰ ফেচিলিটি গুৱাহাটীত দিয়াৰ কাৰণে নিবিদা দিছে, আৰু মই ভাবো যে কিছু সপ্তাহৰ ভিতৰতে আমি প্ৰটন মেচিন ফাইনেল কৰিব পাৰিম।
1: কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে। কালিৰ কাৰ্যসূচীত গ্ৰহণ কৰা ঘোষণা পত্ৰমৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্কনেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে আৰু মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনা চনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়।
3: যিখিনি গাড়ী ধৰক গুৱাহাটীৰ পৰা টুৱাৰ্ডছ কামৰূপলৈ ওলাই যায়, সেইখিনি গাড়ী LMB খিনিৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই, তেওঁলোকৰ নৰ্মেল ৱেতে চলাচল কৰিব। কিন্তু যিখিনি গাড়ী কামৰূপৰ পৰা আমাৰ গুৱাহাটীত সোমায়, তেওঁলোকে নতুন শৰাইঘাট ব্ৰিজখনে ইউজ কৰিব লাগিব। আহি পেলাই অলপ দূৰ আহি এটা আমাৰ নাকা চেকিং পইণ্ট আছে, ইয়াতে এজ অব দি ব্ৰিজখন নাপাওঁতে তাতে গাড়ীখিনি আকৌ নিজৰ ট্ৰেকলৈ গুচি যাব। 200 মিটাৰমান ৰাস্তাত 2 ট্ৰেকত গাড়ী চলিব। অলৰেডি ডিচি ছাৰে ক'লে আপোনালোকক যে সেইখিনি কাম যাতে কোনো ধৰণৰ এক্সিডেণ্ট বা কোনো ধৰণৰ ৰোড ছেফটি বা পাব্লিক ছেফটি যদি হেম্পাৰ নহয়

0: তার কারণে কনসার্ন এজেন্সি কিছুমান আমি বেরিকেড লগাব দিছোঁ যাতে দুটা ওয়েট দুখন গাড়ী ভাগ হৈ থাকে।
1: এই সংবাদমেলতে নীতি নিয়ম উলংঘা কৰা মহানগৰীত চলাচল কৰা 63খন গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। কেইবাখনো গ্ৰীণ বাছে যান বাহনৰ নিয়ম উলংঘা কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰী ডাঃ ৰণেশ পেগুৱে কালি লোকভৱনত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা, উদ্ভাৱন তথা শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগতে উচ্চ শিক্ষাত হোৱা পৰিৱৰ্তনসমূহৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিবলৈ আহান জনায়। অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ ঔপন্যাসিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ আজি উপজা দিন। শিৱসাগৰৰ আমগুৰিত 1927 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা শইকীয়াই কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কৰ্মজীৱনৰ আৰম্ভণিতে দি আছাম ট্ৰিবিউন কাকতৰ উপ সম্পাদক হিচাপে যোগদান কৰি পাছলৈ অসম বাতৰিৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়। পৰৱৰ্তী সময়ত তেওঁ অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে পৰিষদৰ পৰা প্ৰকাশিত প্ৰকাশ আলোচনীখনৰ সম্পাদনা কৰে। নতুন দৈনিক বাতৰি কাকত আৰু গৰিয়সী আলোচনীৰো তেওঁ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। মহাৰথী উপন্যাসৰ জৰিয়তে সাহিত্য একাডেমীৰ বঁটা লাভ কৰা শইকীয়াৰ তোৰে মোৰে আলোকৰে যাত্ৰা, এদিন, উত্তৰকাল, সূৰ্যস্নান, মেঘমল্লাৰ, মন্দাক্ৰান্ত আদি উল্লেখযোগ্য উপন্যাস। কেইবাখনো গল্প সংকলন আৰু ভ্ৰমণ কাহিনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা চন্দ্ৰপ্ৰসাদ শইকীয়া অসম সাহিত্য সভাৰ হাজো অধিৱেশনৰ সভাপতি আছিল। 2006 চনৰ 8 আগষ্টত এইগৰাকী বৰেণ্য সাহিত্যিকৰ মৃত্যু হয়। ৰাজ্য চৰকাৰৰ জন্মদিন সেউজ শপথ উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালি গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ঐতিহাসিক খুদিমাৰী গাঁৱৰ দুৰ্গা মন্দিৰ প্ৰাংগণত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ধুবুৰী বন বিভাগৰ বন সংমণ্ডল বিষয়া গোলাপ বনিয়াৰ লগতে বিভাগটোৰ কেইবাগৰাকী বনকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শ্বুট আউটত কলম্বিয়াক 4-3 গলত পৰাস্ত কৰি 1954 চনৰ পাছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে 0-0 গলত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অফ 16ৰ খেলত আৰ্জেণ্টিনাই আটলাণ্টাক ইজিপ্তক 3-2 গলত পৰাস্ত কৰে। 78 মিনিটলৈকে আৰ্জেণ্টিনাই দুটা গল পিছপৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ 89 মিনিটত প্ৰথমটো গল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে সদনত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। শাসক আৰু বিৰোধী উভয়ে ৰাজ্যৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত একমত হৈ ঐক্যবদ্ধ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে গছ কটা কাৰ্যত বাধা দিয়াৰ বাবে অসমৰ বনৰক্ষীৰ এটা দলক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই প্ৰায় 16 যায় গুলীচালনা কৰে। অসমীয়া প্ৰতিদিন কাকতত এই বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতেও বিহালীত বনজ সম্পদ ধবংসত বাধা দিয়াত আক্ৰমণ শিৰোনামেৰে একেটা বাতৰিকেই প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৰ্তমানৰ মন্ত্ৰীসভাৰ সাল সলনি আৰু নতুন পদোন্নতিৰ পিছত দেশৰ উপ প্ৰধানমন্ত্ৰী হ'ব পাৰে বুলি বিভিন্ন ৰাজনৈতিক মহলত চৰ্চা চলিছে। অৱশ্যে শাসকীয় দল বা চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈ এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। এই বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ব্ৰাজিলৰ তাৰকা ফুটবল খেলুৱৈ নেইমাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছত পৰ্তুগালৰ কিংবদন্তী খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱেও বিশ্বকাপক বিদায় জনাইছে। স্পেইনৰ হাতত পৰাস্ত হোৱাৰ পাছত 41 বছৰীয়া খেলুৱৈগৰাকীয়ে নিজৰ কেৰিয়াৰৰ ষষ্ঠ তথা অন্তিমখন বিশ্বকাপ খেলা বুলি স্পষ্ট কৰি দিয়ে। আমাৰ অসম কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। অৰ্ধশতাধিক ম্যাদুকলা মথাউৰিয়ে উত্তৰ অসমলৈ বিপদ মাতিছে। ৰঙানদী সোৱণশিৰি নদীবান্ধে 20 লক্ষাধিক কৃষিজীৱী পৰিয়াললৈ ভাবুকি কৰিছে।

0: কঢ়িয়াই আনিছে বুলি দৈনিক অসম কাকতে আছুতীয়াকৈ এটা বাতৰি পৰিৱেশন কৰিছে। গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ বৈঠকৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: তেজপুৰৰ প্ৰবীণ চিকিৎসক 1947 চনৰ 3 নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো বেটছৰ ছাত্ৰ ডাঃ কামাখ্যা প্ৰসাদ চক্ৰৱৰ্তীৰ কালি সন্ধিয়া নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 99 বছৰ। উল্লেখযোগ্য যে ধুবুৰীত জন্মগ্ৰহণ কৰা ডাঃ চক্ৰৱৰ্তীয়ে 1962 চনত চীনা যুদ্ধৰ সময়ত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক হৈ থকাৰ সময়ত ভাৰত চীন সীমান্তলৈ গৈ আহত জোৱানসকলক চিকিৎসা প্ৰদানত বলিষ্ঠ ভূমিকা লৈছিল। আকাশবাণীৰ প্ৰাক্তন সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ পিতৃ ডাঃ চক্ৰৱৰ্তীৰ অন্ত্যেষ্টিক্ৰিয়া আজি নতুন দিল্লীৰ প্ৰগতি বিহাৰ লোধি ৰোড শ্মশানত সম্পন্ন কৰা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজীয়াৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ জীৱন পৰিক্ৰমা NCERTৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা ল'বলৈ বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক প্ৰটন থেৰাপী মেচিন ক্ৰয় কৰিবলৈ স্বাস্থ্য বিভাগৰ সিদ্ধান্ত। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াক পৰাস্ত কৰি ছুইজাৰলেণ্ডৰ আৰু ইজিপ্তক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। দিনৰ 11 বজাত পুনৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলা ৰেহৰূপত আজি যাওঁ আহক বজালী জিলালৈ। জিলাখনৰ সদৰ পাঠশালাৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা তেওঁৰ জিলাখনৰ ৰেহৰূপ লওঁ আহক। গ্ৰাম্য অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন আইন 2025 ৰূপায়ণৰ বাবে যাৱতীয় অনুমোদন জনোৱাৰ পাছতে যোৱা 2 জুলাইত ৰাজ্যৰ আন প্ৰান্তৰ লগতে বজালী জিলাতো আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। এই বিষয়ে বিতং তথ্যৰে সৈতে এয়া কল্যাণ কলিতা।
2: অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ আইন 2025 বা VBG ৰামজী আঁচনিখন অসমত ৰূপায়ণৰ বাবে যাৱতীয় গাঁথনিত অনুমোদন জনোৱাৰ পিছতে যোৱা 2 জুলাইত বজালী জিলাত এই আঁচনিখনৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে বজালী জিলা পৰিষদৰ উদ্যোগত জিলাখনৰ বাঘমাৰাৰ জয়হীন সংঘৰ প্ৰেক্ষাগৃহত আয়োজিত জিলা পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে। বিধায়কগৰাকীয়ে বজালী জিলাত আঁচনিখনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি নিজৰ ভাষণত কয় যে শক্তিশালী ভাৰত গঢ়িবলৈ হলে প্ৰথমে আমাৰ গাঁওসমূহক শক্তিশালী কৰি তুলিব লাগিব। গাঁৱৰ সৰ্বাংগীন উন্নয়ন অবিহনে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত হ'ব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই যুগান্তকাৰী পদক্ষেপে গ্ৰাম্য অৰ্থনীতিত অধিক শক্তিশালী কৰাৰ লগতে গাঁওবাসীৰ জীৱন জীৱিকাৰ মান উন্নত কৰাৰ এক নতুন দিশ উন্মোচন কৰিছে। তেওঁ কয় যে নতুন ব্যৱস্থাৰ জৰিয়তে গ্ৰাম্য শ্ৰমিকসকলৰ বাবে বছৰত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে 125 দিনৰ কৰ্মসংস্থাপন নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত দৰিদ্ৰ আৰু শ্ৰমজীৱী পৰিয়ালসমূহে অধিক আস্থা আৰু নিৰাপত্তাৰে জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিব। লগতে দৈনিক ন্যূনতম মজুৰি 327.40 টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্তই গাঁৱৰ খাটি খোৱা শ্ৰমিকসকলৰ আৰ্থিক অৱস্থা অধিক সুদৃঢ় কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে ভাষণত কয় যে জল সংৰক্ষণ, প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱস্থাপনা, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন, পথ ঘাট নিৰ্মাণ, পুখুৰী আৰু জলাশয় পুনৰুজ্জীৱন আদিৰ দৰে উন্নয়নমূলক কামক অধিক গুৰুত্ব দিয়াৰ ফলত গাঁওসমূহ অধিক সেউজীয়া, পৰিষ্কাৰ আৰু স্বাৱলম্বী হৈ উঠিব।
1: সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ বাবে জলবায়ু পৰিৱৰ্তন এটা জ্বলন্ত সমস্যা হৈ পৰিছে। জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত জলবায়ু ন্যায় বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ অনুষ্ঠিত হয়, য'ত অংশগ্ৰহণ কৰে অৰণ্য

0: মানৱ ৰূপে পৰিচিত যাদৱ পায়েঙে। আহকচোন এই বিষয়ে আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা কিছু কথা জানো।
1: বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত জুন মাহৰ শেষৰটো সপ্তাহত অনুষ্ঠিত হয় ক্লাইমেট জাষ্টিচ অৰ্থাৎ জলবায়ু ন্যায় বিষয়ক এক গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী। সাম্প্ৰতিক সময়ত অতি প্ৰাসংগিক এই কাৰ্যসূচীত যোৱা 27 জুনত অংশগ্ৰহণ কৰে অসমৰ বিশিষ্ট পৰিৱেশবিদ তথা ফৰেষ্টমেন অফ ইণ্ডিয়া হিচাপে পৰিচিত পদ্মশ্ৰী যাদৱ পায়েঙে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা মহাবায়ু ক্লাইমেট ফৰামৰ সহযোগত আয়োজন কৰা এই ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰী আৰু সংযুক্ত মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি পৰিৱেশ সম্পৰ্কত এক নতুন বাৰ্তা কঢ়িয়াবলৈ সক্ষম হয়। এই উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ধনপতি ডেকাই পদ্মশ্ৰী যাদৱ পায়েঙক নিৰৱচ্ছিন্নভাৱে পৰিৱেশ সংৰক্ষণ, বন সৃজন আৰু সেউজীয়া পৃথিৱী গঢ়াৰ ক্ষেত্ৰত তেওঁৰ অনন্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি বিশেষভাৱে সম্বৰ্ধনা জনায়। পদ্মশ্ৰী পায়েঙক সম্বৰ্ধনা জনাই উপাচাৰ্যগৰাকীয়ে কয় যে যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মই নতুন প্ৰজন্মক পৰিৱেশৰ প্ৰতি দায়বদ্ধতা আৰু সমাজ সেৱাৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰি আহিছে। অনুষ্ঠানত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে অন্তৰংগভাৱে মত বিনিময় কৰি তেওঁ নিজৰ জীৱন সংগ্ৰাম, একক প্ৰচেষ্টাৰে সৃষ্টি কৰা মূলায় অৰণ্য গঢ়ি তোলাৰ অভিজ্ঞতা আৰু গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত কেনেদৰে এগৰাকী ব্যক্তিয়ে সমাজলৈ বৃহৎ অৱদান আগবঢ়াব পাৰে সেই বিষয়ে বিশদভাৱে বৰ্ণনা কৰে।
0: আজিলৈ সময় হল জিলাৰ এই ৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 আপোনালোকৰ কাষত উপস্থিত হ'ম আন এখন জিলাৰ এই ৰূপ লৈ। নমস্কাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
7: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
6: পিছে এনে যত্ন ক'ত পালি?
7: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
6: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
7: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: অঁ, সঁচাকৈ বৰ ভাল কথা,
7: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰভাতী তৰংগ আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে। আজিৰ বিষয়, বিষ উপশম বা নিৰাময়। এই বিষয়ে কথা পাতিবলৈ ষ্টুডিঅ'ত উপস্থিত থাকিব ডক্টৰ বিভাস ভাগৱতী। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
9: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাবধানত এপ'ল' প্ৰো হেল্থ।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি বুধবাৰ। আপোনালোকে হয়তো ভাবিছে যে মাইক্ৰফোনৰ সন্মুখত আজি ইন্দ্ৰজিৎ দাস। আজি এটি বিশেষ কাৰণত প্ৰভাতী তৰংগত মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ বুধবাৰৰ দিনটোত। আপোনালোকে জানেই যে স্বাস্থ্য সজাগতাৰ দিশত আকাশবাণী গুৱাহাটীৰ এক অনন্য পদক্ষেপ, আৰু এই পদক্ষেপৰ এই যাত্ৰাৰ সহযোগী হৈছে এপ'ল' এক্সেল কেয়াৰ হাস্পতাল। আজি আমি এটি বিশেষ বিষয়ত কথা পাতিম, পেইন মেনেজমেণ্ট, অৰ্থাৎ বিষ নিয়ন্ত্ৰণ কৰা, বিষ নিৰাময় কৰা, বিষ উপশম কৰাৰ ক্ষেত্ৰত আমি এগৰাকী অভিজ্ঞ চিকিৎসকক আমাৰ মাজত আজি ষ্টুডিঅ'ত পাইছোঁ। কিছু সময় পাছত তেখেতৰ সৈতে আমি পোনপটীয়াকৈ কথা পাতিম। ডাঃ বিভাস ভাগৱতী, দীৰ্ঘদিনীয়া তেখেতৰ এই ক্ষেত্ৰত আছে এক অভিজ্ঞতা, আৰু অভিজ্ঞতাপুষ্ট এগৰাকী ব্যক্তিৰ পৰা আপোনালোকে বিষ নিৰাময়ৰ ক্ষেত্ৰত যিকোনো আপোনালোকৰ সমস্যাৰ বিষয়ে আপোনালোকে আমাৰ ফেচবুক পেজত পোনপটীয়াকৈ লিখিব পাৰিব, আৰু সেই সম্পৰ্কে তেখেতৰ সৈতে আমি কথা পাতিম। আমি কিছু কথা তেখেতৰ পৰা জানিবলৈ প্ৰয়াস কৰিম, কিন্তু আপোনালোকৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহৰ কথা আপোনালোকে উল্লেখ কৰিব, আৰু মাজে মাজে আপোনালোকৰ প্ৰশ্নসমূহৰ আমি উত্তৰ দিবলৈ প্ৰয়াস কৰিম। আমি ডাঃ ভাগৱতীৰ ওচৰলৈ যাম। শ্ৰোতাসকল, আপোনালোকে এই কথা জনাওঁ যে যিহেতু আমি আজি পেইন মেনেজমেণ্ট, বিষ নিৰাময় বা বিষ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কি ধৰণে আমি আচলতে বিষ কি কাৰণত হয় বা কেনেকুৱা ধৰণৰ বিষ বা তাৰ উপশমৰ বাবে আমি কি কৰিব লাগে, এই সকলোখিনি কথা যিহেতু আমি পাতিম, অন্য বিষয়লৈ আমি নাযাওঁ। গতিকে আমালৈ অহা প্ৰশ্নসমূহ বা আমালৈ অহা মন্তব্যসমূহ তাৰ সৈতে যদি সম্পৰ্ক থাকে তেতিয়াহ'লে আমি ভাল পাম। ইতিমধ্যে আমাৰ পোনপটীয়া প্ৰচাৰ আৰম্ভ হৈছে। আজি ৰুচেং গগৈ আছে আমাৰ ফেচবুক পেজত পোনপটীয়া প্ৰচাৰৰ দায়িত্বত, শ্ৰোতাসকল। আৰু আমাৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হৈছে, ডিউটি ৰুমত আছে প্ৰণীতা দাস, মোক ষ্টুডিঅ'ত সহযোগ কৰিব আৰাধনা বৰাই, নিয়ন্ত্ৰণ কক্ষত আছে কৌস্তভ দাস, শেখ আব্দুল্লা আহমেদ আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰ আছে বিপুল কলিতা, বিজিত শৰ্মা, আছিফ আহমেদ, আৰু এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, আমাৰ ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা। শ্ৰোতাসকল, এই যে নিয়ন্ত্ৰণ কক্ষ বা ট্ৰান্সমিটাৰত থকা ব্যক্তিসকল, তেখেতসকল আচলতে প্ৰচাৰৰ আঁৰতে থাকি যায়, কিন্তু তেখেতসকলৰ অৱদান অবিহনে আমি এটা অনুষ্ঠান আপোনালোকৰ মাজলৈ, আপোনালোকৰ ওচৰলৈ ভালদৰে লৈ যোৱাত অসুবিধা হয়। তেওঁলোকে আঁৰতে থাকি কামখিনি কৰি যায়। গতিকে অনুষ্ঠান আৰম্ভণিতে তেখেতসকলকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰোতাসকল আমাৰ সৈতে সংযুক্ত হ'ব পৰ্যায়ক্ৰমে, আৰু আমি আশা কৰিম যে ফেচবুক পেজত আমাৰ নেটৱৰ্কৰ সমস্যা হৈছে নেকি বাৰু কিবা কাৰণত, মই ইয়াত সন্মুখত অলপ অসুবিধা পাইছোঁ, আশা কৰিছোঁ তেনেকুৱা একো নহ'ব। বংকিম দাস, লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা আপুনি সংযুক্ত হৈছে। ইতিমধ্যে আমি আপুনি এগৰাকী নিয়মীয়া শ্ৰোতা আমাৰ, আৰু শ্ৰোতাসকল আহিব, আমি খন্তেক সময় অপেক্ষা কৰিছোঁ আপোনালোকে, 2-3 মিনিট সময় আৰু অপেক্ষা কৰিম, তাৰপাছত আমি মূল আলোচনালৈ আগবাঢ়িম। আপোনালোকে অনুষ্ঠানটো যিসকলে শুনি আছে ৰেডিঅ' চিটত আপোনালোকে শুনিব পাৰে আমাৰ মহাবাহু শাখাত, যিটো আগতে ক শাখা বুলি আমি জানিছিলোঁ। আপোনালোকে 101.6 মেগাহাৰ্জত FM-ত, FM 101.6 আপোনালোকে অনুষ্ঠানটো শুনিব পাৰে। আপোনালোকে নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত আপোনালোকে পোনপটীয়াকৈ অনুষ্ঠানটি শুনিব পাৰে, আৰু আপোনালোকে আমাৰ ফেচবুক পেজ AIR গুৱাহাটীত পোনপটীয়াকৈ অনুষ্ঠানটি চাব পাৰে, ইয়াত আপোনালোকে মন্তব্য লিখিব পাৰিব। আৰু যদি কিবা কাৰণত বিশেষ প্ৰয়োজন অনুভৱ কৰে, আপোনালোকে ফোন কৰিব বিচাৰে, 03612661876, 03612661876 নম্বৰটিতহে আমি

আপোনালোকৰ সৈতে সংযুক্ত হ'ব পাৰিম। আৰু আপোনালোকে জানে 10 বজাৰ পৰা সুৰধ্বনি অনুষ্ঠানটি বিবিধ ভাৰতীত প্ৰচাৰ হয়, গতিকে গান শুনিবৰ কাৰণে এইটো নম্বৰত ফোন নকৰিব। সেয়া আগতীয়াকৈ আপোনালোক জনাইছো। ধ্ৰুৱজ্যোতি কলিতা পৰিৱৰ্তিত শেহতীয়া জীৱনশৈলীৰ কোনবোৰ দিশে বিষ সৃষ্টি কৰাত অৰিহণা যোগাইছে, এনেবোৰ সমস্যা হ্ৰাসৰ বাবে আমি কেনেদৰে চলা উচিত, এই সম্পৰ্কে আমি বিতংকৈ পাতিম। অলকা ডেকা ৰুক্মিণী গাঁৱৰ পৰা আপুনি আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মন্তব্য আগবঢ়াই অনুষ্ঠানলৈ আহিছে। আপোনালোকেও বিষয়টোৰ সৈতে সংযোগ থকা প্ৰশ্ন কৰিব বুলি আশা কৰিছো। উত্তম কুমাৰ ৰয় ইনামুল মজিদ হাতখলি চিপাঝাৰৰ পৰা ৰেডিঅ'ত শুনিবলৈ লৈছো। ঠিক আছে, আপুনি ৰেডিঅ'ত শুনি থাকক, ফেচবুক পেজতো আপুনি মন্তব্য আগবঢ়াব। আজিৰ দিনটোৰ অনুষ্ঠান আৰম্ভণিতে আমি মহম্মদ ৰফিৰ কণ্ঠৰ নুৰুল হকদেৱে লিখা আৰু নুৰুল হকদেৱক আজিৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰি এটি গীত আপোনালোকলৈ আগবঢ়াইছো। তাৰ পাছতেই আমি আলোচনাৰ মাজলৈ যাম।

0: শ্রোতাসকল, আমি আমার মূল বিষয়ৰ আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছো। মামু মাইনা ৰশ্মিৰেখা, আপুনি গুৱাহাটীৰ পৰা, পাপৰি দাস তেজপুৰৰ পৰা সংযুক্ত হৈছো, কাহিলীপাৰাৰ পৰা কল্পনা কলিতা, আপোনালোকে মন্তব্য আগবঢ়াই থাকিব, আমি আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছো। আমি আজি ডক্টৰ ভাগৱতীৰ সৈতে কথা পাতিম, তেখেতৰ সৈতে বিষ নিৰাময় সম্পৰ্কে কথা পাতিম, আৰু কাৰণ তেখেত এগৰাকী বিশেষজ্ঞ চিকিৎসক, এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ অনুষ্ঠানটি আগবঢ়োৱা হৈছে। ডক্টৰ ভাগৱতী, আপোনাক আকাশবাণীৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো।
1: নমস্কাৰ।
0: খুব ভাল লাগিছে যে আপোনাৰ দৰে এগৰাকী অভিজ্ঞ ব্যক্তিক আমি আজি আকাশবাণীৰ ষ্টুডিঅ'ত পাইছো। শ্ৰোতাসকলেও বহুতো কথা জানিব বিচাৰিব, কাৰণ বিষ বোলা কথাটো সাধাৰণতে আমি ভাবোঁ যে বিষ আমাৰ জীৱনৰ এটা অংগ থাকিবই, হাতখন বিষাইছে, ভৰিখন বিষাইছে, এনেকৈ আমি এটা অনুভৱ কৰোঁ যে হ'ব, এইটো চলি যাব, আমাৰ জীৱনৰ লগতে এনেকৈ আগবাঢ়ি গৈ থাকিব, এনেকৈ ভাবোঁ। কিন্তু বিষৰ যিটো সমস্যা, এই সমস্যাটো আমাক বিভিন্ন বহুতো সময়ত জুৰুলা কৰে। গতিকে আমি প্ৰথমেই আচলতে যিটো পেইন মেনেজমেণ্ট বুলি যিটো কওঁ, বিষৰ নিয়ন্ত্ৰণ কৰাটো বা বিষ নিৰাময় কৰা, এই কথাটো কোৱাৰ লগে লগে আমি প্ৰকৃততে আচলতে কি বুজোঁ, প্ৰথমে আপোনাৰ পৰা সেই কথাৰে আৰম্ভ কৰিব বিচাৰিছোঁ।
1: হয়, মানে বিষ বুলি ক'ব গ'লে তাৰমানে এতিয়া চবেই সদায় বিষটো অনুভৱ কৰেই। সৰু সুৰা বিষটো কোনো ট্ৰিটমেণ্টৰ দৰকাৰ নহয়, নিজেই ভাল হয়। কিন্তু কিছুমান ধৰক একিউট পেইন আছে, যোনবিলাক ধৰক আপোনাৰ দুখ পালে খুব বেছি, বা কিবা অপাৰেশ্যন হ'ল, বা কিবা জুয়ে ফুৰিলে, তেনেকুৱা ধৰণৰ বিষবিলাক সাধাৰণতে দৰৱ, বিষৰ দৰৱ চৰব দি কেইদিনমানৰ ভিতৰতে ভাল হৈ যায়। আৰু কিছুমান আছে ক্ৰনিক পেইন, যোনবিলাক ধৰক বিষ হৈ থাকে, তিনিমাহ ছমাহ হৈ গ'ল বিষ ভাল হোৱা নাই, তেনেকুৱা ধৰণৰ কিছুমান বিষ আছে। বা যোনবিলাক বিষৰ কাৰণটো ওলাব পৰা নাই, তেনেকুৱা ধৰণৰো কিছুমান আছে। যোনবিলাক ক্ৰনিক পেইন বুলি কয় সেইচবৰো ট্ৰিটমেণ্ট আছে, কিন্তু হয়তো বহুতে সেইটো নাজানে, বা যিহেতু কোনো ডায়েগনচিছ হোৱা নাই, বা কোনো ইনভেষ্টিগেশ্যনত ওলোৱা নাই তেনেকুৱা ধৰণৰ কিবা বেমাৰ, কিন্তু বিষটো আছে। চ' সেই ধৰণৰ বিষৰো ট্ৰিটমেণ্ট আছে তাৰমানে।
0: হয়, আধুনিক চিকিৎসা ব্যৱস্থাৰ কথা যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে পেইন মেনেজমেণ্টৰ গুৰুত্ব কিমান এই চিকিৎসা ব্যৱস্থাত?
1: হয়, আজিকালি

0: পেইন মেনেজমেণ্টৰ বহুত ধৰণৰ ট্ৰিটমেণ্ট ওলাইছে, বহুত ধৰণৰ ইনভেষ্টিগেশ্যন ওলাইছে। যেনে ইনভেষ্টিগেশ্যনটো আজিকালি চবেই জানেই, চিটি স্কেন, MRI, ব্লাডৰ ইনভেষ্টিগেশ্যনো আছে। ছ' ট্ৰিটমেণ্ট ৱাইজ যদি চাব যাওঁ, কিছুমান ট্ৰিটমেণ্ট এনেকুৱা আছে যোনটো ৰেগুলাৰ, এতিয়া গলব্লাডাৰ বিষ হ'ল, এপেণ্ডিক্সৰ বিষ হ'ল, সেইচবটো চবেই জানেই, সেইচব অপাৰেশ্যন কৰিলে ভাল হৈ যায় সেইচব বিষ। কিন্তু কিছুমান ধৰণৰ বিষ আছে যোনবিলাক ধৰক নাৰ্ভ ৰিলেটেড পেইন, যোন নাৰ্ভটো কিবা কাৰণত নাৰ্ভৰ পৰা বিষ এটা আহি আছে। ছ' সেইচব বিষৰ কিছুমান ইনজেকশ্যন আছে, যেনে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন বুলি কয়, একদম আজিকালি ধৰক 5-10 বছৰহে হৈছে এইটো বস্তু ওলোৱা, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন কৰি সেই নাৰ্ভটো আমি বাৰ্ণ কৰি দিব পাৰিলে, মানে জ্বলাই দিব পাৰিলে বিষটো বহুদিনলৈ কমি থাকে, ধৰক ছমাহ, 1 বছৰ, 2 বছৰলৈও বিষ কমি থাকিব পাৰে। আৰু কিছুমান ধৰক আছে, কিছুমান বিষ ধৰক কাৰণটো অলপ গম পায় কিন্তু ট্ৰিটমেণ্ট ভালকৈ লোৱা নাই, যেনেকৈ স্লিপ ডিস্ক আছে বা কিছুমান ট্ৰাইজিমেণ্ট নিউৰেলজিয়া পাইছে, যোনটোৰ কাৰণত নাৰ্ভবিলাক কম্প্ৰেছ হৈ থাকে, নাৰ্ভৰ প্ৰেছাৰ পৰি থাকে, আৰু সেইচবৰ কাৰণেও হয়তো ট্ৰিটমেণ্ট লাগিব পাৰে। আজিকালি ধৰক কিছুমান অ'জন ট্ৰিটমেণ্ট আছে, ডিস্কৰ ওচৰত ইনজেকশ্যন দিলে ভাল হৈ যায়, ডিস্কত যিটো ডিস্কটো ঠিক কৰিব পাৰিলে নাৰ্ভত প্ৰেছাৰটো কমি যায়, ছ' এই নাৰ্ভৰ বিষটোও কমি যাব পাৰে। এতিয়া মাইগ্ৰেইনৰ কাৰণেও তেনেকুৱা ধৰণৰ আছে, এতিয়া মূৰত কিছুমান বিষ আছে, ট্ৰাইজেমিনেল নিউৰেলজিয়া বুলি কয়, সেইচবৰ কাৰণেও কিছুমান ধৰণৰ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰিব পাৰে। কিছুমান মেডিচিন আছে গ্লিচেৰল বুলি কয়, সেইটো দিলেও ছমাহ, 1 বছৰ, 2 বছৰলৈ বিষ কমাই থ'ব পাৰি, আৰু দৰকাৰ হ'লে আকৌ 1-2 বছৰ পিছত আকৌ দিব পাৰি তেনেধৰণৰ বিষ। কিন্তু হয়তো ট্ৰিটমেণ্টটো যদি নাজানে যে এনেকুৱা ধৰণৰ আছে কিবা কৰিব পাৰি, চ' বিষ লৈ থাকিব লগা হয়, বহুতে তেনেকুৱা ধৰণৰ বিষত থাকি যায় আৰু।
1: হয়, আমি বুজি পাইছোঁ যে আধুনিক যিটো চিকিৎসা পদ্ধতি, এই চিকিৎসা পদ্ধতিত বিষ নিৰাময়ৰ বাবে বিভিন্ন ধৰণৰ এতিয়া পদ্ধতি আছে, বিভিন্ন ধৰণৰ ব্যৱস্থা আছে। দিলীপ ডেকা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠানটি শুনিবলৈ লৈছোঁ, ভেৰুৱা দৰঙৰ পৰা লিখিছে, মহম্মদ ৰফিৰ গীতটি শুনি খুব ভাল পাইছে দীপাঞ্জলি দাসবৰুৱাই। আজি গীতটিৰ জৰিয়তে আমি নুৰুল হক দেৱকো আজিৰ দিনটোত সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। শ্ৰীমতী বৰুৱা, মধুচন্দা শইকীয়া বিশ্ব সোণাৰীৰ পৰা আজিৰ বিষয়বস্তু আমাৰ বাবে যথেষ্ট প্ৰয়োজনীয় হয়, এটি খুব প্ৰয়োজনীয় এটা বিষয়ত আমি আলোচনা কৰিবলৈ বহিছোঁ। এটা কথা, ধ্ৰুৱজ্যোতি কলিতা এটা কথা কৈছে যে যিকোনো বিষয়তে বেছিভাগ মানুহে নিজে নাম কৈ বা ফাৰ্মাচিষ্টক কৈ কিবা এটা বিষ কমোৱা টেবলেট সেৱন কৰা দেখা যায়, ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে, এই ক্ষেত্ৰত আমি আচলতে কি কৰা উচিত আপোনাৰ পৰা জানিব বিচাৰিছে, বহুতে নিজেই ফাৰ্মাচিত কৈ দিয়ে যে মোক টেবলেটটো দিয়ক।
0: হয়, চব ধৰণৰ দৰৱৰে ছাইড এফেক্ট থাকে, আপুনি যদি আপোনাৰ বেলেগ কিবা অসুখ আছে, কিডনীৰ প্ৰব্লেম আছে, কিছুমান ধৰণৰ পেইন কিলাৰে আপোনাক কিডনী ডেমেজ কৰিব পাৰে, আৰু হয়তো আপুনি কিডনীৰ প্ৰব্লেম নাই কিন্তু আপুনি ৰেগুলাৰ খাই আছে, বহুদিনৰ কাৰণে এনেকুৱা পেইন কিলাৰ খাই আছে, তথাপিও আপোনাৰ কিডনী ডেমেজ কৰিব পাৰে। ছ' সেইটো কাৰণে সাৱধান হ'ব লাগে আৰু সঠিক পৰামৰ্শ লোৱাটো উচিত।
1: হয়, আচলতে ধ্ৰুৱজ্যোতি কলিতা এটা কথা কৈছে যে পৰিৱৰ্তিত শেহতীয়া জীৱনশৈলীৰ কোনবোৰ দিশে বিষ সৃষ্টিত অৰিহণা যোগাইছে, এনেবোৰ সমস্যা হ্ৰাস কৰাৰ বাবে আমি কেনেদৰে চলা উচিত, বৰ্তমান আজিকালি আমাৰ যিটো লাইফষ্টাইল, সেই লাইফষ্টাইলটোৱে আচলতে বিষৰ ক্ষেত্ৰত বহুত অৰিহণা যোগাইছে বুলি তেওঁ কৈছে, বা আমি কিদৰে চলা উচিত?
0: হয়, আজিকালি বহুত ধৰণৰ বিষ দেখা যায়, মানুহে ৰ'দত নাযায়, ৰ'দত ওলোৱাটো কমি গৈছে, আৰু খোৱা বোৱা হয়তো অলপ সলনি হৈছে, সেইকাৰণে মানুহৰ ওজনটো বেছি হৈছে, সেইটো কাৰণে বহুত ধৰণৰ বিষ হয়, যেনে স্লিপ ডিস্ক, আৰু ভিটামিন ডিফিচিয়েঞ্চি হয়, ভিটামিন ডি ডিফিচিয়েঞ্চি হয়, আপুনি যদি ৰ'দত নাথাকে, মই দিনে কমেও 20-25 মিনিট ৰ'দত থাকিব লাগে, ছ' মানুহৰ সিমানখিনিও ৰ'দত নাথাকে আজিকালি, ছ' সেইটো কাৰণে ভিটামিন ডি ডিফিচিয়েঞ্চি হয়, ভিটামিন ডি ডিফিচিয়েঞ্চি হ'লে কেলছিয়াম এবজৰ্পশ্যন নহয়, যোনটো কাৰণে বোনবিলাক উইক হ'ব পাৰে, সেইটো কাৰণেও পেইন হ'ব পাৰে, আৰু কিছুমান ধৰণৰ পেইন আছে যেনে ফাইব্ৰমাইলজিয়া, সেইচবৰ লগত ভিটামিন ডি ডিফিচিয়েঞ্চি হ'লে বিষ হয়, আৰু বিষৰ সেইটো কাৰণটো উলিওৱাটো কেতিয়াবা দিগদাৰী হৈ যায়, আপুনি MRI কৰিলেও নোলায়, চিটি স্ক্যান করলে ব্লাড

0: টেষ্টটো সব নৰ্মেলে দেখাব, কিন্তু হয়তো সেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে, আপুনি গম পোৱা নাই। চ' সেইচব কাৰণত হেৰি হয়। আৰু ৰেগুলাৰ এক্সাৰচাইজো খুব দৰকাৰ, ধৰক কঁকালৰ বিষ চিষবিলাক সাধাৰণতে যোনে খুব মানে কম্পিউটাৰত বহি থকা কামবিলাক থাকে দিনত 8 ঘণ্টা 10 ঘণ্টা কম্পিউটাৰত বহিলে, তেওঁলোকৰ এটাটো হ'ল কনষ্টেণ্ট এটা প্ৰস্ৰাৱ বহি থাকোঁতে ষ্ট্ৰেইন হয় কিছুমান বেকত, প্লাছ এক্সাৰচাইজ নোহোৱাৰ কাৰণে মাছল বোনছবিলাকো উইক হৈ যায়, সেইচব কাৰণেও বহুত বিষ হয় তাৰমানে। মই ভাবোঁ অলপ সদায় অলপ এক্সাৰচাইজ কৰাটো খুব দৰকাৰ।
1: ডাক্টৰ ভাগৱতীক আপোনালোকে দেখিছে স্ক্ৰীণত, খুব ফিট এগৰাকী ব্যক্তি, আৰু তেখেতক মই ছ'চিয়েল মিডিয়াত প্ৰায়ে তেখেতৰ কামখিনি, তেওঁ কি ধৰণে নিজকে ফিট কৰি ৰাখিছে তেনেকুৱা, বা তেওঁলোকৰ এটা গ্ৰুপ এটা আছে ছ'চিয়েল মিডিয়াত, আমি মাজে মাজে দেখি থাকোঁ তেওঁৰ ফটোগ্ৰাফো, গতিকে আমি নিজকে যদি চাওঁ এইটো বয়সত আমি কি ধৰণৰ হৈ আছোঁ, কাৰণ আমি বেছিভাগ সময়ে কম্পিউটাৰৰ সন্মুখতে বহি থাকোঁ বা ৰেকৰ্ডিং কৰিব লাগে, এডিটিং কৰিব লাগে, আমি বেছিভাগ সময় বহিয়ে থাকোঁ। আৰু আপুনি যিটো কথা কৈছে, আজিকালি বাহিৰলৈ ওলাই গাড়ীখনত উঠি এচিটো অন কৰি দিয়ে যে, কিন্তু আমি অলপ খোজকাঢ়ি নাযাওঁ, আমি অলপমান ৰ'দত নাযাওঁ, আপুনি যিটো কৈছে 20-25 মিনিট সময় অন্তত আমি ৰ'দত থাকিব লাগে। গতিকে আপোনালোকে আপুনি নিজকে যিদৰে মেইনটেইন কৰি আছে নিজৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত, আমি আচলতে মই আজি আপুনি আহিব বুলি গম পাই মই ভাবিছোঁ যে যিগৰাকী ব্যক্তিক মই ছ'চিয়েল মিডিয়াত দেখোঁ সেইগৰাকী ব্যক্তিক মই কাষতে পাম আজি, নিজকে আচলতে আমাৰো লাজ লাগে যে আমি একো এটা নকৰোঁ, কিন্তু আপোনাক ওচৰত পাই ভাল লাগিছে। শিশিৰ কাকতি নমস্কাৰ জনাইছোঁ, বিষয়বস্তু খুবেই প্ৰয়োজনীয়। বকুলি বৈশ্য আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা বাইদেউ, আপুনি অনুষ্ঠান শুনি আছে। অপৰাজিতা গোস্বামীয়ে কৈছে, আজিৰ এই বিশেষ অনুষ্ঠানটোৰ যোগেদি এগৰাকী অভিজ্ঞ চিকিৎসকক লগ পাই ভাল লাগিছে, তেখেতৰ জৰিয়তে আমি বিভিন্ন বিষৰ নিৰাময় সম্পৰ্কে জানিবলৈ পাম বুলি আশা কৰিলোঁ। আপোনালোকে অনুষ্ঠানটি শ্বেয়াৰ কৰিব যাতে সৰহসংখ্যক শ্ৰোতাই আজি কথাখিনি শুনিবলৈ পায়। আৰু এটা কথা, মই আৰম্ভণিতে এটা কথা কৈছিলোঁ যে আমাৰ কেতিয়াবা হাতত বিষ হৈছে, ভৰিত বিষ হৈছে, আমি কেতিয়াবা ভাবোঁ বিষ হয়ে আৰু এইটো আমাৰ জীৱনৰ লগতে আগবাঢ়ি গৈ থাকিব আৰু, এইটো এনেকুৱা ধাৰণাটো উচিত নে, বা আমি যদি দীৰ্ঘদিন এনেকৈ বিষ হৈ থাকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিশ্চয়কৈ প্ৰয়োজন নহয় জানো, আপুনি এই ক্ষেত্ৰত কি ক'ব?
0: হয়, মই ভাবোঁ সৰু সুৰা বিষ আপোনাৰ সাধাৰণতে একো ট্ৰিটমেণ্ট দৰকাৰ নহয়, কিন্তু ধৰক বহুদিন যদি হৈ গ'ল, কিবা কাৰণত দুখ পাই পেলাই হ'ল বা কিবা বাৰ্ণ হ'ল, তেনেকুৱা ধৰণৰ আপোনাৰ ট্ৰিটমেণ্ট ল'ব লাগে। আৰু কিছুমান বিষত আপুনি যদি প্ৰথমতে বিষৰ সেইটো কমাই নলয়, বিষটো কমাই নলয়, তেতিয়াহ'লে হয়তো আপোনাৰ বিষটো বহুদিনলৈ থাকিব পাৰে। আৰু কিছুমান ক্ৰনিক পেইনলৈ গুচি যাব পাৰে, ক্ৰনিক বিষ হ'লে আপোনাৰ সেইটো ভালকৈ প্ৰপাৰ ইনভেষ্টিগেশ্যন আৰু প্ৰপাৰ ফিজিকেল এক্সামিনেশ্যন, অকল ইনভেষ্টিগেশ্যনত কেতিয়াবা নোলায়, তাৰমানে আপোনাৰ কিছুমান হয়তো টেষ্ট কৰিছে, আপুনি ভাবিব MRI কৰিছোঁ, ইমান ডাঙৰ টেষ্ট কৰিছোঁ, ইমান খৰচ কৰিছোঁ, ইয়াতে কিয় ওলোৱা নাই, কিন্তু হয়তো আমাৰ যোনটো আগতে আমি ডাক্তৰে বেলেগে যোনটো আগতে যোনটো ক্লিনিকেল ইনভেষ্টিগেশ্যন কৰিছিলে, ক্লিনিকেলি এক্সামিনেশ্যন কৰিছিলে আৰু হিষ্ট্ৰী লৈছিলে, সেইটো খুব দৰকাৰ হয়। কেতিয়াবা খুব ভালকৈ হিষ্ট্ৰী লোৱা, মানে আগতে কি হৈছিলে, কি ধৰণৰ অসুবিধা হৈছিলে, কিয় কেতিয়াবা পৰিছিলে নেকি আগতে, সেইচবৰ ৰিলেটেড হ'ব পাৰে পিছৰ বিষ কিছুমান। আৰু কেতিয়াবা ধৰক ফিজিকেল এক্সামিনেশ্যন, আমি কিছুমান বস্তু MRI দেখা নাই, কিন্তু হয়তো এক্সামিনেশ্যন কৰিলে আমি এইটো গম পাওঁ যে এইটো এনেকুৱা ধৰণৰ প্ৰব্লেম আছে, হয়তো MRI সেইটো ওলোৱা নাই, কেতিয়াবা এনেকুৱা হ'ব পাৰে। চ' সেইটো বস্তু খুব দৰকাৰ, আপোনাৰ ইনিচিয়েল কাৰোবাক খুব ডক্টৰক দেখাই লোৱাটো উচিত।
1: আৰু যিটো কওঁ আমি, আপুনি অকণমান আগতে কৈছে একিউট পেইন, হঠাতে খুব প্ৰচণ্ড বিষ হয় আৰু এটা দীৰ্ঘম্যাদী একেবাৰে বহুদিনৰ পৰা হৈ আছে বিষ, গতিকে এই দুটাৰ মাজত পাৰ্থক্যটো কি ধৰণৰ, বা চিকিৎসাৰ ক্ষেত্ৰতো নিশ্চয় ইয়াৰ তফাত আছে, বেলেগ বেলেগ ধৰণৰ চিকিৎসা
0: হয়
1: আৰু কি, ইয়াৰ গুৰুত্ব মানে চিকিৎসাৰ গুৰুত্ব কি ধৰণৰ, এই সম্পৰ্কে অলপ কওকচোন।
0: একিউট পেইন যোনবিলাক আপোনাৰ ধৰক দুখ পাই হ'ল, অপাৰেশ্যন কৰাৰ কাৰণে হ'ল, জ্বলিলেও হ'ব পাৰে, কেতিয়াবা জ্বলা পোৰাৰ কাৰণেও হ'ব পাৰে, চ' সেই ধৰণৰ বিষবিলাক সাধাৰণতে মানে কেইদিনমান 4-5 দিনৰ বিষৰ দৰৱ খায়ো সাধাৰণতে ভাল হৈ যায়, কেতিয়াবা হয়তো 15 দিনৰ কাৰণে লাগিব পাৰে, কিন্তু সাধাৰণতে তেনেকুৱা বিষ ৰেগুলাৰ মেডিচিন যোনবিলাক আছে সেইজগতে ঠিক হৈ যায়।

বা হয়তো কেতিয়াবা অলপমান মেডিচিন দুই ধৰণৰ পেইন কিলাৰ দিব লাগিব পাৰে বিষ কমাবৰ কাৰণে, আৰু হয়তো কিছুমানত ৰেষ্ট ল'ব লাগিব পাৰে। চ' সেইবিলাক বিষ সাধাৰণতে সোনকালে ভাল হৈ যায়। কিন্তু যোনবিলাক ক্ৰনিক পেইন হয় লংছে, সেই চব ইনভেষ্টিগেট কৰাটো অলপ অসুবিধা, কিন্তু ভালকৈ চাই ল'বলৈ কিছুমান ৰিউমেটিক পেইন কিছুমানো থাকে, সেইচবৰ ইনভেষ্টিগেশ্যন আছে, এক্সৰে লাগিব পাৰে, কিছুমানৰ ব্লাড টেষ্ট আছে, ব্লাড টেষ্টতো গম পায় ধৰক কিছুমান ধৰণৰ আৰ্থ্ৰাইটিছ, সেইচব ব্লাড টেষ্ট কৰি গম পায়, সেইচবৰ কাৰণে অলপ ট্ৰিটমেণ্ট হয়তো বহুত দিওঁ।

0: বিলাকে ট্ৰিট কৰে। চ' এইটো কাৰণে আপোনাৰ প্ৰপাৰ ইনভেষ্টিগেশ্যন আৰু এক্সামিনেশ্যন খুব দৰকাৰ।
1: শ্ৰোতাসকল, আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে, তেখেতে বৰ ধুনীয়াকৈ কথাখিনি বুজাই কৈছে। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা, ভিটামিন ডিৰ বাবে সাধাৰণতে দিনৰ কোনখিনি সময় ৰ'দ লোৱাটো উচিত বুলি ভাগৱতী ছাৰ আপুনি জনালে ভাল পাম বুলি কৈছে তেখেতে?
0: আগতে মানুহে কৈছিলে ৰাতিপুৱা ৰ'দটো লগাব লাগে বুলি, কিন্তু আজিকালি ৰিচাৰ্চ কৰি পাইছে আজি একদম দুপৰীয়া ৰ'দটোহে বেছি ভাল। দুপৰীয়া ৰাতিপুৱা 10টাৰ পৰা দুপৰীয়া 2টামানৰ ভিতৰত যোনটো ৰ'দ, সেইটোহে বেছি ভাল। সেইটোত যোনটো ভিটামিন ডি পায়, ভিটামিন ডি আছে, তাৰ দুই ধৰণৰ ৰে আহে কিছুমান হেৰিৰ পৰা, ৰ'দৰ পৰা, তাৰমানে আল্ট্ৰাভায়লেট বি, আল্ট্ৰাভায়লেট বি আৰু চি। বিটো সাধাৰণতে দুপৰীয়া সময়তে বেছি পায়, আৰু চি আমি কেতিয়াবা আমি ভাবোঁ আমি গ্লাছৰ ভিতৰত আছোঁ, গাড়ীৰ ভিতৰত আছোঁ, ৰ'দটো লাগি আছে গাত, কিন্তু আচল ৰ'দটো লগা নাই। আচল যোনটো ভিটামিন কি কয় আল্ট্ৰাভায়লেট বিটো গাত লাগিব লাগে, সেইটো নাহে, সেইটোহে ব্লক হৈ যায় গ্লাছৰ আইনাৰ ভিতৰত। চিটো আহে, আপোনাৰ হাতটো হয়তো পুৰিব পাৰে, কিন্তু আপোনাৰ আল্ট্ৰাভায়লেট বিটো আপোনাৰ গাত নালাগে। চ' সেইটো আপোনাৰ এফেক্টিভ নহয়, তাৰমানে ভিটামিন ডি আপুনি গাত নাপায় তাৰমানে সেইটোৰ পৰা। চ' আমাৰ ডাইৰেক্ট ৰ'দটো লোৱাটো বেছি দৰকাৰ।
1: গতিকে কথাটো বুজি পাইছে নিশ্চয় যে আগতে কৈছিলে যে ৰাতিপুৱা ৰ'দটো, কিন্তু তেখেতে কৈছে যে দিনৰ 10 বজাৰ পৰা 2 বজালৈকে এই সময়খিনিৰ ৰ'দ, আল্ট্ৰাভায়লেট বি যিটো ৰে ৰশ্মি, সেই ৰশ্মিটো আপুনি গাড়ীৰ ভিতৰত বহি থাকিলে হয়তো চিটো আহিব পাৰে, আপোনাৰ গাটো পোৰা যেনো লাগিব পাৰে, কিন্তু সেই বি যিটো আল্ট্ৰাভায়লেট বি যিটো ৰশ্মি, সেই ৰশ্মিটো কিন্তু আপোনাৰ গাত নালাগে, যিটো প্ৰয়োজনীয়। গতিকে সেইকাৰণে গাড়ীৰ ভিতৰত সেই ৰ'দ লগাটো নহ'ব। মৌচুমী বৰা তেজপুৰৰ হজাৰাপাৰাৰ পৰা অনুষ্ঠানটো চাই আছোঁ, যথেষ্ট প্ৰয়োজনীয় বিষয়বস্তুৰে আলোচনা কৰা হৈছে, অতিথিগৰাকীক শ্ৰদ্ধা জনাই আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিছে। মৌচুমী বৰাই তেজপুৰৰ পৰা, বংকিম চন্দ্ৰ দাস ৰঙীয়া তিনিআলিৰ পৰা, মই 2 সপ্তাহ ধৰি কঁকালৰ বিষত ভুগি আছোঁ, মোক বহুতে কৈ থাকে যে টেবলেট খাবলৈ দিছে, মই আজিলৈ টেবলেট খাই পোৱা নাই, টেবলেট নোখোৱাকৈ বিষ কমাব পাৰিনে, তেওঁ কঁকালৰ বিষত ভুগি আছে। লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা তেখেত এগৰাকী জ্যেষ্ঠ ব্যক্তি বংকিম দাস।
0: হয়, কঁকালৰ বিষ হয়তো আপোনাৰ বহুত কাৰণত হ'ব পাৰে, আপোনাৰ ধৰক কিবা মাস্কুলাৰ পেইনো হ'ব পাৰে, মাস্কুলৰ কাৰণে হ'ব পাৰে, কেতিয়াবা নাৰ্ভটো চেপা খাই থকাৰ কাৰণেও হ'ব পাৰে, কেতিয়াবা স্লিপ ডিস্ক হ'ব পাৰে, কেতিয়াবা যোনটো বোন ৰাজহাড়টো কিবা হ'ব পাৰে, সেইটো কাৰণে হ'ব পাৰে। কিন্তু হয়তো আপোনাৰ কিবা উঠাইছিলে কেইদিনমানৰ ভিতৰত, হয়তো আপুনি উঠোৱাৰ পিছত আপুনি পাহৰি গ'ল, কঁকালৰ বিষ হ'ল, তেনেকুৱা ধৰণৰ সৰু সুৰা বিষ হয়তো আপুনি কেইদিনমান ৰেষ্ট ল'লে হয়তো কমিব যাব পাৰে। কিন্তু যদি বিষটো আপোনাৰ বহু দিনলৈ আছে, দৰৱ নোখোৱাকৈ আপুনি হয়তো ঠিক হ'ব পাৰে, আৰু যদি বহু দিনলৈ যে আছে, আপুনি কি কাৰণত হৈছে সেইটো হয়তো আপুনি চাব লাগিব পাৰে, কাৰণটো উলিয়াব লাগিব পাৰে, মাচুলৰ কাৰণে হৈছে নে নাৰ্ভৰ কাৰণে হৈছে নে ডিস্কৰ কাৰণে হৈছে। চ' সেইটো কাৰণে ট্ৰিটমেণ্টটো আপোনাৰ যোনটো ধৰণৰ ট্ৰিটমেণ্ট লাগে সেইটোৱে কৰিব লাগিব।
1: বংকিম দাস, আমি জানো যে আপুনি এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি, কিন্তু আপোনাক যিটো কথা কৈছে, আপুনি হয়তো বিশ্ৰাম ল'লেও ভাল হৈ যাব পাৰে, কিন্তু যদি বহুদিন ধৰি হৈ আছে তেতিয়াহ'লে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। অপৰাজিতা গোস্বামী, আমি কিছু আমাৰ প্ৰশ্ন আছে, কিন্তু তাৰ আগতে শ্ৰোতাসকলৰ পৰা কিছু প্ৰশ্ন আহিছে। অপৰাজিতা গোস্বামীয়ে সুধিছে যে স্লিপ ডিস্ক আৰু ফ্ৰ'জেন শ্বোল্ডাৰ, এই দুটাৰ ট্ৰিটমেণ্ট বেলেগ বেলেগ নে একেধৰণৰ, সেইটো কথা তেখেতে জানিব বিচাৰিছে, আৰু কেনেধৰণৰ ট্ৰিটমেণ্ট ল'লে নিৰাময় হয়, লগতে দুয়োটাতে ল'বলগীয়া সাৱধানতা আৰু ব্যায়াম সম্পৰ্কে যদি কিছু কথা কয় তেতিয়াহ'লে ভাল পাম বুলি অপৰাজিতা গোস্বামীয়ে কৈছে। স্লিপ ডিস্ক আৰু ফ্ৰ'জেন শ্বোল্ডাৰ,
0: হয়, স্লিপ ডিস্ক এতিয়া শ্বোল্ডাৰ বুলি ক'লে আপোনাৰ হাতৰ বিষ বুলি কওঁ, স্লিপ ডিস্ক হয়তো আপোনাৰ ধৰক ডিঙিটো হ'ব পাৰে, আপোনাৰ কঁকালতো হ'ব পাৰে। চ' দুইটাৰে কাৰণটো বেলেগ, স্লিপ ডিস্ক হ'ল আপোনাৰ ডিস্কখন ৰাজহাড়ৰ পৰা ওলাই সেই আপোনাৰ নাৰ্ভত চেপা খায়ো হ'ব পাৰে, নাৰ্ভত চেপা নাখায়ো কেতিয়াবা বিষ হ'ব পাৰে, কিন্তু সেইটোৰ বিষটো একদম বেলেগ। আৰু যোনটো ফ্ৰ'জেন শ্বোল্ডাৰ, ফ্ৰ'জেন শ্বোল্ডাৰৰ বিষটো বেলেগ, আপোনাৰ যোনটো হাত ফ্ৰ'জেন শ্বোল্ডাৰ হ'লে আপুনি হাতখন উঠাব নোৱাৰিব, হাতত আপুনি শ্বোল্ডাৰ জইণ্টত আপুনি যদি চুই চাই তাতে বিষ হ'ব পাৰে, হাতখন উঠাব নোৱাৰিব, লৰাব নোৱাৰিব, সেই যোনটো

0: হাত লৰব নোৱাৰাটো হ'ল ফ্ৰ'জেন শ্বল্ডাৰ। কিন্তু আপোনাৰ যদি শ্লিপ ডিস্ক হৈছে ডিঙিত, সেইটো কাৰণত আপোনাৰ হাত উঠাব পাৰিব, লৰচৰ কৰিব পাৰিব, কিন্তু হাতত তথাপি বিষ থাকিব, হাতৰ আঙুলিলৈ কেতিয়াবা জিনজিননি থাকিব পাৰে। চ' সেইটো হয়তো শ্লিপ ডিস্ক হয়, আপুনি নাৰ্ভত চেপা খাইছে, সেইটো কাৰণে হয়তো শ্লিপ ডিস্ক। কিন্তু সেইটো কাৰণে আপুনি MRI কৰিব লাগিব পাৰে, এক্সৰে কৰিব লাগিব ফ্ৰ'জেন শ্বল্ডাৰৰ কাৰণে। আজিকালি আল্ট্ৰাচাউণ্ড, মাস্কুলাৰ স্কেলেটাল আল্ট্ৰাচাউণ্ডো আছে, সেইটো কৰিও আজিকালি গম পায়।
1: তেওঁ কৈছে যে ইয়াৰ বাবে কি ধৰণে সাৱধানতা ল'ব লাগে আৰু ইয়াৰ বাবে এক্সাৰচাইজ বা ব্যায়াম কি ধৰণৰ হ'ব ফ্ৰ'জেন শ্বল্ডাৰ বা শ্লিপ ডিস্কৰ ক্ষেত্ৰত, কিবা আছে নেকি সেইটো কথা জানিব বিচাৰিছে।
0: হয়, ফ্ৰ'জেন শ্বল্ডাৰ সাধাৰণতে কিছুমান ফিজিঅ'থেৰাপি আছে যোনটো দি আপুনি ৰেগুলাৰ কৰি থাকিলে, কেতিয়াবা আৰম্ভণিতে যদি আপুনি ফিজিঅ'থেৰাপি কৰি থাকে আপোনাৰ একমাহ মানত সাধাৰণতে ভাল হৈ যায়। কিন্তু কেতিয়াবা যদি আপোনাৰ একমাহৰ ভিতৰত ভাল হোৱা নাই, খুব বেছি হৈছে, আৰু সাধাৰণ কিছুমান ডায়েবেটিক পেচেণ্টৰ বেছি হয়, ডায়েবেটিছ থকা মানুহৰ নৰ্মেলিও হ'ব পাৰে, কেতিয়াবা দুখ পোৱাৰ কাৰণে হ'ব পাৰে। চ' দুখ পাই যদি হৈছে, হয়তো ফ্ৰ'জেন শ্বল্ডাৰ নহয়, ক'ৰবাত হয়তো ইঞ্জুৰি আছে, সেইটো চাব লগা হ'ব পাৰে MRI বা কেতিয়াবা এক্সৰে। সৰু হেয়াৰলাইন ফ্ৰেকচাৰ যদি থাকে, সেইটো কাৰণেও কেতিয়াবা আপোনাৰ বিষ হৈ থাকিব পাৰে, ফ্ৰ'জেন শ্বল্ডাৰ নিচিনা লাগিব পাৰে। চ' এইটো প্ৰথমতে চাই ল'ব লাগিব, এইটো সঁচাকৈ ফ্ৰ'জেন শ্বল্ডাৰ হৈছে নেকি। ডায়েবেটিছ আছে যদি ট্ৰিটমেণ্ট কৰিব লাগিব, চুগাৰখিনি কণ্ট্ৰল কৰি ল'ব লাগিব, আৰু ফিজিঅ'থেৰাপি যদি সঁচাকৈ ফ্ৰ'জেন শ্বল্ডাৰ হয়, ফিজিঅ'থেৰাপি ধৰণে ভাল হয়, আৰু যদি নহয় তাৰপিছত আপোনাৰ কিছুমান ইনজেকশ্যন দিব পাৰি, ষ্টেৰইড ইনজেকশ্যন আছে, PRP বুলি কয়, প্লেটলেট ৰিচ প্লাজমা, পেচেণ্টৰ নিজৰে ব্লাডটো উলিয়াই তাৰপৰা কিছুমান চেণ্ট্ৰিফিউজ কৰি তাৰপৰা প্লাজমাটো উলিয়াই প্লেটলেট ৰিচ প্লাজমা বুলি, সেইটো ইনজেকশ্যন দিলেও ভাল হয়। আৰু কেতিয়াবা খুব বেছি ষ্টিফ হৈ গ'লে কিছুমান মেনিপুলেশ্যন আণ্ডাৰ এনাস্থেছিয়া, মানে ইমান বেছি বিষ হয়, অলপ এনাস্থেছিয়া দি পেলাই আপোনাৰ হাতখন মবিলাইজ কৰি দিব লাগে, মানে আঠাত মানে হাতৰ জইণ্টটো একচুৱেলি আঠা লগাৰ নিচিনা হৈ যায়, কেতিয়াবা জইণ্ট মাচুল টাচুল আঠা লগা, আঠাটো গুচাব লগা হয়। চ' সেইটো কাৰণে এনাস্থেছিয়া দি কেতিয়াবা এইটো গুচাই দিওঁ, মেনিপুলেশ্যন আণ্ডাৰ এনাস্থেছিয়া বুলি কয়, সেইটো কৰিব লাগিব পাৰে। আৰু শ্লিপ ডিস্কৰ ক্ষেত্ৰত ইনিচিয়েল অৱস্থাত হয়তো আপুনি অলপ নেক মুভমেণ্টবিলাক ঠিক কৰিব লাগিব পাৰে, অলপ এক্সাৰচাইজ, কিছুমান মেডিচিন খাব লাগিব পাৰে, কিছুমান অলপ বেছিদিন থাকিলে খুব ডাঙৰ ডিস্ক নহ'লে MRI যদি খুব ডাঙৰ ডিস্ক নহয় কিছুমান ইপিডোৰেল ইনজেকশ্যন বুলি কয়, ইপিডোৰেল ইনজেকশ্যন দিলেও ভাল হয়, যদিও একদম লগে লগে ভাল নহয়, হয়তো 15 দিন একমাহৰ ভিতৰত ইনজেকশ্যন দিয়াৰ পিছত সাধাৰণতে ভাল হয়। আৰু কিছুমান ডিস্ক আছে খুব ডাঙৰ ডিস্ক হ'ব পাৰে যোনটো কাৰণে প্ৰব্লেম হৈ আছে, সেইটো কাৰণে হয়তো আপোনাৰ অপাৰেশ্যন লাগিব পাৰে, যোনটো নিউৰো চাৰ্জনে কৰে, সেইটো লগা হ'ব পাৰে খুব বেছি হ'লে। চ' আপোনাৰ কি কাৰণে হৈছে জনাটো উচিত প্ৰথম।
1: অপৰাজিতা গোস্বামী, নিশ্চয় আপুনি কথাখিনি বুজি পাইছে। মানিকচন্দ পল, এইটো অতি সুন্দৰ অনুষ্ঠান, স্পণ্ডিলাইটিছৰ বিষয়ে কিছু আভাস দিব নেকি? মোৰ বেক পেইন আছে, বহাৰ পৰা উঠাৰ সময়ত পেইন হয় আৰু সেইটো কঁকালৰ তললৈকে হয়, আপোনাৰ পৰা জানিব বিচাৰিছে।
0: বহাৰ পৰা উঠাৰ কাৰণে হোৱা কাৰণটো, এনে কঁকালৰ বিষটো বহুত কাৰণতে হ'ব পাৰে, আৰু কঁকালত বহুত ধৰণৰ বহুত লেভেল আছে, তাৰমানে আপোনাৰ যোনটো ৰাজহাড়, ৰাজহাড়ৰো বেলেগ বেলেগ লেভেল, ভাৰ্টিব্ৰা বুলি কয়, বেলেগ বেলেগ লেভেল আছে। চ' কোনটো লেভেলত হৈছে, কেনেকুৱা ধৰণৰ বিষ হৈছে, বহাৰ পৰা উঠাৰ কাৰণ হয়তো আপোনাৰ শ্লিপ ডিস্কো হ'ব পাৰে, কিছুমান জইণ্টছ থাকে আমাৰ ফেচেট জইণ্ট বুলি কয়, ফেচেট জইণ্টত কিছুমান বিষ হয়, সেইটো কেতিয়াবা কিবা কাৰণত বডি পশ্চাৰটো বেয়া হ'লে হ'ব পাৰে, বস্তু উঠালে হ'ব পাৰে হঠাৎকৈ উঠালে, কেনেকৈ আৰম্ভণি তেনেকুৱাকৈ হয়, কিন্তু বিষটো থাকি যায় বনিয়লে। চ' সেইকাৰণে বহাৰ পৰা উঠাতে যদি বিষ হৈছে, হয়তো এই দুটা কাৰণতে সাধাৰণতে হয়, শ্লিপ ডিস্ক বা ফেচেট জইণ্ট কাৰণত। চ' আপুনি হয়তো মেডিচিন খাই কেইদিনমান চেষ্টা কৰিব পাৰে, নহ'লে এক্সৰে বা MRI কৰিব পাৰে। কিন্তু ফেচেট জইণ্টৰ শ্লিপ ডিস্ক হ'লে আপুনি MRI ওলাব, কিন্তু ফেচেট জইণ্ট যদি পেইন হয় সেইটো কাৰণত, সেইটো আপোনাৰ MRI কেতিয়াবা নোলায়, তো ক্লিনিকেল এক্সামিনেশ্যন কোনোবা পেইন স্পেচিয়েলিষ্টৰ ওচৰত গৈ এক্সামিনেশ্যন কৰি চাই পেলাই উলিয়াব পাৰে। কেতিয়াবা এটা এটা ইনজেকশ্যন দিব লগা হয় ফেচেট জইণ্টত, কিছুমান মেচিন আছে CRM বুলি কয়, এক্সৰে নিচিনা মেচিন অপাৰেশ্যন থিয়েটাৰত থাকে সাধাৰণতে, তেনেকুৱা যদি খুব বেছি বিষটো বহুত দিনলৈ আছে, 3 মাহতকৈ বেছি তেনেকুৱা বিষ

0: আছে, সেই মেচিনত চাই মেলি তাতে ইনজেকশ্যন দিয়া যায়, জইণ্টৰ ভিতৰতে দিব লাগে কেতিয়াবা, দিয়াৰ ধৰক এদিন দুদিনৰ ভিতৰতে বিষটো ভাল হৈ যায় সাধাৰণতে। আৰু কেতিয়াবা সেইটো দিও নহয়, এতিয়া মই প্ৰথমতে যোনটো কৈছিলোঁ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন, নাৰ্ভত যদি কিবা কাৰণত এফেক্ট হৈ আছে, চ' নাৰ্ভটো আপুনি বাৰ্ণ কৰিলে বহুত দুবছৰ তিনিবছৰলৈ বিষ কমি থাকিব।
1: আৰু স্পণ্ডেলাইটিছ শব্দটো যে আমি শুনি থাকোঁ, স্পণ্ডেলাইটিছ কি ধৰণৰ, এই বিষয়ে অকণমান জানিব বিচাৰিছে।
0: স্পণ্ডেলাইটিছ বুলি ক'লে এটা জেনেৰেল টাৰ্ম, স্পণ্ডেলাইটিছ বুলি ক'লে আপোনাৰ ধৰক বিষ এটা, পিঠিৰ বিষ, ৰাজহাড়ৰ বিষ, কিন্তু সেইটোত বহুত ধৰণৰ বেমাৰ সোমাই থাকিব পাৰে। সেইটো বুলি ক'লে এতিয়া শ্লিপ ডিস্কো হ'ব পাৰে, এতিয়া ৰাজহাড়ৰ পৰাও বিষ বিষ আহিব পাৰে। চ' স্পণ্ডেলাইটিছ বুলি ক'লে সাধাৰণতে ধৰক তেনেকুৱা ধৰণৰ ইনফ্লামেশ্যন হৈছে, ক'ৰবাত ফুলা ভিতৰত ফুলি আছে, বা মাছলৰ বিষ হ'ব পাৰে। চ' সেইটো জেনেৰেল টাৰ্ম এটা, ধৰক একজেক্টলি কি হৈছে এইটো আপুনি এইটো টাৰ্মত ক'ব দিগদাৰ। সেই স্পণ্ডেলাইটিছ বুলি ক'লে সেইটো আপোনাৰ একজেক্ট কি হৈছে ধৰিব নোৱাৰি।
1: হয়, আপুনি আঘাতৰ পৰা হোৱা বিষৰ কথা কৈছিলে আৰম্ভণিতে, কেতিয়াবা কেতিয়াবা আমি ক'ৰবাত দুখ পালোঁ, আঘাত পালোঁ, আঘাত পোৱাৰ পিছত আঘাত ভাল আমি ভাল পালোঁ, তাৰপৰা আমি ওলাই আহিলোঁ, কিন্তু বিষ এটা থাকি যায়, এই সম্পৰ্কে কি ক'ব আপুনি, বা থাকিব পাৰে নেকি সদায়, কেতিয়াবা নাথাকিবও পাৰে, এই সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ আপোনাৰ পৰা।
0: তেনেকুৱা ধৰণৰ বিষ থাকে কিন্তু খুব ৰেয়াৰ হয়, কিছুমান বিষ আছে আপোনাৰ ধৰক হাতত দুখ পালে, ফ্ৰেকচাৰ হ'ল, প্লাষ্টাৰ দিলে বা অপাৰেশ্যন কৰিলে, অপাৰেশ্যনটো হাড়টো পূৰা ভাল হৈ গ'ল, হাড় পূৰা জোৰা লাগিলে, চব ঠিক হৈ গ'ল, তাৰপিছতো কিছুমান বিষ হৈ থাকে, বিষটো লাহে লাহে বাঢ়ি গৈ থাকে। হয়তো আপোনাৰ চব কৰিলে, চব টেষ্ট কৰিলে, চব ধৰণৰ টেষ্ট, এক্সৰে টেষ্ট, চব নৰ্মেল আছে, নাৰ্ভটোও হয়তো আপোনাৰ ঠিকে আছে, কিন্তু তেনেকুৱা ধৰণৰ বিষ হৈ থাকিব পাৰে আৰু বিষটো লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকিব পাৰে। তেনেকুৱা ধৰণৰ বিষক খুব ৰেয়াৰ হয়, কমপ্লেক্স ৰিজনেল পেইন চিনড্ৰম বুলি এটা কণ্ডিশ্যন আছে, সেইটো হয়, সেইটো হয় কিয় কাৰণে প্ৰথম যোনটো দুখ পালে ইনিচিয়েল, সেইটো এটা ব্ৰেইনত এটা ভুলকৈ ছিগনেল এটা পঠিয়াই দিয়ে, সেইটো আপোনাৰ চেণ্ট্ৰেল ছেন্সিটাইজেশ্যন বুলি কয়, আৰু ব্ৰেইনৰ পৰা এটা ভুলকৈ ছিগনেল পঠিয়াই থাকে কনষ্টেণ্টলি। চ' সেইটো কিছুমান তেনেকুৱা ধৰণৰ বিষ আছে যোনটো আপুনি কোনো টেষ্ট কৰি পেলাই বিচাৰি উলিয়াব দিগদাৰ। চ' সেইটোৰ কাৰণেও ট্ৰিটমেণ্ট আছে কিছুমান, কিছুমান ষ্টিলেট গেংলিয়ন, আমি ষ্টিলেট গেংলিয়ন বুলি হাতৰ ক্ষেত্ৰত ষ্টিলেট গেংলিয়ন বুলি এটা আমাৰ হেৰি নাৰ্ভৰ বান্দল এটা আছে, তাতে কিছুমান ইনজেকশ্যন দিব পাৰি, আকৌ সেই ছেইম সেই ৰেডিঅ' ফ্ৰিকুৱেঞ্চি যোনটো কৈছিলোঁ সেইটোও দিব পাৰি, সেইটো দিলেও আপোনাৰ ভালো হৈ যায়, হয়তো কিছুমান ক্ষেত্ৰত বহু দিনলৈ, একবছৰলৈও বিষ নিৰাময় কৰি ৰাখিব পাৰি, আৰু কিছুমান ক্ষেত্ৰত একেবাৰে ভালো হৈ যায়, বা কিছুমান দৰৱো আছে যোনটো লগত খাব লাগিব পাৰে।
1: হয়, শ্ৰোতাসকল, আমি বিষ নিৰাময়, বিষ উপশম কৰাৰ ক্ষেত্ৰত বা বিষৰ কাৰণ কি হ'ব পাৰে, আমি কি ধৰণে নিজকে সজাগ কৰি ৰাখিব পাৰোঁ, কি ধৰণৰ এক্সাৰচাইজৰ কথা আছে, বিভিন্ন ধৰণৰ বিষ সম্পৰ্কে আমি কথা পাতি আছোঁ ডাক্টৰ বিভাস ভাগৱতীৰ সৈতে। শ্ৰোতাসকল, আকাশবাণী আৰু এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ এক অনন্য প্ৰয়াস স্বাস্থ্য সজাগতাৰ দিশত। এই প্ৰভাতী তৰংগ অনুষ্ঠানত আমি একো একোটা বিশেষ বিষয় লৈ আলোচনা কৰোঁ, শ্ৰোতাসকলে স্বাস্থ্যজনিত বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে যাতে কিছু সজাগ হ'ব পাৰে, তেওঁলোকে যাতে কিছু ইয়াৰ কাৰণ সম্পৰ্কে অৱগত হ'ব পাৰে, বা কি ধৰণে নিৰাময়ৰ দিশত আমি ব্যৱস্থা ল'ব পাৰোঁ সেই সম্পৰ্কে আমি যাতে জানিব পাৰোঁ, তাৰ বাবে এই প্ৰয়াস চলাই থকা হৈছে। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: শ্ৰোতাসকল, আমি প্ৰভাতী তৰংগ অনুষ্ঠানটিত কথা পাতি আছো বিষ নিৰাময়ৰ বিষয়ে। এইখিনিতে আপোনালোকক জনাব বিচাৰিছো যে কিছুদিন পূৰ্বে আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষঘোষিকাৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল। তাত যিসকল উত্তীৰ্ণ হৈছে, অসমীয়া, নেপালী, বড়ো, কাৰ্বি আৰু চাহ জনগোষ্ঠীৰ অনুষ্ঠানৰ বাবে যিসকলে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকৰ 13 জুলাইৰ

13, 14, 15, 16 এই চাৰিদিন আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত কণ্ঠস্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ইতিমধ্যে আপোনালোকলৈ মেইল প্ৰেৰণ কৰা হৈছে, কিন্তু আমাৰ ফেচবুক পেজ AIR গুৱাহাটীটো সেই তালিকাখন কোনদিনা কোনগৰাকী প্ৰাৰ্থীৰ কিমান সময়ত কণ্ঠস্বৰ পৰীক্ষা আছে সেই সকলো আমি পেজত উল্লেখ কৰি দিছোঁ। আপোনালোকে অহাৰ সময়ত লিখিত পৰীক্ষাৰ যিখন আপোনালোকক এডমিট কাৰ্ড দিয়া হৈছিল সেইখন আৰু এখন আপোনাৰ ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ আহিব। যদি 10 বজাৰ পৰা পৰীক্ষা আছে 9 বজাত আমি ৰিপৰ্টিং টাইম দিছোঁ, সেই হিচাপে আপোনালোক আহিব। যদি দ্বিতীয় সত্ৰত আছে তেতিয়াহ'লে 2 বজাৰ পৰা হ'ব, 1 বজাত আপোনালোকৰ ৰিপৰ্টিং টাইম দিয়া হৈছে। গতিকে গোটেই কথাখিনি আমি AIR গুৱাহাটী ফেচবুক পেজত আমি উল্লেখ কৰিছোঁ, সেয়া আপোনালোকে চাই ল'ব। দ্বিতীয় কথা, আমাৰ আকাশী আলোচনী নিৰ্বাচিত যি লেখাৰ এইটো সংকলন আমি ইতিমধ্যে আকাশী নামেৰে প্ৰকাশ কৰিছোঁ, যোৱা 1 জুলাইত প্ৰকাশ কৰি উলিওৱা হৈছে। এই গ্ৰন্থখন আকাশবাণীৰ লাইব্ৰেৰীৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আমি আকৌ আলোচনাৰ মাজলৈ আহিছোঁ। এতিয়াৰে পৰা ডিউটিৰ মত দায়িত্ব লৈ আহিব পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন আনোৱাৰ আলী, ট্ৰান্সমিটাৰ তিলক চন্দ্ৰ দাস, ধ্ৰুৱজ্যোতি বৰ্মন আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰত পপী চন্দ। শ্ৰোতাসকল, প্ৰভাতী তৰংগত আমি কথা পাতি আছো বিষ নিৰাময়ৰ সৈতে বিষয়ে। ডাক্তৰ ভাগৱতীৰ পৰা আমি কিছু কথা আমি ইতিমধ্যে পাতিলোঁ, আৰু প্ৰশ্ন আহি আছে শ্ৰোতাসকলে, কাৰণ বিষ বুলি ক'লে সাধাৰণতে প্ৰত্যেকৰে কিবা নহয় কিবা এটা হৈ থাকে, সেইকাৰণে আচলতে সবিতা কলিতা তেখেতে আপোনাক নমস্কাৰ জনাই বাৰ্তা আদি প্ৰেৰণ কৰিছে। আমাৰ শৰীৰত যিকোনো ঠাইত বিষ অনুভৱ হয় মাজে সময়ে, মোৰ কেতিয়াবা ৰাতিপুৱা শুই উঠাৰ পিছত বাওঁ ভৰিখন বহুত টানি ধৰে আৰু ভৰিখন কোচাই আনিব নোৱাৰা অৱস্থা।

0: খেলসকলৰ কাৰণে খুব প্ৰয়োজনীয়, সদায় কৰি থকাটো দৰকাৰ।
1: হয় সবিতা কলিতা, আপুনি আপোনাৰ প্ৰশ্নৰ নিশ্চয় উত্তৰ পাইছে। আপোনাৰ বাওঁ ভৰিখন বহু সময়ত টানি ধৰে, গতিকে এয়া নিশ্চয় পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। ৰিণিমা শৰ্মা, ৰুচেং বাৰ্তাসমূহ চাই থাকিবা, কিছুমান পৰামৰ্শ আহিছে। আমাৰ 8 জুলাই হ'ব লাগে, 8 জুন হৈ আছিলে কালি, আমি ডিম্পলে এইখন সলনি কৰি দিছিল, আকৌ আহিছে নেকি বাৰু পেজত, ক'ৰবাত আছে নেকি অকণমান চাই ল'বা। ৰিণিমা শৰ্মাই এইটো কৈছে, কিছুমান কৰ্মচাৰীয়ে বা বিষয়াই কি কৰে, কম্পিউটাৰসমূহত বহিয়ে থাকিব লগা হয়, উঠিবলৈ টাইম মিলাব নোৱাৰে, তেওঁলোকে আচলতে কি কৰিব লাগে, সেইটো অকণমান পৰামৰ্শ আপোনাৰ পৰা বিচাৰিছে।
0: এইটো কম্পিউটাৰত বহাৰ আগতে অলপ ব্যায়াম কৰিব লাগে, ষ্ট্ৰেচিং এক্সাৰচাইজ সাধাৰণতে য়োগা ধৰণৰ এক্সাৰচাইজ কৰিব পাৰে ৰাতিপুৱা। আৰু কম্পিউটাৰত পৰা আধা ঘণ্টা এঘণ্টাত মই ভাবোঁ এবাৰ উঠি পেলাই কিবা এটা মুভমেণ্ট কৰিব লাগে, পাৰিলে অলপ ষ্ট্ৰেচিং এক্সাৰচাইজ কৰি ল'ব লাগে, 5 মিনিট হ'লেও আকৌ লাগিলে বহিব কম্পিউটাৰত, আকৌ গধূলি আহি পেলাই ঘৰত কামৰ পৰা আহি আকৌ হয়তো এক্সাৰচাইজ কৰাটো খুব দৰকাৰ।
1: মধুমিতা কলিতা, হাতৰ বিষ হাৰ্টৰ অসুখৰ কাৰণে হয় বুলি কয়, কোনখন হাতৰ বিষ হ'লে আচলতে হাৰ্টৰ অসুখ হ'ব পাৰে বুলি আমি জানিব পাৰিম, সেই কথাটো তেখেতে জানিব বিচাৰিছে। মধুমিতা কলিতা,
0: হাৰ্টৰ বিষৰ কাৰণে, হাৰ্টৰ বেমাৰৰ কাৰণে হাৰ্টৰ বিষ হ'ব পাৰে, কিন্তু এইটো নহয় যে হাত বাওঁহাততে হ'ব, কেতিয়াবা সোঁ হাততো হ'ব পাৰে, কিন্তু সাধাৰণতে বিষ, হাৰ্টৰ বিষটো আমাৰ গোটেই বুকুতে হয়, বুকুত যেন কিবাই ৰছী এডালি চেপা মাৰি ধৰিছে তেনেকুৱা ধৰণৰ সাধাৰণতে হাৰ্ট এটেকৰ যোনটো বিষ হয় সাধাৰণতে। কিন্তু এনেকুৱা নহয় যে নহয় হাততো হ'ব পাৰে, ডিঙিটো কেতিয়াবা বিষ হ'ব পাৰে, কেতিয়াবা বহুতে পেটৰ বিষ লৈও আহে, হয়তো কিছুমান ক্ষেত্ৰত এচিডিটি বুলি ভবা যায় বা কিবা গল ব্লাডাৰ হৈছে নেকি তেনেকুৱা ধৰণৰ, কিন্তু হয়তো সেই চব ক্ষেত্ৰত হাৰ্টৰ কাৰণেও হ'ব পাৰে সেই বিষ। চ' সেইটো আমাৰ ECG বা আমাৰ TMT তেনেকুৱা ধৰণৰ টেষ্ট কৰিব লগা হ'ব পাৰে। চ' আপুনি কিবা কাৰণত যদি তেনেকুৱা ধৰণৰ বিষ হৈছে ডক্টৰক দেখুৱাই লৈ টেষ্ট কিছুমান কৰাটো উচিত।
1: হয়, ৰঞ্জিত শৰণীয়া, আপুনি কৈছে, অতিথিগৰাকীক অলেখ শ্ৰদ্ধা নিবেদন কৰিছোঁ, মই বহু সৰুৰে পৰা কষ্টকৰ কাম কৰাৰ বাবে বহু বছৰ ধৰি কঁকালৰ বিষত ভুগি আছোঁ, তাৰ লগতে আজিকালি আৰু এটা বিষে বহুত দিগদাৰি কৰি আহিছে, আজিকালি উঠোঁতে বা বহোঁতে লগতে কেতিয়াবা খোজকঢ়া সময়তো কঁকালত জোৰকৈ কোব মাৰি দিয়ে, আৰু লগতে শৰীৰৰ আন ঠাইত প্ৰায়ে বিষ হৈ থাকে, শ্ৰদ্ধাৰ চিকিৎসকগৰাকীয়ে কিবা পৰামৰ্শ আগবঢ়াব নেকি, ভলুকা মাৰি বাক্সাৰ পৰা তেখেতে লিখিছে।
0: কঁকালৰ তেনেকুৱা ধৰণৰ বিষ যদি হৈছে হয়তো আপুনি কিবা গধুৰ বস্তু উঠোৱাৰ কাৰণে আৰম্ভ হৈছে,
1: তেওঁ এটা কথা কৈছে যে তেওঁ সৰুৰে পৰা খুব কষ্টকৰ কাম কৰি আহিছে, সেইকাৰণেই হয়তো
0: সাধাৰণতে সৰুতে কৰা, সৰুতে হোৱা যোনবিলাক হেৰি মানে ইঞ্জুৰিবিলাক সাধাৰণতে ভাল হৈ যায়, ইমান দিনলৈ নাথাকে, হয়তো ৰিচেণ্ট কিবা হৈছে, হয়তো প্ৰথমতে এক্সৰে কৰি হৈওতো কিছুমান বস্তু ক'ব পাৰি, এক্সৰেখন প্ৰথমতে কৰি লোৱা ভাল, আৰু MRI হয়তো লাগিব পাৰে কিবা কাৰণত তেনেকুৱা হৈছে যদি, স্লিপ ডিস্কৰ কাৰণ হ'ব পাৰে, তো মই ভাবোঁ ওচৰত যোন ডক্টৰ আছে তেখেতক দেখুৱাই লোৱাটো প্ৰথম উচিত হ'ব।
1: হয়, আৰু এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত আমি যিসমূহ প্ৰশ্ন পাই আছোঁ বেছিভাগে কঁকাল বা পিঠিৰ বিষ এনেকুৱা কথা কয়, গতিকে ইয়াৰ সাধাৰণ কাৰণসমূহ কি, এক যেন এটা সাধাৰণ সমস্যাৰ নিচিনা হৈ গৈছে কঁকালৰ বিষ বা পিঠিৰ বিষ, আমি যদি সৰলীকৰণ কৰিব বিচাৰোঁ সাধাৰণ কাৰণসমূহ কি হ'ব যাৰ কাৰণে আচলতে এনেকুৱা হৈ থাকে?
0: প্ৰপাৰ এক্সাৰচাইজটোও দৰকাৰ, মানে মই যোনটো কৈছিলোঁ খাদ্য ভাল হ'ব লাগে, অলপ প্ৰটিনেচিনাস ফুড হ'ব লাগে, কিছুমান নহ'লে আপোনাৰ মাছল বন এইচব উইক হ'লেও তেনেধৰণৰ বিষ হয়, আৰু এয়াই হয়তো যদি অলপ চলপ বিষ হৈছে দৰৱ লাগিব পাৰে কিছুমান ক্ষেত্ৰত। আৰু আগৰ প্ৰশ্নটোত মই আকৌ আহিব গৈছোঁ, মানে তেখেতে কৈছিলে গোটেই শৰীৰৰো বিষ হয় লগতে কঁকালৰ বিষ, তো কেতিয়াবা স্লিপ ডিস্ক ধৰণৰ বিষ যেতিয়া বহুত দিনলৈ থাকে, 1 বছৰ 2 বছৰ, কেতিয়াবা সেই বিষবিলাক গালৈও আহে, গাটো বিষ হ'ব পাৰে অভাৰ টাইম, চ' সেইটো কাৰণে হয়তো আপুনি

0: দেখুৱাই লোৱাটো উচিত, সেইটোৰ ট্ৰিটমেণ্টো আছে। ছ' ভাবোঁ এক্সৰে বা এম আৰ আই এটা হয়তো লাগিব পাৰে।
1: কৰুণাকান্ত শৰ্মা, তেখেতে কৈছে স্পাইনেল কৰ্ডত ৰড স্ক্ৰু ফিক্স কৰিলে কিমান বছৰৰ মূৰত বাইক চলাব পাৰি?
0: সাধাৰণতেতো 3-4 মাহ পিছত কৰিব পাৰি ৰড স্ক্ৰু যদি হেৰি হয়।
1: হয়,
0: তাৰমানে সেইটো ভালকৈ জোৰা লাগিব ফিক্স হ'বৰ কাৰণে আপোনাৰ 3 মাহমান লাগে। তাৰপিছত মই ভাবোঁ কৰিব পাৰি, বাইক চলাব পাৰিব।
1: আৰু সাধাৰণতে কোৱা যায় যে গাঁঠিৰ যে বিষ হয়, বয়স বঢ়াৰ লগে লগে গাঁঠিৰ বিষ হয়, বা ইয়াৰ বয়স বাঢ়ি যোৱাটোৰ লগতে যেন গাঁঠিৰ বিষৰ সমস্যাটো জড়িত, সেয়া সদায় সঁচা নেকি?
0: নহয়, মানে তেনেকুৱা নহয় যে গাঁঠিৰ বিষ বয়সৰ লগত হ'বই, তেনেকুৱা নহয়। কিন্তু ধৰক কিছুমানৰ হয়তো আৰ্থাইটিছ ডেভেলপ কৰিছে, আৰ্থাইটিছ হোৱাৰ কাৰণ এটা হ'ল ওজন খুব বেছি হ'লে, ওজন আৰু বহুদিন আছে, ওজন আপোনাৰ নৰ্মেল BMI বহুত ওপৰত আছে, তেতিয়া হয়তো আপোনাৰ গাঁঠিবিলাকত জোৰ পৰিও হ'ব পাৰে, প্ৰপাৰ এক্সাৰচাইজ নাই। কিছুমান শকত মানুহৰো নহ'ব পাৰে, কিয়নো তেওঁলোকে প্ৰপাৰ এক্সাৰচাইজ কৰি আছে। ছ' সেইটো এনেকুৱা নহয় যে বয়সৰ লগত বেছি হ'ব, তেনেকুৱা নহয়, ডেকা মানুহৰো হ'ব পাৰে যদি প্ৰপাৰ হেৰি কৰা নাই, এক্সাৰচাইজ কৰা নাই, বা খুব বেছি ভাল খোৱা খোৱা নাই, তেনেকুৱা ধৰণৰ কেতিয়াবা হ'ব পাৰে।
1: হয়, বকুলি বৈশ্য এটা কথা কৈছে যে মোৰ শৌচকুৰ পতা নামি নামি আহে আৰু ৰাতি শুই থাকোঁতে কলা ফুলৰ শিৰ টানি ধৰে, তাৰ বাবে ডাক্তৰৰ পৰামৰ্শ মতে নাৰ্ভৰ পৰীক্ষা কৰালোঁ। বিভিন্ন পৰীক্ষা কৰাৰ পাছত মধুমেহ বা ডায়েবেটিছ ৰোগ ধৰা পৰিল, কিন্তু নাৰ্ভৰ একো সমস্যা নাই, এইটো কিহৰ কাৰণে হয় সেইটো জানিব বিচাৰিছোঁ। তেওঁ প্ৰথমে ভাবিলে যে নাৰ্ভৰ অসুখ, পৰীক্ষা কৰালে, ডক্টৰে ক'লে, কিন্তু এতিয়া দেখিছে তেওঁ ডায়েবেটিছ।
0: সেইটো কাৰণ চকু পতাটো নামি যোৱা, হয়তো মই ভাবোঁ আকৌ ভালকৈ নিউৰলজিকেল টেষ্ট বা কাৰোবাক দেখুৱাই লোৱাটো উচিত হ'ব। আৰু কলাফুল টানি নিয়াটো মই এবাৰ কৈছিলোঁ, যোনটো ধৰক কেমিকেলৰ কাৰণে হ'ব পাৰে, সেইটো এটা কাৰণ হ'ব পাৰে যদি চব টেষ্ট নৰ্মেল আছে। ছ' এইটো কাৰণে দৰৱ আছে, দৰৱ খাই থাকিবলগীয়া হ'ব পাৰে অলপ দীঘলীয়াকৈ।
1: নিভাৰাণী হাজৰিকাই কৈছে যে অনুষ্ঠানী শুনি আছোঁ, কঁকালৰ বিষত কেনেধৰণৰ এক্সাৰচাইজ কৰিলে বা ব্যায়াম কৰিলে আৰাম পোৱা যাব জনাবচোন। কঁকালৰ বিষত কেনেধৰণৰ এক্সাৰচাইজ কৰিলে?
0: কঁকালৰ বিষ যদি হৈ আছে তেনেহ'লে বা কিবা কাৰণত আপুনি প্ৰথম অৱস্থাত কিবা দুখ পাই হৈছে, তেতিয়া এক্সাৰচাইজ নকৰাটো ভাল, কেইদিনমান অলপ এক্সাৰচাইজ অলপ ৰেষ্ট লোৱাটোহে ভাল। তাৰপিছত এক্সাৰচাইজ আছে, কিছুমান ফিজিঅ'থেৰাপি আছে, কিছুমান ধৰণৰ ফিজিঅ'থেৰাপি কৰিব লাগে। আৰু যদি আপোনাৰ সেইটো নহ'ব লাগে, আপোনাৰ ঠিকেই আছে কিন্তু তেনেকুৱা ধৰণৰ বিষ হ'ব নালাগে, মই যোনটো কৈছোঁ এক্সাৰচাইজ, ৰেগুলাৰ এক্সাৰচাইজ, কঁকালৰ এক্সাৰচাইজ, গোটেই শৰীৰৰে এক্সাৰচাইজ কৰাটো উচিত
1: হয়। অঁ, ইয়াৰ আগতে আমি যিটো প্ৰশ্ন কৰিছিলোঁ কৰুণাকান্ত শৰ্মা, তেওঁ দুনি দৰঙৰ পৰা লিখিছিল। আৰু এটা কথা জানিব বিচাৰোঁ, মূৰৰ বিষ আৰু মাইগ্ৰেইন যিটো সমস্যা বহু লোকে ভুগি থাকে, কেনে পৰিস্থিতিত কেৱল ঔষধ খোৱাৰ পৰিৱৰ্তে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে? কাৰণ আমি মূৰৰ বিষ হ'লে বা মাইগ্ৰেইন হ'লে ফাৰ্মাচীলৈ গুচি যাওঁ, তাৰ পৰা এটা ঔষধ আনি খাই দিওঁ। গতিকে কেনেকুৱা এটা পৰিস্থিতিত আমি আচলতে এনেকুৱা নকৰি চিকিৎসকৰ ওচৰলৈ যোৱাটোহে বেছি প্ৰয়োজন, সেই কথাটো অকণমান কবচোন।
0: ধৰক আপোনাৰ বিষ বহুদিনলৈ হৈ আছে, আপুনি দৰৱ খাইছে ভাল হৈছে, আকৌ পিছত আকৌ হয়, আকৌ দৰৱ খাই দিয়ে ভাল হয়, তেনেকুৱা ধৰণৰ কিছুমান প্ৰফাইলেক্টিক দৰৱ হয়তো লাগিব পাৰে মাইগ্ৰেইনৰ কাৰণে, যোনটো সদায় খাই থাকিব লাগিব পাৰে, হয়তো 6 মাহমানলৈ খাব লাগিব পাৰে, যোনটো দি আপোনাৰ বিষটো বহুত কমি যাব, যোনটো বিষৰ ফ্ৰিকুৱেঞ্চি আৰু ইনটেনচিটিও কমি যায়, হয়তো 100% নকমিব পাৰে, যোনটো মাজে মাজে মাহত যদি 5 দিন হয় সেইটো দৰৱ প্ৰফাইলেক্টিকেলি দৰৱ খাই থাকিলে হয়তো মাহত এদিন হ'ব, বা তাৰ খুব বিষটো খুব কম হ'ব। তাৰ মাজত যোনবিলাক দৰৱ খায় হয়তো সেইটো দৰৱ দি অলপ বিষ হোৱাটো সেইটো দৰৱেদি ভাল হৈ যাব মাজত, কিন্তু প্ৰফাইলেক্টিক দৰৱ 6 মাহমানলৈ খাব লাগে। আৰু কিছুমান আছে খুব বেছি যদি সেইটো দিও ভাল হোৱা নাই, কিছুমান মই যেনে কৈছোঁ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি, সেইটো মাইগ্ৰেইনৰ ক্ষেত্ৰতো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰিব পাৰি, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কৰিলে ধৰক 2 বছৰমানলৈ বিষ কমি থাকে মাইগ্ৰেইনৰ বিষ।
1: শ্ৰোতাসকলে আজি অনুষ্ঠানী শুনি ভাল পাইছে, সেইকাৰণে বহুতেই নিজৰ নিজৰ সমস্যাসমূহ ধুনীয়াকৈ লিখিছেও। চাৰু বৰুৱা ডেৰগাঁৱৰ পৰা, আমাৰ নিয়মীয়া শ্ৰোতা, বিষৰ যন্ত্ৰণা খুব ভালকৈ বুজি পাওঁ, প্ৰায় 12 বছৰ বয়সত যেতিয়া

0: প্ৰথম ঋতুমতি হৈছিলো তেতিয়াৰ পৰা সৰ্বশৰীৰতে বিষ হৈছিল আৰু বহু বছৰ ধৰি আৰোগ্য লাভ কৰা নাছিলো। অজ্ঞতা আৰু অসহায়তাৰ বাবে ফাৰ্মাচীৰ পৰা আনি দৰৱ খাবলগীয়া হৈছিল। ভুল চিকিৎসাই মোক আৰু বেছি অসুস্থ কৰি তুলিছিল। বিভিন্ন সমস্যা হৈছিল। সেই সময়ত কাষতে থকা এনেকুৱা কোনো পৰামৰ্শদাতা নাছিল, বিশেষজ্ঞক লগ পাব পৰা কোনো সুবিধাও নাছিল। এতিয়া এই সুবিধাসমূহ আকাশবাণী গুৱাহাটীয়ে দিছে, বিষ থকাসকলে জানি বুজি উপকৃত হ'ব পাৰিব। ভাল লাগিছে, সমল ব্যক্তি মহোদয়ক কৃতজ্ঞ চিত্তে ধন্যবাদ জনালো। আপোনাক ধন্যবাদ জনাইছে, ধুনীয়া কথাখিনি আপুনি কৈ আছে। তেওঁ কৈছে এটা সময়ত তেওঁ বহু সমস্যা হ'ল, তেওঁ ভুল চিকিৎসাৰ বলি হ'ল, তেওঁ এনেকুৱা পৰামৰ্শদাতা নাপালে যাৰ কাৰণে তেওঁ গম নাপালে, গতিকে বহু সমস্যাত ভুগিলে। কিন্তু আজি আকাশবাণীয়ে এই যে প্ৰচেষ্টা, য'ত এপল' এক্সেল কেয়াৰ হাস্পাতালো জড়িত হৈছে, আপুনি ইমান ধুনীয়া কথাখিনি কৈ আছে, আপোনাক তেওঁ ধন্যবাদ জনাইছে।
1: ধন্যবাদ।
0: জয়া দত্ত শইকীয়া লখিমপুৰৰ পৰা শুনি আছো আৰু চাই আছো, অতি প্ৰয়োজনীয় অনুষ্ঠান, আপোনালোকক ধন্যবাদ জনাইছো বুলি বাৰ্তা প্ৰেৰণ কৰিছে। মৌচুমী বৰাই, আমি মাইগ্ৰেনৰ কথাটো ক'লোৱে, মাইগ্ৰেনৰ বিষয়ে জানিব বিচাৰিছো, কিয় হয়, বিষৰ টেবলেট নোখোৱাকৈ ভাল কৰিব পৰা উপায় আছেনে? খিৰুমণি বৰুৱা ডেকাই কৈছে যে শৰীৰৰ বিভিন্ন অংগ ধোৱা নানা ধৰণৰ বিষত আমি ভুগি আছো,

0: বিকুমিনা যায় পিছলে।
1: শিৰোমণি বৰুৱাই ডেকাই কৈছে যে শৰীৰৰ বিভিন্ন অংগত হোৱা নানা ধৰণৰ বিষত আমি ভুগি আছো, ভুগি থাকো। অনুষ্ঠানটি শুনাৰ প্ৰয়োজনীয়তা উপলব্ধ কৰি শুনি আছো, অতিথি চিকিৎসকগৰাকীলৈ আদৰণি জনাইছো। ধন্যবাদ বাইদেউ। আল্পনা মণ্ডল, তেখেত কলংপাৰৰ পৰা। আজিৰ অনুষ্ঠানো বৰ সময় উপযোগী হৈছে। 50ৰ ঊৰ্ধৰ মহিলাসকলৰ নানা ধৰণৰ শাৰীৰিক বিষ হয়, ইয়াৰ নিৰাময়ৰ উপায়ৰ বিষয়ে আলোচনা কৰিলে উপকৃত হ'ম। 50+ যিসকল তেখেতসকলৰ বিভিন্ন ধৰণৰ বিষ হয়, সেই সম্পৰ্কে অলপ ক'বলৈ কৈছে তেখেতে।
0: এনেকুৱা নহয়, মই আগতেও কৈছোঁ যে 50+ হ'লে যে বিষ হ'ব বেছি তেনেকুৱা ধৰণৰ নহয়। হয়তো কিবা এটা কাৰণ আছে, যোনটো কাৰণটো উলিয়াই ল'ব লাগিব। আঁঠু চাঠু বিষ হ'ব পাৰে বেছি, হয়তো আপোনাৰ প্ৰপাৰ ট্ৰিটমেণ্ট কৰিব লাগিব। কোনটো বিষ কি কাৰণত হৈছে সেইটো উলিয়াই লোৱাটো উচিত। আপোনাৰ ডক্টৰৰ ওচৰত গৈহে আপুনি ঠিক কৰিব পাৰিব। হয়তো এক্সৰে MRI লাগিব পাৰে, ইমান কম সময়ত ক'ব অসুবিধা
1: হয়। নৱকুমাৰ নাথ, তেখেতে বাৰ্তাটি প্ৰেৰণ কৰিছে যে বিষৰ ক্ষেত্ৰত খোৱা লোৱাৰ কিবা এইটো খাদ্য খাব নালাগে বা এনেকুৱা খাদ্যহে খাব লাগে, তেনেকুৱা কিবা তালিকা আছে নেকি, তেওঁ সেইটো জানিব বিচাৰিছে।
0: তেনেকুৱা বিষৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ নাই। আপোনাৰ কিবা এটা খালে যে বেছি বিষ হ'ব, তেনেকুৱা ধৰণৰ বিষ মানে খোৱা বস্তুৰ লগত ৰিলেশ্যন খুব কম আছে, তেনেকুৱা নাই।
1: হয়, কিৰোত কুমাৰ শৰ্মা, আপুনি অনুষ্ঠানলৈ আহিছে। সবিতা কলিতা আপোনাক ধন্যবাদ জনাইছে। ছাৰ, মই পৰীক্ষা কৰিবলৈ যাম আৰু মই ব্যায়াম মাজে সময়ে কৰোঁ আৰু খোজ কাঢ়ো, আৰু কেতিয়াবা বহুদিন খোজ কঢ়া বা ব্যায়াম কৰা নহয়, তেতিয়া আকৌ শৰীৰটোত বিষ হ'ব পাৰে নেকি?
0: হ'ব পাৰে। মই যোনটো কৈছিলোঁ অলপ আগতে, যোন কেমিকেল ছেৰটনিনৰ কথা কৈছিলোঁ, আৰু বহুদিন যদি চবৰে নহ'ব পাৰে, ধৰক কিছুমানৰ ক্ষেত্ৰত হ'ব পাৰে, সেই কেমিকেলটো যদি কমি যায়, আপুনি এক্সাৰচাইজ নকৰাৰ কাৰণত আপুনি কমি যাব পাৰে। কমি গ'লে আপোনাৰ, আমাৰ আজিকালিৰ লাইফষ্টাইলটো এনেকুৱা হৈছে যে আপুনি ইজি হয় লাইফটো, গাড়ীত গ'লোঁ, কম্পিউটাৰত বহিলোঁ, কামবিলাক তেনেকুৱা ধৰণৰ হয়। আগৰ দিনৰ তেনেকুৱা নাছিলে, হয়তো হয়তো মানুহৰ বিষ চিষ কম আছিল, কিয় কাৰণে মানুহে কনষ্টেণ্টলি কিবা এটা কাম কৰি থাকে, ফিজিকেল এক্টিভিটি এটা থাকেই চবৰে, আৰু হয়তো খোৱা বোৱাও ভালে আছিলে আগতে। আমাৰ আজিকালি তেল মছলা আজিকালি নিচিনা নাছিলে, হয়তো সেইটো কাৰণত আগতে বিষ চিষ হয়তো নাছিল, কম আছিলে, ক'ব নোৱাৰোঁ। কিন্তু ধৰক এইটো এটা কণ্ডিশ্যন যোনটো আপোনাৰ যদি ৰেষ্টত থাকে, মানে বিষ হ'ব পাৰে, কিছুমান বহুদিনলৈ ৰেষ্ট থাকে, কেমিকেলটো কমি যোৱাৰ কাৰণত বিষ হ'ব পাৰে। চ' সেইটোৱে আপোনাৰ কিছুমান এক্সাৰচাইজ কৰি থকাটো উচিত
1: হয়। আৰু এটা কথা, কেঞ্চাৰ ৰোগীসকলৰ যিটো বিষ, কেঞ্চাৰৰ যিটো পেইন, সেই পেইনৰ কথা অকণমান জানিব বিচাৰিছোঁ, আৰু এই বিষ কমাবলৈ আন কি কি বিকল্প চিকিৎসা আছে? কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে সাধাৰণ ঔষধে কেঞ্চাৰৰ বিষ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়া বিকল্প চিকিৎসা কি আছে, কেঞ্চাৰ পেইন সম্পৰ্কে অলপ বুজাই ক'লে ভাল হ'ব।
0: হয়, চব ধৰণৰ কেঞ্চাৰৰ বিষ ইমান নহ'ব পাৰে, হয়তো কেঞ্চাৰৰ ভিতৰত 20% মানুহৰহে খুব বেছি বিষ হ'ব পাৰে, যোনটো কিছুমান তাৰ ভিতৰতো কিছুমানৰ দৰৱ ইনজেকশ্যন তেনেকুৱা ধৰণৰ আজিকালি পেচ কিছুমান পায় স্কিনত লগাই থ'লে, সেইচোন বিষ কমি যাব পাৰে, কমি যায় বা বহুদিনলৈ তেনেকৈ লগাই থ'ব পাৰি পেচবিলাক। কিন্তু তাৰপিছতো যদি বিষ নকমে, তাৰপিছতো যদি খুব আৰু সেইচব বিষ নকমিলে, কিছুমান ইণ্টাৰভেনশ্যনেল প্ৰচিডিউৰ্ছ আছে, তাৰমানে কিছুমান আমাৰ নাৰ্ভৰ প্লেক্সাছ আছে, মানে গাৰ ভিতৰত, পেটৰ ভিতৰত, ডিঙিত, তেনেকুৱা কঁকালৰ ভিতৰত কিছুমান প্লেক, মানে বহুতকেইটা নাৰ্ভ, এটা মানে ধৰক হেৰি নিচিনা আৰু জাংচন এটাৰ নিচিনা, য'ত তাৰমানে বহুতকেইটা নাৰ্ভ এক জেগাত গোট খাই থাকে, মানে সেইখিনিৰ পৰা আপোনাৰ স্প্ৰেড হৈ যায় নাৰ্ভখিনি, তেনেকুৱা জেগাত আপুনি কিছুমান ইনজেকশ্যন দিব পাৰি, সেইটো নিউৰোলাইচিছ বুলি কয়। সেইচব ইনজেকশ্যন কিছুমান যেনেকুৱা এপচলিউট এলকহল বুলি আছে, সেইটো দি অলপ নাৰ্ভটো বাৰ্ণ, সেই প্লেক্সাছটো বাৰ্ণ কৰিব পাৰি, সেইকাৰণে প্লেক্সাছটো বাৰ্ণ কৰিলে বেলেগ অসুবিধা একো নহয়, বিষটো খালী কমি যায়, বেলেগ অসুবিধা সাধাৰণতে নহয়, বিষটো কমি যায়, আৰু তেনেকুৱা বিষ বহুদিনলৈ কমাই থ'ব পাৰি, ছমাহ এক বছৰলৈ কমাই থ'ব পাৰি।
1: কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে, আৰু ইতিমধ্যে বহুতো শ্ৰোতাই সবিতা কলিতা আপোনাক ধন্যবাদ জনাই বাৰ্তা প্ৰেৰণ কৰিছে। আৰু এতিয়া বাৰ্তা আহিল মই কল্পনা দেৱী, মই একে লেথাৰিয়ে পৰিলোঁ কেইবাদিনো, তেওঁ পৰিলে,

0: এতিয়া মোৰ গোটেই গাত বিষ হৈছে, হাত এখন দাঙিবলৈও কষ্ট পাওঁ, কি কৰিলে ভাল হ'ব? তেওঁ কেইবাদিনো পৰিলে, পৰাৰ পিছত এতিয়া গোটেই গাতে বিষ হৈছে আৰু হাত এখন দাঙিব নোৱাৰা হৈছে।
1: হয়তো আপুনি হাত দাঙিব নোৱাৰাৰ কাৰণটো হয়তো কিবা লিগামেণ্টৰ ইঞ্জুৰি হৈছে, হয়তো হেয়াৰলাইন ফ্ৰেকচাৰো হ'ব পাৰে কিবা কাৰণত। সেইটো আপুনি এক্সৰে কৰি লোৱাটো উচিত বা কিবা এটা টেষ্ট কৰি ল'ব লাগিব। কিবা কাৰণত যে তেনেকুৱা হৈছে, আপুনি প্ৰপাৰ ট্ৰিটমেণ্ট কৰাটো উচিত। হয়তো অৰ্থপেডিক্সৰ ওচৰতো যাব লাগিব পাৰে তেনেকুৱা ক্ষেত্ৰত। চ' মই ভাবোঁ ডক্টৰৰ ওচৰত যোৱাটো উচিত।
0: হয়, চাৰু বৰুৱাই দেৰগাঁৱৰ পৰা এটা কথা লিখিছে, তেওঁৰ অভিজ্ঞতাৰ কথা লিখিছে। 1988 চনত মই বি এ পঢ়ি আছিলোঁ। তেতিয়া কোনো শুভচিন্তকৰ পৰামৰ্শ মতে মই যোগ শিকিছিলোঁ আৰু যোগাসন কৰি যথেষ্ট আৰোগ্য লাভ কৰিছিলোঁ আৰু বৰ্তমান মোৰ বিষ একেবাৰে নাই। তেওঁ যোগাসন কৰি তেওঁ
1: হয়
0: বিষৰ পৰা নিৰাময় পাইছে বুলি তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা সেই কথাটো লিখিছে।
1: হয়, যোগাসন কৰাটো খুব ভাল আৰু মই ভাবোঁ কিছুমান ধৰণৰ বিষ আছে যোনটো যোগাসন, মই যোনটো ষ্ট্ৰেচিং এক্সাৰচাইজ বুলি কৈছোঁ, সেইটো অলপ যোগাসনৰ লগত অলপ মিল আছে, যিহেতু আসনত অলপ ষ্ট্ৰেচিং হয় বডিৰ। চ' সেইটো কাৰণত বহুত বিষ কমি থাকিব পাৰে, কিন্তু সদায় কৰি থকাটো উচিত।
0: হয়, আৰু এটা কথা জানিব বিচাৰিছোঁ যে বেছিভাগ পেইন স্পেচিয়েলিষ্ট কিয় এনাস্থেছিঅলজিষ্ট হয়, এই কথাটো জানিব বিচাৰিছোঁ আপোনাৰ পৰা।
1: হয়, একচুৱেলি এনাস্থেছিয়াটো এনেকুৱা ডিপাৰ্টমেণ্ট যোনে মানে ডাঙৰ অপাৰেশ্যন, যোনটোত এটা অপাৰেশ্যন কৰিলে সৰু সুৰা অপাৰেশ্যনতে ইমান বেছি বিষ হয়, অলপমান কাটিলে কিমান বিষ হয়, ইমান ডাঙৰ ডাঙৰ অপাৰেশ্যন কৰাৰ পিছতো বিষ নোহোৱাকৈ পাৰ কৰাই দিয়ে এনাস্থেটিষ্টে। চ' এনাস্থেটিষ্টবিলাকে জানে মানে কোনটো ধৰণৰ বিষ কেনেকুৱা ধৰণে কেনেকৈ কমাব লাগে। কিছুমান ধৰণৰ ইনজেকশ্যন আছে যোনবিলাকত ধৰক আপুনি বিষ কমাব পাৰে, বা স্পাইনেল এনাস্থেছিয়া আছে যোনটোত ক'ত বেজী দিলে কেনেকৈ বিষ কম হয়, কেনেকৈ এনাস্থেছিয়া দিব পাৰি বেজী দি। চ' এই সেইটো ক্ষেত্ৰত এনাস্থেটিষ্টবিলাকে বেছি ভালকৈ জানে ক'ত কেনেকৈ ধৰণৰ বেজী দিব পাৰি। কিছুমান দীঘল দীঘল বেজী আছে, একদম ভিতৰত কিছুমান দিব লাগে। চ' সেইচব এনাস্থেটিষ্টবিলাকে বেছি ভালকৈ জানে। চ' আজিকালি যোনবিলাক আজিকালি ছুপাৰ স্পেচিয়েলিটিও আছে, পেইন পেইন মেনেজমেণ্টৰ আজিকালি ছুপাৰ স্পেচিয়েল ব্ৰাঞ্চ এটা আছে, এইমছ আপুনি হৰিদ্বাৰত এইমছ এটা আছে, ঋষিকেশত এইমছ এটা আছে, তাতে নতুনকৈ আৰম্ভ হৈছে পেইন স্পেচিয়েলিষ্টৰ DM ছুপাৰ স্পেচিয়েলি। সেইটোত এনাস্থেটিষ্টবিলাকেহে একচুৱেলি হেৰি কৰে, কম্পিট কৰি পেলাই তাতে ছিট পায়। চ' সেয়াই আৰু, এনাস্থেছিয়া যিহেতু বিষ কমাই তেখেতসকলেহে একচুৱেলি পেইন মেনেজমেণ্টৰ ভালকৈ হেৰি কৰিব পাৰিব, ট্ৰিটমেণ্ট কৰিব পাৰিব।
0: ডাক্টৰ বিভাস ভাগৱতীৰ সৈতে আমি কথা পাতি আছোঁ শ্ৰোতাসকল, আৰু খুব ভাল লাগিছে, তেখেতে খুব ধুনীয়াকৈ বুজাই দিছে। আৰু আজি আপোনালোকৰ যিটো অংশগ্ৰহণ, মই বাৰ্তাসমূহ পঢ়ি এনেকুৱা অনুভৱ হৈছে যে আপুনি কথাখিনি ভালকৈ বুজাবলৈ সক্ষম হৈছে, যাৰ কাৰণে তেখেতসকলে আৰু কথা আপোনাৰ পৰা জানিব বিচাৰিছে, তেওঁলোকে নিজৰ নিজৰ সমস্যাৰ কথা আপোনাক কৈছে। আৰু শ্ৰোতাসকল, আপোনালোকে যিদৰে এই কথাখিনি ইয়াত উল্লেখ কৰিছে, ঠিক তেনেদৰে আপোনালোকে আমাৰ অনুষ্ঠানটো শ্বেয়াৰ কৰক যাতে সৰহ সংখ্যক লোকে এই কথাখিনি জানিবলৈ সক্ষম হয়, কাৰণ জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত আমি এটা প্ৰয়াস লৈছোঁ য'ত আমাৰ সৈতে সংযুক্ত হৈছে এপ'লো এক্সেল কেয়াৰ হাস্পাতাল।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকল, আমি অনুষ্ঠানৰ শেষ অংশলৈ আহিছোঁ আৰু 6 মিনিট সময় আছে আপোনালোকৰ সৈতে আমি থাকিম। তৃষ্ণা কটকী আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা, বহুদিনৰ মূৰত আপুনি অনুষ্ঠানলৈ আহিছে, অতি সুন্দৰ অনুষ্ঠান, বহুত উপকৃত হৈছে বুলি উল্লেখ কৰিছে, ধন্যবাদ জনাইছোঁ তৃষ্ণা কটকী। আমি আকৌ আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। বৰ্তমান সময়ত বিষ নিয়ন্ত্ৰণৰ কাৰণে বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি আছে, সেই সম্পৰ্কে ৰেডিঅ' এবলেশ্যন থেৰাপীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বিকল্প ব্যৱস্থাৰ কথা তেখেতে ইতিমধ্যে উল্লেখ কৰিছে। আৰু নিয়মীয়াকৈ পেইন কিলাৰ খোৱাটো কিমান বিপদজনক, সেইটো আৰু এবাৰ তেখেতৰ পৰা আমি এবাৰ শুনিব বিচাৰোঁ।

0: পাইছো। আৰু কেতিয়াবা কেতিয়াবা পেইন ইনজেকশ্যন লোৱা হয়, এই পেইন ইনজেকশ্যন লোৱাটো আচলতে বিপদজনক নে ইয়াৰ প্ৰতি আৰু আসক্তিটো বৃদ্ধি পাই যায়, এই সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: পেইনৰ ইনজেকশ্যন হয়তো আপুনি ল'ব লাগিব পাৰে কিছুমান ক্ষেত্ৰত, আৰু যদি মই আগতেও কৈছিলোঁ যদি কিডনীৰ প্ৰব্লেম আছে, কিছুমানে এচিডিটিৰ প্ৰব্লেম আছে, আলচাৰ গেষ্ট্ৰিক আলচাৰৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত কিছুমান ধৰণৰ পেইন কিলাৰ আপোনাৰ অনিষ্ট কৰিব পাৰে। আৰু ধৰক হয়তো এটা ইনজেকশ্যনত অসুবিধা নকৰিব পাৰে, কিন্তু কেইবাটাও যদি বেজি লয় মানে আপোনাৰ এচিডি আলচাৰ ব্লিড হ'ব পাৰে, কেতিয়াবা এই কিডনী এফেক্ট কৰিব পাৰে, কিডনী ধৰক ডেমেজ কৰিব পাৰে। চ' সেইটো এনেকুৱা নহয় যে ইনজেকশ্যন ল'লেই হ'ব, এইটো টেবলেট খাই থাকিলেও কিছুমান ধৰণৰ টেবলেট খালেও সেইটো অসুবিধা হ'ব পাৰে। কোনটো ধৰণৰ দৰৱ খাব লাগে আপুনি ডক্টৰৰ লগত পৰামৰ্শ লৈ পেলাই খোৱাটোহে উচিত।
0: কৃষ্ণা গগৈ, সুন্দৰ অনুষ্ঠানটোৰ দ্বাৰা বহুখিনি উপকৃত হ'ব পাৰিছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আচলতে ভাল লাগিছে, আপোনালোকৰ অংশগ্ৰহণৰ বাবে ভাল লাগিছে, ইমান ধুনীয়াকৈ আপোনালোকে নিজৰ কথাখিনি কৈছে, আৰু আপোনালোকৰ সমস্যাৰ পৰা বহুতে হয়তো আমি তেনেকুৱা আলোচনাৰ মাজলৈ গুচি গৈছোঁ আপোনালোকৰ অনুষ্ঠান মানে কথাটোৰ পৰা, আৰু হয়তো তেনেকুৱা একেই মিল থকা সমস্যাত অইন ব্যক্তিও ভুগি আছে, তেওঁলোকে সেই কথাখিনি গম পাইছে। গতিকে আপোনালোকে যদি অনুষ্ঠানি শ্বেয়াৰ কৰে তেতিয়া আৰু পৰৱৰ্তী সময়তো শ্ৰোতাসকলে এই অনুষ্ঠানটোৰ বিষয়ে গম পাই থাকিব বা তেওঁলোকে আৰু এই বিষয়ে অধিক জানিব পাৰিব। আৰু এটা কথা, আমি এটা কথা জানিব বিচাৰিছোঁ, বিভিন্ন সময়ত এনেকুৱা হয় যে মোৰ শৰীৰত বিষ হৈছে, মই এতিয়া আৰু ব্যায়াম নকৰোঁ, মই বিচনাতে শুই থাকোঁ আৰু তেতিয়া মোৰ ভাল হৈ যাব, এই ধাৰণাটো কেনেকুৱা?
1: কিছুমান ক্ষেত্ৰত এইটো আপোনাৰ দৰকাৰো হ'ব পাৰে। ধৰক আপুনি খুব কষ্ট কৰিলে কেইদিনমান, খুব বেছি হ'ল, খুব বেছি এক্সাৰচাইজ কৰিলে, কিছুমান জিম যোৱা ল'ৰা কিছুমান আছে, খুব বেছি এক্সাৰচাইজ কৰিলে কঁকালৰ বিষ হ'ল, কান্ধৰ বিষ হ'ল, তেওঁলোকৰ ক্ষেত্ৰত হয়তো আপুনি অলপ ৰেষ্ট লোৱাটো উচিত। কিন্তু কিছুমান ধৰণৰ বিষ আছে যোনবিলাকত আমাৰ ৰেষ্ট ল'লে হয়তো বেছি হৈ যাব, মই যোনটো কেমিকেলৰ কথা কৈছিলোঁ, সেই কেমিকেলটো কমি গৈ থাকিলে আপোনাৰ বিষ বেছি হৈ গৈ থাকিব, আৰু এনেকুৱা লাগিব যে মই ৰেষ্ট ল'লে ভাল পাম, ৰেষ্ট ল'লে যিমান ৰেষ্ট লৈ গৈ থাকিব সিমান বেছি বিষ হৈ গৈ থাকিব। চ' দুটা একেবাৰে অপজিট বস্তু, চ' কোনটো ক্ষেত্ৰত কেনেকুৱা কৰিব লাগে
0: সেয়া। আমাৰ আৰু মাত্ৰ 2 মিনিট সময় আছে, শেষত বয়স, জীৱনশৈলী আৰু পেচা, আমাৰ যিটো কাম, সেই কামটোৱে আমাৰ এই বিষৰ ক্ষেত্ৰত কি ধৰণে অৰিহণা যোগাইছে, তাৰ প্ৰভাৱ কি ধৰণৰ, আৰু শেষত সুস্থ আৰু বিষমুক্ত জীৱন যাপন কৰাৰ বাবে আপুনি শেষত শ্ৰোতাসকলক কি ক'ব?
1: সেইটোৱে মই ক'ম, সদায় ৰেগুলাৰ এক্সাৰচাইজ কৰি থকাটো খুব দৰকাৰ। হয়তো আপুনি খোজেই কাঢ়িলে ৰাতিপুৱা, ৰ'দত খোজকাঢ়িলে ৰাতিপুৱা, কিন্তু মই কৈছিলোঁ যে দুপৰীয়া ৰ'দটো বেছি ভাল, আৰু যদি পাৰে দুপৰীয়া ৰ'দত যদি অলপ সময়ো ওলাব পাৰে সেইটো শৰীৰৰ কাৰণে খুব ভাল, আপোনাৰ বোন চনো ষ্ট্ৰং হৈ থাকিব, আপোনাৰ এক্সাৰচাইজ ফিজিকেল এক্টিভিটি এটা হৈ থাকে, আপোনাৰ ওজনটোও হয়তো কমি থাকিব আপুনি যদি এক্সাৰচাইজ কৰি থাকে, আৰু যদি পাৰে অলপ ষ্ট্ৰেচিং এক্সাৰচাইজ আৰু ৱেইট ট্ৰেইনিঙো যদি কৰিব পাৰে। বয়স হোৱাৰ লগে লগে আমাৰ মাচুলবিলাক 50 বছৰ বয়সৰ পিছত মানে বছৰে 1% মাচুল মাছ কমি আহে বুলি কয়, চ' সেইকাৰণে এইটো নহয় যে কমি আহিবই, আপুনি যদি ফিজিকেল এক্টিভিটি কৰি থাকে, এক্সাৰচাইজ কৰি থাকে, আৰু এক্সাৰচাইজৰ লগত এই ষ্ট্ৰেংথ ট্ৰেইনিংটো মানে বেছি দৰকাৰ বুলি কয়, মানে মাচল ষ্ট্ৰেংথ ট্ৰেইনিং, চ' 50 বছৰৰ বয়সত অলপ এক্সাৰচাইজ বেছিহে কৰিব লাগে, ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ, আৰু খোৱা বোৱাটোও ঠিক ৰাখিব লাগে, খুব বেছি অইলি ফুড খাব নালাগে, মিঠা চিঠা কমাই আনিব লাগে। চ' মই ভাবোঁ বয়সৰ লগত হিচাপ ঠিক কৰিব লাগে, আৰু ডেকা বয়সতো মই ভাবোঁ মানে খোৱা বোৱাটো ঠিক ৰাখিব লাগে, এক্সাৰচাইজ কৰি থাকিব লাগে, তেতিয়াহে মানে বয়স হ'লে মানে মানুহে সেই এক্সাৰচাইজটো মেইনটেইন কৰি ৰাখিব পাৰে, নহ'লে হঠাৎ 50 বছৰ বয়সত এক্সাৰচাইজ কৰাটো অসুবিধা হয়। চ' মই ভাবোঁ ডেকা বয়সৰ পৰাই আৰম্ভ কৰিব লাগে।
0: হয়, ডাক্টৰ ভাগৱতী, আজি আপুনি এইখিনি সময় দিলে, আপোনাৰ অভিজ্ঞতাৰ পৰা যিখিনি কথা ক'লে, এই কথাখিনি আচলতে সময়খিনি সমৃদ্ধ কৰিছে, শ্ৰোতাসকল উপকৃত হৈছে, আপোনাক আমি ধন্যবাদ জনাইছোঁ। শেষত কেইটামান

0: বাৰ্তা আহিছিলে একেলগে পঢ়ি দিওঁ। সময় উপযোগী অনুষ্ঠানটিৰ বাবে ধন্যবাদ জনাই গোবিন শইকীয়াই বাৰ্তা প্ৰেৰণ কৰিছে। দিলীপ ডেকাই কৈছে, আজি অনুষ্ঠানটি শুনি যথেষ্ট উপকৃত হৈছো, ভাগৱতী ছাৰলৈ ধন্যবাদ থাকিল, আপোনাক ধন্যবাদ জনাইছে। চাৰু বৰুৱাই কৈছে, দুপৰীয়া ৰদৰ কথা নতুনকৈ জানিলো, ভাল লাগিল, এতিয়াৰ পৰা অভ্যাস কৰক। কল্পনা আমিন শৰ্মা মঙলদৈৰ পৰা, আমাৰ নিয়মীয় শ্ৰোতা, শৰীৰৰ বিষ মানে বিষপান কৰি থকাৰ দৰে, সুন্দৰ অনুষ্ঠান এটি শুনি উপকৃত হৈছো বুলি তেখেতে কৈছে। আপোনাক বহুত বহুত ধন্যবাদ এই অনুষ্ঠানলৈ অহাৰ বাবে।
1: ধন্যবাদ।
0: শ্ৰোতাসকল, আমি অনুষ্ঠান সামৰিব ওলাইছো। এই অনুষ্ঠানটি আজি প্ৰচাৰ কৰা হল এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেল কেয়াৰ হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠানটি সামৰিব ওলাইছো। ডাঃ বিভাস ভাগৱতীক ধন্যবাদ জনাইছো, ধন্যবাদ জনাইছো ৰোচেন গগৈ, ধন্যবাদ জনাইছো প্ৰণীতা দাস, ধন্যবাদ আৰাধনা বৰা। আমাৰ নিয়ন্ত্ৰণ কক্ষ ট্ৰান্সমিটাৰত থকা প্ৰতিগৰাকী ব্যক্তিক আমি ধন্যবাদ জনাই, মই ইন্দ্ৰজিৎ দাসে প্ৰভাতী তৰংগ অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় ল'ব বিচাৰিছো। পৰৱৰ্তী সময়ত আকৌ লগ পাম। এইখিনিতে জনাই থওঁ, কাইলৈ হেল্ল' যুৱবাণীৰ অতিথি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ভাস্কৰ বৰুৱা, সন্ধিয়া 7:20 আকাশবাণী গুৱাহাটী ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব প্ৰাগজ্যোতিষপুৰ শাখাত আপোনালোকে শুনিবলৈ পাব। ধন্যবাদ, ভালে কুশলে থাকক, সুস্থ আৰু বিষমুক্ত জীৱন যাপন কৰক, সেই কামনাৰে মই ইন্দ্ৰজিৎ দাসে সামৰিছো আজিৰ প্ৰভাতী তৰংগ।

প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয় অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়।
1: অসম বিধানসভাৰ নিয়মাৱলী 301ৰ অধীনত দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। বিষয় হৈছে অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জিৰোৰাম দুলীয়া বৰুৱাক ভাৰতবৰ্ষৰ প্ৰথম শ্বহীদ হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান আৰু তেওঁলোকৰ ইতিহাসক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দাবী। মাননীয় উপাধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে আমাৰ যশস্বী সন্মানীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ অথচ দীৰ্ঘদিন ধৰি উপেক্ষিত বিষয়ে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ।
0: বিগত 5 বছৰত অসমলৈ 1,20,884 বিদেশী পৰ্যটকৰ আগমন হৈছে। অসম বিধানসভাত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে এই বিষয়ে সদৰি কৰে। বিজেপি বিধায়ক ভূপেন ৰায়ৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে জানিবলৈ দিয়ে। আনহাতে বিগত সময়ছোৱাত অসমলৈ অহা ঘৰুৱা পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি তেওঁ কয়। 2025-26 বৰ্ষত 85,27,556 স্বদেশী পৰ্যটকে অসম ভ্ৰমণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টি ৰিচাৰ্ড ব্লাৰ্টন আৰু দামোদৰদেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ'ব। মাজুলী সমন্বয় মঞ্চৰ সভাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্ৰকাশ কৰে। চলিত বছৰৰ শেষৰ ফালে অসমতে দুয়োগৰাকী বিশিষ্ট ব্যক্তিক বঁটা দুটা প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বঁটা ঘোষণা সন্দৰ্ভত ডঃ গোস্বামীয়ে কয় যে টি ৰিচাৰ্ড ব্লাৰ্টনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শন বিষয়ত গভীৰভাৱে গৱেষণা কৰি গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে বৃন্দাবনী বস্ত্ৰৰ অন্যতম গৱেষক আৰু সংৰক্ষক হিচাপে ব্ৰিটিছ সংগ্ৰহালয়ত দায়িত্ব পালন কৰিছে। একেদৰে সাংসদ বব ব্লেকমেনে ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত ভাষণ প্ৰদানৰ বাবে সত্ৰাধিকাৰগৰাকীক ব্যৱস্থা কৰি দিয়ে বুলি তেওঁ উল্লেখ কৰে। ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাড়া নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। চহৰখনত চলাচল কৰা ইলেক্ট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ বোৰ্ডে নতুন ভাড়াৰ তালিকাত অনুমোদন জনাইছে। বোৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাড়াৰ হাৰ নিশ্চিত কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত এই নতুন নিয়ম বলবৎ হ'ব। ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ বোৰ্ডৰ এই নিয়ন্ত্ৰিত ভাড়াৰ তালিকাৰ ফলত এতিয়াৰে পৰা ইভি অটোচালক আৰু যাত্ৰীৰ মাজত ভাড়াক কেন্দ্ৰ কৰি সঘনাই হোৱা বাদ বিবাদৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিঙে জিলা আয়ুক্ত বিক্ৰম কোৰী আৰু খোৱাঙৰ সমজিলা আয়ুক্ত জয়ন্ত চৰণ, অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে লেকাইত হ'বলগীয়া অসম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে এই পৰিদৰ্শনকালত প্ৰস্তাৱিত ভূমিৰ উপযোগিতা, মূল্যায়ন আৰু প্ৰতিষ্ঠানটোৰ স্থাপনৰ বাবে অপৰিহাৰ্য বিভিন্ন বিষয় পৰ্যালোচনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত যোৱা নিশা চিএম ফিফা ফেন পাৰ্ক উদ্বোধন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই এই পাৰ্ক উদ্বোধন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন এআইআৰ মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, আনোৱাৰ আলী, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস, ধ্ৰুৱজ্যোতি বৰ্মন, মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত পপি চন্দ আৰু ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি যুগুতাই আনিছে অমিত বাস্কোটাই।
3: नमस्कार प्रिय श्रोताओं, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव। श्रोताओं, इस कार्यक्रम में मैं अमित बांसखोटा आप सभी का दिल से हार्दिक स्वागत करता हूं। दोस्तों, आज का दिन भारतीय सिनेमा के प्रेमियों के लिए बेहद खास है। आज 8 जुलाई है और आज जन्मदिन है उस चुलबुली, खूबसूरत और सदाबहार अदाकारा का, जिनकी मुस्कान ने वर्षों तक लाखों दिलों पर राज किया है। जी हाँ, हम बात कर रहे हैं

0: श्रोताओं, इसी के साथ परागमाला लाइव यहीं पर समाप्त होता है।
1: परागमाला परागमाला
2: পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে আগবঢ়ালে অমিত বাস্কটায়।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: সাধুৰ কথাৰে জোনবাইৰ দেশলৈ শীৰ্ষক এখনি সংগীতালক্ষ্য।
2: সাধুৰ কথাৰে জোনবাই দেশলৈ

0: কেতিয়াবা সৰুৱেটি কাহিনী আমাৰ জীৱনৰ ডাঙৰ সত্য ঘটনাক কৈ যায়।
1: কেতিয়াবা কেইটামান শব্দই মনৰ আন্ধাৰ আঁতৰাই পোহৰৰ বাট দেখুৱায়।
0: সেই মায়াময় জগতখনেই হৈছে সাধুকথা।
1: সাধুকথা নামটোতেই যেন সোমাই আছে শৈশৱৰ সেই মিঠা অনুভৱ। আইতাৰ কপা কপা মাতত সাধু শুনা, ককাৰ অভিজ্ঞতাৰে ভৰা কাহিনী আৰু ৰাতিৰ নীৰৱতাত কল্পনাৰ ডেউকা মেলি উৰি ফুৰা সেই দিনবোৰ আজিও আমাৰ স্মৃতিৰ আকাশত উজ্বলি আছে।

0: সাধু কেৱল মনোৰঞ্জনৰ বাবে কোৱা কথা নহয়, ই হৈছে এখন সমাজৰ দাপোণ, এটা জাতিৰ চিন্তা চেতনাৰ প্ৰতিচ্ছবি। এটা সাধুৰ মাজেৰে মানুহে শিকে সততাৰ শক্তি, মৰমৰ মূল্য, ধৈৰ্যৰ ফল আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস।
1: কেতিয়াবা এটা সৰু চৰাইয়ে আমাক শিকাই যায় আশা কেতিয়াও এৰি দিব নালাগে।
0: কেতিয়াবা এটা সাধাৰণ মানুহৰ কাহিনীয়ে বুজাই যায় ধন সম্পদ নহয়, মানুহৰ আচৰণতেই লুকাই থাকে প্ৰকৃত মহত্ব।
2: নজনা মিলাব নজনা পুত্ৰহঁত কাষলে চপায়, এজন বুঢ়াই এমুঠি ইকৰা ভাঙি বুলি বুলি দিলেই লগাই, এজন বুঢ়াই এমুঠি ইকৰা ভাঙি বুলি বুলি দিলেই লগাই, মিলিব নজনা মিলাব নজনা পুত্ৰহঁত কাষলে চপায়, এজন বুঢ়াই এমুঠি ইকৰা ভাঙি বলি।

0: আমাৰ লোক সংস্কৃতিৰ বুকুত সাধু কথাই যুগ যুগ ধৰি এটা সৰু চাকি হৈ জ্বলি আছে। এই চাকিৰ পোহৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ লৈ গৈছে জ্ঞান, আদৰ্শ আৰু মানৱতাৰ বাণী।
1: আইতাৰ কোলাত মূৰ থৈ শুনা সেই সাধুবোৰে আমাক কেৱল আনন্দই দিয়া নাছিল, শিকাইছিল ভাল মানুহ হ'বলৈ, আনক সন্মান কৰিবলৈ আৰু সত্যৰ পথত আগবাঢ়িবলৈ।
0: সাধুৰ চৰিত্ৰবোৰ ৰজা, ৰাণী, দুখীয়া মানুহ, বুদ্ধিমান, শিয়াল বা সৰল মনৰ চৰাই।
2: এখন দেশত এক ৰজা আছিল, লঘু

চকু কঢ়া আঁঠু কঢ়া নিতে ঘটিছিল নচচা কুলত তুলি রং চাইছিল ভাউচত মাৰিছিল প্ৰজা হাতীৰে গছকাই।

0: আচলতে আমাৰ সমাজৰ এয়া এক জীয়া প্ৰতিচ্ছবি।
1: সুখ দুখ ভুল শুদ্ধৰ মাজেৰেই আমি নিজকে চিনিবলৈ শিকোঁ। সেয়ে বহুতো গীতত এই সাধুকথাৰ প্ৰতিটো কথাই বহুবাৰ ফুটি উঠিছে।

কেতিয়াবা শৈশৱৰ সেই সোণালী দিনবোৰলৈ এবাৰ উভতি চাবচোন, য'ত এটা সৰু কাহিনীয়ে আছিল আমাৰ বাবে এখন বিশাল পৃথিৱীৰ দুৱাৰ, য'ত ৰজা ৰাণী, বনৰীয়া জীৱ জন্তু, পৰি আৰু সাধাৰণ মানুহে মিলি সৃষ্টি কৰিছিল এক আশ্চৰ্য জগত। সেই জগতখনৰ নামেই সাধুকথা।

0: সাধুকথা, ই কেৱল কল্পনাৰ পাখি মেলা এক কাহিনী নহয়, ই আমাৰ সমাজৰ স্মৃতি, আমাৰ সংস্কৃতিৰ উশাহ। পুৰণি দিনৰ পৰা মানুহে নিজৰ অভিজ্ঞতা, সপোন আৰু জীৱনৰ শিক্ষা কাহিনীৰ ৰূপত পৰৱৰ্তী প্ৰজন্মলৈ এনেকৈয়ে আগবঢ়াই আহিছে।
1: আইতাৰ সাধুৰ সুৰত কেৱল কাহিনীয়ে নাছিল, আছিল মৰমৰ উম। সেই কাহিনীবোৰে শিশুৰ মনত সপোনৰ বীজ ৰোপণ কৰিছিল, কল্পনাৰ আকাশখন বহল কৰিছিল। এটা সাধুৱে এটা শিশুক কেৱল হাঁহিবলৈ নহয়, ভাবিবলৈ শিকাইছিল।

0: সাধুকথা হৈছে অতীতৰ পৰা অহা এক সেউজীয়া বাট, যি বাটে আমাক আমাৰ শিপাৰ ওচৰলৈ লৈ যায়। এই বাটত আছে অভিজ্ঞতাৰ পোহৰ, সংস্কৃতিৰ সুবাস আৰু মানৱতাৰ মিঠা গান। আজিৰ ব্যস্ত জীৱনত হয়তো সাধু শুনাৰ সময় কমি গৈছে, কিন্তু সাধুৰ প্ৰয়োজন আৰু অধিক বাঢ়ি গৈছে। কাৰণ যি সমাজে নিজৰ কাহিনী পাহৰি যায়, সেই সমাজে নিজৰ শিপাৰ সৈতে সংযোগ হেৰুৱায়।
1: আহক, আমি আমাৰ কণমানিহঁতৰ হাতত কেৱল খেলা সামগ্ৰী নহয়,
0: এখন সাধুৰ পৃথিৱীও তুলি দিওঁ।
1: কাৰণ যি হৃদয়ে সাধু শুনে,
0: সেই হৃদয়ত কেতিয়াও কল্পনা আৰু মানৱতাৰ পোহৰ নুনুমায়।
1: আহক, আমি পুনৰ এবাৰ উভতি যাওঁ সেই সাধুৰ জগতলৈ,
0: য'ত আছে

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আজি নিশা 9:30 সাহিত্য চোৰা অনুষ্ঠানত মৃগেন শৰ্মাৰ চুটি গল্প আৰু অন্তৰীপ কাকতিৰ কবিতা শুনিবলৈ পাব।

নিশা দহ বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত নুৰুল হকৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: শুনাবতা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে ৰাজ্যৰ 26.5 লাখ কৃষকৰ ভিতৰত প্ৰায় 18.5 লাখ পঞ্জীয়নভুক্ত কৃষক। সদনত আজি আন্তঃৰাজ্যিক সীমা সমস্যাক লৈও আলোচনা অনুষ্ঠিত হৈছে। ইপিনে অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিঙলে কালি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্য বিভাগে শীঘ্ৰেই এই চিকিৎসাত সহায়ক হোৱাকৈ অত্যাধুনিক প্ৰটন থেৰাপি মেচিন ক্ৰয় কৰিব। 21 দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। বিগত 5 বছৰত অসমলৈ 1,20,884 বিদেশী পৰ্যটকৰ আগমন হৈছে। অসম বিধানসভাত পৰ্যটন মন্ত্ৰী অৰ্জন্তা নেওগে এই বিষয়ে সদৰি কৰিছে। বিজেপিৰ বিধায়ক ভূপেন ৰায়ৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে জানিবলৈ দিয়ে। আনহাতে বিগত সময়ছোৱাত অসমলৈ অহা ঘৰুৱা পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি তেওঁ কয়। 2025-26 বৰ্ষত 85,27,556 স্বদেশী পৰ্যটকে অসম ভ্ৰমণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। নীতি নিয়ম উলংঘা কৰি গুৱাহাটী মহানগৰীত চলাচল কৰা 63খন গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞা বাতিল কৰা হ'ব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰু যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তই ঘোষণা কৰিছে। কালি এখন সংবাদমেলত জিলা আয়ুক্ত স্বপ্নিল পাল আৰু যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই এই বিষয়ে প্ৰকাশ কৰে। আয়ুক্তগৰাকীয়ে কয় যে নিয়ম উলংঘা কৰা গ্ৰীণ বাছৰ চলাচল 7 দিনৰ বাবে বন্ধ কৰি দিয়া হ'ব। নিৰ্ধাৰিত পথ সলনি কৰি বেলেগ পথেৰে যাত্ৰা কৰা বাছৰ চালকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ কয়। কেইবাখনো গ্ৰীণ বাছে যান বাহনৰ নিয়ম উলংঘা কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
1: যিকোনো গ্ৰীণ বাছ যদি ৰুট চেঞ্জ কৰে, ইমান দিনলৈকে অকল ড্ৰাইভাৰ আৰু কণ্ডাক্টৰৰ ওপৰত একচন লোৱা হৈছিল, কিন্তু অপাৰেটৰ কেইজনৰ ওপৰত বাছটো আমি অফলোড কৰা নাছিলো। ছিংগল কমপ্লেইন অফ ৰুট চেঞ্জ, তেওঁলোকক 7 দিনৰ কাৰণে আমি এই গোটেই বাছটো অফলোড কৰিলো। দ্বিতীয় কথা হ'ল, অলৰেডি ASTCক এটা ৰিকুৱেষ্ট কৰা হ'ল, যিটো RTAৰ থ্ৰুত এগেইন ৰিটাৰ্ণ যাব, কি তেখেতসকলক কোৱা হ'ল কি গোটেই ৰুটখিনি 16-17 যিমান ৰুটছ আছে এই ৰুট অনুযায়ী যাতে নাম্বাৰ অফ ভেহিকলটো এলটমেণ্ট। তৃতীয় কথা হ'ল কি দ্বিতীয় এনফৰ্চমেণ্টত কোৱা হ'ব কি এনি কাইণ্ড অফ ভায়লেশ্যন বাই গ্ৰীণ বাছ MV Act হিচাপে যি একচন ল'ব লাগে, দ্য হায়েষ্ট একচন পচিবল উইল বি টেকেন। এইটো দ্বিতীয় এনফৰ্চমেণ্টক মই পাৰ্চনেলি ভাৰ্বেল ইনষ্ট্ৰাকশ্যন অলৰেডি দিয়া হ'ল, এণ্ড এবাউট ইট মই অন ৰেকৰ্ডো আনি পেলাই RTAৰ পৰা ৰিটেন ইনষ্ট্ৰাকশ্যন ডাইৰেকশ্যনো চাব।
0: ইপিনে শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টি ৰিচাৰ্ড ব্লাণ্টন আৰু দামোদৰদেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ'ব। মাজুলী সমন্বয় মঞ্চৰ সভাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্ৰকাশ কৰে। চলিত বছৰৰ শেষৰ ফালে অসমতে দুয়োগৰাকী বিশিষ্ট ব্যক্তিক বঁটা দুটা প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বঁটা ঘোষণা সন্দৰ্ভত ডঃ গোস্বামীয়ে কয় যে টি ৰিচাৰ্ড ব্লাণ্টনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শন বিষয়ত গভীৰভাৱে গৱেষণা কৰি গ্ৰন্থ ৰচনা কৰাৰ লগতে বৃন্দাবনী বস্ত্ৰৰ অন্যতম গৱেষক আৰু সংৰক্ষক হিচাপে ব্ৰিটিছ সংগ্ৰহালয়ৰ দায়িত্ব পালন কৰিছে। একেদৰে সাংসদ বব ব্লেকমেনে ব্ৰিটিছ সংসদত অসমত বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত ভাষণ প্ৰদানৰ বাবে সত্ৰাধিকাৰগৰাকীক ব্যৱস্থা কৰি দিয়ে বুলি তেওঁ উল্লেখ কৰে।

0: পিছত আমাৰ মনলৈ আহি আছিল যে লণ্ডনত আমাক যি পৰিৱেশ দিয়া হ'ল বব ব্লেকমেন আৰু ৰিচাৰ্ড ব্লণ্টনে যিদৰে আমাক সহায় কৰিলে, তেওঁলোক সঁচাকৈ শংকৰদেৱৰ নামত, মাধৱদেৱৰ নামত, দামোদৰদেৱৰ নামত তেওঁলোক যেন গদগদ, অসমীয়া বৈষ্ণৱ সংস্কৃতিক লৈ তেওঁলোক যেন সশ্ৰদ্ধ। আৰু তেওঁলোকে আমাক সেই সুযোগ নিদিয়া হলে আমি সেই কথা তাত ক'ব নোৱাৰিলোহেঁতেন। আৰু তেওঁলোকে সুযোগ দিয়াৰ কাৰণেই বৈষ্ণৱ কি, বৈষ্ণৱ সংস্কৃতি কি, মহাপুৰুষ শংকৰদেৱ কোন, তেওঁৰ যি উদাৰ দৃষ্টিভংগী তেখেতসকলে এবাৰ আকৌ আজি অনুভৱ কৰিবলৈ সমৰ্থ হৈছে। সেয়ে আমি তেখেতসকলক কৃতজ্ঞতা জনাবৰ কাৰণে আমাৰ আউনীআটী সত্ৰৰ পৰা প্ৰৱৰ্তন কৰি অহা দুটা বঁটা আমি তেখেতসকলৰ নামত দিবলৈ বিচাৰিছো। ক্ৰমে ৰিচাৰ্ড ব্লণ্টনক আমি দিব খুজিছো শংকৰদেৱ গৱেষণা বঁটা, আনহাতে বব ব্লেকমেন যিগৰাকী আমাক সেই বৈষ্ণৱ সংস্কৃতিৰ ওপৰত তেওঁৰ 15 নম্বৰ সংসদীয় কক্ষত কথা ক'বলৈ সুবিধা দিলে তেখেতৰ নামত আমি শ্ৰী শ্ৰী দামোদৰদেৱ বঁটা দিবলৈ বিচাৰিছো।
1: ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERTৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 নম্বৰ অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 চনৰ বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 বছৰ পূৰ্বে অসমত ইংৰাজ উপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 চনৰ 24 ছেপ্টেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়। ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাড়া নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনত চলাচল কৰা ইলেক্ট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ বৰ্ডে নতুন ভাড়াৰ তালিকাত অনুমোদন জনাইছে। বৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাড়াৰ হাৰ নিশ্চিত কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত এই নতুন নিয়ম বলবৎ হ'ব। ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ বৰ্ডৰ এই নিয়ন্ত্ৰিত ভাড়াৰ তালিকাৰ ফলত এতিয়াৰে পৰা EV অট' চালক আৰু যাত্ৰীৰ মাজত ভাড়াক কেন্দ্ৰ কৰি সঘনাই হোৱা বাদ বিবাদৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাগিচাখনৰ কিশোৰী ক্লাবৰ সদস্যসকলৰ বাবে আয়োজন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচী যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই উদ্বোধন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে যুৱতীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্য লোৱা হৈছে। ইয়াৰ যোগেদি বাল্য বিবাহৰ দৰে আৰ্থ সামাজিক সমস্যাসমূহ প্ৰতিহত কৰাৰ লগতে আৰ্থিক স্বতন্ত্ৰতা প্ৰদান কৰাটো অন্যতম উদ্দেশ্য। ইয়াৰ লগতে চাহ বাগিচা অঞ্চলত বিষাক্ত কাঠফুলা সেৱনৰ ফলত বিষক্ৰিয়া হৈ বহু মানুহৰ মৃত্যু হোৱা বিষয়ত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। বৈজ্ঞানিক পদ্ধতিৰে সুৰক্ষিত কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰা অংশগ্ৰহণকাৰীসকলৰ বাবে সুৰক্ষিত খাদ্যৰ উৎস আৰু নিৰ্ভৰযোগ্য জীৱিকা নিশ্চিত কৰা হৈছে। অসম বিধানসভাৰ 16 অধিৱেশনৰে তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ। বিগত 5 বছৰত অসমলৈ 1,20,884 বিদেশী পৰ্যটকৰ আগমন হৈছে বুলি পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ প্ৰকাশ। নীতি নিয়ম উলংঘা কৰা 63খন গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞা বাতিল কৰা হ'ব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা আৰু দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টি ৰিচাৰ্ড ব্লণ্টন আৰু দামোদৰদেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আউনীআটী সত্ৰৰ শংকৰদেৱ গৱেষণা বঁটা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত নিবেদন কৰা হৈছে অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতে আগবঢ়াইছো সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ ৰঞ্জিত কলিতা, লগতে চিত্তৰঞ্জন নাথ, মঞ্জিত ডেকা, বিপুল তুলেন।

কল্পতৰু অনুষ্ঠানত এইবাৰ আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে লোনমাটিৰ পৰা নমস্যা নভিষ্টা, মাজনী মনোজ কুহুমা আৰু নিষ্ঠা নব্যাই, লগতে বাক্সা জিলাৰ চৌৰাগুৰিৰ পৰা আনন্দ গন্ধিয়ায়।

শংকৰ মন্দিৰৰ বাবু নিকু ৰুবুল বুবুল ৰেখা জয়ন্তী আৰু মামণিৰ অনুৰোধত শেষত শুনাবলৈ লৈছো সন্ধ্যা মেননৰ কণ্ঠৰেটি গীত।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াবলৈ লোৱা হৈছে আইডিঅ'ৰ বুলনিয়ে।

আইডিঅ'ৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অৱসৰী জীৱনৰ অমিয়া শিতানত আমাৰ সৈতে উপস্থিত আছে লোকশিল্পী কল্যাণী ভট্টাচাৰ্য।

0: জি,
1: আজি আমি বাইদেউৰ লগত কথা পাতিম। তেওঁ এগৰাকী শিল্পী, প্ৰথমতে মই আপোনালোকক এই বুলিয়েই চিনাকি দিছোঁ, আৰু তেওঁ অৱসৰপ্ৰাপ্ত। তাৰপিছতো তেওঁ কিমান সুন্দৰকৈ শিল্প সাধনা কৰি আছে, বিভিন্ন দিশৰ সৈতে জড়িত হৈ আছে, তেওঁ গোটেইখিনি কথাই আজি আমি পাতিম। নমস্কাৰ বাইদেউ।
2: নমস্কাৰ ভাস্বতী।
1: হয় বাইদেউ, আমি জানো আপুনি আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত, বিভিন্ন ধৰণৰ অনুষ্ঠান কৰে। আমাৰ আকাশবাণীৰ অনুষ্ঠানবিলাক শুনি আপোনাৰ কেনেকুৱা অনুভৱ হয়?
2: ভালে লাগে, কাৰণ ময়ো আগতে শুনিছিলোঁ, এতিয়া মই নিজে অলপমান কৰিব পাৰিছোঁ কাৰণে মোৰ বিৰাট ভাল লাগে এই অনুষ্ঠানটো।
1: আমি অনুষ্ঠানৰ প্ৰথমতে বাইদেউ আমি আপোনাৰ শৈশৱৰ কথা শুনো। আপুনি স্কুলীয়া জীৱন ক'ত আৰম্ভ কৰিছিলে, তাৰপিছত আমি লাহে লাহে কথাবিলাক পাতিম। আপুনি যিহেতু সংগীতৰ লগত জড়িত, এইখিনি কথাও পাতিম। আপুনি লোকসংগীতৰ লগত জড়িত আৰু আপুনি 2025 বৰ্ষত শিল্পী পেঞ্চনো আপুনি পাইছে, এই বিষয়ে আমি বহুখিনি কথা আজি পাতিম। প্ৰথমতে বাইদেউ আমি আপোনাৰ শৈশৱৰ কথা শুনো।
2: মোৰ শৈশৱ কাল মই ধুবুৰীত জন্মগ্ৰহণ কৰিছিলোঁ। যিখিনি মানে স্কুলীয়া লাইফ মানে জীৱনটো মোৰ শৈশৱ ধুবুৰীত। ধুবুৰীত মই দ্বিতীয় তৃতীয় শ্ৰেণীলৈকে পঢ়িলোঁ। তাৰপিছত মোৰ দেউতা শ্বিলঙলৈ আহিলে, শ্বিলঙতে আহি পেলাই আমি শ্বিলঙতে থাকিলোঁ। তাৰপিছত মানে ইয়াত লেডিগিন কলেজ স্কুলত নাম লগাই দিলে, তেনেকৈ পঢ়িছোঁ শ্বিলঙৰ পৰা। তাৰপৰা পাছ কৰি বহুত সংগীতৰ মানুহ লগ পাইছিলো, কিন্তু তেনেকুৱা মই পৰিচিত হ'ব পৰা নাই। কিন্তু মানে মই মোৰ গুৰু বুলি ভাবো ৰুদ্ৰ বৰা ছাৰক মই ভালকে পাইছিলো, শ্বিলং কলা পৰিষদৰ ছাৰে। তেতিয়া মই ক্লাছ সৰু, ক্লাছ ফাইভত পঢ়ো, ছাৰক পাইছিলোঁ। আমি স্কুলৰ পৰা যাওঁ গান শিকিবৰ কাৰণে, আমাৰ ভাড়াও বহুত কম আছিলে, ছাৰে গান শিকাইছিলে। কিন্তু তেতিয়া মই নাজানো বনগীত কি গান কি আৰু আৰু মানে যাওঁ আৰু আহোঁ। তেতিয়া সেই ছাৰৰ তাতে যি শিকিছিলোঁ, এতিয়াও এই বয়সত মোৰ ছাৰৰ সেই সুৰ, সেই গানৰ সুৰ মোৰ এতিয়াও মনত আছে। এতিয়া শুনিলোঁ যে বনগীত হয় বুলি, ৰমক

0: বস্তু জানিলোঁ চবৰে পৰা, আৰু বিহু ভৱানী গগৈ বুলি এগৰাকী আছে, তেওঁ বিহুৰ এই বাইদেউৰ পৰা তেনেকৈ চবৰে পৰা কালেকশ্যন কৰি কৰি মানে সিহঁতৰ লগত লগ হৈ মানে মই মানে
1: আপুনি গোৱালপাৰাৰ বুলি কৈছে নহয় জানো, আৰু গোৱালপাৰা হৈছে আমাৰ শ্ৰদ্ধাৰ প্ৰতিমা বৰুৱা বাইদেউৰ আমাৰ ঘৰ, তাৰ পৰাই আমাৰ গোৱালপাৰীয়া লোকসংগীত বুলি ক'লেই আমি সেই আভাস সেই সুভাস আমি পাওঁ নহয় জানো।

0: সুন্দৰ, আপোনাৰ ইমান ধুনীয়া উচ্চাৰণ। আৰু আমি সকলোৱে জানো যে গোৱালপৰীয়া লোকগীত গাবলৈ উচ্চাৰণ শৈলী অত্যন্ত আৱশ্যক, আৰু আপুনি গোৱালপৰীয়া ছোৱালী নহয় জানো। আপুনি এই বয়সতো ইমান সুন্দৰ কণ্ঠ, শ্ৰোতাক মই আপোনাৰ বয়সটো নকওঁ, আপুনি কওকচোন আমাৰ শ্ৰোতাক আপোনাৰ বয়সটো।
1: মোৰ বয়স এতিয়া মোৰ 70 পাৰ হৈছে, 70 পাৰ হৈ গৈছে মোৰ বয়স।
0: হয়,
1: কিন্তু মানে মই ঘৰত বহি নাথাকোঁ, মই এই সংগীত চৰ্চাটো বৰ ভাল পাওঁ আৰু আনকো কওঁ। এতিয়াও মই নাম ধৰ্ম আছোঁ, মই এই আমাৰ লগৰীয়াসকলক শিকাই মেলি লৈ কৰিছোঁ বহুত প্ৰগ্ৰাম, ৰেডিঅ'ই হওক টিভিতে হওক কৰিছোঁ। মই বহি থাকিব নোৱাৰোঁ আৰু সংগীত মোৰ দৰকাৰ। মোৰ ল'ৰা ছোৱালীকো, মোৰ ছোৱালীহঁতকো মই মোৰ লগত গাইছিলে, সিহঁতেও জানে, মোৰ মাজু ছোৱালী ডাঙৰ ছোৱালী জানে। কিন্তু মানে মই সংগীত বৰ ভাল পাওঁ।
0: আপুনি মানে সংগীত আপোনাৰ জীৱনৰ লগত একে গতিতে গৈ আছে নহয় জানো বাইদেউ, সেই সৰুৰে পৰা।
1: হয়,
0: এতিয়া আপুনি আমাৰ আকাশবাণী গুৱাহাটী অনুষ্ঠানৰ আইডিয় বুলনি অনুষ্ঠানত আহে।
1: আইডিয় বুলনি আহিছিলোঁ, মই লোকগীতো গাইছিলোঁ, নামো গাইছিলোঁ, তেনেকৈ নাটক কৰি পোৱা নাছিলোঁ, কিন্তু মানে নাম গাইছিলোঁ, লোকগীত গাইছিলোঁ, আৰু তেনেকৈ কৰা নাই। কিন্তু মানে ইয়াতে আহোঁ, মই ইয়াতে ইয়াৰ আমাৰ আকাশবাণীৰ মই নামত মই কণ্ঠ পৰীক্ষা দিব পাছ কৰা, তাৰপিছত বিহু মই 2002 চনত পাছ কৰা মই বিহু, তেতিয়া
0: আকৌ
1: অডিশ্যন পাছ কৰা মই। মই প্ৰগ্ৰাম বহুত কৰিছোঁ, টিভিত কৰিছোঁ, ৰেডিঅ'ত কৰিছোঁ, তাৰপিছত মই গোৱালপৰীয়া লোকগীত অডিশ্যন দিওঁ, সেই পাছ কৰিলোঁ মই গোটেইখিনি মানে ইয়াতে মানে কণ্ঠ পৰীক্ষা দি মানে উত্তীৰ্ণ আৰু।
0: আমি আকাশবাণীৰ কথা শুনিলোঁ, আপুনি দূৰদৰ্শন কেন্দ্ৰটো কণ্ঠ পৰীক্ষাত কিছুমান বিভাগত কণ্ঠ পৰীক্ষাত মানে পাছ কৰিছে, এই বিষয়ে কওকচোন কি কি কণ্ঠ পৰীক্ষা আপুনি।
1: দূৰদৰ্শনত মই গাইছোঁ বহুত, নাটকো কৰিছিলোঁ, বিয়াৰো কৰিছিলোঁ, কইনা বিদায় দিয়া, তাৰপিছত পানী তুলিব যোৱা, কিবা কিবি বহুত, আৰু এনেও অনুষ্ঠানতো বহুত কৰিছোঁ তেনেকুৱা ধৰণৰ কথা, পুৰস্কাৰ প্ৰাপ্ত চবতে।
0: হয় বাইদেউ, আমি দেখোঁ যে দুৰ্গা পূজাৰ সময়ত যিখিনি দুৰ্গা নাম হয় প্ৰায়ে আপুনি আমাৰ আইডিঅ' বুলনি অনুষ্ঠানলৈ আহে নহয় জানো। আমাৰ যেতিয়া দুৰ্গা পূজাৰ অনুষ্ঠানসমূহ আমি আয়োজন কৰোঁ, আপুনি আহে, খুব সুন্দৰকৈ গায়। যদিও এতিয়া দুৰ্গা পূজাৰ সময় নহয়, এটা যদি দুৰ্গা নাম দিয়ে

0: এইবাৰ আমি জানো আপুনি গীতৰ লগত জড়িত, বিভিন্ন ধৰণৰ গীত পদ গায়, আৰু আপুনি কি কৰি ভাল পায়? আপুনি ঘৰততো নিজস্ব কিছুমান কাম কৰে, আপুনি হাতৰ কামো কিছুমান কৰে, হয়নে? আমি জানো
1: মই চিলাই চিলাই কৰি ভাল পাওঁ, মানে ঊলৰ চিলাই বহুত কৰিছিলোঁ এটা সময়ত, মই বহুত অৰ্ডাৰ লৈ কৰিছিলোঁ, এম্ব্ৰইডাৰী কৰিছিলোঁ, মই সেইবিলাকে ভাল পাওঁ। কিন্তু মানে ফুলনিৰ নাই, চখ নাই। এনেও ঘৰ দুৱাৰ মই পৰিষ্কাৰকৈ ৰাখোঁ, মই লেতেৰা থাকিব নোৱাৰোঁ, চাফ চিকুণতা মোক লাগিব, পৰিষ্কাৰ পৰিচ্ছন্নতা মই নিজৰ কাম নিজে কৰি ৰাখোঁ এতিয়াও। সেইটো কথা।
0: আৰু আপুনি বিভিন্ন ধৰণৰ সন্মান পাইছে আমি দেখিছোঁ আৰু জানো আমি, তাৰে কিছুমান যদি আমাক কৈ দিয়ে আমাৰ শ্ৰোতাসকলেও ভাল পাব।

0: পদপথৰ কবিতা বুলি এটা অনুষ্ঠান হয়, নহয় জানো বাইদেউ? সেই অনুষ্ঠানটোতো আপুনি প্ৰায় ভাগ লয়, এই ইয়াৰ অভিজ্ঞতাখিনি?
1: যিজন মানে সম্পাদিকা কাবেৰী দাস, কাবেৰী দাস গোৱালপাৰাৰ, তেনে কোনোবাই ক'লে যে গোৱালপাৰাৰ, ময়ো মানে অনুষ্ঠানটোত মই বেলেগ ধৰণৰ চিনাকি হৈ মোক মাতিলে, ৰত্না আহ ইয়ালৈকে আহ। তাৰপিছত মই যোৱা কৰিলোঁ, গৈ পেলাই এনেকুৱা ভাল লাগিলে, মানে প্ৰথম মাহৰ প্ৰথম সপ্তাহত, মানে প্ৰথম দিনাখন হয় এক তাৰিখে গ'লোঁ, তাতে যোৱা কৰিলোঁ, কবিতা লিখোঁ, তাতে গীত মাতো হয়, অকল হেৰি নহয়, আৰম্ভণি গীত আমাৰ কিশোৰী মোহন পাঠক ছাৰে, বৰপেটা নহয়, তেওঁকো বৰগীত বৰ ভাল পায়, মোক আগতে আৰম্ভণি গীত এটা গাব দিয়ে, গাওঁ মই বহুত গীত মাত গাওঁ তাতে, সেই তেনেকুৱা ধৰণৰ পৰিচিত হৈ পেলাই আজি মই তেওঁৰ লগতো জড়িত, ইয়াৰ পৰা মই এইবিলাক মোৰ চাৰ্টিফিকেটো পাইছোঁ বহুত।
0: আপুনি কবিতাও লিখে?
1: কবিতা লিখোঁ আৰু, পাৰো নোৱাৰো লিখোঁ, আৰু বেছিভাগ মই বঙালীৰ পৰা অসমীয়া কৰোঁ, অনুবাদ
0: কৰোঁ, বঙালী সাহিত্যৰ পৰা অসমীয়ালৈ।
1: আমাৰ লেখিকা সমাৰোহত মানে অনুষ্ঠান এটা প্ৰতিযোগিতা হ'ল, যে এটা কিবা এটা মানে দিছে আৰু চাম এণ্ড ছাবষ্টেন্স এটা, বঙালীৰ পৰা অসমীয়া ক'ব লাগে, মই কৰিলোঁ, কৰি পেলাই মইতো হাত ভাঙিলে, মই ছোৱালী ঘৰত আছিলোঁ, ৰিজাল্টটো দিছে, মই তাতে প্ৰথম পুৰস্কাৰ পালোঁ, বঙালীৰ পৰা অসমীয়া কৰি পেলাই একদম ধুনীয়া এটা মানে মানে আইনাৰ এখন মানে কি কয় শৰাই যে কয়, আইনাৰ শৰাই এখন দিছিলে, কৈছে তুমি প্ৰথম পুৰস্কাৰ পাইছা, ইন্দিৰা ভূঞা বাইদেউ আমাৰ মানে প্ৰেচিডেণ্ট বাইদেউ, তেওঁ কৈছে তুমি এনেকুৱা এইবিলাক কৰোঁ, মই
0: ভাল পায়,
1: ভাল পাওঁ।
0: আৰু এটা প্ৰশ্ন বাইদেউ মোৰ মনলৈ আহিছে, ধৰক আপুনি কৈছে আপুনি গুৱাহাটীলৈ বিয়া হৈ আহি, আপুনি আজি আহি আহি আপুনি আপোনাৰ বয়সটো কৈছে 70 বছৰ আপোনাৰ পাৰ হ'ল, আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে আপুনি সুন্দৰকে আপুনি ভাল পোৱা কাম, আপুনি সাহিত্যৰ লগত জড়িত গোটেইখিনি আগবঢ়াই লৈ গৈ আছে। এতিয়া আমি যেতিয়া আমি মহিলাসকলে যেতিয়া বিয়া হৈ এখন ঘৰত সোমাওঁ, দায়িত্ব লওঁ, সেই সময়ছোৱাৰ কথা কওকচোন বাইদেউ, তেতিয়া আপুনি কেনেকৈ কথাবিলাক পৰিচালনা কৰিছিল? আপোনাৰ ল'ৰা ছোৱালীও আছে, লগতে আপুনি লিখা মেলাও কৰে, লগতে গানো আছে, আপোনাৰ চৰ্চা কৰিব লাগে, অভ্যাস কৰিব লাগে, এই কথাখিনি কওকচোন। বিশেষকৈ এই কথাখিনি আমাৰ শ্ৰোতাসকলে শুনি ভাল পাব, যিহেতু আজিকালি মানুহৰ সময়ৰ অভাৱ আৰু বহুতেই জানিব বিচাৰে যে ইমান আগবাঢ়ি গৈছে তেওঁ কেনেকৈ মানে কৰিছে, বিশেষকৈ মহিলাসকলে, কওকচোন বাইদেউ।
1: মোৰ এই পাহাৰত মই থাকিছিলোঁ, মোৰ মানে মানুহজন বাহিৰত চাকৰি কৰিছিলে বদলি, এই সৰু সৰু চাৰিটা ল'ৰা ছোৱালীক লৈ মই এই পাহাৰৰ ওপৰত নিজৰ মনৰ জোৰত, মই তেতিয়া গেছ নাছিলে, খৰিৰে ভাত ৰান্ধোঁ, কুঁৱাৰ পৰা পানী কঢ়িয়াই লৈ ল'ৰা ছোৱালী ডাঙৰ কৰিছোঁ, চব কৰিছিলোঁ, বজাৰ হাট কৰিছিলোঁ, তাৰ মাজেদি মই নাম গুণ মানে যেতিয়া মই অলপমান যাওঁ, মোৰ মানুহজনে কয় ইমান কিয় মোকচো নহয় ছোৱালীজনী ডাঙৰ হওক, মই ছোৱালী ডাঙৰ হওক মানে মই বুঢ়া হৈ যাম, তেতিয়া মোৰ যদি সৰুজনী ছোৱালী তাই ভেটেনেৰি ডাক্তৰ হয়, তেওঁ তেতিয়া কোনো হেৰি ক্লাছ 4 নে 5ত, মোকচো নাই না মই যামেই, গোটেইখিনি চম্ভালি পেলাই যাওঁ এইবিলাক নামৰ এই, তাৰপিছত কেতিয়াবা দেৰি হ'লে মোৰ ডাঙৰ ছোৱালী কিন্তু আমাৰ গৃহস্থ বৰ ভাল আছিলে, কোনো আপত্তি নাই, ছোৱালীজনী কয় মা আহোঁতে দেৰি হ'ব, তই ভাতকেইটা বহাই দে বা মাছখিনি আনিলে বাচি থৈ দিয়ে এনেকুৱা, তাৰমানে আহি পেলাই এইবিলাক মানে ল'ৰা ছোৱালীবিলাক সুবিধা পাইছোঁ, আৰু ইহঁতক এৰি থৈ মই 14-15 বাৰ একদম উঠা পথটো গৈছিলোঁ, সৰু সৰু ল'ৰা ছোৱালী এৰি থৈ, মানে হঠাতে মানে মানে মোক নিমন্ত্ৰণ কৰা নিচিনাই হ'ল, যেন বাবাই মাতিছে, হঠাতে পাই গ'লোঁ কাৰোবাৰ হেৰিতে, মই ট্ৰেইনত টিকেটখন পাই গ'লোঁ, গুচি গ'লোঁ তাতে, এই ডাঙৰ ছোৱালী মাত্ৰ মেট্ৰিক দিব আৰু এইবিলাক সৰু সৰু, গুচি গ'লোঁ, মানে ভগৱানে জানে নেকি, মোৰ বিশ্বাস আছে ভগৱানৰ ওপৰত, সেইকাৰণে চলি আছোঁ, আৰু গোটেই এই মানুহখিনিক ইহঁত এই আমাৰ এই লোকসকলক নাম গুণ শিকাই মিলি চব।
0: আপুনি আগতে কৈছিলে যে আপুনি মহিলাসকলক ওলাই আনে, আনি পেলাই দল গঠন কৰে, তেনেকে এই কথাখিনি কওকচোন বাইদেউ, আপোনাৰ কেতিয়া মনলৈ আহিল যে মহিলাসকল আমি ওলাই আহিব লাগে, আমি যিখিনি ভাল পাওঁ, আমি যিখিনি চৰ্চা কৰিব পাৰোঁ, এইখিনি আমি কৰিব লাগে, আৰু আপুনি সুন্দৰকে শিকায়?
1: মানে মহিলাখিনি আছে ভিতৰত, প্ৰতিভা চবৰে আছে, কিন্তু এটা মানে এটা উৎস লাগিব, কোনে আনিব আগবঢ়াই, এতিয়া মোৰ এনেকুৱা লাগিলে যে এনেকুৱাকটো উলিয়াই অনা মানুহ নাই, তেতিয়া মই ভাবিছোঁ যে চবেইতো নামৰ চবৰে ভিতৰতে আছে, আনিলে কিজানি তেওঁলোকে পাৰিব, সেইকাৰণে আমাৰ ওচৰত যাকে পাৰিছোঁ আৰু আনি পেলাই তেওঁলোকৰ এই নাম, আৰু মই শুনি থাকোঁ যেতিয়া মই দুৰ্গা নাম গাম বা মই ভুল ধৰোঁ, এইটো এনেকুৱা নহ'ব, এইটো এনেকুৱা হ'ব, ময়ো তেনেকুৱা নাছিলোঁ, ময়ো শুনি শুনি এনেকুৱা পাৰিছোঁ আৰু, সিহঁতক কওঁ যে ভুল বেয়া নাপাবা দেই, এইখিনি এনেকুৱা এইখিনি এনেকুৱা অলাচান ভেটিত যে হ'ল বিয়া নাম যে, তাতো মই হেৰি যদিও মানে আমাৰ গুৱাহাটীত এটা দলক পোৱা নাই, তথাপি 600 দলৰ পৰা

0: এশ দহটা দললৈ মই নামিছিলোঁ
1: হয়
0: তাতে কৰি পেলাই তেওঁলোকক লৈ পেলাই তাত সেইবিলাক কৰি পেলাই কৰি পেলাই তেওঁলোকক এনেও বেয়া নাপায় মই ধৰোঁ তেনেকৈ কিন্তু উলিয়াই আনিছোঁ
1: এতিয়া লোকগীত মাত সেইবিলাক আপুনি শিকাই নহয় জানো বাইদেউ
0: মই লোকগীত তেনেকৈ
1: কেতিয়াবা বিয়া নাম তেনেকৈ শিকাই এতিয়া বিয়া নামৰ কথা কৈছে যিহেতু এটা যদি আমাক বিয়া নাম অকণমান যদি গাই দিয়ে

0: সৰুতে আমাৰ শ্বিলঙত থাকোঁতে আমাৰ একৰকম যি গ্ৰামোফোন আছে, গ্ৰামোফোনৰ ৰেকৰ্ড সৰুতে তাতে ৰেকৰ্ডবিলাক থাকে, ডাঙৰ ডাঙৰ ৰেকৰ্ডবিলাক তাতে গানবিলাক থাকে যে ৰবীন্দ্ৰসংগীত, তাৰপিছত শ্যামা সংগীত, কালি গোহানী, সেইবিলাক তেতিয়াতে শুনা মই স্কুলীয়া লাইফত। সেইবিলাক যদি মনত আছে নহয়, এনেই সেই ৰবীন্দ্ৰসংগীত ভাল পাওঁ মই, বেংগলী শ্যামা সংগীত ভাল পাওঁ, গাওঁ মই, কালি মন্দিৰত গাওঁ বা ক'ৰবাত গাওঁ এনেকে।
1: আপুনি গায় যদি আজি আমাৰ আগত অকণমান গাব লাগিব, আপুনি যিহেতু ৰবীন্দ্ৰ সংগীত আৰু এটা বেলেগ ভাষাৰ গীত নহয় জানো বাইদেউ, উচ্চাৰণৰ কথা বহুতখিনি থাকে। আপুনি ইতিমধ্যে গোৱালপৰীয়া লোকগীতটোতে আমি গম পাইছোঁ আপোনাৰ উচ্চাৰণ শৈলী খুব সুন্দৰ, আৰু এইটোৱে যদি এইটো গীতো যদি অকণমান আমাক গুণগুণাই দিয়ে ভাল পাওঁ।

0: তবে পরাণ খুলি ও ভাই বুকের পাঁজর জ্বালিয়ে দিয়ে একলা চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে।
1: বাইদেউ আপুনি অবসৰী জীৱন এতিয়া কেনেকে মানে কটাই আছে আমি জানো, তথাপিতো আপোনাৰ মুখেৰে যদি এবাৰ শুনো আমিও খুব উৎসাহিত হ'ম। আপুনি কেনেকে কটাই আছে দিনবিলাক আৰু আপোনাৰ নতুন পৰিকল্পনা কি কৰিছে সেইখিনিও যদি আমাক কয়।
0: কটাই আছে, ছোৱালী তিনিজনীক বিয়া বাৰু দিলোঁ, ইয়াতে থাকে মোৰ আৰু মই নিজে থাকোঁ অকলে, কিন্তু মই এই ৰাইজৰ লগত আছোঁ মিলি, মোৰ নাম ঘৰ মোৰ এইবিলাক ভনী সকলো তেওঁলোকে মোক ইমান হেৰি কৰে মানে ৰেচপেক্ট কৰে, খুব মানে সন্মান আছে, মই তেওঁলোকৰ লগতে আছোঁ, মই তেনেকৈ থাকিম ভাবিছোঁ, তেনেকৈ জীয়াই যাম আছে। আৰু মোৰ ইচ্ছা আছে গোৱালপাৰা গীতত যেন কেতিয়াবা আৰু মানে ভৱিষ্যত অকণমান ভাল কৰিব পাৰোঁ নিজৰ বস্তুটো, নিজৰ বস্তুটো মই থৈ পেলাই বেলেগ বস্তু কৰিছোঁ, দুৰ্গা নাম গাইছোঁ হেৰি গাইছোঁ এইবিলাক সব গাইছোঁ, কিন্তু যিটো গোৱালপাৰাৰ সেইটো মোৰ নহ'ল, কিন্তু দেৰি হ'ল তাৰ পৰীক্ষাত যদি দেৰি হ'ল, কিন্তু মোৰ দেউতাক খুব ইচ্ছা কৰিছিলে, এই দেউতাৰ ইচ্ছাটো মানে সপোনটো পূৰণ কৰিবৰ কাৰণে মই দিলোঁ আৰু মই উত্তীৰ্ণ হ'লোঁ, সেইটোৱে মোৰ আশা। আৰু কিবা ভাবিছোঁ আৰু, আৰু অলপতে মোৰ এই মই যেতিয়া উত্তীৰ্ণ হ'লোঁ গোৱালপাৰা গীতত মোৰ দূৰদৰ্শনত মাতিছে আৰু এইবাৰ মানে ৰেকৰ্ডিং কৰিবৰ কাৰণে, অলপতে হ'ব, সেইটো এটা মোৰ আনন্দৰ কথা। হয় প্ৰস্তুতি চলাই আছোঁ, মই কিছু মই জানোতো বহুতখিনি, সেইখিনি তথাপিতো মানে ৰেডি হ'ব লাগিব, সেইকাৰণে মই প্ৰথম মানে ইচ্ছাটো এনেই গাইছোঁ মই, মই দুই গোৱালপাৰাৰ লোকগীত এই বয়সতো মই ইয়াতকৈ কিছুদিন আগত মই মহিলাৰ ওপৰত এনে মহিলা সমিতি পাতিছিলে অল আছাম ভিত্তিত, মই গাইছিলোঁ গোৱালপাৰাৰ লোকগীত গাই পেলাই মই পুৰস্কাৰ পাইছোঁ,
1: সংলাপ যদি আজি মাতি দিয়ে।
0: মই এখন এই ধেমেলীয়া নাটক এখন লিখিছিলো, তাৰে অকমান ক'ব পাৰো নেকি?
1: আপুনি
0: লিখিছিলো বোলো অ ভেটকনৰ মাৰ, অ কি কৰিছা, এ ঘৰত আছা না, আ বাহিৰ গ'লে আহি চাচোন কোনে আহিছি, এ বাই নেকি, হয় দে মই আহিছোঁ দে, অ আজিকালি এনেকুৱা দিন পৰছি নহয়, এই মোবাইল চাই চাই ল'ৰাগিলাখান জহান নামে গেছি, ঐ আপি আপাতো আপাই আপি গিলাখানো এই মদ খাই চিগাৰেট খাই একদম গেছি, আৰু মাক বাপেকৰ কথা নুশুনে, ঘৰত থাকিব নোৱাৰে, দিন ৰাতি ঘূৰি ফুৰে, এই মোবাইলৰ যুগটো বৰ বেয়া কথা হৈছে, গতিকে এইবিলাক কৈ লাভ নাই, আজিকালিতো কাকো বিশ্বাস কৰিব নোৱাৰি, ছোৱালীগিলাখান ওলাই যায় এনেকৈ মাকহঁতে নাজানে ক'ত সোমাই থাকে, কাৰ লগত গেছি, গৈ পেলাই পিছত যায় এনেকুৱা হ'ব সিহঁতক মাৰি ফেলব, ক'ৰবাত যায় সেইটো নাজানো নহয়, গতিকে মাকহঁতক নামানে দিনকাল বৰ বেয়া হৈছে, এই বাপাক এই মামা খুৰাক পেহাক কাকো বিশ্বাস কৰিবই নোৱাৰি, দিনকাল বেয়া মদৰ নিচিনাত গোটেই খান চাৰ সাৰ হৈ গ'ল।
1: এইখন আপুনি লিখা নাটক, তাৰে এটি সংলাপ হয় জানো, হয় অনুষ্ঠানৰ শেষত আমাৰ শ্ৰোতাই আপোনাৰ সৈতে কথা আপোনাৰ কথা বতৰাবিলাক শুনি আছে আমাৰ শ্ৰোতাই,

0: অনুষ্ঠানৰ শেষত আপুনি আমাৰ শ্ৰোতাক কি কয়, আমাৰ মহিলাসকলক কি কয়? ইতিমধ্যে আপুনি নাটকৰ সংলাপৰ জৰিয়তে কিছুমান বাৰ্তা দিছেই, তথাপিতো আপুনি কওকচোন আপুনি কি কয়।
1: শ্ৰোতাই আমাৰ শুনিলে কি বুলি ভাবে? মই তেনেকুৱা ডাঙৰ কোনো নহয়, তথাপি আমি ধেমেলি আমি মহিলাৰ মাজত বহি আমিও কিবা এটা কৰিব ইচ্ছা কৰে, তেনেকৈ এইটো কৰিতো আৰু আগলৈ মানে যাব পাৰিম বুলি ভাবিছোঁ আৰু কৰিছিলোঁ। মই মঞ্চতো নাটক কৰিছিলোঁ এটা সময়ত, বহুত কৰিছিলোঁ ধেমেলীয়া নাটক, বহুত শকুন্তলা বহুত কিবা কৰিলোঁ। গতিকে এইরকম ভাবিছোঁ, এনেকৈয়ে আমি ঘৰত বহি নাথাকি আমি মহিলাসকলে আমিও কৰোঁ, ৰাইজ শ্ৰোতাই শুনি পেলাই ভাল বুলি যদি কয় ভাল লাগে, আৰু আমি মহিলাখিনি যেন যেন আগুৱাই যাওঁ। ঘৰত বহি থাকিলে আমাৰ মনবিলাক বেয়া হ'ব।
0: আৰু এটা কথা বাইদেউ, এই আমি আমি জানো যিসকলে অৱসৰ গ্ৰহণ কৰে তেতিয়া তেওঁলোকে কয় যে আমি এতিয়া কি কৰিম, ইমানখিনি সময় যিহেতু আমি এটা ব্যস্ততা আছিলে আমাৰ, এতিয়া আমি কি কৰিম?
1: আচলতে ঘৰত বহি থাকিব নালাগে, মহিলা সমিতি কত কি আছে, বহুত অনুষ্ঠান, মই বহুত অনুষ্ঠানত যাওঁ, মই মৈত্ৰী মহিলা সমিতিত যাওঁ, পেঞ্চনাৰ সন্থাত যাওঁ, লেখিকা সমাৰোহত যাওঁ, মই তেওঁলোকক কওঁ যে এনেকৈ যোৱা তেওঁলোকৰ সময় নহয় বুলি কয়, এই আমাৰ সময় নাই, কিন্তু মই তাৰ মাজেদি সময় উলিয়াই বহুত জেগাত যাওঁ, মই বহুত অনুষ্ঠানৰ লগত জড়িত, এতিয়াও বহুত অনুষ্ঠানত জড়িত। গতিকে ছোৱালীতে গ'লে সিহঁতে কয় যে ভালকৈ থাক, যাব পাৰিছা যদি ভালকৈ থাক, মই কৈছোঁ নাই নাই, মই ঘৰত বহি থাকিব বেয়া পাওঁ, ব্যস্ততা একদম ব্যস্ত লাগিব, কিবা এটা ঘৰতে লিখি থাকোঁ কিবা, বহুত মোৰ বহুত সৰঞ্জাম ভৰ্তি মানে মোৰ টোপোলা, এইবিলাক দেখিলে কিবা লাগিব মানে ইমান, আৰু চাৰ্টিফিকেট মোৰ কিমান কিমান গাইছিলোঁ, মোৰ চব বৰগীতৰ পৰা বনগীতৰ পৰা যিমান গাইছিলোঁ চব গাইছিলোঁ।
0: আপুনি কৈছিলে যে আপুনি আমাৰ আকাশবাণী কেন্দ্ৰৰ বিহু গীতৰ, নহয় জানো, আপুনি বিহু গীতৰ অডিশ্যনতো আপুনি পাছ কৰিছে। আজিৰ অনুষ্ঠানটি আপোনাৰ এটা বিহু গীতেৰে আমি সামৰিম।
1: নপানী বাঢ়িলে নাহৰ কপো ফুলিলে, ঐ গছে বনে সলালে ঐ পাত,

0: সুন্দৰ বাইদেউ, আজি আপোনাৰ লগত কথা পাতি আমাৰ বৰ ভাল লাগিল আৰু আশা ৰাখিছোঁ শ্ৰোতাসকলেও আমাৰ আজি অনুষ্ঠান শুনি ভাল পাইছে। কেতিয়াবা আমি নিশ্চয় এনেকৈ লগ হ'ম, আপোনাৰ অৱসৰী জীৱনৰ এনেধৰণৰ কথাবিলাক আমি শুনিম আৰু যিখিনি আপুনি পৰিকল্পনা হাতত লৈছে, আপোনাৰ যিখিনি কাম আধৰুৱা হৈ আছে আপুনি সেইখিনি কাম কৰিবলৈ যত্ন কৰি আছে কৰিছোঁ। আপোনাক শুভেচ্ছা দিছোঁ, আপুনি নিজৰ কামসমূহ নিয়াৰিকৈ কৰি গৈ থাকক আৰু সফলতা আপোনাৰ গতিত আহক, সফল হওক আপুনি। ধন্যবাদ।
1: ইমান পৰে শ্ৰোতাসকলে আজিৰ অৱসৰী জীৱনৰ অমিয়া শিতানত লোকশিল্পী কল্যাণী ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত এইবাৰ শুনো আহক প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত এটি গোৱালপাৰীয়া লোকগীত।

শ্ৰোতাসকলে ৰঞ্জিত কটকীৰ কণ্ঠত বেণুধৰ কলিতা আৰু অনিল কলিতা ৰচিত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে জয়ন্ত কুমাৰ নাথ আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

0: আমাৰ ঘৰৰ পৰা কোনো
1: আৰু কোনো ফোনৰ যোগেদি দিওঁ
0: ফোনৰ যোগেদি দিওঁ মোকতো একো জনা নাই এই বুলি কোৱাত
1: তেতিয়া
0: সতি গৈছে এটা কথা হ'ল আমাৰ ঘৰৰ কাষৰ চি যোৱাই মাতিম মাতিমকে থাকোঁতে তেওঁলোকে পাহৰিও থাকিব
1: গতিকে গুৰু মই
0: গতিকে একবাৰ মই নিজে যাই চাওঁ
1: তেতিয়া বুঢ়া ঘৰে কি ক'লা
0: এটা কথা কৈছে এই মই কওঁ শুনছো
1: কি
0: এই মাতাৰ ঘৰক সুৰা কাটব যাব দিছি
1: আৰু নামাতাৰ ঘৰ
0: গাখীৰ চুৰা বৈ গেলিও খাব যাব হাক দিছি
1: গতিকে
0: সেই গতিকে মই তোমাক হাক দিছো আৰু তুমি যাব নালাগে
1: সতি বোলে গুৰু
0: নহয় নহয় এইটো আমাৰ ভুল হ'ব তেওঁলোকে পাহৰিও থাকিব পাৰে
1: গতিকে মই একবাৰ
0: আৰু যাই চাওঁ নিজে এই বুলি ক'লে কি গা ধুব যা চলেই দি

0: ইফালে হতি যায় পোনে বাপকৰ যজ্ঞস্থলীত
1: উপস্থিত হলগৈ।
0: দেখা পালা
1: দেখে যি এৰা ভাগে ভাগে বাকীবিলাক দেখা দেৱতাৰ
0: হয়
1: এখন মুখন ভাগে ভাগে বাচ্ছি,
0: কিন্তু
1: একমাত্ৰ সতী আৰু সদ আহিবৰ কাৰণে একো তামোল পাণো বুঢ়া নাই। তেতিয়া বিদেশক মাত লগাইছে, অ বিটা এটা বৰ ডাঙৰ কথা কৈছি
0: নহয় কাজৰ কাৰণে,
1: এই নিমন্ত্ৰণ দিয়া নাইতো নাই, এখন ভূষণো দেখো একো পাৰা নাই,
0: এই দক্ষই বোলে হেৰি
1: বৰ ডাঙৰ কথা হলে
0: যাকে
1: মাতা নাছিলো সেই আগতে আহি উপস্থিত হল। বাৰু জান হওক,
0: হয়
1: হৰাই শুনছো মই তোমাক কওঁ, এই তোমাৰ স্বামীটো মাতিলি, এই মোৰ বাকীবিলাক খেলগি এতিয়া নাখায়
0: আৰু যোৱা
1: নাখোৱাৰ কাৰণত মই তোমালোকক মাতা নাই,
0: গতিকে
1: তোমালোকক কাজৰ পিছত মই মাতি আনি খুৱাম, এতিয়া মাৰে কিবা অলমান দেখ আৰু তুমি জাগেই যা।
0: তেতিয়া সতি কান্দি

0: হতি কৈছে যোন ভাল হতি হ'ব
1: সেইবিলাকে গাঁও নিন্দা
0: হয়
1: গুৰু নিন্দা পিতৃ নিন্দা
0: আৰু স্বামী নিন্দা
1: স্বামী নিন্দা এইবিলাক নুশুনে ফুল্লি কাণত সোপা দিব দিছি আৰু তাত পান হল্লি
0: পান ত্যাগ কৰিব মইতো চন্দ্ৰ নুশুনি হতি।

0: আপুনি চাই দিয়ক
1: এই বুলি লাহে লাহে
0: এৰা চালা শ্বশুৰাকে দুই খোজে খোজকে যজ্ঞস্থলী দেখি যায় আছে
1: যায় কি কৰে
0: যাই থাকি গ'ল লাগি পুনৰ যজ্ঞস্থলীতে আজকে বাগৰি পৰিল।

0: নন্দী ভিন্দী নামে দুজন টেকলা আছে,
1: তেওঁলোকে চিন্তা কৰিছে এনেকে চাই থাকোতে কোবাৰ গোটাই শেষ হব, তাড়াতাড়ি আমি বুঢ়া গোহাই খবৰ দিয়াটোৱে ভাল হব
0: এই বুলি তেওঁলোক
1: ততাতৰিয়াকে গৈছে।
0: যাই কৈছে বোলে গুৰু
1: বৰ ডাঙৰ কথা এটা হল,
0: আপুনি
1: আপোনাৰ গুৰিটো দেখো তাতে যজ্ঞস্থলীত বাগৰি পৰিল, ক'ত কি হৈছে কি নহৈছে আমি একো বিচাৰ লোৱা নাই, আপোনাক আমি খবৰটোহে দিব আহিলোঁ।
0: হয়
1: এই বুলি কোৱাত তেতিয়া বুঢ়া গোহাই বোলে হেৰে এই নামাতাৰ কাজত গেল বুলি এইবিলাক কৰিব লাগে না, বাৰু যিয়ে নহয় মই একবাৰ নিজে যাই চাওঁ।

জয়ন্ত কুমাৰ নাথ আৰু সংগীসকলৰ কণ্ঠৰ পূজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে সুভেশ বসুৰ হাৱাইন গীটাৰ বাদন।

0: শ্রোতাসকলে শুভেশ বসুৰ হাৱাইন গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ ছুবিয়ান্তোৰ সৈতে যোগ্যকৰ্তাত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ প্ৰম্বানন মন্দিৰ দৰ্শন কৰে। ভাৰত আৰু ইণ্ডোনেছিয়াই উচ্চ শিক্ষাৰ দিশত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে হেণ্ডলুম হেকাথন 2024 আৰম্ভ কৰিছে। ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্ৰয়োদশ এছিয়ান ভাৰত বাণিজ্যৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ পৰহিলৈৰ পৰা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ ছুবিয়ান্তোৰ সৈতে দেশখনৰ যোগ্যকৰ্তাত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ প্ৰম্বানন মন্দিৰ দৰ্শন কৰে। মন্দিৰ চৌহদত প্ৰধানমন্ত্ৰীগৰাকীক দেশখনৰ থলুৱা সংগীত আৰু শাস্ত্ৰীয় নৃত্যৰে আদৰণি জনোৱা হয়। দুই দেশৰ নেতা দুগৰাকীয়ে নৱম শতিকাত নিৰ্মিত এই প্ৰাচীন মন্দিৰটো দৰ্শন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তাত থকা শিৱ মন্দিৰত পূজা অৰ্চনা কৰে। দুয়োগৰাকী নেতাই মন্দিৰত খোদিত আটকধুনীয়া নক্সা আৰু কলাকৃতিসমূহো প্ৰত্যক্ষ কৰে। এটা যুটীয়া বিবৃতিত ৰাষ্ট্ৰপতি প্ৰণৱ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰম্বানন মন্দিৰ ভাৰত আৰু ইণ্ডোনেছিয়াৰ শতিকা পুৰণি সভ্যতাৰ বান্ধোনৰ প্ৰতীকস্বৰূপ।
2: योग्यकर्ता के इस भव्य मंदिर कॉम्प्लेक्स अब जब हम पुनर्निर्माण का काम करने जा रहे हैं और ये यूनेस्को का वर्ल्ड हेरिटेज है, दुनिया के दूर दूर क्षेत्रों में कहीं पर भी जाएं, हमें कहीं न कहीं भारत की सांस्कृतिक विरासत के दर्शन होते हैं। ये पूरे साउथ ईस्ट एशिया का दूसरा सबसे बड़ा

0: हमारी विरासत की पहचान है।
1: ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মন্দিৰটোৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ শলাগ লৈ কয় যে সাংস্কৃতিক বিনিময়ে ৰাষ্ট্ৰ দুখনৰ মাজত সম্পৰ্ক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰ চৌহদ দৰ্শন কৰাটো গভীৰভাৱে আধ্যামিক আৰু স্মৰণীয় অভিজ্ঞতা বুলি অভিহিত কৰে। তেওঁ প্ৰায় 12 শতিকা জুৰি এনেধৰণৰ গৌৰৱময় ঐতিহ্য সংৰক্ষণ কৰাৰ বাবে ইন্দোনেছিয়াৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।
0: यहां पर आकर के करीब करीब 1200 साल पुराना ब्रह्मा विष्णु महेश इन यादों को साथ जुड़ी हुई एक हमारी सांस्कृतिक विरासत का पुनरुद्धार और उसका रिनोवेशन का काम उसका प्रारंभ करने का सौभाग्य भी मुझे मिला। मैं अपने आप में बहुत बड़ा भाग्यशाली मानता हूँ।
1: উল্লেখযোগ্য যে ভাৰত আৰু ইণ্ডোনেছিয়াই প্ৰম্মানন মন্দিৰ চৌহদৰ সংৰক্ষণৰ বাবে সমন্বিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। অতীজতে এই মন্দিৰ চৌহদত 4টা সমকেন্দ্ৰিক শাৰীত বিভক্ত কৰা 224টা মন্দিৰ আছিল। ইয়াৰে 6টা এতিয়ালৈকে পুনৰুদ্ধাৰ কৰা হৈছে যদিও 200+ ধবংসাৱশেষৰ মাজত আছে। প্ৰত্নতাত্বিক বিশেষজ্ঞ দল আৰু আধুনিক প্ৰযুক্তিৰ সহায়েৰে মন্দিৰ চৌহদৰ উত্তৰ পূব দিশত এই সংৰক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বৈজ্ঞানিক অনুসন্ধান, কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত ডিজিটেল পুনৰগঠনকে ধৰি বিভিন্ন পদ্ধতিৰে এই কাম কৰা হ'ব। উল্লেখযোগ্য যে 9ম শতিকাত ইণ্ডোনেছিয়াত মাতাৰাম সাম্ৰাজ্যৰ সময়ত নিৰ্মিত এই সৰ্ববৃহৎ হিন্দু মন্দিৰ চৌহদক 1991 চনত ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰে। ভাৰত আৰু ইণ্ডোনেছিয়াই উচ্চ শিক্ষাৰ দিশত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বেংগালুৰুৰ ভাৰতীয় ব্যৱস্থাপনাৰ প্ৰতিষ্ঠান IIMয়ে ইণ্ডোনেছিয়াত নিজৰ প্ৰথমটো উপসাগৰীয় চৌহদ স্থাপন কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ঘোষণা কৰে। পূব জাভাৰ সিংহাচাৰী বিশেষ অৰ্থনৈতিক মণ্ডলত এই চৌহদটো স্থাপন কৰা হ'ব আৰু এই প্ৰতিষ্ঠানে আছিয়ান খণ্ডৰ শিক্ষাৰ্থী তথা পেছাদাৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। এই পদক্ষেপে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ শৈক্ষিক সহযোগিতা শক্তিশালী কৰা, উদ্ভাৱনৰ প্ৰসাৰ তথা দক্ষতা বিকাশৰ লগতে দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে প্ৰযুক্তি, শৈলী, উদ্যমিতা আৰু বহনক্ষম সমাধান কৌশল ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় উদ্ভাৱন প্ৰত্যাহ্বান হেণ্ডলুম হেকাথন 2026 আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস 2026 উদযাপনৰ অংশ হিচাপে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াত পঞ্জীয়নৰ বাবে 20 জুলাই পৰ্যন্ত অনলাইন ব্যৱস্থা মুকলি থাকিব। ছাত্ৰ ছাত্ৰী, উদ্ভাৱক, ষ্টাৰ্টআপ গোট, গৱেষক, আৰ্হি প্ৰস্তুত কৰোতা, উদ্যমী আৰু হস্ততাঁত শিল্পীসকলে www.youthhackathoninhandloom ৱেবছাইটত পঞ্জীয়ন কৰি নিজৰ নতুন ধাৰণা থাকিলে দাখিল কৰিব পাৰিব। এই হেকাথনৰ চূড়ান্ত পৰ্যায় অহা 1 আগষ্টত IIT দিল্লীত উদ্ভাৱন আৰু প্ৰযুক্তি পৰিৱৰ্তন সংস্থা অৰ্থাৎ FITIত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বাছনি কৰা দলসমূহে বিচাৰকৰ সন্মুখত নিজৰ ধাৰণাসমূহ দাখিল কৰিব। এই পদক্ষেপ সন্দৰ্ভত বস্ত্ৰ মন্ত্ৰালয়ৰ উন্নয়ন আয়ুক্ত ডঃ এম বিনায় কয় যে হস্ততাঁত হেকাথনৰ জৰিয়তে দেশৰ যুৱক যুৱতীসকলৰ সৃজনীশীল ধাৰণাসমূহ হস্ততাঁত খণ্ডত প্ৰয়োগ কৰাৰ প্ৰয়াস কৰা হৈছে। শিপিনী, আৰ্হি প্ৰস্তুত কৰোতা, উদ্ভাৱক আদিৰ সন্মিলনে হস্ততাঁত খণ্ডৰ বহনক্ষম বিকাশৰ ক্ষেত্ৰত সহায় কৰিব বুলি তেওঁ কয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্ৰয়োদশ এছিয়ান ভাৰত বাণিজ্য অৰ্থাৎ AITIGAৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকতে এছিয়ান ভাৰত বাণিজ্য চুক্তিৰ পৰ্যালোচনা কৰা হ'ব। যুটীয়া সমিতিৰ বৈঠক আৰু আনুষংগিক বৈঠকসমূহ পৰহিলৈ সামৰণি পৰিব। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই যুটীয়া সমিতিয়ে উপ সমিতিসমূহক নিজ নিজ ক্ষেত্ৰত কাম কৰিবলৈ কৌশলগত নিৰ্দেশনা প্ৰদান কৰাৰ লগতে AITIGAৰ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্তসমূহ চূড়ান্ত কৰিব। মন্ত্ৰালয়ে লগতে জনোৱা মতে AITIGAৰ যুটীয়া সমিতিৰ অধীনৰ 8খন উপ সমিতিৰ ভিতৰত সম্প্ৰতি 3খনৰ বৈঠক চলি আছে। ইয়াৰ ভিতৰত শুল্ক পদ্ধতি আৰু বাণিজ্য সুবিধাৰ উপ সমিতি SCCPTF, ৰাষ্ট্ৰীয় ব্যৱহাৰ আৰু বজাৰ প্ৰৱেশ উপ সমিতি SCNTMA আৰু প্ৰকৃত অধিনিয়ম উপ সমিতি SCROO আছে। বৈঠকসমূহে সহযোগিতা গভীৰ কৰাৰ লগতে পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰা আৰু ভাৰত তথা এছিয়ানৰ মাজৰ গঠনমূলক আলোচনা আগবঢ়াই নিয়াৰ বাবে কাম কৰিব। ত্ৰয়োদশ AITIGAৰ যুটীয়া বৈঠকত কালি বাণিজ্য বিভাগৰ যুটীয়া সচিব নীতিন কুমাৰ যাদৱ আৰু মালয়েছিয়াৰ

নিয়োগ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপসচিব প্ৰধান মাস্তুৰা আহমেদ মুস্তাফাই সহ অধ্যক্ষতা কৰে। ব্ৰুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি আছিয়ান দেশসমূহৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে আৰু

প্রায় 4.18 লাখ পঞ্জীয়নভুক্ত কৃষক। সদনত আজি আন্তঃৰাজ্যিক সীমা সমস্যাক লৈও আলোচনা অনুষ্ঠিত হৈছে। ইপিনে অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লা বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে। 21 দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ পৰহিলৈৰ পৰা অনুষ্ঠিত হ'ব। পৰহিলৈ বষ্টন ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা 1:30 বজাত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত কালি ছুইজাৰলেণ্ডে পেনাল্টি শ্বুট আউটত কলম্বিয়াক 4-3 গ'লত পৰাস্ত কৰি 1954 চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আন এখন খেলত আৰ্জেণ্টিনাই ইজিপ্তক 3-2 গ'লত পৰাস্ত কৰে। বাতৰি শেষ হোৱাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাৱো ছুবিয়ান্তোৰ সৈতে যোগ্যকৰ্তাত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তম্বানন মন্দিৰ দৰ্শন কৰে। ভাৰত আৰু ইণ্ডোনেছিয়াই উচ্চ শিক্ষাৰ দিশত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে হেণ্ডলুম হেকাথন 2026 আৰম্ভ কৰিছে। ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্ৰয়োদশ এছিয়ান ভাৰত বাণিজ্যৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ পৰহিলৈৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ 26.5 লাখ কৃষকৰ ভিতৰত প্ৰায় 18.5 লাখ পঞ্জীয়নভুক্ত কৃষক আছে বুলি জানিবলৈ দিয়ে। সদনত আজি আন্তঃৰাজ্যিক সীমা সমস্যাক লৈও আলোচনা অনুষ্ঠিত হয়। ইপিনে অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হৈছে। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আত্মসহায়ক গোটক আজি এই আঁচনিৰ অধীনত 25,000 পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা আত্মনিয়োজন তথা আৰ্থসামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত অনামিকা তেৱাৰীকে ধৰি অন্যান্য বিষয়াসকলে প্ৰদৰ্শনী পৰিদৰ্শন কৰি মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ মানৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে মহিলাসকলৰ এনে উদ্যোগ অধিক সম্প্ৰসাৰিত কৰি বজাৰমুখী কৰাৰ বাবে উৎসাহিত কৰে। কৃষকসকলক আধুনিক কৃষি পদ্ধতিৰ সৈতে জড়িত কৰি আয় বৃদ্ধিৰ লক্ষ্যৰে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মানকাছৰ আৰু ফেকামাৰী উন্নয়ন খণ্ডত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা আত্মাৰ 2026-27 বিত্তীয় বৰ্ষৰ আঁচনিৰ অধীনত বিভিন্ন প্ৰদৰ্শনীমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ কৰা এই আঁচনিৰ অধীনত মানকাছৰত কৃষি আৰু পশুপালন খণ্ডত মুঠ 30টা প্ৰদৰ্শনী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে মীন পালনৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আজি 7গৰাকী কৃষকক মাছৰ পোনা বিতৰণ কৰা হয়। তদুপৰি জহা ধানৰ খেতি কৰিবলৈ আগ্ৰহী 15গৰাকী কৃষকৰ মাজত উন্নত জাতৰ জহা ধানৰ বীজ বিতৰণ কৰা হয়। এই সন্দৰ্ভত মানকাছৰ উন্নয়ন খণ্ডৰ আত্মা আঁচনিৰ খণ্ড কাৰিকৰী পৰিচালক মৃদুপন সন্দিকৈয়ে এইদৰে কয়।
2: বৰ্তমান আমাৰ আত্মা স্কীমৰ অধীনত এই জিলাখনত যি থকা দুটা ব্লক যেনে ফেকামাৰী আৰু মানকাছৰ, এই দুটাতে আমাৰ বিভিন্ন ধৰণৰ ডেমনষ্ট্ৰেশ্যন দি থকা হৈছে। তাৰ ভিতৰত আমি টোটেল 15টা এগ্ৰিকালচাৰ আৰু 15টা এলাই যি নেকি ভেটেনেৰী ফিচাৰী পোলট্ৰি সেইখিনি সন্নিৱিষ্ট হৈ থকা আমি বৰ্তমান দি আছোঁ চবতে মিলে। আজি আমি আহিছোঁ ফিচাৰী ডেমৰ আৰু ইনপুট ডিষ্ট্ৰিবিউচনৰ কাৰণে। তাৰ কাৰণে আজি আমাৰ লগত আছে নুৰুল ইছলাম ডাঙৰীয়া, এই বুঢ়াকটা অঞ্চলৰ বাসিন্দা। তেওঁ এই বুঢ়াকটা অঞ্চলত আজি আমি এই ইনপুটখিনি আজি ডিষ্ট্ৰিবিউট কৰিছোঁ।

0: বুঢ়াকটা অঞ্চলৰ লগতে আমি সাত জেগাত আমি মাছ দিম, ফেকামাৰীৰ চাৰি জেগাত আৰু মানকাছৰ তিনি জেগাত। এইদৰে আমি ভাবিছোঁ যে তেওঁলোকে যিকোনো মাছেই হওক বা আৰু যিকোনো ইনপুট যি আমি দিছোঁ তাৰ তেওঁলোক লাভৱান হ'ব, বেলেগ কৃষকসকলক উৎসাহিত কৰে।
1: যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। যুৱ সবলীকৰণ আৰু জনস্বাস্থ্য সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি বাগিচাখনৰ কিশোৰী ক্লাবৰ সদস্যসকলৰ বাবে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই এই কাৰ্যসূচী উদ্বোধন কৰে। ইয়াৰ জৰিয়তে যুৱতীসকলক ব্যৱহাৰিক তথা উপাৰ্জনক্ষম কৰ্মৰাজিৰ সৈতে পৰিচিত কৰাই তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি চাহ বাগিচা অঞ্চলত বিষাক্ত কাঠফুলা সেৱনৰ ফলত বিষক্ৰিয়া হৈ বহু মানুহৰ মৃত্যু হোৱা বিষয়তো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। শ্ৰীভূমি আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই যোৱা নিশা প্ৰায় 1 কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে এখন মটৰচাইকেলৰ পৰা এই বুজন পৰিমাণৰ মাদক দ্ৰব্যখিনি জব্দ কৰে। মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আনোৱাৰ হুছেইন আৰু শাকিলউদ্দিন নামৰ দুজন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এতিয়া শুনক মঞ্জুষ্ণা মহন্ত গোস্বামীৰ কণ্ঠৰ আধুনিক গীত।

মঞ্জোৎস্না মহন্ত গোস্বামীৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰি পঢ়িছো পুলক গগৈয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবৱ ছুবিয়ান্তোৰ সৈতে যোগ্যাকৰ্তাত থকা ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বানন মন্দিৰ দৰ্শন কৰে। দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে হেণ্ডলুম হেকাথন 2026 আৰম্ভ কৰিছে। বিধানসভা অধিৱেশনৰ তৃতীয় দিনা আজি সদনত অসম চুক্তি ৰূপায়ণ, আন্তঃৰাজ্যিক সীমা সমস্যা, কৃষক পঞ্জীয়ন আদি বিভিন্ন বিষয়ত আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজিৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আম্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ভাৰত বাংলাদেশৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা বাণিজ্যিক বাধাসমূহ দূৰ কৰাৰ লক্ষ্যৰে আজি বাংলাদেশৰ উচ্চায়ুক্ত এম ৰিয়াজ হামিদুল্লাই শিলচৰ ভ্ৰমণ কৰে। শ্ৰীভূমি আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই যোৱা নিশা প্ৰায় 1 কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সমৰ্থ হয়। যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাৰ কিশোৰী ক্লাবৰ সদস্যসকলৰ বাবে আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ পৰহিলৈৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 5:15 শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: বিয়লিৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। গোলাঘাটৰ উৰিয়ামঘাটৰ অসমীয়া গাঁৱত নগালোকে ধন দাবী কৰা নাই বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন। আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য।

0: কাৰ্য বিতৰণ। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিশেষকৈ বিৰোধী বিধায়ক ৰকিবউদ্দিন আহমেদে অবৈধ দখল সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধভাৱে দখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনত 2025-26 বিত্তীয় বৰ্ষত 34,99,144 পৰিয়ালৰ জৰীপ কৰা হৈছে বুলি মন্তব্য কৰে। বিৰোধী বিধায়ক তানজিল হুছেইনৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ অনুমোদন দি নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰা হ'ব। অসম চুক্তিৰ ৰূপায়ণ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই সত্তৰ মাটি বেদখল সন্দৰ্ভতো এইদৰে মন্তব্য আগবঢ়ায়।
1: বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে, অৰেষ্ট ব্লক বেদখল কৰিলে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। NDA চৰকাৰে, গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিচ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্ক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ, আৰু এই কমিটিয়ে 67 ৰিকমেণ্ডেশ্যন আগবঢ়াইছিল। এই 67 ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কোনখিনি অকল কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু সেইখিনি চিনাক্ত কৰাৰ পাছত দেখা গ'ল যে ষ্টেট গভৰ্ণমেণ্টৰ ভাগত 40 তেনেধৰণৰ ৰিকমেণ্ডেশ্যন নিজাববীয়াকৈ ইমপ্লিমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আছে।
0: বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান ক্ষেত্ৰৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা বুলি প্ৰকাশ কৰে। অসমত মুঠ 27,58,757 হেক্টৰ কৃষিভূমি আছে আৰু ইয়াৰে 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে। বিধানসভাত আজি বিধায়ক বেবী বেগমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত মুঠ 3,510 জলসিঞ্চন আঁচনি আছে আৰু 2025-26 বিত্তীয় বৰ্ষত মেৰামতি শিতানৰ অধীনত 392 আঁচনি পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকী থকা আঁচনিসমূহ পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে ৰাজ্যত পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কৃষি লোকপিয়ল অনুসৰি ৰাজ্যত 27,41,711 কৃষক পৰিয়াল আছে। তেওঁ কয় যে ইয়াৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা হৈছে 13,2040 আৰু প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত বৰ্তমানলৈকে 18,59,524 কৃষকক তালিকাভুক্ত কৰা হৈছে।
2: পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেচন হৈছে, যোৱা কালি প্ৰায় 6,500 হৈছে। আমি এনেকৈ 5,000ৰ এভাৰেজত যোৱা 10 ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেচন কৰি আছো। কৃষকৰ ৰেজিষ্ট্ৰেচন যদি নাথাকে, অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, গছৰ পুলি নাপাব, সাৰ নাপাব, মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ ID থকা ব্যক্তিয়েহে চৰকাৰী সাহায্য সা সুবিধা পাব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো এটা মিছন মোডত লৈছো। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছো 7,00,000 পাৰো নেকি, তাৰ পাছত আমি বন্ধ নকৰো, পূৰ্ণ গতিত চলি থাকিব।
0: ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদমেলত কালি ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জছৰিংডাও ফাংলেয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংছ গল্ফ কৰ্ছ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি

0: আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধবস্ত অৰুণচাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নদীৰ ৰেলৱে দলং, লেকুনৈ, কেমিং দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলায়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সংগ দিয়ে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আম্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আম্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000ৰ পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা, আত্মনিয়োজন তথা আৰ্থ সামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আম্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰে। জিলায়ুক্ত অনামিকা তিৱাৰীয়ে ধৰি অন্যান্য বিষয়াসকলে প্ৰদৰ্শনী পৰিদৰ্শন কৰি মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে মহিলাসকলৰ এনে উদ্যোগ অধিক সম্প্ৰসাৰিত কৰি বজাৰমুখী কৰাৰ বাবে উৎসাহিত কৰে। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ প্ৰতিটো পৰিয়ালৰ পৰা 110 টকা গৃহকৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত আৰু এনে ঘটনাৰ সৈতে নগা সমাজ অথবা চৰকাৰক জড়িত কৰা উচিত নহ'ব বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা বিৰোধী পক্ষৰ নেতা বিধায়ক নুৰুল হুদাই প্ৰশ্ন উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাটৰ আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰতিবেদন অনুসৰি নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন লোকে গাঁৱলৈ গৈ অঞ্চলটোৰ গাঁও প্ৰধান দুজনৰ হাতত এখনকৈ পত্ৰ প্ৰদান কৰে আৰু প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। দুয়োজন দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দুয়োজন দুৰ্বৃত্ত পলাতক অৱস্থাত আছে। তেওঁ লগতে বৰ্তমান উৰিয়ামঘাটৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু স্বাভাৱিক বুলি মন্তব্য কৰে। তেওঁ কয় যে দুজন দুৰ্বৃত্তৰ এনে কাৰ্যৰ বাবে সমগ্ৰ নাগালেণ্ডবাসী জগৰীয়া নহয়। বাক্সা জিলাৰ নিমুৱাৰ আনন্দ বজাৰ গোবৰ্ধনা সংযোগী পথ মেৰামতিৰ দাবীৰে আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা ছাত্ৰ সন্থাৰ আহান মৰ্মে মথনগুৰি আৰু গোবৰ্ধনা আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰা এই কাৰ্যসূচীত বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰা হয়। ছাত্ৰ সংগঠনটোৱে শীঘ্ৰেই এই পথটো নিৰ্মাণ কৰি জনসাধাৰণৰ সমস্যা সমাধান কৰিবলৈ আহান জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। গোলাঘাটৰ উৰিয়ামঘাটৰ অসমীয়া গাঁৱত নগালোকে ধন দাবী কৰা নাই বুলি মন্ত্ৰী পীযুষ হাজৰিকা মন্তব্য। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আম্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন এআইআৰ মোবাইল এপযোগে। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়াৰ অনুষ্ঠানসমূহৰ সৈতে বিভিন্ন দায়িত্বত আছে ৰীতিৰমত দীপিকা দাস, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, বিজয় দাস, বিশ্বদীপ স্বৰ্গীয়াৰী আৰু আয়ুস্মান জেচি, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান, ডিটোৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত আছো মই পুলকিতা। আকাশবাণী গুৱাহাটীৰ মহাবাহু গয়া মহিলাৰ অনুষ্ঠান।

0: সমূহ গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো দৰং জিলাৰ চিপাজাৰৰ হাতঘৰীয়া অঞ্চলত থলিতে মানিবদ্ধ কৰা এটি অনুষ্ঠান।
1: মই বৰ্তমান উপস্থিত আছো দৰং জিলাৰ চিপাজাৰৰ হাতঘৰীয়া অঞ্চলত আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী স্বাৱলম্বী মহিলা। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপুনি আপোনাৰ পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম শ্ৰী পুতুলি হাজৰিকা। মোৰ চিপাজাৰ হাতঘৰীয়া ঘোঁৰাবন্ধাতে ঘৰ। মই বহুতৰ লগতে জড়িত। মই ডেন্স কৰোঁ। মই 83 চনৰ পৰা ডেন্স কৰিছোঁ স্বৰ্গীয় ললিত চন্দ্ৰ ওজাৰ লগত। তেখেতৰ লগত মই দিল্লী, বোম্বাই, কলিকাতা এইবিলাকত গৈছোঁ। মোৰ এখন দোকানো আছে চিপাজাৰ পি ডি কলেজ। তাৰপিছত মই মানে চব কামতে হেৰি কৰোঁ। মোৰ
1: আপুনি যিহেতু দোকান থকা বুলি ক'লে, আপোনাৰ দোকানখন কিহৰ?
2: মোৰ দোকানখন ফাষ্টফুডৰ।
1: আপুনি নিজে চলাই?
2: মই নিজে চলাওঁ। মোৰ এজনী ভতিজা ল'ৰা আছে, ল'ৰাজনেও মোক অলপ হেল্প কৰে বাৰু, হ'লেও মই অকলেও প্ৰায় বেছিখিনি কৰোঁৱে মানে।
1: এই দোকানখন আপুনি কেতিয়াৰ পৰা চলাই আছে?
2: মোৰ দোকানখন চলোৱা আজি 14 বছৰমান হৈছে।
1: 14 বছৰ হ'ল আপুনি এই দোকানখন চলাই আছে।
2: তাৰ পৰা মই বহুত স্বাৱলম্বী। মোৰ গোট আছে, গোটত মই সেই তাৰ পৰাই ইনকাম কৰা।
1: আত্মসহায়ক গোটৰ কথা সুধিম বাৰু। আপুনি যিহেতু উল্লেখ কৰিছে আপুনি নৃত্যৰ সৈতে জড়িত, আপুনি কেতিয়াৰ পৰা নৃত্য শিকিছে?
2: মইতো 8 বছৰ বয়সৰ পৰাই নৃত্য শিকিছোঁ। স্বৰ্গীয় ললিত চন্দ্ৰ ওজাৰ লগত দেওধনী নৃত্য কৰিছিলোঁ। মই দিল্লী, বোম্বাই গোটেই ঘূৰিছোঁ। মই
1: বৰ্তমান কি কি নৃত্যৰ সৈতে জড়িত আপুনি?
2: মইতো নামত যাওঁ, বিহু নৃত্য নাচোঁ, আধুনিক নাচোঁ, নাম কৰোঁ, মই প্ৰত্যেক হেৰিতে কৰোঁ তাৰমানে।
1: যিহেতু আপুনি আত্মসহায়ক গোটৰ কথা উল্লেখ কৰিছে, গোট থকা বুলি কৈছে, আপোনালোকৰ আত্মসহায়ক গোটটোৰ নাম কি?
2: আমাৰ আত্মসহায়ক গোটৰ নাম মিলন জ্যোতি হাবালক গোট।
1: আপুনি সেই গোটটোৰ সদস্য নে কিবা বাবদ আছে?
2: নাই, সদস্য মই।
1: অকণমান গোটটোৰ বিষয়ে কওকচোন, কি কি কাম কৰি আছে গোট?
2: গোটটোত আমি হাঁহ পালন কৰোঁ। হাঁহ পালন কৰি আমি আমি মানে 10 জনী মহিলা, 10 জনীৰ আমাৰ হাঁহ আছে। আমি আচাৰ কৰোঁ, আমৰ বতৰত আমি আম আনো, আনি আম আমি গোটেইকেইজনী একেলগ লাগি হেৰি কৰিব মানে আমটো আচাৰ কৰোঁ। আমি হালধি কিনো, আমাৰ ঘৰৰ বন্ধাৰ দৈল আছে, দৈলৰ পৰা আমি কেঁচা হালধিটো কিনো, কিনি আমি গোটেইবিলাকে হেৰি উহাওঁ, উহাই শুকাই মেলি আকৌ আমি সেইখিনি মানে মিলিং কৰি আনো। মিলিং কৰি আনি আমি পেকেট কৰি তেনেকৈ আমি 50 টকাকৈ
1: মানে নিজাকৈ আপোনালোকে হালধিৰ গুড়ি প্ৰস্তুত কৰে?
2: প্ৰস্তুত কৰোঁ
1: বিক্ৰীৰ বাবে।
2: হয়, বিক্ৰী।
1: গোটটোত উৎপাদন কৰা সামগ্ৰীসমূহ কেনেধৰণে বিক্ৰীৰ বাবে উলিয়াই দিয়ে?
2: বিক্ৰী আমি দোকানবিলাক আছে আমাৰ ওচৰত, আমি আৰু লাড়ু পিঠাও বনাওঁ। লাড়ু পিঠাও কৰোঁ আমি গোটৰ সদস্যবিলাকে, গোটেইখিনি একেলগতে লগ লাগোঁ। আজি যদি ধৰ আমি 4 জনীয়া কৰোঁ, আমি আকৌ কালি আকৌ 5 জনীয়া কৰোঁ, তেনেকুৱাকৈ আমি ভগাই লওঁ তাৰমানে বস্তুটো। ভগাই লৈ আমি গোটেইখিনি তাৰমানে যিটো আমাৰ লাভৰ অংশ আমি গোটেইখিনি জমা কৰোঁ, কৰি মেলি আমি তাৰপিছতহে আমি বস্তুটো মানে বিক্ৰীৰ বাবে হেৰি কৰি দিওঁ।
1: আপোনালোকৰ আত্মসহায়ক গোটটো কেতিয়া স্থাপন কৰা হৈছিল, কেতিয়াৰ পৰা চলি আছে এই গোটটো?
2: এইটো আজি বৰ্তমান মই এতিয়া চনটো মনত নাই, পাহৰিছোঁ বাৰু। 12-14 বছৰমান হৈছে।
1: 14 বছৰ হৈছে। যিহেতু আপুনি উল্লেখ কৰিছে যে আপোনালোকৰ আত্মসহায়ক গোটটোৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা হয়, এই সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে নিশ্চয় মূলধনৰ প্ৰয়োজন হয়, সেই মূলধনখিনি আপোনালোকে ক'ত পায়?
2: সেই মূলধনটো আমি এতিয়া আমি বেছি কৰিছোঁ, আমি চৰকাৰৰ পৰা আমি 10,000 টকা পাইছোঁ। সেই 10,000 টকাটোৰ আমি প্ৰত্যেকে তাৰমানে 5,000-5,000 টকা আমি তাত মানে মজুত কৰিছোঁ। কৰি সেইমতে
1: মানে গোটটো
2: প্ৰত্যেক আমি হেৰি মহিলাই 5,000 টকা আমি তাতে গোটটোত আমি হেৰি কৰিছোঁ তাৰমানে। কৰি উঠি আমি সেই হেৰি 5,000টোৰ আমি এতিয়া বৰ্তমান আমি পইচা ভগা মেলা কৰা নাই, আমি মানে ইনকামটো কিমান হয় আমি সেইটো চাই আছোঁ তাৰমানে।
1: এইখিনি উৎপাদন
2: হ'ব,
1: আপোনালোকে
2: ভগাম হয়।
1: মই এইখিনিতে আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ। আজিকালি আত্মসহায়ক গোটবিলাকৰ দেখা যায় যে সচৰাচৰ মেলাবিলাক হ'লে বিপণি দিয়ে, আত্মসহায়ক গোটবিলাকে বিপণি দিয়া দেখা যায়। আপোনালোকৰ তেনেকুৱা কিবা কৰা হৈছে?
2: দিবই নালাগে, আমাৰ দোকানবিলাক ওচৰতে আছেনে, আমাৰ মেইন চকতে যেতিয়া ঘৰ, আমি আমাৰ প্ৰত্যেক দোকানীয়ে আমাক লাড়ু পিঠাবিলাক তাৰমানে যোগাযোগ কৰোঁ তাৰমানে। আমি টিপটত মুখত দি গিলাচ পিঠা তেনেকৈ দিওঁ, তাৰপিছত আমি তেল পিঠা বনাওঁ, তাৰপিছত আমি হেৰি নাৰিকল দিয়া পিঠা বনাওঁ। আমি 4 টকাকৈ বিক্ৰী কৰোঁ, তেওঁলোকে 5 টকাকৈ বিক্ৰী কৰে, তেনেকুৱা কৰোঁ। আৰু আমি চুজি আৰু এনেকুৱাকৈ লাড়ু বনাই তেনেকুৱা কৰি আছোঁ আৰু বৰ্তমান।
1: আপোনালোকৰ গোটটোৱে কেতিয়াবা লোন লৈছিল নে?
2: লৈছিলোঁ।
1: কেতিয়া লৈছিল সেই লোন?
2: 3 বছৰ হ'ল লোন লোৱা।
1: আজি 1 বছৰ?
2: 3 লাখ টকা লোন লৈছোঁ আমি।
1: ইয়াৰ মাজতে আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ। সচৰাচৰ দেখা পোৱা যায় গোটত যিসকল মহিলা থাকে, 10 গৰাকীয়ে হওক বা 12 গৰাকীয়ে, তেওঁলোকে কিবা এটা পৰিমাণত মাহিলী হিচাপত জমা কৰে, এটা
2: আমি জমা কৰোঁ।
1: এইটো কিমান আপোনালোকে জমা?

0: আমি এতিয়া এশকে থওঁ মাহত, আমি এশকে থওঁ,
1: দহগৰাকী
0: মহিলা।
1: আমি পইচাখিনি কি কৰে আপোনাৰ?
0: আমি বেংকত থৈ আছোঁ, এতিয়া বৰ্তমান বেংকত থৈ আছোঁ,
1: জমা
0: হিচাপে থৈ আছোঁ। আমাৰ মূলধনটো অলপ বেছি হ'লে তাৰমানে গোটেইখিনি, আমি দুখীয়া মানুহ নে, গতিকে যেতিয়া হাঁহ মুৰ্গী বিক্ৰী কৰা পইচাকেইটাহে আমি ধৰ হেৰি কৰিব লাগে, আৰু যিটো আমাৰ বেপাৰতটো সেইটো আমাৰ বেলেগকৈ থোৱা যায় তাৰমানে।
1: এইখিনিতে আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ, আপোনালোকৰ গোটটোৰ নাম কৈছে আপুনি মিলন জ্যোতি
0: হাঁহপালক
1: আত্মসহায়ক গোট। যিহেতু ইয়াতে নামটোৰ সৈতে হাঁহ পালক বুলি এটা শব্দ জড়িত হৈ আছে, কিবা হাঁহ পালনৰ
0: আছে? আছে, আমাৰ হাঁহ আছে, আমি ৰুম বনাই লৈছোঁ, আমি ৰুম বনাই লৈছোঁ।
1: একদম প্ৰথমতে আপোনালোকে কেনেকৈ এইটো চিন্তা আহিল, এতিয়া বৰ্তমান কেনেকুৱাকৈ কৰি আছে?
0: সেইটো আমাৰ ইয়াতে এটা সত্ৰ আছিলে, ফাৰ্ষ্টতে আমাৰ সেই ননী চকীয়াৰ এটা সত্ৰ আছিলে, সত্ৰই আমাক মানে পাঁচজনীকে হাঁহ দিছিলে, হাঁহ দিওঁতে আমি তেতিয়া গোটটোক দিছিলে আমাৰ, আমাৰ তেতিয়া এইগিলা চৰকাৰৰ পৰা আমি একো পোৱা নাছিলোঁ। তেতিয়া আমাক যেতিয়া হেৰিয়ে দিলে আমাক এই ননী চকীয়া বুলি, তেখেতে দিয়াৰ পিছত আমি কি কৰিলোঁ, আমি মানে গোটেইকেইটাই 500-500 টকা উঠাই আমি হাঁহৰ এটা ঘৰ বনালোঁ। ঘৰ এটা বনাই তাৰমানে আমাৰ ডিউটি দিলোঁ প্ৰত্যেকৰে, আৰম্ভণিতে আমি প্ৰত্যেকে আমি ডিউটি দিলোঁ, মানে দুজনী যদি ৰাতিপুৱা যাব লাগিব, দুজনী দুপৰীয়া যাব লাগিব, আৰু দুজনী গধূলি হাঁহ বান্ধিব যাব লাগিব, তেনেকুৱা। তাৰপিছত ওচৰতে আমি অলপ মাটি ললোঁ, তেওঁলোকে অৱশ্যে মাটি ভাড়া চাৰা লোৱা নাই, আমাক হাঁহখিনি পালন কৰি গৈছে তেওঁলোকৰ, আকৌ আমি যদি কোনোবা যাব নোৱাৰোঁ তেওঁলোকৰে হেৰিয়ে মানে যিজনী আছে তেখেত আমাৰ লগত একেবাৰে দুখীয়া, তেখেতে কয় যে তহঁতে আজি নাহিলেও হ'ব দে, ময়ে কৰিম দে বুলি কয়। তাৰপিছত হাঁহ যেতিয়া কণী পাৰিব তেতিয়া আমাৰ তেওঁ কণীখিনি এটা মানে বেলেগ বাচনত থৈ দিয়ে, সেই ওচৰৰে আমাৰ
1: আৰু হাঁহৰ পৰাই মানে আৰম্ভণি কৰিছিলোঁ
0: আমি, 5 জনীৰ পৰা আমি হেৰি 160 জনী হাঁহ কৰিলোঁ।
1: বৰ্তমান আপোনালোকৰ
0: এতিয়া 60টা হাঁহ আছে এতিয়া বৰ্তমান।
1: যিহেতু আপোনালোকৰ 10 গৰাকী মহিলা, হাঁহ কেইজনী ক'ত ৰাখিছে?
0: আমি ক'লো নাই, ওচৰতে হেৰি দুখীয়া মহিলা এজনী আছে, তেওঁলোকৰ বহুত মাটি আছে, তেওঁলোকৰ ঘৰতে আমি দিছিলোঁ, হাজিৰা মানুহ মাতিলোঁ, আমি ঘৰ বনালোঁ, বনাই আমি আমি নিজায়ে পইচা দিছোঁ বাৰু, আমাৰ গোটৰ পইচাৰে দি।
1: বৰ্তমান হাঁহ কেইজনীক চোৱা চিতা কোনে?
0: আমি ক'লো নাই, ডিউটি দিওঁ, ৰাতিপুৱা যদি 2 জনী যায়, আকৌ দুপৰীয়া 2 জনী যায়, আকৌ আৰু গধূলি আকৌ 2 জনী যায়, আমি 3 টাইমে দিওঁ আধাৰ।
1: আৰু সেই হাঁহৰ পৰা যিখিনি উৎপাদন হয়, কণীয়ে হওক বা
0: আমি হাঁহ বিক্ৰী কৰোঁ, ধৰি চব মতা হাঁহ হেৰি কৰিব নোৱাৰিতো, আৰু তাৰপিছত আমি উমনিও দিওঁ তাত, উমনি দিলে ধৰ আমি এটা হাঁহত আমি 16টা, 15টা, 20টা এনেকুৱাকৈ কণী দিওঁ, দিলে কোনোবা দিনা যদি ধৰ 10টা হেৰি যোগে আৰু কোনোবা দিনা 8টামান যোগে এনেকুৱা হয় নে, আকৌ সেইখিনি পালন কৰোঁতেও আমাৰ সময় লাগে, তেনেকুৱা।
1: তেনেদৰে আপোনালোকৰ গোটটো
0: চলি আছে
1: বহুত বিশেষকৈ, হয় বুজিছোঁ, বিশেষকৈ আপোনালোকে হাঁহ পালনৰ ক্ষেত্ৰত বেছি গুৰুত্ব প্ৰদান কৰে। এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি আমাক ইতিমধ্যে জনালে আপুনি নৃত্যৰ সৈতে জড়িত, আত্মসহায়ক গোটৰ সৈতে জড়িত, আৰু ইয়াৰ বাদেও আপুনি বেলেগকৈ কিবা কৰে নেকি, নিজাকৈ কিবা আপোনাৰ আছে?
0: মোৰ দোকান আছে,
1: ঘৰত নিজাকৈ গৰু ছাগলী
0: আছে, আছে আছে আছে, মোৰ দোকানো আছে, মাংসৰ দোকানো এখন আছে, মাংসৰ দোকানো আছে মোৰ এখন, লৰাই চলাই ছাগলীও থাকে বিকি, ব্ৰইলাৰ মুৰ্গী থাকে, হাঁহ থাকে, লোকেল মুৰ্গী থাকে, গোটেইখিনিয়ে থাকে, সেইখিনি মোৰ ঘৰতে থাকে, আকৌ ছাগলী তাগলীক ধৰ গোটেই আকৌ সেইখিনিও ব্যৱস্থা কৰিব লাগে আমি গধূলি।
1: মই সেয়াই জানিব বিচাৰিছোঁ যে আপোনাৰ যিহেতু আপুনি ছাগলী মুৰ্গী থকা বুলি কৈছে, ছাগলী কেইজনী আছে?
0: ছাগলী এতিয়াতো আমাৰ কেইজনী বুলি ক'লেতো হেৰি হ'ব, কেতিয়াবাতো আমাৰ একেবাৰে 20-25 জনী হৈ যায়, আকৌ কেতিয়াবা আকৌ 3 জনী মানে হৈ যায়, এনেকুৱা হৈ থাকে, তাৰমানে
1: বেচা কিনা
0: চলি থাকে।
1: হাঁহ কেইজনী আছে আপোনাৰ ব্যক্তিগত?
0: ব্যক্তিগত হাঁহ মোৰ এতিয়া 7 জনী আছে,
1: 7 জনী
0: আছে।
1: কুকুৰা?
0: কুকুৰাটো মোৰ আছে 14টামান আছে।
1: এই হাঁহ ছাগলী কুকুৰা আপুনি কেনেকৈ চোৱা চিতা কৰে?
0: মই আৰু ৰাতিপুৱা 9 বজাতহে দোকানত যাওঁ, তাৰপৰা আহি আৰু 3 বজাত পাওঁ, 3 বজাৰ পৰা মই হাঁহ ছাগলী মুৰ্গীৰ লগতে লাগি থাকোঁ, আধাৰ দিয়াৰ পৰা গোটেইখিনি ময়ে কৰোঁ, মোৰ বোৱাৰী আছে, বোৱাৰীয়ে কৰে।
1: পৰিয়ালৰ কথা সুধিছোঁ অকণমান, যিহেতু বোৱাৰীৰ কথা উল্লেখ কৰিছে, ল'ৰাৰ কথা উল্লেখ কৰিছে, আপোনাৰ পৰিয়ালত কোন কোন আছে?
0: পৰিয়ালত 2জন ল'ৰা, 2টা বোৱাৰী, 2টা নাতিনী, আৰু মোৰ ভতিজা 2টা আছে, ভতিজা 2টাৰ মা দেউতা নাই, ময়ে পালি আছোঁ, বৰ্তমান পালি আছোঁ এতিয়া, সৰুজন ল'ৰা অলপ হেৰি বিকলাংগ, সি মানে মোৰ লগতে মোকে মা বুলি মাতে, বৰ্তমান চলাই ৰাখি আছোঁ, সেই ল'ৰাজনে থাকে মোৰ লগত দোকানত, মা দেউতা সৰুতে ঢুকাইছে, 21 দিনে ঢুকাইছে, তাৰপিছত ময়ে পালি আছোঁ, মোৰ মালিক ঢুকাবলৈও 14 বছৰ হৈছে এতিয়া, এনেকে চলি আছো আৰু।
1: আপুনি বহল ভিত্তিতে আচলতে ব্যৱসায় কৰি
0: আছো, কৰি আছো, কৰি আছো,
1: নিজৰ আত্ম

0: স্মারক বোধ আছে, লগতে আপুনি হাঁহ ছাগলীৰো আপুনি
1: ভালকৈ আছে আছে।
0: যিহেতু আপুনি কৈছে নৃত্যৰ সৈতে জড়িত, নাম প্ৰসংগৰ সৈতেও জড়িত, আপুনি এই ব্যৱসায় লগতে আত্মসহায়ক গোট, এই সকলোবোৰৰ মাজত সাংস্কৃতিক দিশটো আপুনি কেনেদৰে আপুনি বজাই ৰাখিছে?
1: মই তাৰমানে মোৰ সাংস্কৃতিক মানে বুলি ক'লে মই মানে সেইটো মানে ভাবিব নোৱাৰা কথা। মোৰ এনেকুৱা লাগে তাৰমানে মই মানে সাংস্কৃতিকটো মানে কোনোবাই ক'লে মই তাত যামেই তাৰমানে।
0: আৰু মোৰ আপুনি চলিব
1: নোৱাৰোঁ নোৱাৰোঁ মই তাৰমানে, যিমান নহ'লে মই দোকান বন্ধয়ে কৰি দিম, মই সাংস্কৃতিকত যামেই তাৰমানে। বহুত ভাল পাওঁ, বহুত ভাল পাওঁ মই। মই বিহুৰ সময়ত বিহু মাৰিব লৈ যাওঁ মোৰ ল'ৰা ছোৱালীৰ লগত, এই ওচৰ চুবুৰীয়া সেইবিলাকৰ লগত। এতিয়া মই জেং বিহু মাৰি আছোঁ বৰ্তমানো মাৰি আছোঁ, আছে মোৰ লগত 15 জনীমান আছে জেং বিহুৰ দল। আৰু মই এতিয়া কি ক'ম, মই গধূলি আকৌ এই ইমানৰ মাজতো মই গধূলি শিৱ মন্দিৰত যাওঁ। মই ৰবিবাৰে বৃহস্পতিবাৰে মাজে মাজে মই শিৱ মন্দিৰ চাফাও কৰোঁ যায় তাৰমানে। মই শিৱ মন্দিৰৰ মানে সভানেত্ৰী, তাৰে মাজতো মই শিৱ মন্দিৰো চলাই থাকোঁ। তাতে নাম চাম হ'লে মোকে গোটেইখিনি দায়িত্ব দিয়ে, তেনেকৈ কৰি থাকোঁ। এতিয়া চৰকাৰৰ পৰা আমাক 3000 টকা দিছিলে মন্দিৰৰ বাবদ, তাৰপিছত আকৌ গোটেই নাম চাম মাতি ময়ে নাম চাম ধৰি দিলোঁ, তেনেকুৱা হৈছে আৰু। এতিয়া
0: তেনেকৈ আপোনাৰ ব্যৱসায়ৰ মাজত গোটেইখিনি খুব সুন্দৰ কথা ক'লে, গোটৰ কথা ক'লে, লগতে আপোনাৰ নিজৰ ব্যক্তিগত জীৱনৰ কথাও জনালে। মই আশা কৰিছোঁ আমাৰ যিসকল গয়া মহিলা অনুষ্ঠানৰ মহিলা শ্ৰোতা আছে, তেওঁলোকে আপোনাৰ এই কথাখিনিৰ যোগেদি নিশ্চয় উপকৃত হ'ব আৰু কাম কৰিবলৈ তেওঁলোকে উৎসাহ পাব। আৰু আপোনালৈ অশেষ ধন্যবাদ, আপুনি এইদৰে কাম কৰি গৈ থাকক।
2: অনুষ্ঠানত এইবাৰ শুনক বুলু ডেকা আৰু সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত দিহানাম।

0: আমাৰ আজিৰ গয়া মহিলা অনুষ্ঠানটি ইমানতে সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: গয়া মহিলাৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী।

শ্ৰোতাসকলক পুনতে জনাবলৈ লৈছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠান সূচীৰ বিষয়ে। আজি নিশা 9:30 বজাৰ সাহিত্যচোৰা অনুষ্ঠানত মৃগেন শৰ্মাৰ গল্প আৰু অন্তৰীপ কাকতিৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:45 বজাৰ বিদ্যাৰ্থীৰ অনুষ্ঠানত ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ আলেখ্য আকাশ আমাক অকণি আকাশ দিয়াৰ প্ৰথম খণ্ড। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডঃ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত আৰু 7:05 বজাত বৃন্দগান, 7:20 বজাত আকৌ শুনোৱা হওক। 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 বজাৰ পূবালীৰ সুৰ অনুষ্ঠানত বাৰ্চিফ আমচিৰ কণ্ঠৰ তিৱা গীত। 8:02 বজাৰ ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ দ্বাদশ খণ্ড, মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ, অনাতাঁৰ নাট অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, 9:00 বজাত চিত্ৰগীত, 9:15 বজাত বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন, 10:00 বজাৰ অভিলেখাগাৰৰ পৰা অনুষ্ঠানত গীতিকাৰ নুৰুল হকৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে। এয়া আছিল আমাৰ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। শ্ৰোতাসকলক এইখিনিতে জনাইছো আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে।

কাইলৈ নিশা 10 বজাত এতিয়া আলোচনা বিষয় অসমত প্ৰত্নতাত্ত্বিক পৰ্যটন। ইয়াত ভাগ ল'ব স্বপ্ননীল বৰুৱা, ডক্টৰ দীপিৰেখা কৌলি আৰু ডক্টৰ প্ৰণৱজ্যোতি শৰ্মাই। আগ ধৰিব ঋতুপৰ্ণ দাসে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:02ৰ নতুন দিগন্ত অনুষ্ঠানত ভূমিকম্প প্ৰতিৰোধী ঘৰ নিৰ্মাণ, এই বিষয়ে আলোচনাত ভাগ ল'ব জে এন খাটনিয়াৰ আৰু আয়ুষ আগৰৱালে। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 বজাত আইডিঅ'ৰ বুলনি অনুষ্ঠানত ঘৰৰ ছাদ আৰু বেলকনিত বাগিচা, এই বিষয়ে জ্যেষ্ঠ বিজ্ঞানী ডঃ নাছিমা ৰহমানৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। 5:45ৰ শিক্ষকৰ অনুষ্ঠানত আবুল লেছৰ কথিকা টিচিং এইডৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত জীৱাণুসাৰ আৰু নেনুসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ, এই বিষয়ে আলোচনাত ভাগ ল'ব ডঃ মেৰী সাধনা শৰ্মা আৰু কংকু ডেকাই। আগ ধৰিব মানৱজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত নৱকান্ত বৰুৱাৰ বিষয়ে যুগুতোৱা অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 7:20ত সংস্কৃত কথিকাৰ অনুষ্ঠানত উমাকান্ত দেৱশৰ্মাৰ কথিকা ভূপেন হাজৰিকা মহোদয়স্য অৱদানম। অনুষ্ঠান পৰিস্থিতি ইমানেই।

সমূহ ছাত্ৰ-ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখনি ৰূপক আগবঢ়াইছো, আকাশ আমাক অকণি আকাশ দিয়া। ৰূপকখনি ৰচনা

0: Ama koko niaka dia.
1: Muru bor bhal lage, kintu gantue okol nohoy.
0: Tene hole aru ki?
1: Akakh khono, dinor akakhor beli tu, rati akakhor junbai aru torabur bor bhal lage de. Jikmik jikmik hera horu tora, akakhot bohi tumi kinu baru kora?
0: Murure daorbu bor bhal lage. দাউৰৰ মাজেৰে জুনবাইটো বিগাই গৈ থকা দেখিলে আৰু ভাল লাগে।
1: দাদা কথা এটা
0: কি?
1: এই যে জুনবাইটো দাউৰৰ মাজেৰে যায়, ইমান বেগাই যায় কেতিয়াবা খুন্দা খাই নাযায় নেকি? তেতিয়া দাউৰবোৰ টুকুৰা টুকুৰ হৈ ভাঙি নাযায় নেকি?
0: তই সেইটো নাজান। এই দাউৰবোৰ আৰু জুনবাইটো একে দূৰত নাই নহয়। দাৱৰবোৰ আছে আমাৰ ইয়াৰ পৰা 1-2 কিলোমিটাৰ মান দূৰত।
1: আৰু জুনবাইটো?
0: জুনটো আছে প্ৰায় 4 লাখ কিলোমিটাৰ দূৰত।
1: 4 লাখ? ইমান দূৰত?
0: গতিকে বুজিলি নহয়, একেলগে ওচৰা ওচৰকৈ থাকিলেহে খুন্দা খালেহেঁতেন।
1: আৰু হেৰি, তৰাবোৰো তেনেকৈ 4-5 লাখ কিলোমিটাৰ দূৰতে আছে নেকি?
0: হোৱালি যাবা হোৱালি
1: দাদাক চোৱাচোন কেনেকৈ মোক জোকাই আছে, চোৱাহি না মা।
2: তোমালোকে আকৌ লাগি লৈছা খেলে, মই এনেকৈ আহি থাকিব লাগিলে সিফালে কোনে চম্ভালিব?
1: মা, দাদাই মোক নকয়, জোকাই আছে।
0: সেইটোকে নাজানে মা, এই জুন আৰু তৰাবোৰ সব বোলে একে দূৰতে আছে।
1: মই সেইটো কেতিয়া কৈছো? মই দাদাক সুধিছিলোহে কিন্তু নকয়।
3: কি সুধিছিলা, ভালকৈ সোধাচোন। আৰু বুবু বাবা, তুমিও যি জানা তাক বুজি পোৱাকৈ কোৱা, সেইটোহে ভাল ল'ৰাৰ কথা।
1: জুনটো আমাৰ ইয়াৰ পৰা 4 লাখ কিলোমিটাৰ দূৰত আছে বুলি দাদাই কৈছে। তৰাবোৰ কিমান দূৰত আছে মা?
3: মইতো এইবোৰ কথা ইমান ভালকৈ নাজানো, কিতাপত পাইছিলোঁ। জুনটো আমাৰ পৃথিৱীৰ পৰা 3,84,000 কিলোমিটাৰ দূৰত আছে, প্ৰায় 4 লাখে। আৰু তৰাবোৰ, হেৰি, আমাৰ সূৰ্যটো এটা তৰাহে।
1: হয় নেকি?
3: আমি বেলি বা সূৰ্য নামৰ তৰাটোৰ ওচৰতে থাকোঁ। বেলি পৰিয়ালত 9টা গ্ৰহ আছে, তাৰে এটা হ'ল আমাৰ পৃথিৱীখন। আমি তাতে থাকোঁ, গতিকে বেলিটো আমাৰ নিজা তৰা।
0: মা!
3: ঠিকেই, মই ক'ৰবালৈহে গৈ আছিলোঁ। মুঠতে ক'ব খুজিছিলোঁ যে আমাৰ একেবাৰে নিজৰ তৰা হ'ল বেলি বা সূৰ্যটো। কিতাপত পাইছিলোঁ যে সেই তৰাটোৰ দূৰত্ব পৃথিৱীৰ পৰা 15 কোটি কিলোমিটাৰ।
1: 15 কোটি? তাৰমানে জুনটোতকৈ বহু বেছি দূৰ হ'ল।
0: পৃথিৱীৰ পৰা জুনটো ঢুকি পাবলৈ দীঘল ৰছী এডালৰ কথা ভাবচোন। বেলিটো ঢুকি পাবলৈ তেনে ৰছী লাগিব প্ৰায় 400ডাল।
1: আকাশত যে আন তৰাবোৰ আছে, সেইবোৰনো কিমান দূৰত আছে?
0: মই সেইবোৰ নাজানো।
3: মোৰ ফালে নাচাবা, ময়ো সেইবোৰ নাজানো নহয়। এটা কাম কৰা, তোমালোকে আজি আবেলি ৰিক্সা এখন লৈ মুকুল মামাৰ ঘৰলৈকে যোৱাগৈ। মুকুল মামাৰা আৰু লুকু মামেৰাই কথাবোৰ ধুনীয়াকৈ ক'ব পাৰিব, ফুৰাও হ'ব, জনাও হ'ব, নহয়নে?
1: বৰ মজা হ'ব,
0: খুব ভাল লাগিব।

0: লুকু কোনোবা আহিছে যেন পাওঁ হে,
1: তাকেতো
0: চোৱাচোন চোৱা,
1: ৰবা চাওঁ।
0: আমি কি কৰি থাকো?
2: তোমাৰ আৰু লুকুমামীৰো বহুত কাম আছে নেকি মামা?
0: কিয় সুধিলা?
3: এ আমাৰ বহুত কথা সুধিবলগীয়া আছে মুকুল মামা।
4: অ মৰ গয়া,
1: কি সুধিবলগীয়া আছেনো? বাৰু ৰবাচোন, তোমালোকে বহা, প্ৰথমতে মামাৰাকে সুধিবলৈ আৰম্ভ কৰি দিয়া। মই তিনিওৰে বাবে কিবা এটা খাবলৈ লৈ আহোঁ নহয় জানো?
0: ঠিক আছে লুকু, যোৱা। এতিয়া কোৱা কি সুধিবলগীয়া আছে, সোধা
2: মামা।

0: কি সুধিবলগীয়া আছেনো? বাৰু ৰবাচোন, তোমালোকে বহা। প্ৰথমতে মামাৰাকে সুধিবলৈ আৰম্ভ কৰি দিয়া। মই তিনিওৰে বাবে কিবা এটা খাবলৈ লৈ আহো নহয় জানো?
1: ঠিক আছে লুকু, যোৱা। এতিয়া কোৱা, কি সুধিবলগীয়া আছে সোধা।
2: মামা, আকাশত যে তৰাবোৰ আছে।
1: আছে আছে জবা, বহুত তৰা আছে, হাজাৰ হাজাৰ কোটি কোটি তৰা আছে।
3: ইমান তৰা আছেনে?
1: খালী চকুৰে আমি আকাশত 6000 তৰা দেখিব লাগে। মানে যাৰ দৃষ্টিশক্তি ভাল তেনে মানুহে পৃথিৱীৰ চাৰিওফালৰ আকাশখনত মুঠতে 6000 তৰা দেখা পাব।
3: 6000? তুমি দেখোন কৈছিলা।
1: ৰবা ৰবা ৰবা, 6000 তৰা পৃথিৱীৰ চাৰিওফালে ঘেৰি থকা আকাশখনত দেখা যাব লাগে, ঠিকেই। কিন্তু আমি পৃথিৱীৰ যিকোনো ঠাইৰ পৰা এই আকাশখনৰ মাত্ৰ এটা ফালহে দেখো। সেইবাবে ৰাতিৰ আকাশত আমি বৰ বেছি 3000 তৰাহে দেখিম।
3: কিন্তু আছে কিমান আচলতে?
1: কিমান আছে তৰা কোনেও নাজানে।
3: কি
2: মানে বিজ্ঞানীসকলেও নাজানিব নেকি? কিবা
1: বিজ্ঞানীসকলে, মানে জ্যোতিৰ্বিজ্ঞানীসকলে আকাশখনৰ কথা, তৰাবোৰৰ কথা, গ্ৰহ উপগ্ৰহ আৰু উল্কা ধুমকেতু আদিৰ কথা বহুখিনি জানে আৰু বহুখিনি নাজানেও। সেইবাবে আকাশখন, বা তেওঁলোকৰ ভাষাত ক'ব লাগিলে মহাকাশখন, তেওঁলোকৰ বাবে বৰ মৰমৰ বস্তু আৰু বৰ ৰহস্যৰে ভৰা ঠাই, বুজিলা?
3: তেনেহলে মোকো মামা কোৱাচোন আচলতে কিমান তৰা আছে আকাশত।
0: ৰবা ৰবা, প্ৰথমে তিনিও এই গাখীৰ 3 গিলাচ খাই লোৱা, আৰু লাৰু কেইটাও খাব লাগিব।
1: মোলৈ চাহ আনিছে নহয়?
0: তোমালৈ চাহ আনিছো, ভয় খাইছে না মামাৰে গাখীৰ খাব লাগিব বুলি। লাৰু লোৱা, লাৰু লোৱা, যাবা লোৱা, নহলে বুবুকে আছে।
1: হাতীপতিটো যে আকাশত, চিনি পোৱা নে বাৰু জবা আৰু বুবুৱে?
2: পাওঁ, ইন্দ্ৰ ৰজাৰ বগা হাতী ঐৰাৱতে পানী খাবলৈ যোৱা বাটটোহে।
0: আমাৰ সাধুত সেই বুলিয়ে ককা আইতাই কয়।
1: মানে বহুদিনলৈ মানুহে হাতীপতিটোক আকাশত কিবা পোহৰৰ চমকা বুলিয়ে ভাবি আহিছিল।
3: আচলতে তাত বহুত তৰাহে আছে, নহয় জানো মামা?
2: হয় নেকি মুকুল মামা?
0: গেলিলিও গেলিলি নামৰ বিজ্ঞানীজনৰ নাম তোমালোকে শুনিছাই চাগে। তেওঁ দূৰৰ বস্তু ভালদৰে দেখা পোৱা দূৰবীন নামৰ যন্ত্ৰ এটা সাজিছিল। 1610 আকাশলৈ দূৰবীনেৰে চাই তেওঁ বহুত নতুন বস্তু দেখিলে।
2: কি কি দেখিলে লুকুমামি?
0: তেওঁ দেখিলে যে আমাৰ জোনবাইৰ পিঠিত বহুতো পাহাৰ আৰু দ ঠাই আছে। সেই দ ঠাইবোৰত সূৰ্যৰ পোহৰ নপৰে বাবে সেইবোৰ আন্ধাৰ দেখি।
2: জোনবাইৰ পিঠিত যে তুলসী গছ বুলি আইতাই দেখুৱাই দিছিল, সেই কলা দাগটো আন্ধাৰ ঠাইহে নেকি তেনেহলে?
1: গেলিলিওৱে আৰু দেখিলে যে বৃহস্পতি গ্ৰহটোৰ চাৰিওফালে 4টা উপগ্ৰহই ঘূৰি ফুৰে।
0: আচলতে বৃহস্পতিৰ উপগ্ৰহ তাতকৈ বহুত বেছি। এতিয়ালৈকে বৃহস্পতিৰ 16টা উপগ্ৰহৰ কথাহে জনা গৈছে। গেলিলিওৰ দূৰবীনটো সিমান শক্তিশালী নাছিল নহয়, তেওঁ 4টাহে উপগ্ৰহ আৱিষ্কাৰ কৰিব পাৰিছিল।
3: কিন্তু মামী, আমাৰ হাতীপতিৰ কথাটো পাহৰি নাযাবা।
0: কোনটো কথা?
3: হাতীপতিত কি আছে, গেলিলিয়ে তাত কি দেখিলে, আকাশত কিমান তৰা আছে, এই সকলো কথা ক'ব লাগিব দেই।
1: মই কৈছো ৰবা, গেলিলিয়ে তেওঁৰ দূৰবীনেৰে দেখিলে যে আকাশৰ হাতীপতিটো আচলতে তৰাৰে ভৰা। তাত হাজাৰ বিজাৰ কি, তাত কোটি কোটি তৰা আছে।
0: এতিয়াহে বিজ্ঞানীসকলে জানে যে আমাৰ হাতীপতিটো আচলতে তৰাৰ গাঁও এখনহে। তাত 20000 কোটি তৰা আছে জানা।
1: মামীয়েৰাই কিন্তু বৰ ডাঙৰ সংখ্যা ক'লে, তোমালোকে ধৰিব পাৰিছানে? লিখিব লাগিলে প্ৰথমতে 2020 লিখি তাৰপিছত 1000ৰ 3টা 0 আৰু কোটিৰ 7টা 0 বহুৱাব লাগিব।
3: তাৰমানে 2ৰ পিঠিত
0: বিজ্ঞানীসকলে পাছত জানিলে যে আকাশ বা মহাকাশৰ এই হাতীপতি নামৰ তৰাৰ গাঁওখনতে আমাৰ সূৰ্যটোও আছে।
2: তাৰমানে লুকুমামি, আমি হাতীপতিৰ ভিতৰতে আছো নেকি?
1: আমি যে হাতীপতি নামৰ তৰাৰ গাঁও, বা তাক আমি তাৰকা ৰাজ্য বুলিও কওঁ, এই তাৰকা ৰাজ্যখনত যে 20000 কোটি তৰা থকা বুলি কৈছিলো,
2: কৈছিলা।

0: ভিতৰত আমাৰ বেলিটো এটা তৰা।
1: ও হয় নেকি?
2: আমি আচলতে হাতীপতি তাৰকা ৰাজ্যৰ মাজতে সোমাই আছো,
0: সেইবাবে আমি আচলতে হাতীপতি তাৰকা ৰাজ্যখন গোটেইখন নেদেখো, তাৰ এটা ফালহে দেখো।
2: আকাশত হাতীপতিৰ দৰে তাৰকা ৰাজ্য আৰু বহুত আছে। কিমান এনে তাৰকা ৰাজ্য আছে তাৰ লেখ জোখেই নাই বুলিব পাৰি।
3: দূৰবীণেৰে সেইবোৰ দেখিব পাৰিনে?
0: দেখি কিছুমান দেখি, কিন্তু সেইবোৰ ইমান দূৰত আছে যে দূৰবীণেৰেও সিহঁতক পোহৰৰ চমকা যেনহে দেখি।
2: সেইবোৰতো কোটি কোটি তৰা আছে।
1: মামা আৰু মামীয়ে দেখোন আজি কোটি তলৰ কথাই নোপোৱা।
2: আকাশখনৰ যেন কোনো সীমা নাই, তুমি যিমানে দূৰলৈ চাবা সিমানে দূৰলৈকে আকাশ। এই আকাশতে তৰাৰ ৰাজ্য, তাৰকা ৰাজ্যবোৰ আছে। ইয়াতেই আছে কোটি কোটি তৰা। ইয়াতেই দিনত ওলাই আমাৰ নিজৰ তৰা বেলিটো, ৰাতি ওলাই তৰাবোৰ, আৰু মাজে মাজে আমাৰ পৃথিৱীৰ উপগ্ৰহ জন্তু
0: আৰু আছে, তেনেদৰে বুধ, শুক্ৰ, মংগল, বৃহস্পতি, শনি, এই গ্ৰহকেইটা ওলায়। মাত্ৰ খালী চকুৰে সিহঁতক দেখা নাযায়। ইয়াতেই কেতিয়াবা পপীয়া তৰা আৰু নেজাল তৰা ওলায়।
2: আৰু দিনত বেলিটোৱে আৰু ৰাতি জোনটোৱে আমাৰ ওচৰৰ আকাশত থকা ডাৱৰ লগত কি কৰে কি কৰে বুবু? লুকা ভাকু খেলে।
1: বৰ ভাল হৈছে, বৰ ভাল হৈছে, একেবাৰে ৰেডিঅ'ত নাটক শুনি থকা যেন লাগিছে।
3: সঁচাই বৰ ভাল লাগিছে মামা আৰু মামীৰ পৰা আকাশৰ কথাবোৰ শুনি। পিছে দুটামান কথা সুধোনে মুকুল মামা?
0: সোধা সোধা।
3: কোৱাচোন, দিনত তৰাবোৰ আকাশত থাকে নেকি?
1: থাকে আকৌ, দিনত বেলিটোৰ পোহৰে চকুত চাত মাৰি ধৰে, কাৰণে সেই তৰাবোৰ আমি ধৰিবকে নোৱাৰো।
2: বুবুৱে একেবাৰে ঠিক কথা কৈছে। মাত্ৰ আমাৰ ৰাতিৰ আকাশত যিবোৰ তৰা দেখো, দিনৰ আকাশত বেলিৰ পোহৰৰ মাজত সেই একেবোৰ তৰাই ডুব গৈ নাথাকে। আমি ৰাতিৰ আকাশৰ এটা ফাল দেখো, মানে বেলিৰ বিপৰীত ফালে থকা ফালটো।
0: অৰ্থাৎ দিনত যেতিয়া পৃথিৱীৰ আমি থকা এই ফালটো ঘূৰি গৈ বেলিৰ ফালে পৰিল, তেতিয়া আমি বেলিটোৰ ফালে থকা আনবোৰ তৰাৰ ফালে পৰিলো। অৱশ্যে বেলিৰ পোহৰে আকাশখন উজ্বলাই ৰখাৰ বাবে আমি সেইফালৰ তৰাবোৰ নেদেখিলো।
3: আৰু তোমালোকে যে ক'লা ৰাতিৰ আকাশত গ্ৰহবোৰ দেখি তৰাবোৰো দেখি একদম একে একে দেখিনে সেইবোৰ?
1: অহ বোলে দেখিছা, সেইটো নাজানে।
3: তুমি বৰ জানা দিয়া, ইমান জনা হলে দৌৰি দৌৰি মামাৰ ঘৰ নোলালাহেঁতেন।
1: কিন্তু আকাশত গ্ৰহবোৰ কেনে দেখি আৰু তৰাবোৰ কেনে দেখি সেইটো জানো দে।
3: জানা যদি কোৱা আকৌ।
1: তৰাবোৰে আকাশত জিকমিক তিৰবিৰ কৰে, গ্ৰহবোৰে কিন্তু জিকমিক নকৰে, সিহঁতে তৰকৈ জ্বলি থাকে।
4: মইনাহঁত, ইমান পৰে আকাশ আমাক অকণি আকাশ দিয়া শীৰ্ষক ৰূপকখনি শুনিলা। ৰূপকখনি ৰচনা আছিল ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ, ৰূপকখনি প্ৰযোজনা চন্দ্ৰিমা শৰ্মাৰ।
5: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
6: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা হয়। বিশেষকৈ বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদে অবৈধ দখল সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধ দখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্ব

0: থকা মন্ত্ৰী বৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনত 2025-26 বিত্তীয় বৰ্ষত 34,99,144 পৰিয়ালৰ জৰীপ কৰা হৈছে বুলি মন্তব্য কৰে। বিৰোধী বিধায়ক তানজিল হুছেইনৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ অনুমোদন দি নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰা হ'ব। অসম চুক্তি ৰূপায়ণ বিভাগৰো দায়িত্ব থকা মন্ত্ৰী বৰাই সত্ৰৰ মাটি বেদখল সন্দৰ্ভতো এইদৰে মন্তব্য আগবঢ়ায়।
1: বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে, অৰেষ্ট ব্লক বেদখল কৰিলে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। NDA চৰকাৰে, গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিচ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্ক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ, আৰু এই কমিটিয়ে 67টা ৰিকমেণ্ডেশ্যন আগবঢ়াইছে। এই 67টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কোনখিনি অকল কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু সেইখিনি চিনাক্ত কৰাৰ পাছত দেখা গ'ল যে ষ্টেট গভৰ্ণমেণ্টৰ ভাগত 40টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন নিজাববীয়াকৈ ইমপ্লিমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আছে।
0: বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান ক্ষেত্ৰৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা বুলি প্ৰকাশ কৰে। ইপিনে জলসম্পদ বিভাগে বৰ্তমানলৈ 4,800 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে সদনত মন্তব্য কৰে। বিধায়ক ভূপেন ৰায়ৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰগোহাঁয়ে কয় যে নিৰ্মাণ কৰা 4,800 কিলোমিটাৰ মথাউৰিৰ বৰ্তমানলৈ প্ৰায় 1,800 কিলোমিটাৰ ওখ আৰু সবলীকৰণ কৰা হৈছে। মথাউৰি মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰায় 3,000 কিলোমিটাৰ বাকী আছে বুলি তেওঁ মন্তব্য কৰে। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা 110 টকা গৃহকৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত আৰু এনে ঘটনাৰ সৈতে নগা সমাজ অথবা চৰকাৰক জড়িত কৰা উচিত নহ'ব বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা বিৰোধী পক্ষৰ নেতা বিধায়ক নুৰুল হুদাৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাটৰ আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰতিবেদন অনুসৰি নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন লোকে গাঁৱলৈ গৈ অঞ্চলটোৰ গাঁও প্ৰধান দুজনৰ হাতত এখনকৈ পত্ৰ প্ৰদান কৰে আৰু প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। দুয়োজন দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দুয়োজন দুৰ্বৃত্ত পলাতক অৱস্থাত আছে। তেওঁ লগতে বৰ্তমান উৰিয়ামঘাটৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু স্বাভাৱিক বুলি মন্তব্য কৰে। তেওঁ কয় যে দুজন দুৰ্বৃত্তৰ এনে কাৰ্যৰ বাবে সমগ্ৰ নাগালেণ্ডবাসী জগৰীয়া নহয়। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেণ্ট নদীৰ ৰেলৱে দলং, লেকুনৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয় ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকৰ লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্য অন্যান্য বিষয়াসকলে সংগ দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেণ্ট নৈৰ বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: আমাৰ এতিয়া যিটো ব্যৱস্থা হৈছে তাত ৰিপেয়াৰিঙৰ কোনো স্কোপ নাই। যিটো খুটা আমাৰ বেকা হৈ গ'ল সেইটো চিধা কৰিবলগীয়া উপায়টো নাই। তাত আমি পুনৰ এটা খুটা বনাব লাগিব, বনাই আমি দলংখন পুনৰ নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যে আমাৰ যিটো লক্ষ্ণৌৰ পৰা টীম আহিছিলে তেওঁলোকে ক'লে যে এইটো ৰিপেয়াৰিং নহ'ব, এইটো পুনৰ বনাব লাগিব আৰু তাতে পাইলিং নহ'ব, তাতে ৱেল ফাউণ্ডেশ্যনে দিব লাগিব। সেইকাৰণে ৱেল ফাউণ্ডেশ্যনৰ কাৰণে অকণমান আমাৰ কামটো ক্ৰিটিকেল হয়, কিন্তু ডিপাৰ্টমেণ্টে ইতিমধ্যে সিদ্ধান্ত লৈছে। তাৰ কাৰণে ছইল টেষ্ট যিখিনি ডিজাইন কৰিব লাগে কৰিছে আৰু যিমান সোনকালে সম্ভৱ হ'ব সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইয়াৰ উপৰিও আমাৰ দিখাৰী নদীখনৰ ব্ৰিজতো অকণমান প্ৰব্লেম হৈছে, সেইখিনিও তেওঁলোকে অলৰেডি ইনস্পেকশ্যন কৰিছে। তাতো যাৱতীয় তেওঁলোকে প্ৰটেকশ্যনৰ কামখিনি তেওঁলোকে কৰিব।
0: আজি বিয়লি ভাগত অহা এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ মালিগাঁও, হাতীগাঁও, বেলতলা, চানমাৰী, বৰাগাঁও আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। কৃত্ৰিম বানৰ ফলত সাধাৰণ লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত উজনি, নামনি তথা মেঘালয়ৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদয় যোজনার অধীন

0: ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000ৰ পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা, আত্মনিয়োজন আৰু আৰ্থসামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদমেলত কালি ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জছৰিংডাং ফাংলৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটকক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংছ গল্ফ কৰ্ছ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ ডি চি বি ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। আত্মনিৰ্ভৰ অসম স্বাৱলম্বনৰ দিশে আমাৰ যাত্ৰা শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই কাৰ্যসূচী উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া প্ৰচেষ্টাত ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত সাংসদ দাসাই ৰাজ্যৰ অৰ্থনৈতিক দিশ শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱ উদ্যমীসকলৰ ভূমিকাক আলোকপাত কৰে। অহা 30 জুলাইলৈ চলিবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ক্ষুদ্ৰ উদ্যমীসকলক ব্যৱসায় বৃদ্ধি আৰু ব্যৱস্থাপনা সংক্ৰান্তীয় কৌশলসমূহৰ বিষয়ে সবিশেষ জ্ঞান প্ৰদান কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
3: প্ৰিয় শ্ৰোতা নমস্কাৰ, আৰম্ভ কৰিছো আজিৰ কৃষি জগত। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা। এই বিষয়ত আলোচনা কৰিবলৈ আমি দুগৰাকী সমল ব্যক্তিক আজি আমন্ত্ৰণ জনাই আনিছো। এগৰাকী হৈছে ডক্টৰ পল্লৱী ডেকা, এখেত আহিছে কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰিৰ পৰা, আৰু এওঁ এগৰাকী কৃষি অৰ্থনীতি বিশেষজ্ঞ। লগতে আছে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ জিলাৰ জুৰি তালুকদাৰ, এখেত উদ্ভিদ ৰোগ বিশেষজ্ঞ।
4: নমস্কাৰ,
3: আপোনালোক দুয়োগৰাকীকে স্বাগতম। এতিয়া আজিৰ যিটো আমাৰ বিষয় বৰ্ষাকালীন মাহজাতীয় শস্য, আমি মাহজাতীয় শস্য বুলি ক'লে আমি যিবিলাক সততে দেখোঁ সেইবিলাক আমি ঠিক আঘোণ মাহত ধান চপোৱাৰ পাছত, আমি পথাৰ শস্য বুলি ক'লে ধান চপোৱাৰ পাছত আমি সততে দেখিবলৈ পাওঁ। কিন্তু এতিয়া বৰ্ষাকালীন বুলি ক'লে, বৰ্ষাকালীন মাহজাতীয় শস্য বুলি ক'লে কোনবিলাক খেতিৰ কথা আপোনালোকে ক'ব?
4: হয়, বর্ষাকালীন অর্থাৎ আমি ইংরাজিত কব গেলে খারিফ সিজন বলে কোয়া হয়। বর্ষাকালীন আমি করবা মাহজাতীয় শস্যর ভিতর হল মাটিমাহ, মগুমাহ, কাউপি অর্থাৎ লেচেরামাহ, তারপর পিজনপি, অরহর আমি বর্ষাকালীন বা শাওনের পর ভাদর মাহর ভিতর আমি করব।
3: এটা এনে ধরনের খেতিবিলাক করবলে গেলে আমি লাভজনক দিকটা

0: কত অকণমান চাব খুজিছোঁ মাজতীয় শস্য খেতিৰ যোগেদি কেনেকৈ কৃষকসকল লাভান্বিত হ'ব পাৰে।
1: হয়, আমি সকলোৱে জানো অসমখন প্ৰধানকৈ ধান খাদ্য বেছিকৈ কৰা হয় অসমত। গতিকে এই ধানৰ উৎপাদনত যিহেতু অসমৰ কৃষকসকল পুৰা সততাৰে লাগি থাকে, তাৰ লগতে মাহজাতীয় শস্যৰ কিছুমান মানে বিশেষ মানে আগবঢ়া দেখা নাযায়। কিন্তু কি হয় কি, আমি কিছুমান ধৰক পদ্ধতি আছে বা কিছুমান আমি উপায় আছে যাৰ থ্ৰুৱেদি আমি কি কৰিব পাৰোঁ, এই খেতিৰ দ্বাৰা আমি আৰ্থিক লাভালাভ হ'ব পাৰোঁ। যেনেকৈ ধৰক কিছুমান অঞ্চলত কি হয়, কুঁহিয়াৰৰ ধৰক অকল কুঁহিয়াৰ খেতিয়ে কৰে, সেই কুঁহিয়াৰ খেতি কৰা জেগাবোৰত যদি কুঁহিয়াৰৰ মাজে মাজে যিটো আমাৰ মিক্স ক্ৰপ বুলি কয় বা গোম ধান কৰে কিছুমানত, সেই গোম ধানৰ মাজে মাজে যদি আমি এই আমাৰ মাহজাতীয় শস্যৰ খেতি কৰোঁ, তেতিয়াহ'লে কি হয়, মাহজাতীয় শস্য কৰিলে মাটিৰ উৰ্বৰতাটো বাঢ়ে আৰু লগতে কি হয়, উৰ্বৰতা বাঢ়াৰ লগে লগে যিটো মানে আমাৰ প্ৰধান মূলত তাত যিটো শস্য কৰা হয় সেই শস্যৰ উৎপাদন বাঢ়ে। তাৰোপৰি কি হয়, অসমৰ কি হয়, বেছিভাগ জেগাতে দেখা যায় কি মানে কি হয়, আমাৰ শালি ধানটোতো কৰেই কিন্তু আহু ধানৰ খেতিও কৰে। যিবিলাক ধৰক বান আক্ৰান্ত এৰিয়া হয় সেইবিলাকত আহু ধান খেতি কৰে। গতিকে আগতীয়াকৈ অহা যিটো আমাৰ বানপানী হয় তাৰ আগতেই যদি আমাৰ এই মাহজাতীয় শস্যৰ খেতি কৰে নহয়, তেতিয়া কি হয়, আমাৰ উৎপাদন এক প্ৰকাৰে বাঢ়ি যায়। তাৰপিছত ছেকেণ্ড কথা হ'ল আমাৰ ধৰক যিবিলাক অঞ্চলত মৰাপাতৰ খেতি কৰে, মৰাপাত ধৰক আমাৰ ফেব্ৰুৱাৰী মাহত আমাৰ কটা হৈয়ে যায়, তাৰপিছত কি হয়, পথাৰবিলাক চন পৰি থাকে। কিন্তু সেইবোৰ জেগাত যদি আমি চন নপৰি পেলাই সেইবোৰ জেগাত যদি আমি এই মাহজাতীয় শস্য কৰোঁ, শস্য কৰিলে কি হয়, সেই মাটিৰ উৰ্বৰতাটো বাঢ়ে, লগতে কি হয়, তাৰ উৎপাদন মাহজাতীয় শস্যৰ উৎপাদনো আমি পাবলৈ সক্ষম হওঁ।
0: এতিয়া মৰাপাতৰ খেতিৰ কথাটো আপুনি কৈছে ফেব্ৰুৱাৰী মাহত মৰাপাতখিনি চপোৱা
1: হয়,
0: গতিকে তাৰ পাছতে সেইখিনি সময়তে মাহজাতীয় শস্য ৰুব পৰা যায়।
1: ঠিক তেনেদৰে আৰু কিছুমান অঞ্চলত কি হয়, আমাৰ সৰিয়হৰ খেতি কৰে বা এনেকুৱা ঘেঁহুৰ খেতি কৰে, সেইবোৰ অঞ্চলতো আমাৰ ফেব্ৰুৱাৰীলৈকে আমাৰ এইবিলাক মানে কি হয়, হাৰ্ভেষ্ট কৰা হৈয়ে যায়। গতিকে সেইবোৰ জেগাতো কি কৰিব পাৰে, আমাৰ মাহজাতীয় শস্য খেতি কৰিব পাৰে আৰু মাহজাতীয় শস্য উঠোৱাৰ পিছতে ধানটো আৰম্ভ কৰিব পাৰে। মানে কি হয়, একেদৰা মাটিতে আমি দুই তিনিটা খেতি একেলগতে কৰি উৎপাদন বৃদ্ধি কৰিব পাৰোঁ।
0: তেনেকে যিটো ক্ষয় ক্ষতিৰ সম্ভাৱনা এটা পৰিপূৰক হিচাপে থাকে, কিবা কাৰণত যদি এবিধ ফচল ভালকে উৎপাদন নহ'ল বা বেছি পানী হ'ল বা খৰাং হ'ল, তেনে ক্ষেত্ৰত এই মাহজাতীয় শস্যখিনি অকণমান পৰিপূৰক হিচাপে কৃষকজনক লাভ দিব পাৰে। আৰু আপুনি ক'লে যে কুঁহিয়াৰ বা গোমধানৰ মাজে মাজে কিছু মাহজাতীয় শস্য কৰিব পাৰে, সেইবিলাক কোনবিলাক মাহজাতীয় শস্য কৰাৰ কথা আপুনি ক'ব?
1: সেইবিলাক মানে আমাৰ যিবিলাক গ্ৰীষ্মকালীন আমাৰ কিছুমান জাত আছে, ধৰক এইবিলাক কি হয়, যিবিলাক আমি মাজত কৰোঁ সেইবিলাক জাতবিলাক আমাৰ কিছু শ্বৰ্ট ডিউৰেশ্যন হ'ব লাগে, যিবিলাকৰ মানে কাৰ্যকালটো খুব কম হয়। ধৰক আপোনাৰ 80-90 দিন বা 75-85 দিন, তেনেকুৱা ধৰণৰ জাত কিছুমান নিৰ্বাচন কৰি ল'ব লাগে। আৰু তেনেকুৱা জাতৰ ভিতৰত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা কেইটামান জাত আছে, যেনেকৈ মাটিমাহৰ ক্ষেত্ৰত আছে KU301, আৰু আছে পণ্ট AU19, আৰু ইয়াৰ উৎপাদন 1.3 কুইণ্টলৰ পৰা 1.6 কুইণ্টল প্ৰতি বিঘা উৎপাদন পাব পাৰি। ঠিক তেনেদৰে যদি মগুমাহ খেতি কৰিবলৈ যায় তেতিয়া K851 আৰু প্ৰতাপ আছে, আৰু তেনেকৈ AAU34, AAU39 এই জাতসমূহ আছে। আৰু এই মগুমাহৰ জাতকেইটাৰ আপোনাৰ কৃষিকাল হৈছে 70-75 দিন, মানে ধৰক মোটামুটি আপোনাৰ 2.5 মাহমানৰ ভিতৰত উঠাব পাৰি। আৰু ইয়াৰ উৎপাদনো আপোনাৰ 1.3 কুইণ্টলৰ পৰা 1.8 কুইণ্টল প্ৰতি বিঘা আশা কৰিব পাৰি। এনেকুৱা যদি আমাৰ কমদিনীয়া যদি মাটিমাহৰ জাত নিৰ্বাচন কৰি লয় তেতিয়া খুব ধুনীয়াকৈ কম দিনৰ ভিতৰতে আপোনাৰ ধান ৰোৱাৰ আগতে শেষ কৰিব পাৰে।
0: এতিয়া আমি ইয়াৰ যিটো কৃষিকাৰ্য সেইফালে আমি আগবাঢ়িম আলোচনাত, কিন্তু তাৰ আগে মই অকণমান আৰ্থিক দিশটোৰ ফালে যাব খুজিছোঁ। আৰ্থিক লাভালাভ কেনেধৰণৰ বা আপোনালোকে কেনে দেখিছে আপোনালোকে যেতিয়া ক্ষেত্ৰভিত্তিক অধ্যয়ন কিছুমানলৈ যায়?
2: হয় বাইদেউ, ইতিমধ্যে ক'লে আমি মাহজাতীয় শস্যৰ পৰা কেনেকুৱা ধৰণৰ উপকাৰিতা পাব পাৰোঁ, মাটিৰ উৰ্বৰতা বঢ়ায় সেইটো, তেনেকৈ আমি ইনডাইৰেক্টলি মানে আমি পোনপটীয়াকৈ নহ'লেও আমি এটা তাৰ পৰা লাভ পাওঁ, বা কাৰণ তাতে আমি একেদৰা মাটিতে যদি আমি মাটিমাহ লগাওঁ নেক্সট আমাৰ তাৰ পিছৰ শস্যটো আমাৰ উৎপাদন বঢ়ায়, তেনেকৈ আমি লাভাম্বিত হ'ব পাৰোঁ। আৰু আমি যদি চাবলৈ যাওঁ পুৰা একদম যদি আমি বিজ্ঞানসন্মতভাৱে কৰোঁ তেতিয়া আমি এহেক্টৰ মাটিত আমি প্ৰায় 35,000-35,000 যদি খৰচ কৰোঁ আমি তাৰে 80,000 60,000

0: তাৰ কাৰণে মই আহ্বান জনাম।
1: হয়, আচলতে এই মাহজাতীয় শস্যবিলাক আমাৰ গোটেই পথাৰখনৰ কাৰণে বন্ধুৰ নিচিনা, আচলতে মাটিৰ উৰ্বৰতাও বৃদ্ধি কৰে আৰু বাকী খেতিবিলাকক হ'বলৈও সুবিধা দিয়ে। আচলতে এতিয়া মাহজাতীয় শস্যত আমাৰ এতিয়া বৰ্ষাকালীন সময়ছোৱাত আমাৰতো বন ভাতৰ সমস্যা বেছিকৈ হয়, সেইবিলাকৰ ক্ষেত্ৰত ৰাসায়নিক কিবা প্ৰয়োগ কৰিব লাগিব নেকি নে জৈৱিকভাৱেও তাৰ কিবা উপায় আছে?
0: জৈৱিকভাৱে মানে কি হয়, আমাৰ ৰাসায়নিকটো আমাৰ যিবিলাক বন মৰা ঔষধ আছে সেইটো আমাৰ ধানত ব্যৱহাৰ কৰেহে, নহ'লে আমি যিবিলাক আমাৰ উইডাৰ আছে উইডাৰ দি পেলাইও বনবাট নিয়ন্ত্ৰণ কৰিব পাৰি। কিন্তু এইটো আৰু কি হয়, আৰু এটা আপোনাৰ এটা উইডিচাইড আছে মানে যিটো ঔষধ বন মৰা ঔষধ, সেইটো যদি আমি গুটিখিনি ছটিয়াৰ আগতে, যেতিয়া হাল বোৱা হয়, হাল বোৱাৰ পিছত আমি গুটিখিনি ছটিয়াৰ আগতে এবাৰ যদি স্প্ৰে মাৰি দিওঁ ন, বনবাট মানে তুলনামূলকভাৱে কম হয়, বহুত কম হয়। এইটো আমাৰ গৱেষণা চলি আছে আৰু আমাৰ দুবাৰ তিনিবাৰমান গৱেষণা কৰা হ'ল, কিন্তু মানে আমি ভাল এটা ফল পাইছোঁ, কিন্তু কৃষক ৰাইজে এতিয়াও গ্ৰহণ কৰা নাই। সেইটো আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহত কিছুমান আমাৰ ডেমনষ্ট্ৰেশ্যন হিচাপে লোৱা হৈছে।
1: এতিয়া আমি যিবিলাক সামগ্ৰীৰ কথা আপোনালোকে উল্লেখ কৰিলে, জৈৱিক সাৰ বা তেনেধৰণৰ, সেইবিলাকতো অনলাইন বজাৰতো আজিকালি পোৱা যায়, কৃষকসকলে নিশ্চয় তাৰ পৰা ল'ব পাৰিব। এতিয়া আহোঁ আমাৰ এই মাহজাতীয় শস্যৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে, বিশেষকৈ বৰ্ষাকালীন মাহজাতীয় শস্য, ইয়াৰ আগবাঢ়িবৰ কাৰণে কৃষকসকলৰ উপযোগী কিবা কিবি আঁচনি আছে নেকি বাৰু?
2: হয়, আছে। ইতিমধ্যে কোৱা হ'ল যে আমি আমাৰ বছৰি আমাৰ ইয়াৰ চাহিদা হ'ল আমাৰ প্ৰায় 30-35 মিলিয়ন টন, কিন্তু আমাৰ উৎপাদন হৈ আছে প্ৰায় 24-27 মিলিয়ন টন। আমাৰ এতিয়াও 4-7 মিলিয়ন টনৰ আমাৰ এটা ব্যৱধান এটা আছে, আৰু তাৰ কাৰণে চৰকাৰে বহুতখিনি আঁচনি লোৱা হৈছে। ইয়াৰ আগতেতো আৰু বেছি আছিলে ইয়াৰ ব্যৱধানটো, এতিয়া আঁচনিসমূহৰ জৰিয়তে ইয়াৰ ব্যৱধানটো বহুত কমিছে। আৰু বৰ্তমান চলি থকা আঁচনিসমূহৰ ভিতৰত এটা আছে প্ৰধানমন্ত্ৰী অন্নদাতা আয় সুৰক্ষা অভিযান, এইটো হৈছে PM ASHA, আৰু ইয়াৰ অধীনত আমাৰ যোনটো ন্যূনতম সমৰ্থন মূল্য, যোনটো আমাৰ মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি কয়, এইটো আমাৰ চৰকাৰে নিৰ্ধাৰিত কৰে। আৰু যদি বজাৰত ন্যূনতম সমৰ্থন মূল্যতকৈ দামটো কম হয়, তেতিয়াহ'লে আমাৰ NAFED বুলি যিটো অৰ্গেনাইজেশ্যন আছে, নেশ্যনেল এগ্ৰিকালচাৰ কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যন অফ ইণ্ডিয়া, আৰু NCCF নেশ্যনেল কোঅপাৰেটিভ কনজিউমাৰ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে কৃষকৰ পৰা MSP ৰেটত আমাৰ ক্ৰয় কৰি লোৱা হয়। তাৰোপৰিও আমাৰ আৰু এটা আঁচনি আছে, মিছন ফৰ আত্মনিৰ্ভৰ ইন পালচেছ, এইটো আমাৰ 5 বছৰৰ কাৰণে এই আঁচনিটো চৰকাৰে গ্ৰহণ কৰিছে। এইটো 2025-26 পৰা আৰম্ভ হৈছে আৰু 2030-31 চনৰ ভিতৰত আমাৰ ভাৰত চৰকাৰে এটা আঁচনি লৈছে যাতে আমাৰ ভাৰতত মাহজাতীয় শস্য উৎপাদনত আত্মনিৰ্ভৰ কৰিব পাৰে। আৰু এই আঁচনিৰ অধীনত আমাৰ বিভিন্ন ধৰণৰ কৃষকৰ প্ৰশিক্ষণ, তাৰপাছত জলসিঞ্চন বা প্ৰচেছিং ইউনিট সংৰক্ষণৰ ব্যৱস্থা আদিৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে। আৰু এই আঁচনিৰ সময়ত আৰু এটা দেশজুৰি 1000টা প্ৰচেছিং ইউনিট স্থাপন কৰা পৰিকল্পনা কৰিছে। তাৰ উপৰিও আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি মিছন অন পালচেছ বুলি আঁচনি এটা আছে, তাৰ জৰিয়তে কৃষকসকলক উন্নত বীজ, তাৰপিছত কৃষি যন্ত্ৰপাতি, প্ৰযুক্তিগত সহায় আদি প্ৰদান কৰা হয়। আৰু এই আঁচনিৰ মূল উদ্দেশ্য হৈছে উৎপাদন আৰু উৎপাদনশীলতাৰ ওপৰত বেছিকৈ বৃদ্ধি কৰা। তাৰ উপৰিও আমাৰ অসম চৰকাৰে আমাৰ জিলা কৃষি বিভাগৰ জৰিয়তে বিভিন্ন ধৰণৰ উন্নত জাত বা প্ৰশিক্ষণ আদি আমাৰ কৃষকসকলে সময়ে সময়ে দি আহিছে। তাৰোপৰি বৰ্তমান আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে আমাৰ IRPPR বুলি এটা অৰ্গেনাইজেশ্যন আছে, এইটো সন্থা হ'ল আমাৰ পালচেছৰ ওপৰতে, মানে মাহজাতীয় শস্যৰ ওপৰত, ইণ্ডিয়ান ইনষ্টিটিউট অফ পালচেছ ৰিচাৰ্চ কানপুৰত আছে। আৰু তাৰ জৰিয়তে আমাৰ প্ৰতি বছৰে আমাৰ কিছুমান ডেমনষ্ট্ৰেশ্যন, প্ৰদৰ্শনীমূলক কিছুমান খেতি আমি কৃষকৰ মাজত কৰি আহিছোঁ। তাৰোপৰি আমি তাৰ ওপৰত সজাগতামূলক কিছুমান প্ৰগ্ৰামো কাৰ্যসূচী ওলাওঁ, লগতে আমি ট্ৰেইনিং কিছুমানো দিয়াওঁ।
1: এই আঁচনিবিলাকে নিশ্চয় আমাৰ কৃষক সমাজক সহায় কৰিব আৰু কৃষকসকলৰ মাজত এক সজাগতাৰ সৃষ্টি কৰিব, যিটো আমি অথনিও আমি আলোচনাটোত উল্লেখ কৰিছোঁ যে এতিয়াও আমদানি কৰিবলগীয়া হয় আৰু বৰ্ষাকালীন এই সময়ছোৱাত মাহজাতীয় শস্য বহুত কৃষকে নকৰে। এতিয়া কথাটো হ'ল যে আমি মাহজাতীয় শস্যখিনি চপোৱাৰ সময়ত, যিহেতু বৰ্ষাকাল, আমাৰ আৰ্দ্ৰতা বেছি হৈ থাকে আৰু আমি সাধাৰণতে দেখোঁ যিবিলাক মাহজাতীয় শস্য আছে বজাৰৰ পৰা আমি অকণমান কমকৈ আনিলেও তাত সোনকালেই

0: লাগে, সেইটো এটা সমস্যা। গতিকে তাতে আকৌ বৰ্ষাকাল, জলবায়ু এনেও অকণমান বেলেগ হৈ থাকে, গতিকে সেই তেনেকুৱা সময়ত সংৰক্ষণৰ কেনেধৰণৰ সমস্যা হয়নো বা কেনেধৰণৰ তাক সমাধান কৰিব পাৰি?
1: হয়, পোকৰ সমস্যাটো যেতিয়া আমি সংৰক্ষণ কৰোঁ খুবেই আহে, অকল মাহজাতীয় শস্য বুলি নহয়, এইটো এটা চব মানে ধানেই হওক বা হেৰিয়ে হওক,
0: সকলো ফচলতে
1: মানে প্ৰধান সমস্যা হয়। আৰু কি হয়, আমাৰ এইখিনি মানে যিখিনি আমি শস্য আমি নেক্সট বছৰৰ কাৰণে ৰাখোঁ, বীজ হিচাপে ৰাখোঁ, সেইখিনি আমি বিশেষকৈ মাহজাতীয় শস্যবিলাক আমি অকণমান কল্ড ষ্টৰেজ মানে অলপ ঠাণ্ডা ৰুম এটাত ৰাখিব লাগে। তাৰপিছত দ্বিতীয়তে আমাৰ কিছুমান বেগ আছে, সেই বেগবোৰত কি কৰিব লাগে, আমাৰ মালাথিয়ান ডাষ্ট বুলি এটা পাউডাৰ আছে, মালাথিয়ান সেই পাউডাৰটো দি থ'ব লাগে। আৰু নহ'লে কি কৰিব পাৰি, সেই এনেকুৱা পাউচ কিনিব পায় আমাৰ ইনচেক্টিচাইড থকা কিছুমান, সেই পাউচবিলাক কি কৰিব লাগে, বেগৰ ভিতৰত ভৰাই ভৰাই থ'ব লাগে, তেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ। আৰু কি হয়, কিছুমান জেগাত মানে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহতো পাল চিড হাব মানে য'ত আমি কি কৰিব পাৰোঁ, এই মাহজাতীয় শস্যবিলাক আমি সংৰক্ষণ কৰাৰ কাৰণে আমাৰ কিছুমান ব্যৱস্থা আছে, আৰু সেইবোৰত আমি কৃষকৰ পৰা আনি পেলাই আমাৰ ষ্ট'ৰেজত আমি ৰাখোঁ, যাৰ যিখিনি আমি আকৌ নেক্সট বছৰৰ কাৰণে আমি কৃষক সমাজতে বিলাই দিব পাৰোঁ, তেনেকৈ কিছুমান আমাৰ তেনেকৈ ব্যৱস্থাপনা আছে। আৰু বিশেষকৈ অসম কৃষক বিশ্ববিদ্যালয়ৰ অধীনত আমাৰ আছে, আমাৰ কামৰূপত আছে এটা পাল চিড হাব, আৰু আপোনাৰ কাছাৰত আছে, তেনেকে আমাৰ 3খনমান তেনেকে পালচি ধাব মানে আছে।
0: এতিয়া আমি বিভিন্ন লাভালাভৰ কথা পাতিছোঁ, আৰ্থিক লাভালাভৰ কথাও পাতিছোঁ, গতিকে স্বাস্থ্যজনিত বা পুষ্টিৰ ফালৰ পৰা যদি আমি লাভালাভৰ কথা পাতোঁ, সেই বিষয়ে কি ক'ব এগৰাকী বিশেষজ্ঞ হিচাপে?
2: হয়, ভাৰতবৰ্ষৰ জনসাধাৰণৰ খাদ্য তালিকাত মাহজাতীয় শস্য এক বিশেষ স্থান দখল কৰি আহিছে, আৰু দেশৰ জনসংখ্যাৰ এক বৃহৎ অংশই নিৰামিষভোজী হোৱাৰ বাবে আমাৰ মানৱ দেহৰ গঠনৰ আৰু বৃদ্ধিৰ বাবে যি আমাৰ প্ৰটিন জাতীয় খাদ্যৰ আমাৰ প্ৰয়োজন হয়, তাৰে বেছি সংখ্যক আমাৰ মাহজাতীয় শস্য পূৰণ কৰি আহিছে। আৰু মানুহৰ আমাৰ খাদ্য তালিকাত স্থান লাভ কৰা বিভিন্ন খাদ্য শস্যৰ ভিতৰত মাহজাতীয় শস্য সৰ্বাধিক প্ৰটিন আমাৰ যোগান ধৰে, বিশেষকৈ শিশু, গৰ্ভৱতী মহিলা আৰু বৃদ্ধসকল, তেওঁলোকৰ বাবে মাহজাতীয় শস্য বেছি উপকাৰী হয়। ইয়াত আমাৰ প্ৰটিনৰ বাহিৰেও আমাৰ ডায়েটেৰী ফাইবাৰ থাকে, কেলছিয়াম থাকে, আইৰণ, মেগনেছিয়াম, ভিটামিন বি কমপ্লেক্স আৰু পটাছিয়াম আদি বহুত গুৰুত্বপূৰ্ণ খনিজ আৰু ভিটামিন থাকে।
1: আৰু কি হয়, আমাৰ যিবিলাক ধান বা গোম ধানে আমি প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, আৰু ধান বা গোম ধানৰ আমাৰ মাহজাতীয় শস্য 3% প্ৰটিন বেছিকৈ পোৱা যায়। তাৰোপৰি কি হয়, আমাৰ যিবিলাক এই মাহজাতীয় শস্যৰ ডাল বা পাত যিবিলাক আমি গৰুৰ বা ছাগলীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ ইয়াত যথেষ্ট পৰিমাণৰ প্ৰটিন থাকে, তাৰোপৰি
0: পশু খাদ্য
1: হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তাৰোপৰি ইয়াক আমি কাভাৰ ক্ৰপ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। কাভাৰ ক্ৰপ মানে ধৰক কি হয়, আমাৰ শস্যডৰাত তাৰমানে কি হয়, আমাৰ এই যিটো বনবাদটো নিয়ন্ত্ৰণ হয় বুলি কৈছোঁ যে সেইটো হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি কি হয়, ই নাইট্ৰজেনৰ পৰিমাণটো বঢ়াই দিয়ে, যাৰ কাৰণে কি হয়, আমাৰ সাৰ প্ৰয়োগৰ পৰিমাণটো কমি যায়। এইকেইটা হ'ল মানে ইয়াৰ সুবিধা।
0: আমাৰ এই অনুষ্ঠানত ভালেখিনি আমি আলোচনা কৰিছোঁ বৰ্ষাকালীন মাহজাতীয় শস্যৰ বিষয়ে। একেবাৰে শেষত কি ক'ব আমাৰ শ্ৰোতাসকলক বা কৃষকসকলক উদ্দেশ্যে?
2: হয়, ইতিমধ্যে আমি যিখিনি কথা আলোচনা কৰিলোঁ, আমি গম পালোঁ যে আমি মাহজাতীয় শস্য কৰিলে অকল পুষ্টিৰ লগতে আমি নিজৰ অৰ্থনীতিও বঢ়াব পাৰোঁ, লগতে আমি মাটিৰ উৰ্বৰতাও বঢ়াব পাৰোঁ। মাটিৰ উৰ্বৰতা বঢ়াবলৈ আমি সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, লগতে আমাৰ
0: কাগজপাত
2: হয় সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ধৰক বাইদেউ ইতিমধ্যে কৈছে যে আমি মূল শস্যটো কৰাৰ আগতে যদি আমি মাহজাতীয় শস্য কৰোঁ, তেতিয়াহ'লে আমাৰ মাটিৰ উৰ্বৰতা বাঢ়ে। আৰু কি হয়, এই শস্যৰ শিপাত ৰাইজবিয়াম নামৰ এবিধ বেক্টেৰিয়া আমাৰ শস্যৰ শিপাত যিটো আমাৰ টেমুনা থাকে তাতে আমাৰ নাইট্ৰজেন সঞ্চয় কৰে, আৰু পাছত জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এই মৌলবিধে আমাৰ মাটিৰ লগত মিহলি হয়, তাৰে মাটিৰ উৰ্বৰতাটো বৃদ্ধি কৰে। তেনে সেই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ বাবে আমাৰ মাটিৰ উৰ্বৰতাটো বাঢ়ে। লগতে কি হয়, এই শিপাই মাহজাতীয় শস্যৰ শিপাবোৰে আমাৰ মাটিৰ কণিকাবোৰ টানকৈ ধৰি ৰাখে, তেনেকৈ আমাৰ মাটি ক্ষয় হোৱাটো সহায় কৰে। লগতে আমাৰ আৰ্দ্ৰতাটো ৰাখে, কাৰণ এইটো ওপৰৰ যিখিনি আমাৰ ডালপাত যিবোৰ গাগছ আছে, সেই গাগছখিনি আমাৰ মাটিৰ দ্বাৰা সংৰক্ষণ

0: কৰি থকাত সহায় কৰে, যাতে বৰষুণৰ পানীৰ পৰা আঘাত নাপায়, মাটিৰ দ্বাৰা নষ্ট নহয়, লগতে যিখিনি মাটি যিখিনি বৰষুণৰ পানী ওপৰত পৰে সেইখিনি আমাৰ তললৈ নিগৰি যোৱাত সহায় হয় আৰু তেনেকৈ আমাৰ মাটিৰ আৰ্দ্ৰতা বাঢ়ে। তাৰোপৰি ইতিমধ্যে বাইদেউ ক'লে যে আমি গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, গছৰ ডালপাত যিবোৰ ৰৈ গ'ল সেইবোৰো আমি গৰু খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, অন্যথা আমি সেইখিনি শুকুৱায়ো পাছত যেতিয়া আমাৰ অভাৱৰ দিন হয়, বাৰিষা দিনত যেতিয়া আমাৰ গৰু খাদ্য পশু খাদ্য হিচাপে পশু খাদ্য পাবলৈ আমাৰ অভাৱ হয়, সেইখিনি টাইমতো আমি ইয়াক সংৰক্ষণ কৰি আমি দিব পাৰোঁ। লগতে আমাৰ গুটি বীজ বা আমি বীজৰ গুড়িখিনি কৰিও আমি তাৰ পুষ্টি মানে হেৰি কৰিব পাৰোঁ, আমি পশুক দিব পাৰোঁ। তেনেকৈ আমি ইয়াৰ উপৰিও আমি যদি খেতি কৰোঁ তাৰে লাভান্বিতটো পামেই, তাৰোপৰি আমি মাটিৰ উৰ্বৰতাও বঢ়াব পাৰিম। সেইকাৰণে কৃষকসকলক আমি অনুৰোধ জনাম যে তেওঁলোকে ভালকৈ বিজ্ঞানসন্মতমতে একদম সুষম হাৰত সাৰ বা ভাল বীজ বা ভাল উৎসৰ পৰা বা প্ৰমাণিত বীজ আনি যদি কৰে তেওঁলোকে নিশ্চয় লাভান্বিত হ'ব। আৰু আমাৰ দেশৰ যিটো এটা ব্যৱধান হৈ আছে আমাৰ প্ৰডাকশ্যন আৰু ডিমাণ্ডৰ মাজত, সেইটো আমাৰ গেপটো কমিব। তেনেকৈ আমাৰ ইনডাইৰেক্টলি ক'ব গ'লে আমাৰ কৃষি অৰ্থনীতি বাঢ়িব, লগতে আমাৰ খাদ্য সুৰক্ষাটো বাঢ়িব।
1: ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভালেখিনি আলোচনা কৰা হ'ল আৰু আমি আপোনালোকে উল্লেখ কৰিছে আলোচনাটো যে এতিয়াও মাহজাতীয় শস্য আমাৰ আমদানি কৰা হয় বিভিন্ন দেশৰ পৰা, গতিকে আমি যদি সেই ক্ষেত্ৰত যদি আগবাঢ়ো, কৃষকসকল যদি আগবাঢ়ে আৰু দেশৰ অৰ্থনীতিলৈও তেওঁলোকে বৰঙণি আগবঢ়াব পাৰিব। গতিকে এই কৃষি কাৰ্যৰ জৰিয়তে যে তেওঁলোকে আচলতে ৰাষ্ট্ৰৰ হিতৰ কাৰণে সেৱা আগবঢ়াইছে, দেশ সেৱা কৰিছে, সেই দিশটোৰ প্ৰতি যদি অলপ মন দিয়ে, লগতে বৰ্ষাকালীন মাহজাতীয় শস্য যদি আগবঢ়ায় আপোনালোকে কোৱাৰ দৰে, তেতিয়াহ'লে তেওঁলোক নিজেও আৰ্থিকভাৱে আগতকৈ ভালেখিনি লাভান্বিত হ'ব। আজি আপোনালোক দুয়োগৰাকী আহি এইখিনি সময় দিলে, গতিকে দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ।
2: ধন্যবাদ। বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা আজিৰ কৃষি জগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। আলোচনাটিৰ আগ ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। কৃষি জগত অনুষ্ঠানটি শুনিলে।
3: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
4: এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, ৰচনা কেশৱ মহন্তৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। বিধানসভা অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। ৰাজ্যৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাৰে সামৰি লৈছে বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দেহিঙীয়া আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ অবৈধ দখল সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্ৰদেশ

0: নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধভাৱে দখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী শ্ৰী বৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনত 2025-26 বিত্তীয় বৰ্ষত 34,99,144 পৰিয়ালৰ জৰীপ কৰা হৈছে বুলি জানিবলৈ দিয়ে। বিৰোধী বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ অনুমোদন দি নিৰ্মাণ কাৰ্য শীঘ্ৰেই আৰম্ভ কৰা হ'ব। বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে উত্থাপন কৰা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই অসম চুক্তি ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে মুঠ 67 পৰামৰ্শ আগবঢ়োৱা বুলি জানিবলৈ দিয়ে।
1: বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে, ফৰেষ্ট ব্লক বেদখল কৰিলে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। NDA চৰকাৰে, গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্ক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ, আৰু এই কমিটিয়ে 67 ৰিকমেণ্ডেশ্যন আগবঢ়াইছিল। এই 67 ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কোনখিনি অকল কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু সেইখিনি চিনাক্ত কৰাৰ পাছত দেখা গ'ল যে ষ্টেট গভৰ্ণমেণ্টৰ ভাগত 40 তেনেধৰণৰ ৰিকমেণ্ডেশ্যন নিজাববীয়াকৈ ইমপ্লিমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আছে।
0: বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান ক্ষেত্ৰৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা বুলিও প্ৰকাশ কৰে। ইপিনে জলসম্পদ বিভাগে বৰ্তমানলৈ 4,800 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে সদনত মন্তব্য কৰে। বিধায়ক ভূপেন ৰায়ৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰগোহাঁয়ে কয় যে নিৰ্মাণ কৰা 4,800 কিলোমিটাৰ মথাউৰি বৰ্তমানলৈ প্ৰায় 1,800 কিলোমিটাৰ ওখ আৰু সবলীকৰণ কৰা হৈছে। মথাউৰি মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰায় 3,000 কিলোমিটাৰ বাকী আছে বুলি তেওঁ জানিবলৈ দিয়ে। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা 110 টকা গৃহকৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত আৰু এনে ঘটনাৰ সৈতে নগা সমাজ অথবা চৰকাৰক জড়িত কৰা উচিত নহ'ব বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা বিৰোধী পক্ষৰ নেতা বিধায়ক নুৰুল হুদাৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাটৰ আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰতিবেদন অনুসৰি নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন লোকে গাঁৱলৈ গৈ অঞ্চলটোৰ গাঁওপ্ৰধান দুজনৰ হাতত এখনকৈ পত্ৰ প্ৰদান কৰে আৰু প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। দুয়োজন দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দুয়োজন দুৰ্বৃত্ত পলাতক অৱস্থাত আছে। তেওঁ লগতে বৰ্তমান উৰিয়ামঘাটৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু স্বাভাৱিক বুলি মন্তব্য কৰে। তেওঁ কয় যে দুজন দুৰ্বৃত্তৰ এনে কাৰ্যৰ বাবে সমগ্ৰ নাগালেণ্ডবাসী জগৰীয়া নহয়। অসমত মুঠ 27,58,757 হেক্টৰ কৃষিভূমি আছে আৰু ইয়াৰে 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে। বিধানসভাত আজি বিধায়ক বেবী বেগমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত মুঠ 3,510 জলসিঞ্চন আঁচনি আছে আৰু 2025-26 বিত্তীয় বৰ্ষত মেৰামতি শিতানৰ অধীনত 392 আঁচনি পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকী থকা আঁচনিসমূহ পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে ৰাজ্যত পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কৃষি লোকপিয়ল অনুসৰি ৰাজ্যত 27,41,711 কৃষক পৰিয়াল আছে। তেওঁ কয় যে ইয়াৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা হৈছে 13,02,240 আৰু প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত বৰ্তমানলৈকে 18,59,524 কৃষকক তালিকাভুক্ত কৰা হৈছে। চলিত বৰ্ষৰ নৱেম্বৰ পৰ্যন্ত কমেও 8,00,000 কৃষকৰ পঞ্জীয়নকে ধৰি অহা 5 বছৰত প্ৰায় 40,00,000 কৃষকক পঞ্জীয়ন তথা কৃষক পৰিচয় পত্ৰ প্ৰদানৰ লক্ষ্য লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেচন হৈছে, যোৱাকালি প্ৰায় 6,500 হৈছে। আমি এনেকৈ 5,000ৰ এভাৰেজত যোৱা 10 দিন ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেচন কৰি আছো। কৃষকৰ ৰেজিষ্ট্ৰেচন যদি নাথাকে, অনা

0: অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, গছৰ পুলি নাপাব, সাৰ নাপাব, মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ আইডি থকা ব্যক্তিয়েহে চৰকাৰী সাহায্য সা সুবিধা পাব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এটা মিছন মোডত লৈছো। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছো 7 লাখ 8 লাখ পাওঁ নেকি, তাৰ পাছত আমি বন্ধ নকৰো, পূৰ্ণ গতিত চলি থাকিব।
1: ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ DCB ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই

0: শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই কাৰ্যসূচী উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া প্ৰচেষ্টাত ৰূপায়ণ কৰা হৈছে। কোকৰাঝাৰ জিলাৰ বিন্নেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত উদ্যমিতা বিকাশ কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, মহাবিদ্যালয়খনৰ অধ্যক্ষ অধ্যাপক কমল কুমাৰ ব্ৰহ্ম আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সঞ্চালক প্ৰধান কিশোৰ গুপ্তা উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে হিতাধিকাৰীসকলক এই প্ৰশিক্ষণৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি উদ্যমিতা সম্পৰ্কীয় দক্ষতা আহৰণ কৰিবলৈ আৰু স্বনিয়োজনৰ জৰিয়তে বহনক্ষম জীৱন ধাৰণৰ সুযোগ সৃষ্টি কৰিবলৈ উৎসাহিত কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধবস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নৈৰ ৰেলৱে দলং, লেকুনৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সংগ দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময় প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: আমাৰ এতিয়া যিটো ব্যৱস্থা হৈছে তাত ৰিপেয়াৰিঙৰ কোনো স্কোপ নাই। যিটো খুঁটা আমাৰ বেকা হৈ গ'ল সেইটো চিধা কৰিবলগীয়া উপায়টো নাই। তাত আমি পুনৰ এটা খুঁটা বনাব লাগিব। বনাই আমি দলংখন পুনৰ নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যে আমাৰ যিটো লক্ষ্ণৌৰ পৰা টীম আহিছিলে তেওঁলোকে ক'লে যে এইটো ৰিপেয়াৰিং নহ'ব, এইটো পুনৰ বনাব লাগিব আৰু তাতে পাইলিং নহ'ব, তাতে ৱেল ফাউণ্ডেশ্যনে দিব লাগিব। সেইকাৰণে ৱেল ফাউণ্ডেশ্যনৰ কাৰণে অকণমান আমাৰ কামটো ক্ৰিটিকেল হয়। কিন্তু ডিপাৰ্টমেণ্টে ইতিমধ্যে সিদ্ধান্ত লৈছে, তাৰ কাৰণে ছইল টেষ্ট যিখিনি ডিজাইন কৰিব লাগে কৰিছে আৰু যিমান সোনকালে সম্ভৱ হ'ব সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছে।
1: প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000ৰ পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা, আত্মনিয়োজন তথা আৰ্থ সামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰে। জিলা আয়ুক্ত অনামিকা তিৱাৰীকে ধৰি অন্যান্য বিষয়াসকলে প্ৰদৰ্শনী পৰিদৰ্শন কৰি মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ মানৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে মহিলাসকলৰ এনে উদ্যোগ অধিক সম্প্ৰসাৰিত কৰি বজাৰমুখী কৰাৰ বাবে উৎসাহিত কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। গ্ৰাম্য জীৱিকা বৃদ্ধি, নিয়োগ নিশ্চিত বৃদ্ধি আৰু বিকশিত অসম গঢ়াৰ লগতে এই আঁচনিখন সুচাৰুৰূপে বাস্তৱায়িত কৰিবলৈ ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে এখন গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
0: ধন্যবাদ পুলক। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদমেলত কালি ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জছৰিংডাও ফংলৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংচু গল্ফ কোৰ্ছ আৰু জাতিংগাৰ দৰে পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব।

ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগক শক্তিশালী কৰি তোলা হ'ব বুলি আশা কৰা হৈছে। আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ মালিগাঁও, হাতীগাঁও, বেলতলা, চানমাৰী, বৰাগাঁও আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। কৃত্ৰিম বানৰ ফলত সাধাৰণ লোকসকল যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত উজনি নামনি তথা মেঘালয়ৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈছে। বিশ্বনাথ জিলাৰ বিহালী অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত বুজ ল'বলৈ অসম আৰক্ষীৰ আইন শৃংখলাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং ঘটনাস্থলীত উপস্থিত হয়। শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ অঞ্চলটো নিৰাপত্তা ব্যৱস্থাৰ সবিশেষ পৰ্যালোচনা কৰে। দবা খেলুৱৈ অভিভাৱক ফৰাম গুৱাহাটীৰ উদ্যোগত আজিৰে পৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত অষ্টম বাৰ্ষিক আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনত দেশৰ ভিন্ন প্ৰান্তৰ 423গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত অসমৰ অভ্ৰজ্যোতি নাথ, ধ্ৰুপদ কাশ্যপ আৰু তন্ময় ৰাজবংশীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ ভাৰতীয় সময় অনুসৰি কাইলৈ মাজনিশাৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ নিশা ডেৰ বজাত বোষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে পাৰাগুৱেক আৰু মৰক্কোৱে কানাডাক পৰাস্ত কৰিছিল। আন তিনিখন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়াম, নৰৱে ইংলেণ্ড আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ মুখামুখি হ'ব। বিধানসভা অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। ৰাজ্যৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে

0: 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানে।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in-ত নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: কীৰ্তিকমল ভূঞা ৰচিত বৃন্দকান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হৈছে। দেশত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা 262ৰ পৰা 178লৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত যাত্ৰী সুবিধা আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। EPF-ই অহা 15 জুলাইৰ ভিতৰত প্ৰায় 34 কোটি EPF একাউণ্টত 8.25% সুদ জমা কৰাৰ কাম সম্পূৰ্ণ কৰিব আৰু ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হৈছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত সেতুবন্ধন কৰা প্ৰৱাসী ভাৰতীয়সকলক গুৰুত্ব দি অৰ্থনৈতিক আৰু কৌশলগত সংহতিৰ সূচনা কৰাই হৈছে এই ভ্ৰমণৰ মূল উদ্দেশ্য। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত মেলবৰ্ণৰ বিশিষ্ট ফাৰ্মাচিষ্ট, স্বাস্থ্যসেৱা কৰ্মী তথা মেম্বাৰ অব দ্য অৰ্ডাৰ অব অষ্ট্ৰেলিয়া সন্মানেৰে বিভূষিত শ্ৰী দীপক সাংভিয়ে কয় যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সম্পৰ্কৰ এটা পৰিৱৰ্তনশীল নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰত অষ্ট্ৰেলিয়া অংশীদাৰিত্বৰ গাঁথনিগত কাঠামোত প্ৰৱাসী ভাৰতীয়সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাংভিয়ে উল্লেখ কৰে যে বৰ্তমান মেলবৰ্ণত এই অঞ্চলটোৰ ভিতৰতে সৰ্বাধিক ভাৰতীয় লোক আছে। প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিয়ে ভাৰতীয় সম্প্ৰদায়ৰ ৰাজহুৱা পৰিচয়ক মৌলিকভাৱে উন্নত কৰিছে। দেশৰ বিভিন্ন অংশত যোৱা কিছুদিনত ভাল বৰষুণ হৈছে আৰু ইয়াৰ ফলত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা 262ৰ পৰা 178লৈ হ্ৰাস পোৱা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এল নিনোৰ সম্ভাৱ্য প্ৰভাৱ সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত

0: অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে জুনত স্বাভাৱিকতকৈ 33% কম বৰষুণ হোৱাৰ কথা পোহৰলৈ আহিছিল যদিও জুলাইত বৰষুণৰ ঘাটিৰ পৰিমাণ 24% হ্ৰাস পাইছে।
1: जुलाई की अच्छी बारिश से बोनी की संभावनाएं बढ़ गई है, अब बोनी और तेजी से होगी। कल तक 350,85,000 हेक्टर में बोनी हुई है। मानसून में देरी के कारण तुअर, सोयाबीन और कपास पर थोड़ा प्रतिकूल बोनी पर प्रभाव पड़ा है। अब किसानों को यह सलाह दी जा रही है कि इनकी जगह मक्का, बाजरा और मूंग जैसी फसल जो कम समय में आ जाती है उनकी बुआई को प्राथमिकता दें।
0: শ্ৰী চৌহানে কয় যে কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, ৰাজস্থান, কৰ্ণাটক, বিহাৰ, ঝাৰখণ্ড, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাব, পশ্চিমবংগ আৰু উৰিষ্যাৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আহিছে। জুলাইত আৰু বৰষুণ হ'ব বুলি আস্থা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত খাৰিফ শস্যৰ ৰোপণৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব। তেওঁ কয় যে বৰ্তমানলৈকে প্ৰায় 350,00,000 হেক্টৰ এলেকাত খাৰিফ শস্য ৰোপণ কৰা হৈছে আৰু এই পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত প্ৰায় 91,00,000 হেক্টৰ কম। শ্ৰীচৌহানে কয় যে খেতিয়কসকলক বৰষুণ হোৱা বিলম্বৰ ফলত পৰিব পৰা বিৰূপ প্ৰভাৱ কম কৰাৰ উদ্দেশ্যে গোমধান, বাজৰা আৰু মগুৰ দৰে কম পানীৰ আৱশ্যক হোৱা আৰু কম দিনতে চপাব পৰা শস্যৰ খেতি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত যাত্ৰীৰ সুবিধা, সুৰক্ষা ব্যৱস্থা আৰু ইমিগ্ৰেচন অৰ্থাৎ আপ্ৰৱাসন প্ৰণালীৰ পৰ্যালোচনা কৰে। বৈঠকত শ্ৰীশ্বাহে সকলো বিমানবন্দৰত স্বয়ংক্ৰিয় এক্সৰে ট্ৰে ৰিটাৰ্ণ প্ৰণালী স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে নতুন বিমানবন্দৰসমূহত এই প্ৰণালী স্থাপনৰ বাবে যথোচিত মান নিৰ্ধাৰণ কৰা উচিত। তেওঁ লগতে যাত্ৰী আহ যাহ আৰু অসামৰিক বিমান পৰিবহণ সুৰক্ষা ব্যুৰৰ সুৰক্ষা মান অনুযায়ী বৰ্তমান উন্নয়নৰ কাম চলি থকা 21টা আৰু বাকী থকা 41টা বিমানবন্দৰক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে লগতে 16টা গুৰুত্বপূৰ্ণ বিমানবন্দৰত উপলব্ধ বেগেজ ড্ৰপ সুবিধা অধিক যাত্ৰী আহ যাহ কৰা অন্য বিমানবন্দৰলৈ সম্প্ৰসাৰিত কৰিবলৈ নিৰ্দেশ দিয়ে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ উৰিষ্যাৰ ভুৱনেশ্বৰলৈ যাব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰস্থিত উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি সমুদ্ৰৰ মৎস্য পালনৰ বাবে প্ৰাধিকৰণ পত্ৰ জাৰি কৰা শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে উৰিষ্যাৰ গভীৰ সমুদ্ৰত মাছ ধৰাৰ নথিও মুকলি কৰিব। পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত ৰাষ্ট্ৰীয় বিজ্ঞান, শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ পঞ্চদশ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা ইপিএফঅই অহা 15 জুলাইৰ ভিতৰত প্ৰায় 34 কোটি ইপিএফ একাউণ্টত 2025-26 বিত্তীয় বৰ্ষৰ বাবে 8.25% সুদ জমা কৰাৰ কাম সম্পূৰ্ণ কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়ে প্ৰকাশ কৰা মতে নতুন কেন্দ্ৰীভূত তথা প্ৰযুক্তি আধাৰিত সেৱা ব্যৱস্থাৰে উপভোক্তাৰ একাউণ্টত 1,44,000 কোটিৰো অধিক টকা জমা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সকলো উপভোক্তাৰ তথ্য পুৰণি বিকেন্দ্ৰীভূত পৰিকাঠামোৰ পৰা নতুন কেন্দ্ৰীভূত তথ্য ভাণ্ডাৰলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। নতুন ব্যৱস্থাৰ অধীনত কৰ্মচাৰী ভৱিষ্যনিধিৰ সদস্যসকলে একীকৃত সদস্য পৰ্টেলৰ সুবিধা লাভ কৰিব আৰু তেওঁলোকে একে ঠাইতে সদস্য পদৰ সবিশেষ, ভৱিষ্যনিধিত জমা থকা ধনৰ পৰিমাণ, দাবীৰ স্থিতি, পেঞ্চন সেৱা তথ্য আৰু লাভ কৰিবলগীয়া উপকাৰৰ বিষয়ে জানিব পাৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন ব্যৱস্থাত দাবীৰ স্বয়ংক্ৰিয় প্ৰাক সত্যাসত্য নিৰূপণৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত ধন উলিওৱাৰ অনুৰোধ কৰ্মচাৰী ভৱিষ্যনিধি কাৰ্যালয় পোৱাৰ পূৰ্বেই প্ৰণালীয়ে যোগ্যতা নিৰূপণ আৰু কৰ্মচাৰী পৰিচয় নিশ্চিত কৰি সদস্যসকলক অৱগত কৰিব। এই ব্যৱস্থাই দাবী প্ৰত্যাখ্যানৰ ঘটনা হ্ৰাস কৰিব আৰু প্ৰথমবাৰে দাবী গ্ৰহণৰ হাৰ বৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে। ইৰাণৰ সৈতে হোৱা সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অন্ত পৰা বুলি উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে তেওঁ তেহৰাণৰ সৈতে জড়িত হবলৈ বিচৰা নাছিল। তুৰ্কীৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে এই বক্তব্য প্ৰকাশ কৰে। ইফালে ইৰাণে এই বিষয়ে পোনপটীয়াকৈ কোনো কথা প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত স্বাক্ষৰিত অন্তৰ্বৰ্তীকালীন যুদ্ধবিৰতি চুক্তিখন প্ৰথম পৰ্যায়ত 60 দিনৰ বাবে আছিল যদিও কাটাৰত পৰোক্ষ আলোচনাৰ কোনো অগ্ৰগতিৰ ইংগিত বহন নকৰাকৈ সমাপ্ত হয় আৰু কালি আমেৰিকাৰ সেনাই ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ইৰাণে হৰমুজগান প্ৰদেশ আৰু বন্দৰ চহৰ মা চহৰত আমেৰিকাৰ আক্ৰমণৰ পাছতেই আমেৰিকাৰ সামৰিক ঘাটিসমূহত প্ৰতিশোধমূলক আক্ৰমণ চলাইছিল। ইৰাণৰ সংবাদ মাধ্যমৰ অনুসৰি ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰৰ নৌসেনা আৰু বায়ুসেনা বাহিনীয়ে যৌথভাৱে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ আক্ৰমণৰ জৰিয়তে আমেৰিকাৰ 85টা সামৰিক ঘাটি লক্ষ্য কৰি লৈছিল। আমেৰিকাই শেহতীয়া

0: কৈ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা বাণিজ্যিক জাহাজত আক্ৰমণ কৰাৰ বাবে ইৰাণৰ 80টাকৈ স্থানত বিমান আক্ৰমণ চলায়। আমেৰিকাৰ চেণ্ট্ৰেল কামাণ্ডৰ মতে এই আক্ৰমণত ইৰাণৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী, নিয়ন্ত্ৰণ কক্ষ, ৰাডাৰ প্ৰণালীকে ধৰি হৰমুজ প্ৰণালীৰ আশে পাশে IRGC-ৰ 60টা ঘাটি লক্ষ্য কৰি লোৱা হৈছিল। আমেৰিকাৰ মতে ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচল ব্যৱস্থা দুৰ্বল কৰাই আছিল এই আক্ৰমণৰ মূল লক্ষ্য। ইয়াৰ উপৰিও তেহৰাণে অসামৰিক বাণিজ্যিক জাহাজক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি নতুন দিল্লীত আফগানিস্তানৰ কৃষি, জলসিঞ্চন আৰু পশুধন মন্ত্ৰী মৌলবী আতাউল্লা উমাৰী সাক্ষাৎ কৰে। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে আলোচনাত আফগান জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বৰ্তমানৰ সহযোগিতাকে ধৰি ভাৰত আফগানিস্তান দ্বিপাক্ষিক সম্পৰ্কক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি কুৱেইটৰ যুৱৰাজ শ্বেখ সবাহ অল খালিদ অল সবাহক সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বৈঠকত যুৱৰাজগৰাকীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ডঃ জয়শংকৰৰ লগতে ভাৰত আৰু কুৱেইটৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাক আগুৱাই নিয়াৰ প্ৰতি প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে যুৱৰাজগৰাকীক শলাগ লয়। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্স শুকুৰবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 1:30 বজাত আৰম্ভ হ'ব। স্পেইন শনিবাৰে নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। একেদৰে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰা নৰৱে অহা দেওবাৰে ইংলেণ্ডৰ আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি সোমোৱাকৈ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হৈছে। দেশত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা 262ৰ পৰা 178লৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত যাত্ৰীৰ সুবিধা আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। EPFOই অহা 15 জুলাইৰ ভিতৰত প্ৰায় 34 কোটি EPF একাউণ্টত 8.25% সুদ জমা কৰাৰ কথা কৰাৰ কাম সম্পূৰ্ণ কৰিব। আৰু ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00 বজাত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো আকৌ শুনোৱা হওক। আজিৰ এই অনুষ্ঠানটিত প্ৰথমে শুনাবলৈ লৈছো পাহাৰী দাসৰ কণ্ঠৰে টিকিট, গীতৰ কথা অপূৰ্ব বেজবৰুৱাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

আকৌ শুনোৱা অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে অনিমা তালুকদাৰ কণ্ঠৰ গীত, গীতৰ ৰচনা মানিক দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

সেয়া আছিল অনিমা তালুকদাৰ। আকৌ শুনা হওক, অনুষ্ঠানটি ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে পাহাৰী দাস, বীৰেন্দ্ৰনাথ দত্ত আৰু অনিমা তালুকদাৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল ক্ৰমে অপূৰ্ব বেজবৰুৱা, বীৰেন্দ্ৰনাথ দত্ত আৰু মানিক দাসৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক বাৰ্চিং আমচি আৰু সংগীসকলৰ কণ্ঠৰ তিৱা গীত।

0: ইমান পৰে পূবালীৰ সুৰ অনুষ্ঠানত বৰসিং আমচি আৰু সংগীসকলৰ কণ্ঠৰ তিৱা গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী ৰঞ্জিত কটকী। শিল্পী প্ৰথমে গাবলৈ লোৱা গীতৰ কথা দিনেশ বৈশ্যৰ।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। এইবাৰ এয়া ৰঞ্জিত কটকীৰ কণ্ঠত কীৰ্তিকমল ভূঞা ৰচিত এটি গীত।

আধুনিকীত অনুষ্ঠানটি শুনিলে আজিৰ শিল্পী আছিল ৰঞ্জিত কটকী। গীতৰ কথা আছিল ক্ৰমে দিনেশ বৈশ্য, কীৰ্তিকমল ভূঞা আৰু কেশৱ দত্তৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই মুখ্য বাতৰি।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰম নিশাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰা হয়। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ প্ৰতিটো পৰিয়ালৰ পৰা কৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসমত মুঠ 27,58,757 হেক্টৰ কৃষিভূমিৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই আজি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আম্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী আম্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হয়। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি ক্ষয়ক্ষতিৰ বুজ লয়। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰবাৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। দবা খেলুৱৈ অভিভাৱক ফৰাম গুৱাহাটীৰ উদ্যোগত আজিৰ পৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত অষ্টম বাৰ্ষিক আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেল খেলসমূহ ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে মাজনিশাৰ পৰা অনুষ্ঠিত হ'ব। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: আজিৰ ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন উদয় ভানুৰ চৰিত্ৰ। ভাৰতীয় সাহিত্য জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মান তথা স্বীকৃতি জ্ঞানপীঠ বঁটা বিজয়িনী, আন্তঃৰাষ্ট্ৰীয় প্ৰিন্স ক্লজ পুৰস্কাৰ, ভাৰত নিৰ্মাণ পুৰস্কাৰ, ভাৰতীয় সাহিত্য একাডেমী পুৰস্কাৰকে প্ৰমুখ্য কৰি অলেখ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰেৰে বিৰল প্ৰতিভাৰ চানেকি দাঙি ধৰা প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস উদয় ভানুৰ চৰিত্ৰৰ আধাৰত নাটখনিৰ নাট্যৰূপ দিছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰখ্যাত প্ৰযোজক পৰিচালক ব্ৰজেন বৰাই। নাটখনিৰ প্ৰতিটো খণ্ডৰে অনাতাঁৰ অভিযোজনা, পৰিচালনা তথা প্ৰযোজনা

0: স্বপ্নীল ক্রিয়েশনৰ বেনাৰত ব্ৰজেন বৰাৰ। এয়া উদয়ভানুৰ চৰিত্ৰৰ দ্বাদশ খণ্ড।
1: উদয়দা, তুমি সঁচাকৈ কৈছানে?
2: মাধৱীলতা, মই তোমাক কথা দিছো, মই মদ এৰিবলৈ যত্ন কৰিম। তুমি ফৰাচী ছবিখন লৈ আহিবা, মই সেইখন ছবিৰ পৰা প্ৰেৰণা লৈ তুমি কোৱা ছবিখন নিশ্চয় আঁকিব পাৰিম। এতিয়া মোৰ ভাৱ হৈছে, মই বিভিন্ন বিষয়বস্তুৰ ওপৰত, বিভিন্ন ভাৱাবেগৰ ওপৰত বিভিন্ন শৈলীৰ ছবি আঁকিব পাৰিম।
1: মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।
3: মাধৱীলতা,
1: কওক দাদা।
3: যিকোনো উপায়েৰে উদয়ভানুৰ জীৱন ৰক্ষা কৰি তাক প্ৰতিষ্ঠিত কৰিবৰ বাবে মই এক প্ৰকাৰ ব্যাকুল হৈ পৰিছিলোঁ। তুমি হঠাতে আবিৰ্ভাৱ হৈ সেই কামটো ইমান সহজ কৰি তুলিবা, সেয়া মোৰ সপোনৰ অগোচৰ আছিল।
1: ক্ৰেডিট কেৱল মই ল'লে ভুল হ'ব। আপোনাৰ পৰা উদয়ভানু সম্পৰ্কত ইমানবোৰ তথ্য নোপোৱা হ'লে মই চাগৈ উদয়ভানুক পৰিৱৰ্তন কৰাটো দূৰৰে কথা, কাশী চাপিব নোৱাৰিলোহেঁতেন।
3: মাধৱীলতা, এইখিনিতে তোমাক এষাৰ কথা শুধৰাই নথলে মই কিন্তু ভুল কৰা হ'ব।
1: কওকচোন।
3: উদয়ভানুৰ পজিটিভ দিশলৈ আমি যি পৰিৱৰ্তন দেখিছোঁ তাক কিন্তু আমি চিৰস্থায়ী কৰিবলৈ হ'লে এটা কথাত খুবেই সতৰ্ক হ'ব লাগিব। কথাটো হ'ল, তেওঁ যাতে কোনো ধৰণৰ আঘাত নেপায়। আত্মসন্মানবোধটো শিল্পীৰ কাৰণে এক প্ৰকাৰৰ জন্মস্বত্ব সদৃশ।
1: মই সম্পূৰ্ণ সজাগ হৈ থাকিম দাদা, যাতে উদয়ভানুৱে এতিয়াৰ পৰা কোনো ধৰণৰ হীনমন্যতাত নভোগে আৰু কোনেও যাতে তেওঁৰ আত্মসন্মানত আঘাত হানিব নোৱাৰে।
3: মাধৱীলতা, শুনিবলৈ বেয়া শুনি, কিন্তু মনত ৰাখিবা, উদয়ভানু এতিয়াও মানসিক ৰোগমুক্ত নহয়।
1: মানসিক ৰোগ?
3: ইয়েছ, চলিত অৰ্থত উদয়ভানু পাগল নহয় সঁচা, কিন্তু যিহেতু ইতিমধ্যে সমাজৰ ৰূঢ় বাস্তৱৰ লগত কম্প্ৰমাইজ নকৰা শিল্পী, শ্বেক্সপিয়াৰৰ মহান ক্ৰিয়েশ্যনৰ দৰে টু বি অৰ নট টু বি হাবুডুবু খোৱা শিল্পী, সাধাৰণ মানুহৰ মনতকৈ উদয়ৰ মন খুব বেছি মাৰ্কুৰিয়েল। এনেকুৱা অত্যাধিক আৱেগিক জংগম মনৰ বাবে মনৰ চিকিৎসকসকলে বহু ধৰণৰ উপায়ৰ সৃষ্টি কৰিছে। তেওঁলোকে সেয়ে চাইকো এনালাইচিছৰ কথা কয়, যিটো মই ভাবোঁ উদয়ৰ ক্ষেত্ৰত খুবেই প্ৰয়োজন আছে।
2: চাইকো এনালাইচিছ, চাইকো এনালাইচিছ মোৰ। মই জানো, গৱেষণাৰ বাবে অনৰবৰতে ডাঙৰ ডাঙৰ কিতাপৰ মাজত ডুব গৈ থকা অৰবিন্দই মোৰ সম্পৰ্কত এনেকুৱা কথাই ক'ব, কাৰণ তেওঁ মোৰ অত্যন্ত শুভাকাংক্ষী। তেওঁ নিশ্চয় তোমাক হাৱাৰ্ড জনছৰ উদ্ধৃতি দি কৈছিল, টু ৰিচিভ এলকোহল ফ্ৰম হিজ ৱাইফ, পাৰহাপছ বাই হাৰ আনকনচিয়াছ কনভিয়েন্স, উড দেন চিম্বলিকেলি ৰেপ্ৰেজেণ্ট টু হিম বিং ফেথ এট হিজ মাদাৰ্ছ ব্ৰেষ্ট। It would recreate for him secure and contented situation of his early infancy, which, overprotective as he has always been, he prefers to the hazards and disappointments of real life being lived an adult life.
1: Exactly. Howard Junsor ei kotha kini Aurobindo dai muk koisil boli apuni keneke janile?
2: সম্ভৱ ছিক্স চেন্স,
1: ছিক্স চেন্স,
2: সম্ভৱ ইনটিউশ্যন, যিকোনো এটা হ'ব পাৰে, আই ডোণ্ট ন'। সম্ভাব্য শিল্পীৰ প্ৰতি সৰ্বসাধাৰণ মানুহেই হওক বা বুদ্ধিজীৱীয়ে হওক, যিটো ধাৰণা যে শিল্পী এবনৰ্মেল, কিন্তু ভালকৈ যদি শিল্পীৰ চৰিত্ৰক বিশ্লেষণ কৰা যায় দেখা যাব শিল্পী আন দহজন মানুহতকৈ বেলেগ নহয়। কিন্তু শিল্পীক

0: শ্ৰেণী বিভাগ কৰি সুকীয়া স্থানত ৰখাসকলে পাহৰি যায় যে আৱাৰ ড্ৰিমছ আৰ ষ্টাৰ্ছ ইয়াত উই চিট ইন এক্সট্ৰিকেবলি ইন মাড কেঁচা মাটিৰ গোন্ধ শিল্পীয়েহে লয় কেঁচা মাটিৰ পৰশত জীৱনৰ প্ৰকৃত সত্য শিল্পীয়েহে অনুভৱ কৰে মাধৱীলতা কিয় ক'ব নোৱাৰো এই মুহূৰ্তত তোমাক মই এটা কবিতা শুনাবলৈ বৰ মন গৈছে শুনামনে
1: সঁচা
0: কৃষ্ণচূড়াৰ আনে আনে যি প্ৰেম অংকুৰিত হয় নাহৰৰ নিৰিবিলি চাতচোন তাৰেই ছবি প্ৰফুষ্টিত হয় একে ভাৱ একে ভাষা তথাপিচোন মই যে তুমি নহওঁ তুমি যে সাতু ৰঙৰ বন্যা অনুৰাধা তুমি অনন্যা তুমি নোহোৱা জানো কাঞ্চন নিপীড়িতা নিষ্পেষিতা ৰক্ত মাংসৰ লোভীয়া সমাজ ব্যৱস্থাত নহল নে নগ্নভাৱে বঞ্চিতা কথা দিলো কাঞ্চন তোমাক যুঁজিব নালাগে যুঁজিব নালাগে আৰু চাইকোজেনিক এমেনচিয়া ৰোগত ভূমিষ্ঠ হলো মই নিৰ্যাতিত মাতৃ আৰু নগ্নতাৰ ঔৰহত কাঞ্চন নোহোৱা তুমি পতিতা দেৱীৰ বেদী ৰাখিছো যে যতনাই কাঞ্চন তুমি অনন্যা তুমি নোহোৱা জানো বৰষা চাহেবপুৰাৰ বৰষুণ জাকত মৃত সঞ্জীৱৰ চুলিত হাত বলোৱা নাকান্দিবা বৰষা আছো মই তোমাৰ সহচৰ্যত সঞ্জীৱৰ অৰ্ধসমাপ্ত কবিতাৰ পেলাব লাগিব ইতি উত্তৰ দিম সঞ্জীৱক পৃথিৱীৰ বাবে মানুহ নে মানুহৰ বাবে পৃথিৱী অনুৰাধা তোমাৰ অজানিতেই হিয়াত বিচাৰি পালো অটোগ্ৰাফৰ আঁকডাল
2: হেল্ল'
3: মা এওঁ টুৰত যাব জয় আৰু বিজয় অহা মাহতহে হোষ্টেলৰ পৰা ভেকেশ্যনত ঘৰলৈ আহিব অকলশৰীয়াকৈ থকাতকৈ দুদিনমান তহঁতৰ লগতে থাকি আহোগৈ বুলি ভাবিছোঁ
2: আহ আকৌ তই দুদিনমান থাকি গ'লে দেউতাৰেও ভাল পাব
3: বাঘৰ ছালকেইখন আৰু হাতীৰ ভৰিৰ মোৰাকেইটা এইবাৰ মই আহি লৈ যামহি আমাৰ নতুনকৈ সজা স্পেচিয়েল গেষ্টৰ ড্ৰয়িং ৰুমটোত ইণ্টেৰিয়ৰ ডেকৰেটৰে এণ্টিক টাচ দিছে সেই পুৰণি বস্তুকেইটাত হ'লে ভাল মেটছ কৰিব
2: নিবি নিবি যি যি লাগে চব লৈ যাবি অঁ অঁ হ'ব বাৰু হ'ব দে হ'ব দে অঁ অঁ অঁ থ
4: অনিমাৰ ফোন আছিল নেকি
2: দিনে দিনে তাই বেছি স্বাৰ্থপৰ হৈ গৈছে
4: স্বাৰ্থপৰ তাই আমাৰ নিজৰ ছোৱালী আমাৰ লগত তাইৰ কি স্বাৰ্থ থাকিব পাৰে
2: স্বাৰ্থ আছে আমাৰ ডাঙৰ ছোৱালী হলেও অনিমাৰ দুখটো মই গুণ বুলি মানি ল'ব নোৱাৰো
4: কি কৰিলে তাই
2: নতুনকৈ একো কৰা নাই তাই আগতে কৰি অহাবোৰে মাত্ৰ ধৰণটো বেলেগ হ'ল
4: খুলি কোৱাচোন
2: ঘৰৰ মত নোলোৱাকৈ ঘপকৰে ইঞ্জিনিয়াৰ হ'ল বুলিয়ে সমৰক বিয়া কৰালে সৎ পথত চলা সমৰক খোজ খাবলৈ বাধ্য কৰালে তাৰপিছত ইমান দিন আমাৰ খবৰ খাতি ল'বলৈ তাইৰ সময় নহ'ল আজি কিছুদিনৰ পৰা দেখি আহিছোঁ আমাৰ পৰি আহিবলৈ ধৰা অৱস্থাটো দেখি তাই এই ঘৰৰ পৰা লাম লাকুটি কৰিয়া বুটলা দি বুটলি নিজৰ ঘৰ ভৰপূৰ কৰাত মত্ত হৈ পৰিছে
5: যাই ইমান দিন মাত খোৱা নাই তাই চাগে মাত মিঠা নাই তেতিয়া পাহৰিয়ে পেলালি এইয়া মাৰি দে
0: হৰেণ

0: তই খাই আছ নহয়, মই খোৱাৰ দৰে হৈছে।
1: নাখাওঁ বুলি কিয় কৈছ হা? দেখা তেনেকে কথাবোৰ কওঁ, চিধা কওঁ নাখাওঁ। তই কোন আহিছে? চা অনিমা আহিছে। বাইদেউ অনিমা
0: আহিব পাৰে, চব আহিব পাৰে। অনিমা, প্ৰণীতা, কবিতা চব আহিব পাৰে। দেউতা ৰায় বাহাদুৰ ঘনশ্যাম দেৱবৰুৱাই আমাৰ গেটখন বৰ ডাঙৰকৈ বনাই থৈছে, দেখিছই নহয়? গতিকে চব আহিব পাৰে।
2: মোৰ স্বাৰ্থ মাত্ৰ এটাই, মদ খাই নিজকে শেষ কৰাৰ দৰে উদয় ভানুৱে দেউতাৰ সম্পত্তিখিনি বেচি চেচি মহাদানী কৰ্ণ হৈ আমাক শেষ কৰি নেপেলাওক।
3: জানই দেখোন, দেউতাৰ এতিয়া হস্পিটেলত। নয়ন ভানু আমেরিকার পা ফুরি নাহে যেতিয়া, দেউতারর অবিহনে, মোৰ অবিহনে এই ঘর দুয়ার, আসবাব পত্র, পল্টন বজাৰত থকা আমার পুরনি দালানটো, উত্তরাধিকারী সূত্রেতো উদয়েরই হব।
2: তই তার মার কারণে উদয়ে খহাবলৈ ধরা ঘরের ভেটি, বংশর ঐতিহ্যবর চকুত নপরে, কিন্তু আমি তো সববর দেখি অন্ধ হয়ে থাকিব নোৱাৰো। মা, মা, তই তো আমাক ব্রহ্মদেশর চেগুন কাঠের তৈরি এই প্রকাণ্ড পালেংখনের কথা কৈছিলি, কিবা মনত আছিলে কি কৈছিলি নে পাহৰিলি? মা,
3: কিয় পাহৰি? ঘরখনের ইমানবোৰ দুঃখ দুর্দশা সংঘটৰ পিছতো মগজটোৱে পুৰি ঠিকই কাম কৰি আছে, বুঢ়ী হলেও পৰিপাটিকৈ ঠিকই ঘরখন চলাই আছো।
2: মই তোর এই বয়সৰ দোষগুণ চালি জাৰি চাবলৈ কথাষাৰ কোৱা নাছিলো।
3: জানো, তই মোক প্ৰশ্নটো এই কাৰণেই কৰিছিলি এই পালেংখনৰ সমাদৰ কোৱৰাই দিবলৈ। এই পালেংখন তোৰ আইতাৰ শিৱসাগৰৰ জীয়ৰী ৰায় বাহাদুৰণীৰ আছিল, যিখন মই আটোম টোকাৰিকৈ ৰাখিছিলোঁ। পালেংখন কোনোবা ফিৰিঙী চাহাবৰ পালেঙৰ নমুনা চাই কৰা আছিল।
2: কি সুন্দৰ কাঠৰ কাৰুকাৰ্য! এতিয়াও নতুনৰ দৰে হৈ আছে পালেংখন। দুগৰাকী অপ্সৰা ফুলা পাৰ আঙুৰত পালে, মা চোৱাচোন, এয়া মুখামুখিকৈ থিয় হৈ আছে দুয়োৰে মাজত। চোৱাচোন মা, দুয়োৰ মাজত এইখন আইনা, কোন দেশৰ পৰা আনিছিলি আইনাখন? এতিয়াও স্ফটিকৰ দৰেই চকচকাই আছে।
3: বেলজিয়ামৰ পৰা।
2: সঁচা কথা ক'বলৈ গ'লে এইখনতো এখন সাধাৰণ বিচনা নহয়, এইখন এখন উডেন ক্ৰাফ্টৰ মাষ্টাৰ পিচ, ইউনিক আৰ্টিষ্টিক ক্ৰিয়েশ্যন। কিন্তু বৰ্তমান এইখনৰ মৰ্যাদাক কেনেকৈ শেষ কৰি দিয়া হৈছে তাৰ খবৰ ৰাখিছানে মা?
3: তই কি ক'বলৈ গৈ আছ? মই হলে একো বুজা নাই, কেনেকৈ হ্ৰাস হ'ল এই পালেংখনৰ মৰ্যাদা? ইয়াত মোৰ ল'ৰা আৰু তোৰ ভাই উদয় ভানুকুৰে
2: শুইছিল, কিন্তু মদাহী হৰেণৰ লগ লগাৰ পিছৰ পৰা মাজে মাজে এই বিচনাখনত উদয় আৰু হৰেণে একেলগে ৰাতি শুৱে। হৰেণ কোন জানো নহয় মা? এসময়ত মোৰ দেউতাৰ তলত চাকৰ খটা কোনো বংশৰ মৰ্যাদা নথকা এটা মানুহৰ ল'ৰা। মই কেনেকৈ সহ্য কৰিম মা, কেনেকৈ সহ্য কৰিম মই সেই দৃশ্য, প্ৰায় নগ্ন এটা মানুহৰ লগত এই পালেংখনত উদয় হৈ থাকিব, য'ত শুব লাগিছিল তোৰ নাতি জয় আৰু বিজয়।
0: জয় আৰু বিজয় তোৰ ল'ৰা, পাহৰি নাযাবি, সিহঁত মোৰ ভাগিন। চা, মই কংস মামা নহয়, মই সিহঁতৰ পৰা কোনো বস্তুৱেই নলওঁ, মোৰ বস্তুবোৰো সিহঁতৰেই হ'ব, এইখন ঘৰেই হওক বা পল্টন বজাৰৰ ঘৰেই হওক, বুজি পাইছনে? আকৌ শুন,

0: সব লৈ যা। এইখন ঘৰত যিমানবোৰ ভাল ভাল বস্তু আছে সব তাইৰ, গতিকে লৈ যা, তাইক লৈ যাবলৈ ক, আৰু আজিয়ে তাইক লৈ যাওক।
1: অন্ততঃ তেতিয়াহলে এই ঘৰখনে কিছু হলেও শান্তিত থাকিব পাৰিব।
2: উদয়দা, আপোনাৰ ঠাইত মই থকা হলে কিজানি আপোনাৰ দৰে ৰিয়েক্ট কৰিলোহেঁতেন, কিন্তু তথাপি আহাৰ কথা কওঁ, যিটো আপুনিও জানে ময়ো জানো, মানুহৰ পাঁচটা আঙুলি জানো সমান। একে মাক দেউতাকৰ এজন ল'ৰা যদি শান্তিৰক্ষক, আনজন উগ্ৰপন্থী হোৱাৰ উদাহৰণ জানো পাবলৈ নাই। ভাল লগা কবিতা এটিৰ দুটা লাইন কওঁ, মোৰ বিশ্বাস আপুনি শুনাৰ পিছত আপোনাৰ মনটো আকৌ মুকলি হ'ব, হাতত আকৌ ৰং আৰু তুলিকা ল'বলৈ আপোনাৰ মন যাব। শুনাওনে?
0: অত্যন্ত ভাল লাগিব, প্লিজ।
2: মাই লুকড অ নেচার উইথ আনোয়িং আইজ এডোর্ড হার বুঞ্জ এন্ড ফিয়ার হার মনিস্টেরিয়াল স্ট্রোস।
0: Wow, wow, wow, it's great. Mine looked on nature with unknowing eyes. মানে মনটোৱে প্ৰকৃতিক কেনেকৈ চাইছিল? With unknowing eyes. যি চকুৰে চাইছিল,
2: অসীম চাৱনি,
0: অসীম চাৱনি, মানুহৰ মুধক বোধগম্য নোহোৱা চাৱনিৰে। Adored her boons and feared her monstrous strokes. But Simon Chanasli একেলগতে বুঞ্জ যি দিয়া হয় সেইটোক পূজাৰ দৃষ্টিৰে, পূজাৰ ভক্তিৰে লৈছিল, নহয় জানো, যি আশীৰ্বাদ দিয়া হয় নহয়, আৰু আৰু ভয় খাইছিল ক'ত, হাৰ মনষ্ট্ৰা ষ্ট্ৰকছ, আৰু লগে লগে প্ৰকৃতিৰ যিটো মনষ্ট্ৰা ষ্ট্ৰকছ, জোৱা বতাহ ভূমিকম্প গাজনি, ৱাও ৱাও, মানুহৰ জীৱনৰ লগত তুমি এইমাত্ৰ আবৃত্তি কৰি শুনোৱা কবিতাটো কিমান মিলি যায় তোমাৰ মোৰ। এইখন পৃথিৱীত দুখৰ মাজত কেৱল কেৱল মই নাথাকো, তাৰমানে সকলোৱে থাকে।
3: এটা কথা কওঁ, বেয়া নাপাবি দেই, তোৰ ছবি বহুত কোনেও বুজি নাপায়, তাৰোপৰি তোক সকলোৱে মজাহি বুলিয়ে জানে। চাবি মোৰ কথা ফলিয়াই নে নফলিয়াই, এদিন এইবোৰ ছবিটো বেকো লাগিব।
0: তোৰ নিচা বেছি হৈছে হৰেণ,
3: ঐ টেকা খাই শিক্ষা পোৱা নাই হবলা, মনত নাই নে পুলিচে গুৰিয়াই গুৰিয়াই তোৰ ছবিবোৰ দেখোন এদিন ঠান বান কৰি পেলাইছিল, সেইদিনা ধাবাত কোৱা নাছিল নে, হে পাহৰিলি, মজাহি জানো, মই এই এইখন চা হেল্প পাম্প লৈ আনিছো, এইবাৰৰ সৈতে তিনিবাৰ হ'ল দেই, কমিশ্যনাৰৰ সেই কুজা কেৰাণীটোক ঘোষ দি কোনো মতে সৰকাব পাৰিছো, পাঁচ নম্বৰ দফাটো একেই আছে, গতিকে পামিটখনৰ সৈতে ষ্টকটো তই মোৰ ওচৰত জমা থ'ব পাৰিবি, দুখন পামিট আৰু দুটা ষ্টকেনে এই বহুত দিন চলি যাব, বৰং আনকো সহায় কৰিব পৰা যাব, আৰু এখন সেই এক নম্বৰ দফাটো মানে পাৰ্মিট শ্বেল নট পজেছ দ্য এইটো কি স্পেচিফাইড ফরেন লেটার থ্রি।
0: অরেন, তোর হাতত লৈ থকা গ্লাছটোৰে মই তোৰ মোৰ দুফাল কৰি পেলাম, তেজেই তেজ কৰি পেলাম।
2: উদয়দা, মোৰ দৃঢ় বিশ্বাস এদিন তোমাৰ ছবিয়ে ক'ত স্থান পাব জানানে?
0: ক'ত স্থান পাব মই ঠিক ক'ব নোৱাৰিম, কিন্তু তোমাৰ হৃদয়ত যদি স্থান পায় মই কিন্তু অত্যন্ত সুখী হ'ম।
2: কি যে কোৱা তুমি, অকণমানটো চিৰিয়াছ হোৱা, শুনা, ফ্লৰেন্সৰ একাডেমীত

0: ছেণ্ট পিটাৰ্ছবাৰ্গৰ হাৰ্মিটেজত, পেৰিছৰ লুভত, স্পেইনৰ প্ৰাডো আৰু নেশ্যনেল গেলাৰীত।
1: কেৱল তোমাৰ বাবেহে, কেৱল তোমাৰ বাবেহে মই ছবি আঁকিছো দেই। Yes, I mean it. Only for you. কিন্তু সঁচা কথা এটা কোৱাৰ বাবে তুমি মোক ভুল নুবুজিবা। মানুহে দিয়া বেদনা ক্ষণস্থায়ী, কেৱল মানুহৰ পৰা অহা প্ৰেৰণাৰ বাবে চিত্ৰ অঁকা শিল্পী কিমান দূৰলৈ যাব পাৰিব? নাই নাই, বেছি দূৰ যাব নোৱাৰে। ক'ৰবাত উজুতি খাব লগা হয়, হ'বই, তাতেই শেষ হয়, এক্সেক্টলি তাতেই শেষ হৈ যায় চব, এভৰিথিং।
0: কিয় তেনেকে কৈছা?
1: মই উদাহৰণ দিছো, মাইকেল ৰুবেন্স, লিঅনাৰ্ডো, জাভো, ৰাফেল, দিশান, এইসকল মহান শিল্পীয়ে মাত্ৰ প্ৰেয়সীৰ দ্বাৰাই উৎসাহিত হৈ ছবি অঁকা নাছিল। তেওঁলোকৰ হৃদয়ত থকা স্বৰ্গীয় ভাণ্ডাৰ উন্মুক্ত হৈ পৰি প্ৰেৰণা আহিছিল কোনো অজ্ঞাত ৰহস্যময় ভাণ্ডাৰৰ পৰা।
2: মাধৱীলতা, শুনিছো তুমি অসাধ্য সাধন কৰিছা, তদুপৰি শুনিছো উদয়ভানুৱে তেনেই কম সময়ৰ ভিতৰতে কেইবাখনো বহুমূলীয়া চিত্ৰ আঁকিছে। সেই প্ৰদৰ্শনীখনৰ আৰু যামিনীৰ সংস্পৰ্শত থকা সময়ত এবাৰ তেওঁ এতিয়াৰ দৰে মন পুতি ছবি আঁকিছিল। তাৰ পাছত সেই দুৰ্ঘটনা দুটাই উদয়ভানুৰ ঠুনুকা শিল্পী মনত ইমান আঘাত দিলে যে তেওঁ ছবি আঁকিবলৈ সম্পূৰ্ণৰূপে এৰিয়েই পেলাইছিল।
0: দুৰ্ঘটনা দুটা মানে দাদা?
2: প্ৰথমটোতো তুমি জানাই, যামিনীৰ লগত উদয়ভানুৰ বিচ্ছেদ, আৰু দ্বিতীয়টো কাহিনী অনুৰূপে সুখৰ নাছিল। সেয়া আছিল তাৰ প্ৰিয় বন্ধু মহম্মদ মুছাৰ হঠাৎ অন্তৰ্ধান। ঠিক সেইখিনি সময়তে মহম্মদ মুছাৰ খালী ঠাই পূৰণ কৰিবলৈ সেই হৰেণ নামৰ তেতেৰাৰ পৰা মদাহীটো উঠি পৰি লাগিছিল, আৰু তাৰ কথামতেই উদয়ভানুৱে কেমেৰা কান্ধত লৈ গুলি খোৱা আৰু বিস্ফোৰণত মৰা মানুহৰ য'তে ত'তে ফটো লৈ ফুৰিছিল, আৰু এটা সময়ত সেইবোৰ ফটোৰ এখন প্ৰদৰ্শনী পাতিছিল। কিন্তু ৰাজ্যখনত চলি থকা নৈৰাজ্যৰ বাবে পুলিচে হঠাৎ আহি উদয়ভানুৰ প্ৰদৰ্শনীৰ ছবিবোৰ ফালি চিৰি জব্দ কৰি জেল হাজতলৈ লৈ গৈছিল।
0: অহ, ছ' আনফৰ্চুনেট।
2: মাধৱীলতা, এইবাৰ কিন্তু তুমি সাৱধান হ'ব লাগিব। তোমাৰ উদ্যোগতে এখন সুন্দৰ প্ৰদৰ্শনী হ'ব বুলি আশা কৰি উদয়ভানুৱে বৰ আস্থাৰে ইখনৰ পিছত সিখনকৈ অনবদ্য ছবিবোৰ আঁকি গৈছে। কেনেবাকৈ যদি এইবাৰৰ প্ৰদৰ্শনীত কিবা খেলি মেলি হয়, শিল্পী উদয়ভানুক আমি চিৰদিনৰ কাৰণেই হেৰুৱাম।
0: নাই নাই, আপুনি চিন্তা নকৰিব দাদা, এইবাৰ কোনো ধৰণৰ খেলি মেলি নহয়। ইতিমধ্যে প্ৰদৰ্শনী হ'ব লগা কলাগৃহটো বুকিং কৰাৰ নিয়ম অনুসাৰে হৈ গৈছে। চহৰখনৰ কেইবাজনো বৰেণ্য শিল্পীক আমন্ত্ৰণ জনোৱা হৈ গৈছে আমন্ত্ৰণী পত্ৰৰ দ্বাৰা। আপুনি একেবাৰে চিন্তা নকৰিব দাদা, সকলোবোৰ ঠিকে থাকেই হৈ যাব।
3: উদয়ভানু চৰিত্ৰৰ দ্বাদশ খণ্ডটি শুনিলে। খণ্ডটিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ'ল পূৰ্বাণী গোস্বামী, ডাক্টৰ দীপালী দাস, সাই স্বপ্নীল, দীপাঞ্জল বৰুৱা, যোগেশ দাস, বিপ্লৱ বৰা, সুভিত বৰা, কল্যাণ চমুৱা, প্ৰবীণ ভট্ট, আবু নাছেৰ ইফতিকাৰ হুছেইন বৰা, বসন্ত হাতীমুৰীয়া আৰু ব্ৰজেন বৰা।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মইও এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
7: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কেইটামান আধুনিক গীত। প্ৰথমে শুনক নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত, প্ৰতীক্ষা এলবামটিৰ পৰা।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। এইবাৰীয়া ৰূপম ভূঞা, তৰালী শৰ্মা, সুবাসনা দত্ত আৰু সৌৰভ মহন্তৰ কণ্ঠৰ এটি গীতটো শুনাবলৈ লৈছো নদী মাথো বয় ছবিখনৰ পৰা।

হিয়াৰ দাপোনত তোমাৰে ছবি, এই বুল ছবিখনৰ পৰা এই গীতটি শুনাবলৈ লৈছো জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত।

0: চিত্রগীত অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন।
1: অহা বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যৰ কৃষক সমাজে নিৰ্ধাৰিত সময়তকৈ কমেও এপষেক পূৰ্বেই প্ৰয়োজনীয় সাৰ বীজ আদি লাভ কৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় ৰূপৰেখা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা সদনৰ শূন্যকালীন ঘণ্টাত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই এই কথা সদৰি কৰে। বিজেপি বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কৃষিমন্ত্ৰী হাজৰিকাই কয় যে চলিত বৰ্ষৰ বাবে ইতিমধ্যে কৃষকৰ মাজত সাৰৰ লগতে খাৰিফ শস্যৰ বীজ বিতৰণ কৰা হৈছে। ৰাজসাহায্যযুক্ত বীজ জিলা আৰু মহকুমা সদৰলৈ গৈ পোৱাৰ পাছতে সংশ্লিষ্ট জিলাৰ প্ৰতিগৰাকী জনপ্ৰতিনিধিক কৃষি বিষয়াই আগতীয়াকৈ অৱগত কৰিব। ইয়াৰ বাবেও বিভাগীয়ভাৱে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। বীজ বিতৰণৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, কিন্তু এতিয়াৰ কৃষক সমাজে ৰাজসাহায্যযুক্ত সাৰ বীজকে ধৰি সকলো ধৰণৰ চৰকাৰী সা সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত হবলৈ ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ নাম বাধ্যতামূলকভাৱে পঞ্জীয়নভুক্ত হ'ব লাগিব, অন্যথা কোনো কৃষকে সাৰ বীজ আদি লাভ নকৰিব। সমগ্ৰ ৰাজ্যত বৰ্তমানে কৃষকৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত থকা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে ৰাজ্যৰ প্ৰতিগৰাকী কৃষকে যাতে সুফল লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাই জিলাই পঞ্চায়তে পঞ্চায়তে কৃষকৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত আছে। প্ৰথম পৰ্যায়ৰ কৃষকৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়াৰে নৱেম্বৰ পৰ্যন্ত ৰাজ্যৰ কমেও 8,00,000 কৃষকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ভিত্তিতে প্ৰতিটো মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ লগতে দেওবাৰেও প্ৰতিখন জিলাত এই প্ৰক্ৰিয়া অব্যাহত আছে। সেই মৰ্মে প্ৰতিদিনে গড় হিচাপত 5,000 কৃষকৰ নাম পঞ্জীয়ন হৈ আছে। ৰাজ্যৰ প্ৰায় 18,50,000 কৃষকক পি এম কিষাণ আঁচনিয়ে সামৰি লোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ৰাজ্যৰ 70% পৰিয়ালেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। অথচ ৰাজ্যৰ বহুসংখ্যক কৃষকৰ নাম ভূমিপট্টাত নাই। কৃষকৰ নাম পঞ্জীয়নৰ বাবে প্ৰতিগৰাকী কৃষকৰ নামত ভূমিপট্টা থাকিবই লাগিব। ভূমিপট্টা নাথাকিলে কৃষক হলেও কৃষক হিচাপে নাম পঞ্জীয়ন নহ'ব। ইয়াৰ বাবে কাইলৈৰ পৰা জাগীৰোড সমষ্টিত পৰীক্ষামূলক প্ৰকল্প হিচাপে মিউটেশ্যন পষেক আৰম্ভ কৰা হ'ব। ইয়াৰ জৰিয়তে যিসকল কৃষকৰ পিতৃৰ মৃত্যুৰ পাছতো এই পৰ্যন্ত ভূমিপট্টাত নিজৰ নাম সন্নিৱিষ্ট হোৱা নাই সেইসকল কৃষকৰ নামত মাটি নামজাৰীৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাত এই প্ৰক্ৰিয়া সম্পন্ন হলে অতিৰিক্তভাৱে কমেও 5-6,00,000 কৃষকৰ নাম বেছিকৈ পঞ্জীয়ন হ'ব বুলি ধাৰণা কৰা হৈছে। লগতে আধিয়াৰ কৃষকসকলৰ বাবেও বিভাগীয়ভাৱে চিন্তা চৰ্চা অব্যাহত ৰখা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই লগতে কয় যে যিসকল কৃষকে নিজৰ নামত মাটি নথকাৰ বাবে অন্য ব্যক্তিৰ মাটিত আধিয়াৰ হিচাপে কৃষিকৰ্মত নিয়োজিত হৈ আছে সেইসকল কৃষকেও নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব, যদিহে আধিয়াৰ কৃষকগৰাকীয়ে মাটিৰ প্ৰকৃতগৰাকীৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি দাখিল কৰিব পাৰে। ভূমিপট্টা লাভ কৰা চাহ শ্ৰমিক আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলেও এতিয়াৰে পৰা কৃষক হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ কৃষকৰ নাম পঞ্জীয়ন নৱেম্বৰ পৰ্যন্ত চলিব যদিও এই প্ৰক্ৰিয়া ৰাজ্যত বন্ধ নহয়। অহা 5 বছৰৰ ভিতৰত ৰাজ্যত পঞ্জীকৃত কৃষকৰ সংখ্যা 45,00,000 পৰ্যন্ত বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। পঞ্জীয়নকৃত কৃষকসকলে পৰিচয় পত্ৰ লাভ কৰিব বুলি অৱগত কৰি তেওঁ পুনৰ কয়

যে পঞ্জীয়নকৃত প্ৰতিগৰাকী কৃষকে লাভ কৰিব একোখনকৈ পৰিচয় পত্ৰ। এই পৰিচয় পত্ৰখন দেখুৱালেহে অদূৰ ভৱিষ্যতে কৃষকসকলে সাৰৰ দোকানৰ পৰা ৰাজসাহায্যযুক্ত সাৰ ক্ৰয় কৰিব পাৰিব। বৰ্তমানে সাৰ ক্ৰয় কৰাৰ সময়ত কৃষকসকলে আধাৰ কাৰ্ড দেখুৱাব লাগে, কিন্তু কম সময়ৰ ভিতৰতে সাৰ ক্ৰয় কৰিবলৈও কৃষকসকলে পৰিচয় পত্ৰ দেখুৱাব লাগিব। কৃষি বীজৰ লগতে অন্যান্য চৰকাৰী সা সুবিধাৰ বাবেও কৃষকসকলে নিজৰ নিজৰ পৰিচয় পত্ৰ দেখুৱাবই লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। লগতে অনাগত দিনত উদ্যান শস্য বিভাগৰ জৰিয়তে খাদ্য সংশাধনতো গুৰুত্ব আৰোপ কৰিব বুলি তেওঁ কয়। ইয়াৰ আগেয়ে ৰাজ্যৰ কৃষকসকলে সন্মুখীন হৈ অহা সমস্যাৰ বিষয়ে সদনৰ দৃষ্টিগোচৰ কৰি বিধায়ক মৃণাল শইকীয়াই কয় যে যি সময়ত বজাৰত প্ৰতি কিলোগ্ৰাম বিলাহী 30 টকা দৰত বিক্ৰী হৈ আছে, সেই সময়ত উৎপাদিত বিলাহীৰ উচিত মূল্য নাপায় গৰু গাহৰিৰ দানা হিচাপে কৃষকে ব্যৱহাৰ কৰিছে। সংশ্লিষ্ট কৃষকগৰাকীৰ কৃষিভূমিৰ পৰা বজাৰলৈ দূৰত্ব মাত্ৰ 20 কিলোমিটাৰ। তেনেস্থলত এনে পাৰ্থক্য সঁচাকৈ চিন্তনীয়। অথচ বিলাহী চচৰ 200 গ্ৰামৰ ওজনৰ বটলৰ দাম 80 টকা। 200 গ্ৰাম ওজনৰ বিলাহীৰ চচৰ বটল প্ৰদৰ্শন কৰি বিধায়কগৰাকীয়ে গুৰুত্বপূৰ্ণ বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰে। লগতে জলসিঞ্চনৰ অভাৱৰ বাবে কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ পৰা আৰম্ভ কৰি চৰকাৰীভাৱে লাভ কৰা সা সুবিধাৰ পৰা বঞ্চিত হোৱালৈকে সকলো বিষয় সামৰি সদনত বক্তব্য দাঙি ধৰে বিধায়কগৰাকীয়ে। উল্লেখযোগ্য যে 16 অসম বিধানসভাৰ তৃতীয় দিনাও সদনৰ কাম কাজ প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। ভাৰত বাংলাদেশ সীমান্তৰ প্ৰায় 38 কিলোমিটাৰ দৈৰ্ঘ্য বৰ্তমানেও উন্মুক্ত হৈ আছে বুলি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই সদনত উল্লেখ কৰে। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাতে অগপ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে উত্থাপন কৰা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰি মন্ত্ৰী বৰাই কয় যে অসম চুক্তি ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে সৰ্বমুঠ 67টা পৰামৰ্শ আগবঢ়াইছিল। এই পৰামৰ্শসমূহৰ ভিতৰত 40টা পৰামৰ্শ ৰাজ্য চৰকাৰে, 15টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে আৰু 12টা পৰামৰ্শ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমিল মিলেৰে ৰূপায়ণ কৰিব পাৰে। সেই অনুসৰি অসম চৰকাৰে এককভাৱে ৰূপায়ণ কৰিব পৰা প্ৰতিটো পৰামৰ্শ খৰতকীয়াভাৱে ৰূপায়ণৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এককভাৱে ৰূপায়ণ কৰিবলগীয়া 15টা পৰামৰ্শ আৰু যুটীয়াভাৱে ৰূপায়ণ কৰিবলগীয়া 12টা পৰামৰ্শ ৰূপায়ণৰ বাবে ইতিমধ্যে বিভাগীয়ভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েৰে যোগাযোগ কৰা হৈছে। অসম চুক্তিৰ আধাৰতে ইতিমধ্যে ভাৰত বাংলা সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে। অৱশ্যে নদীকেন্দ্ৰিক সমস্যাৰ বাবে বৰ্তমানো ভাৰত বাংলা সীমান্তৰ প্ৰায় 38 কিলোমিটাৰ দৈৰ্ঘ্য উন্মুক্ত হৈ আছে। সীমান্তত 14টা সীমান্ত আৰক্ষী চকী থকা বুলি মন্ত্ৰী বৰাই সদনত উল্লেখ কৰে। ইয়াৰ মাজতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মাজতে মাত মতাক কেন্দ্ৰ কৰি সদনৰ মজিয়া উত্তপ্ত হৈ উঠে। অগপ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই সদনত বক্তব্য দাঙি ধৰাৰ সময়তে বিধায়ক অখিল গগৈয়ে মাজতে মাত দিয়ে। ইয়াকে লৈ সদন উত্তপ্ত হৈ উঠাই নহয়, সদনৰ কাম কাজত পিডি পথালি নিদিবলৈ বিধায়ক অখিল গগৈক উদ্দেশ্যি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অন্তিম সকিয়নি প্ৰদান কৰে। ইফালে 2016 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত 22 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে। অহা 100 দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত 2 লাখ নতুন গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি পঞ্চায়তৰ গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়ক তানজিল হুছেইনৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰি মন্ত্ৰী বৰাই পুনৰ কয় যে 2026-27 বিত্তীয় বৰ্ষত 34,99,194টা জিঅ'টেক সম্পূৰ্ণ হৈছে। প্ৰচণ্ড গৰমৰ বাবে চাহ শ্ৰমিকৰ কামৰ সময় 2 ঘণ্টা আগুৱাই দিয়া হৈছে বুলি সদনত উল্লেখ কৰে চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। সদনৰ শূন্যকালীন ঘণ্টাত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উত্তৰ দি মন্ত্ৰী তেলীয়ে কয় যে চাহ শ্ৰমিকৰ কামৰ স্বাভাৱিক সময় পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ, কিন্তু প্ৰচণ্ড গৰমৰ বাবে চাহ শ্ৰমিকসকলৰ কামৰ সময় পুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈ আগুৱাই দিয়া হৈছে। 2025 চনৰ 13 জুনত জাৰি কৰা এই সম্পৰ্কীয় অধিসূচনা ৰাজ্যত বৰ্তমানো বাহাল আছে। প্ৰয়োজন হলে এই অধিসূচনা পুনৰ জাৰি কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ 1 নম্বৰ ৰজাপুখুৰী আৰু 2 নম্বৰ ৰজাপুখুৰী গাঁৱৰ গাঁও প্ৰধানক কৰ আদায়ৰ দাবীৰে পত্ৰ প্ৰেৰণ কৰা 2টা নগা দুৰ্বৃত্তক চিনাক্ত কৰিছে আৰক্ষীয়ে। নাগালেণ্ড আৰক্ষীৰ সহযোগত দাবীপত্ৰ প্ৰেৰণ কৰা এই দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে, কিন্তু বৰ্তমানো তেওঁলোক পলাতক হৈ আছে। সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই কথা সদৰি কৰে। কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা বিষয়ৰ উত্তৰত এই তথ্য সদৰি কৰি মন্ত্ৰী হাজৰিকাই কয় যে যোৱা 23 জুনত উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত 1 নম্বৰ ৰজাপুখুৰী আৰু 2 নম্বৰ ৰজাপুখুৰী গাঁৱৰ গাঁও প্ৰধানদ্বয়ক নিজকে নিউলেণ্ড অঞ্চলৰ উপ সচিব হিচাপে পৰিচয় দিয়া টি কে নাগা নামৰ ব্যক্তিৰ স্বাক্ষৰযুক্ত 2খন পত্ৰ পৃথকে পৃথকে প্ৰদান কৰে, যি পত্ৰৰ জৰিয়তে নিজ নিজ গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ গাঁও প্ৰধান

বিষয়ক নিৰ্দেশ দিয়ে। উক্ত পত্ৰখনৰ জৰিয়তে গভৰ্ণমেণ্ট অব দ্য পিপুলছ ৰিপাব্লিক অব নাগালেণ্ড, অফিচ অব দ্য নিউলেণ্ড ৰিজন শীৰ্ষক বাক্য ব্যৱহাৰ কৰি 2026-27 বিত্তীয় বৰ্ষৰ বাৰ্ষিক গৃহকৰ দাবী কৰিছিল। পাছত আৰক্ষীয়ে অনুসন্ধান চলাই পত্ৰবাহক নগা দুৰ্বৃত্তদ্বয়ক চিনাক্ত কৰে। এই ঘটনাৰ লগত সকলো নাগালোক জড়িত নহয় বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। ৰাজ্যৰ বিভিন্ন জিলাত সূচনা হোৱা খৰাং পৰিস্থিতিকে ধৰি আন কেইবিধো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি সদনত আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 বজালৈ সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা ইমানেই। যুগুতাই আগবঢ়ালে সাংবাদিক মুকুট ৰয়ে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। চৰকাৰে ৰাজ্যৰ উল্লেখযোগ্য সাংস্কৃতিক কেন্দ্ৰ ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰি ইয়াক আগৰ অৱস্থালৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই উদ্দেশ্যে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি লোক নিৰ্মাণ আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু প্ৰেক্ষাগৃহটোৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰেক্ষাগৃহটো শীঘ্ৰে সাংস্কৃতিক কাম কাজৰ বাবে ব্যৱহাৰ উপযোগী কৰি তুলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰী বৰাই লগতে মজিয়াত পানী সোমোৱা, শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা, লাইট জেনেৰেটৰ ব্যৱস্থা, শব্দ ব্যৱস্থাৰ মেৰামতি, সীমাৰ বেৰ নিৰ্মাণ আদি কামবোৰ সোনকালে সম্পূৰ্ণ কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা ল'বলৈ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। প্ৰেক্ষাগৃহটোৰ সৈতে সাংস্কৃতিক জগতৰ লোকসকলৰ জড়িত আৱেগৰ কথা বিবেচনা কৰি মেৰামতিৰ কামত যাতে কোনোধৰণৰ খুঁত ৰৈ নাযায় সেয়া নিশ্চিত কৰাৰ বাবে সষ্টম হৈ কামত অগ্ৰসৰ হ'বলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বৰ্গীয়াৰী, সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা অচিন্ত বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিষয়া উপস্থিত থাকে। ৰাজ্যত কৃষি লোকপিয়ল অনুসৰি 27,41,711 কৃষক পৰিয়াল আছে আৰু 13,2,240 কৃষকক তালিকাভুক্ত কৰা হৈছে। পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন ছিগদাৰে আজি বিধানসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা সদৰি কৰায়। তেওঁ লগতে ৰাজ্যত 27,41,711 কৃষক পৰিয়াল আছে বুলি জানিবলৈ দিয়ে।
2: পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেচন হৈছে, যোৱা কালি প্ৰায় 6,500 হৈছে। আমি এনেকৈ 5,000 এভাৰেজত যোৱা 10 দিন ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেচন কৰি আছো। কৃষকৰ ৰেজিষ্ট্ৰেচন যদি নাথাকে, অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, গছৰ পুলি নাপাব, সাৰ নাপাব, মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ আই ডি থকা ব্যক্তিয়েহে চৰকাৰী সাহায্য সা সুবিধা পাব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো এটা মিছন মোডত লৈছো। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছো 7,00,000 পাওঁ নেকি, তাৰ পাছত আমি বন্ধ নকৰো, পূৰ্ণ গতিত চলি থাকিব।
1: মন্ত্ৰীগৰাকীয়ে লগতে বিধায়ক বেবী বেগমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত কয় যে ৰাজ্যত মুঠ 27,58,757 কৃষিভূমি আছে আৰু ইয়াৰে 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে। তেওঁ কয় যে ৰাজ্যত মুঠ 3,510 জলসিঞ্চন আঁচনি আছে আৰু 2025-26 বিত্তীয় বৰ্ষত মেৰামতি শিতানৰ অধীনত 392 আঁচনি পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকী থকা আঁচনিসমূহ পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডিব্ৰুগড় মহানগৰৰ প্ৰধান ডাকঘৰত আজি উজনি অসমৰ প্ৰথমটো স্বয়ংক্ৰিয় কিয়স্ক যন্ত্ৰ মুকলি কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণে স্বয়ংক্ৰিয় পাৰ্চেল বুকিঙৰ সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু কম সময়ৰ ভিতৰতে পাৰ্চেলসমূহ বুক কৰিব পাৰিব। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদ্ধ যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আম্মসহায়ক গোটৰ মাজত আজি বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150 আম্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000-50,000 বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু

0: অনুচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বজাৰে জিলা উদ্যোগত আজি পাঠশালা নাট্যমন্দিৰত এই আঁচনিৰ অধীনত ৰাজসাহায্য বিতৰণ কৰা হয়। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। দৰং জিলাৰ চিপাজাৰ ৰূপৰিকা গাঁও নিবাসী প্ৰাক্তন ফুটবল খেলুৱৈ জিলাখনৰ স্বীকৃতিপ্ৰাপ্ত লেফাৰী তথা বিশিষ্ট ক্ৰীড়া সংগঠক তফাজুল হকৰ আজি পুৱা নিজা বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভুগি থকা হকৰ মৃত্যুৰ সময়ত বয়স আছিল 60 বছৰ। প্ৰয়াত হক হাতখলি গ্ৰাম্য ক্ৰীড়া সন্থাৰ সভাপতি আৰু সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চোৰা। সাহিত্যানুৰাগী সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ চোৰা মুকলি কৰিছো। আজিৰ চোৰা সজোৱা হৈছে মৃগীন শৰ্মাৰ এটি চুটিগল্প আৰু অন্তৰীপ কাকতিৰ কেইটিমান কবিতাৰে। চোৰাৰ আৰম্ভণিতে শুনো আহক মৃগীন শৰ্মাই চোৰালৈ লিখি পঠিওৱা এটি চুটিগল্প। গল্পৰ শিৰোনাম ফৰকাল। আহকচোন গল্পটি শুনো।
2: ৰণাংগিনীয়ে চিকিৎসালয় পাই জৰুৰীকালীন বিভাগলৈ গ'ল। এখন বেডত ৰখা হৈছে তেওঁৰ স্বামী ধীমান বৰুৱাক। বৰুৱাৰ মূৰত বেণ্ডেজ বন্ধা আছে, হাতত তেজ আৰু চেলাইন দি ৰখা হৈছে। এজন ডাক্তৰে কাষতে ৰৈ বৰুৱাৰ শৰীৰ স্পৰ্শ কৰি কিবা পৰীক্ষা কৰি আছে। লগত আছে দুগৰাকী নাৰ্ছ। ৰণাংগিনীয়ে উধাটো খাই বৰুৱাৰ ওচৰ চাপিল। ডাক্তৰজনে সুধিলে, কোন আপুনি? ৰণাংগিনীয়ে ক'লে, মই ৰণাংগিনী বৰুৱা, এখেত মোৰ স্বামী। ডাক্তৰজনে ক'লে, ফোনত আপোনাক মই মাতিছিলোঁ। ৰণাংগিনীয়ে ক'লে, ধন্যবাদ ছাৰ, এতিয়া ৰোগীৰ অৱস্থা কেনেকুৱা? ডাক্তৰজনে থেটিস্কোপডালেৰে বৰুৱাৰ বুকুত পৰীক্ষা কৰি আছিল। পৰীক্ষা কৰা হোৱাৰ পিছত ক'লে, ৰোগীৰ অৱস্থা এতিয়া ভালেই, মূৰত আঘাত পাইছিল, আকৌ দেহৰো কিছুমান ঠাইত আঘাত হৈছে, হাতৰ হাড় ভাঙিছে। আমি সকলোৰে চিকিৎসা কৰিছোঁ, অলপ পিছতে তেখেতে জ্ঞান ঘূৰাই পাব, কাইলৈ হাড় ভঙাৰ চিকিৎসা হ'ব, এতিয়া দুশ্চিন্তাৰ কোনো কাৰণ নাই। ডাক্তৰজনৰ কথাত ৰণাংগিনীৰ মনত গিৰিয়েকক লৈ থকা মনৰ ভয় শংকা আঁতৰিল। তেওঁ ডাক্তৰজনৰ পিনে চাই কৃতজ্ঞতাৰ সুৰত ক'লে, ছাৰ, আপোনাক অশেষ ধন্যবাদ, আপুনি উচিত সময়ত মোৰ স্বামীক চিকিৎসা কৰিলে, নহ'লে চাগে তেখেতৰ ভয়ংকৰ বিপদ হ'লহেঁতেন। ডাক্তৰজনে সামান্য হাঁহি ক'লে, ধন্যবাদ, পিছে মোতকৈও বেছি কৃতজ্ঞতাৰ পাত্ৰ আন এজন লোকহে। তেখেতে গাড়ীৰ দুৰ্ঘটনাস্থলীৰ পৰা মিষ্টাৰ বৰুৱাক চিকিৎসালয়লৈ লৈ আহে। সেয়া নকৰিলে বৰুৱাক জীৱিত অৱস্থাত ঘূৰাই পোৱা টান হ'লহেঁতেন। ৰণাংগিনীৰ মনটো সেই মহান লোকজনৰ প্ৰতি শ্ৰদ্ধাত মূৰ দুখ খাই গ'ল। ডাক্তৰক তেখেতৰ বিষয়ে সোধাত ক'লে, তেখেতে বৰুৱাক তেজো দিছে, সৌ কোঠাটোতে এতিয়া তেখেতে বিশ্ৰাম লৈ আছে। ৰণাংগিনীয়ে ডাক্তৰজনে দেখুৱাই দিয়া কোঠাটোলৈ আগুৱাই গ'ল। বিচনাত শুই আছিল মানুহজন। তেওঁ মানুহজনৰ মুখৰ পিনে চালে, লগে লগে তেওঁ ঠাইতে মুচকচ যোৱাৰ দৰে হ'ল। তেওঁৰ কিয় এনে হ'ল সেয়া জানিবলৈ আমি উভতি যাব লাগিব অতীতলৈ। ধীমান বৰুৱা তেতিয়া তেওঁ সৰু আছিল। এদিন তেওঁ ককাদেউতাক আৰু আইতাকৰ ওচৰত এৰি মাক দেউতাক গুৱাহাটীলৈ গৈছিল। বাটতে তেখেতসকল উঠি অহা গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হ'ল। সেই দুৰ্ঘটনাত ধীমানে দুয়োকে হেৰুৱায়। তেতিয়াৰ পৰা ধীমান ককাদেউতা আৰু আইতাকৰ

তত্ত্বাবধানত ডাঙৰ দীঘল হয়। ধীমান বৰুৱাৰ ককাদেউতাক মাধুৰ্য বৰুৱা এজন ডাঙৰ খেতিয়ক আছিল। উচ্চ শিক্ষা পোৱাৰ পিছত বৰুৱায়ো চাকৰি নকৰি কৃষিকে জীৱিকাৰ পথ হিচাপে লয়। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰিছিল। এটা সময়ত তেওঁ ৰাজ্যৰ ভিতৰতে এজন আদৰ্শ খেতিয়ক হ'ল। ধীমানৰ বিয়াৰ উপযুক্ত বয়স হৈছিল। ইফালে ককাদেউতা আৰু আইতাকো বুঢ়া হৈ আহিছিল। সেই দুয়ো চকুমুদাৰ আগতে নাতিয়েকৰ বিয়াখন চোৱাৰ ইচ্ছা কৰিলে। ককাদেউতাকে তেওঁক বিয়া পতাৰ কথা ক'লে, লগতে কোনো ছোৱালীৰ লগত ভালপোৱাৰ সম্পৰ্ক আছে নেকি সুধিলে। প্ৰথমে ধীমানে প্ৰেমিকা মন্দিৰাৰ কথা ক'বলৈ লাজ কৰিছিল। ককাদেউতাকৰ কথাৰ পেছত ক'বলৈ বাধ্য হ'ল। ককাদেউতাকে কিন্তু আপত্তি কৰিলে। তেওঁ উচ্চস্বৰে কৈ উঠিল, নোৱাৰ, তই তাইক বিয়া কৰাব নোৱাৰ। পিছত ককাদেউতাকে তেখেতৰ আপত্তিৰ কাৰণ কৈছিল, মন্দিৰাৰ দেউতাক নীলয় বৰা এজন ঘোষখোৰ বিষয়া। তেওঁ চাকৰিত থাকোঁতে ঘোষ লৈছিল। সেই দোষত চাকৰিৰ পৰা নিলম্বিত হৈছিল। গতিকে তেনে এজন দাগী মানুহৰ ছোৱালীক ধীমানে বিয়া কৰাব নোৱাৰে। বৰুৱাই ককাদেউতাকক বুজালে, চোৱা ককা, অপৰাধী মন্দিৰাৰ দেউতাকহে, তেখেতৰ অপৰাধৰ শাস্তি মন্দিৰাই কিয় ভোগ কৰিব? কিন্তু ককাদেউতাকে তেওঁৰ কথাক গুৰুত্ব নিদিলে, নিজৰ মততে অবিচল থাকিল। ইয়াৰ বহুদিন পাছলৈ ককাদেউতাকে তেওঁক মাতবোল কৰা নাছিল। এইবোৰ দেখি এদিন আইতাকে কৈছিল, পুনা, তয়েই আমাৰ একমাত্ৰ সম্বল, গতিকে ককাদেউতাৰ কথাত মান্তি হ, নহলে তেখেতে মনত বৰ কষ্ট পাব, তই জানো তেখেতক কষ্ট দিব বিচাৰ। তেওঁ ককাদেউতাকৰ মনত আৰু দুখ দিব নুখুজিলে। এই সংসাৰত ককাকাইতাকেই সকলো, লাগিলে প্ৰেমকে বিসৰ্জন দিব, তথাপিও তেওঁলোকৰ মনত দুখ নিদিয়ে। মনৰ কথাবোৰ থিৰাং কৰি তেওঁ ক'লে, হ'ব আইতা, মই ককাদেউতাৰ কথাকে মানি চলিম। ককাদেউতাকৰ বাল্যবন্ধু অৱসৰপ্ৰাপ্ত অভিযন্তা দীপময় কাকতি, তেওঁৰ নাতিনীয়েক ৰণাঙ্গিনী কাকতি। ককাদেউতাকৰ পচন্দমতে তেওঁ ৰণাঙ্গিনীক বিয়া কৰালে। প্ৰথমতে সকলো ঠিকেই আছিল, কোনো অভাৱ অভিযোগ নোহোৱাকৈ সংসাৰখন চলিছিল। কিন্তু এবছৰমান পিছতে আউল লাগিল। ৰণাঙ্গিনীয়ে ককাদেউতাক আইতাকৰ দোষ উলিয়াব ধৰিলে। তেতিয়া ককাদেউতাকৰ আয় উপাৰ্জন নাই। আনহাতে লাহে লাহে তেখেত আৰু আইতাক অলৰ হৈ আহিছিল। বিচনাত পৰি থাকিলে দুয়োকে ৰণাঙ্গিনীয়ে আলপৈচান ধৰিব কেনেকৈ? এনেবোৰ কথাকে ভাবি ৰণাঙ্গিনীয়ে দোষবোৰ উলিয়াইছিল। প্ৰথমে ধীমানে কথাবোৰত গুৰুত্ব দিয়া নাছিল। ঘৈণীয়েকক বুজাইছিল তেনে নকৰিবলৈ। কিন্তু ৰণাঙ্গিনীৰ আচৰণৰ পৰিৱৰ্তন নহ'ল, বৰং ইয়াকে কৈ দুয়োৰে মাজত খুটখাত লাগিব ধৰিলে। ককাদেউতাক লাহে লাহে অতিষ্ঠ হৈ আহিছিল। তেখেতে কথাবোৰ তেনে হ'ব বুলি ভবা নাছিল। তেখেতৰ বাল্যবন্ধু দীপময় কাকতিৰ নাতিনীয়েক ৰণাঙ্গিনী। দীপময় কাকতি এজন সন্মানীয় লোক, সেয়ে ৰণাঙ্গিনীৰ চিন্তা চৰ্চাও উন্নত হ'ব বুলি ভাবিছিল। কিন্তু তেখেতে ভবাৰ বিপৰীতটোহে হ'ল। ককাদেউতাকে আৰু দুয়োৰে মাজত কাজিয়াৰ কাৰণ হ'ব নুখুজিলে। এদিন ৰাতিপুৱাতে তেখেতে আইতাকৰ সৈতে গাঁৱৰ ঘৰলৈ গ'লগৈ। তাতেই দুয়ো বাস কৰিবলৈ ধৰিলে। এনেকৈয়ে দিনবোৰ অতিবাহিত হৈছিল। এদিন ধীমান বৰুৱাই ভাৰত চৰকাৰৰ পৰা আমন্ত্ৰণ পালে। দিল্লীত পাতিছিল ৰাজ্যবোৰৰ কৃষিজাত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ। তাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁ অংশগ্ৰহণ কৰিছিল। দিল্লীত দুদিন অতিবাহিত হ'ল। তৃতীয় দিনৰ কথা, আবেলি তেওঁ দিল্লীত থকা বাল্যবন্ধু উদ্দীপ্তৰ ঘৰলৈ যাত্ৰা কৰিলে। উদ্দীপ্ত তালুকদাৰ এজন ডাঙৰ উদ্যোগপতি। দিল্লীৰ এঠাইত তেওঁৰ ঘৰ মাটি আছে। সময় এঘণ্টামান লাগিল। বৰুৱাই গৈ তালুকদাৰৰ ঘৰৰ সন্মুখত উপস্থিত হ'ল। দেখিবলৈ পালে চৌহদটো প্ৰকাণ্ড। তাৰ মাজতে কেইবামহলীয়া এটা অট্টালিকা। চৌহদৰ ভিতৰলৈ তেওঁ সোমাই গ'ল।

এটা কোঠাৰ দুৱাৰমুখৰ আগত ৰৈ তেওঁ কলিং বেলৰ ছুইচ টিপিলে। কিছু সময় পাছতে দৰজা খোল খালে। কম বয়সৰ এজনী তিৰোতাই আহি দুৱাৰমুখত ৰ'ল। বৰুৱাই নিজৰ পৰিচয় দিলে। তাৰ পাছতে বাল্যবন্ধু উদ্দীপ্তক লগ কৰিব অহা কথা ক'লে। তিৰোতাগৰাকী ভিতৰলৈ সোমাই গ'ল। কিছু সময় পাছত আহি ক'লে, ছাৰে আপোনাক বহিবলৈ কৈছে, তেখেত আহি আছে। বাৰান্দা সদৃশ ঠাইটুকুৰাত এখন ছোফা আছিল। বৰুৱা তাত বহিল। তেওঁৰ সন্মুখত থকা টেবুলত কেইখনমান আলোচনী আছিল। তেওঁ তাৰে এখন হাতত লৈ পঢ়িবলৈ ধৰিলে। এনেদৰে বহি থাকোঁতে প্ৰায় এঘণ্টা পাৰ হ'ল, কিন্তু ইমান সময়ে উদ্দীপ্ত ওলাই নাহিল। তেওঁ ৰৈ ৰৈ আমনি লাগিল, সেয়ে তাৰ পৰা গুচি যাব খুজিলে। কিন্তু পিছ মুহূৰ্ততে ভাবিলে, তেওঁ পিছত আকৌ দিল্লীলৈ আহিব পাৰে নে নাই তাৰ ঠিক নাই, গতিকে এতিয়াই উদ্দীপ্তক তেওঁ লগ কৰি যাব লাগিব। তেনেদৰে তেওঁ আৰু এঘণ্টা সময় পাৰ কৰিলে। তেনেতে উদ্দীপ্ত ঘৰটোৰ পৰা ওলাই তেওঁৰ কাষ পালে। ধীমান, তই ভালে আছনে? উদ্দীপ্তই তেওঁৰ ওচৰতে বহিল। তেওঁক উদ্দীপ্তই মাথো সেইষাৰ কথাই সুধিলে। তাৰপিছত নিজৰ কথাবোৰ একেৰাহে বৰ্ণনা কৰি গ'ল। তেওঁ বৰ্ণনা কৰি গ'ল দিল্লীৰ ক'ত ক'ত তেওঁৰ মাটি সম্পত্তি আছে, কিমান ডাঙৰ মানুহে তেওঁক চিনি পায়, কিমান ডাঙৰ ব্যৱসায়ীৰ লগত তেওঁ নৈশ ভোজন কৰে ইত্যাদি। উদ্দীপ্তই মাথো নিজৰ কথাবোৰ কৈ আছিল। বৰুৱাক কথা ক'বলৈ কোনো সুযোগেই দিয়া নাছিল। ইয়াতে বৰুৱাৰ এটা সময়ত বৰ খং উঠিল। তেওঁ বহাৰ পৰা উঠিল আৰু খঙেৰে ক'লে, উদ্দীপ্ত, ধনী হৈ তই বহুত সলনি হৈছ। তই আৰু মই অন্তৰংগ বন্ধু। মই এতিয়াও তোৰ লগত তেনে বন্ধুত্ব থকা বুলি ভাবোঁ, কিন্তু তই তেনেকৈ নাভাব। বৰং গৰ্বত উফন্দি নিজৰ টকা আৰু প্ৰতাপৰ কথা বৰ্ণনা কৰিছ। তই জাননে, টকা সম্পত্তি মোৰো আছে, মানুহ আৰু কৃষক হিচাপে মোৰ সন্মানো আছে, কিন্তু তথাপিতো মই মানৱতাৰ দিশটোক গুৰুত্ব দিওঁ। কথাৰ ভাৱ অলপ সলাই বৰুৱাই পুনৰ ক'লে, আজি ইমান বছৰৰ মূৰত তোক মই লগ পাইছোঁ, গতিকে তোৰ লগতে তোৰ পৰিয়ালটো মোক লৈ ব্যস্ত হ'ব লাগিছিল, কিন্তু সেয়াতো দূৰৰে কথা। তই মোক তোৰ ঘৰৰ ভিতৰলৈয়ে নামাতিলি, মূল্যহীন মানুহৰ দৰে মোক বাহিৰত বহিব দিলি। বৰুৱাই সঁচা কথাই কৈছিল, সেয়ে প্ৰত্যাখ্যান কৰাৰ কোনো উপায় নাছিল উদ্দীপ্তৰ, কিন্তু তেওঁৰ খং উঠিছিল, সেয়ে সেই ঠাইখিনিতে থৰ গতিত পাইচাৰি কৰি আছিল। বৰুৱাই পুনৰ ক'ব ধৰিলে, নিজকে ডাঙৰ মানুহ বুলি ভাব তই, কিন্তু মই তোৰ আচৰণক ধিক্কাৰ দিছো, দৰাচলতে তই মানুহ নামৰ অযোগ্য। কথাখিনি কৈ বৰুৱা তাৰ পৰা ওলাই আহিছিল। তাৰপিছত বৰুৱা দিল্লীত প্ৰদৰ্শনীৰ বাবে আৰু 7 দিন থাকিল। প্ৰদৰ্শনীত লাভ কৰা উচ্চ প্ৰশংসাৰ বাবে তেওঁ প্ৰমাণ পত্ৰ পালে। প্ৰদৰ্শনী শেষ হোৱাৰ 5 দিনা তেওঁ ঘৰলৈ উভতিল। লগতে ল'লে তেওঁৰ 2 এপদ বস্তু। উভোতাৰ পথত ৰে'লত তেওঁ 2 দিন পাৰ কৰিলে। 2য় দিনা ৰাতি তেওঁ চহৰৰ ৰে'ল ষ্টেচনটো পালে। ৰে'লৰ পৰা নামি তেওঁ টেক্সি এখন ভাড়া কৰিলে। তাতে উঠি ঘৰলৈ আগবাঢ়িল। তেওঁ ৰাস্তাত ঘৈণীয়েকৰ লগত মোবাইলত কথা পাতি গৈছিল। হঠাতে ৰণাংগিনীয়ে এটা বিকট শব্দ শুনা পালে। লগে লগে মোবাইলৰ সংযোগ বিচ্ছিন্ন হ'ল। তেওঁ বৰ ভয় খালে। তেওঁ গিৰিয়েকৰ ভয়ংকৰ বিপদৰ আশংকা কৰিলে। মোবাইলটো কাণত ৰাখিয়েই হেল্ল' হেল্ল' বুলি চিঞৰিলে, কিন্তু কোনো সঁহাৰি নাপালে। তেওঁৰ মনত চিন্তা হ'ল, বিকট শব্দটো কিয় হ'ল? লগে লগে ফোনৰ যোগাযোগ বিচ্ছিন্ন হ'ল। হয়তো গিৰিয়েক আহি থকা গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। তেওঁ ভগৱানক কৰজোৰে মিনতি কৰিলে, হে ভগৱান, তেখেতৰ যাতে একো অনিষ্ট নহয়, তেখেতক নিৰাপদে ৰাখিবা। মুহূৰ্ততে তেওঁ সিদ্ধান্ত ল'লে। যেনেকৈ আছিল তেনেকৈ থানালৈ দৌৰিলে। থানা পাই তেওঁ অচিক ঘটনাটো বিৱৰি ক'লে। কান্দি কান্দি আৰক্ষীৰ সহায় বিচাৰিলে। লগে লগে আৰক্ষী সষ্টম হ'ল। দুৰ্ঘটনাটো ক'ত ঘটিছে সেয়া জনা নাছিল, সেয়ে মোবাইলৰ লোকেশ্যন পৰীক্ষা কৰাত লাগিল।

0: সেই সময়তে ৰণাংগিনীৰ মোবাইলটো ৰিং হ'ল। লগে লগে তেওঁ মোবাইলটো কাণত ল'লে। ফোনত এজন লোকে তেওঁৰ পৰিচয় ল'লে। তাৰপিছত ক'লে, আপোনাৰ স্বামী ধীমান বৰুৱা দুৰ্ঘটনাত পতিত হৈছে, তেখেতক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, গতিকে আপুনি তৎক্ষণাত ইয়ালৈ আহক। তেওঁ উঠাটো খাই ৰাস্তালৈ আহিল। তাত এখন অ'টোত উঠিল। চালকজনক চিকিৎসালয়লৈ তীব্ৰ গতিত অ'টো চলাব দিলে। কিছু সময়ৰ ভিতৰতে তেওঁ গৈ জিলা চিকিৎসালয় পালে। অ' বোৱাৰী, তুমি আহিলা। বিচনাত শুই থকা শহুৰে ককাদেউতাকে ৰণাংগিনীক উদ্দেশ্যি ক'লে। তাৰপিছত তেখেতে পুনৰ ক'লে, চহৰলৈ মই এটা কামত গৈছিলোঁ, কিন্তু ৰাস্তাতে পুনৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখা পাওঁ। আচলতে গাড়ীখন নিয়ন্ত্ৰণহীন হৈ পৰিছিল। তেনে অৱস্থাতে গৈ ৰাস্তাৰ দাঁতিৰ এখন বেৰত খুন্দা মাৰে। মোৰ চকুৰ আগতে দুৰ্ঘটনাটো ঘটিছিল। লগে লগে পুনাক গাড়ী তুলি ইয়ালৈ লৈ আহোঁ। এইখিনিলৈ কৈ ককাদেউতাক বিচনাতে উঠি বহিল। তাৰপিছত পুনৰ ক'লে, তুমি বেয়া নাপাবা বোৱাৰী, সৰুৰে পৰা পুনাক পাইছোঁ যে, সেয়ে তাৰ বিপদৰ সময়ত মই হাত সাৱটি বহি থাকিব নোৱাৰিলোঁ। ৰণাংগিনী আৰু ৰৈ নাথাকিল। তেওঁ ককাদেউতাকৰ ভৰি দুখনত ধৰি কান্দিবলৈ ধৰিলে। কান্দি কান্দি ক'লে, মোক আৰু লাজ নিদিব ককা, মই মহাপাতকী, অকৃতজ্ঞ হৈ আপোনাক আৰু আইতাক বহুত কষ্ট দিলোঁ। আপুনি মোক ক্ষমা কৰি দিয়ক ককা, মোক ক্ষমা কৰি দিয়ক। ককাকে তেওঁক উঠাই দিলে। এই মুহূৰ্তত তেখেতৰ নাতি বোৱাৰীজনীক নিজৰ জীয়েকৰ দৰে লাগিল। তেখেতক অতিকৈ ভাল পোৱা আৰু সন্মান কৰা এইজনী ৰণাংগিনী তেখেতৰে ছোৱালী। তেতিয়া ৰাতিপুৱাইছিল। সূৰ্যৰ পোহৰত নিশাৰ এন্ধাৰ আঁতৰি গৈছে। পোহৰত পৃথিৱীখন উজ্জ্বল হৈ পৰিছে।
1: ফৰকাল মৃগেন শৰ্মাৰ চুটিগল্পটি শুনিলে। গল্পটি পাঠ কৰিলে মেলোডি পাটগিৰিয়ে। চোৰাত এইবাৰ শুনোৱা হওক অন্তৰীপ কাকতিৰ কেইটিমান কবিতা।
2: আইৰ পেটৰ পানীৰ মোনাটো চকুৰে দেখাৰ আগেয়ে মই কাণেৰে শুনা পালোঁ। কোনোবাই মোক ফুচফুচাই ক'লেহি, তুমি প্ৰথমে পানী আছিলা, পানীয়েই তোমাৰ প্ৰথম পৰিচয়। মই তেওঁক উভতি ধৰিলোঁ, তুমি কোন? তেওঁ লাহেকৈ ক'লে, ওচেনাস। মই তোমাক চিনিব পৰা নাই। তুমি য'ত আছা মই তাৰেই উৎস। মই ক'ত? ধৰি লোৱা এইখনেই পৃথিৱীৰ ক্ষুদ্ৰতম সাগৰ, পানীৰ দোলনা। ইয়াত বৰ আন্ধাৰ, একোকে নমনি। ভয় নকৰিবা, এই পৃথিৱীৰ সবাতোকৈ নিৰাপদ ঠাই। ইয়াৰ পৰা মই কলৈ যাম? আইৰ কোলালৈ, মানুহৰ মাজলৈ। ওচেনাস পানী হ'ল। নিৰন্ন নৈশব্দত মই কিছুপৰ দুলি থাকিলোঁ। তেনেতে আইৰ পৰা মোলৈ ভাহি আহিল গুণগুণনি। কমলা কুঁৱৰী, পানী এপতা হ'ল। পুনৰ নৈশব্দ। মই পানীৰ মোনাতে হাত ভৰি মাৰিবলৈ ধৰিলোঁ। আয়ে পুনৰ গুণগুণালে, কমলা কুঁৱৰী, পানী এমুখে হ'ল। ৰজাৰ কুঁৱৰী মৰিল, খৰাং গুচিল, আই টোপনি গ'ল। ময়ো শান্ত সাগৰত কুচিমুচি সোমাই থাকিলোঁ। নিজৰ বাদে তুমি কাকো ধৰি ৰাখিব নোৱাৰা। নিজৰ বাদে তুমি কাকো ধৰি ৰাখিব নোৱাৰা, প্ৰেম, পৰিজন অথবা বতাহ। মুহুৰ মুহু তোমাতেই বন্দী, মন ভূমাত বসন্তৰ ভূঁই তলি। নিজৰ বাদে তুমি কাকো ধৰি ৰাখিব নোৱাৰা। বাখ্যাতা, প্ৰটাগনিষ্ট আৰু দৰ্শকৰ ধৰ্মভাৰেৰে তুমি বাৰণ কৰিব খোজা কথা বাগিহ নিৰৱতা। নিজৰ বাদে তুমি কাকো ধৰি ৰাখিব নোৱাৰা।

0: তাঁতশালৰ চকুলো ঘোলা, মন মৰি খালি, সূতা যে তপস্যাত নাহে ধনতহে বাঢ়ে। পাটমাদৈৰ পাঁজি মজি সপোন সৰু ঘৰত বহি মনৰ মাত পালো, সুখ দুখ পাতত দিয়া পিঠা, ধিমিকি ধিমিকি হলেও জীৱন চাকি জ্বলাই দিয়া। দাও কুৰুদাও সময়, বন নহৰুৰ গোন্ধ আহি কুচিমুচি সোমালহি গাড়ীয়লি ৰিহাৰ কেচত, আধলিমুখৰ নেজেপতা থুৰিয়া পিকৰাঙি ওঠ জগন্ময় বোলোতে হাঁহিৰ সাজত জলমল বাবৰি ফুল। কলঘৰৰ কাষৰ পৰা মই চিঞৰি মাতিলো, আইতাৰ দেখোন ন ছোৱালীৰ নজৰ। জখৰীয়াৰ হাতত ৰজাৰ দিন উকলিল, ৰণ বিগ্ৰহ হেৰি ঘৰৰ মানুহ ঘৰলৈ উলটিল, তথাপি খাৰ বাৰুত যতনাই আজিও সাৰে থাকিল এদল কাৰিকৰ এটা খেল। এখন নদীৰ মৃত্যুত তেওঁলোকে কান্দে, মেনগ্ৰোভৰ সপোনত দমে দমে চিঠি লিখে, জলম যতম দেশৰ খবৰ লৈ ৰাজপথত থিয় দিয়ে। আজিৰ জখৰীয়াৰ ডিঙিত একোডাল ষ্টেথোস্কোপ ওলমি থাকে, ঘৰে প্ৰতি চাতকৰ নিমিলা গুণিতকত আঁতৰ ঢালে। কপাহ চন্দিয়াবও নজনাজনে জখৰীয়াৰ মুখলৈ চাই সুবাত সপোনৰ দহিকতৰা বিচাৰি পায়। আজিৰ জখৰীয়া সব্যসাচী, বাৰ বাখৰ জগতত আল্লাউদ্দিনৰ চাকি। সন্ধিৰো থাকে অন্য সুৰভি, সাগ্ৰহে সাঁচত মৰা সিদিনাৰ কথা, পিতাইৰ নাঙলৰ উত্তৰাধিকাৰীৰ ভূমিষ্ঠৰ খবৰ ফাটি ফুটি গৈছিল বকুলপুৰত। কোনো কথা বাগিচৰ কথাৰ আঁতত দুলি দুলি মই চিকুণাইছিলোঁ ৰাজকুমাৰৰ আলি, লিগিৰি খোপা বান্ধি আয়ে হেনো পিতাইক কৈছিল মোৰ সাহেতি বাঢ়িল। তিনিজনী বাইৰ পিছৰ ৰাজকুমাৰৰ বাবে আয়ে নিশাৰ নিশাটো আওৰাইছিল সাধুৰ পেৰা গীতা নামঘোষা। আই পিতাইৰ কল্পপ্ৰাসাদত বাঢ়িবলৈ ধৰিলোঁ, দাঁতত ভাত এটি লাগিলেও চুবুৰীয়ে জানে মাটিত থলে পৰুৱাই পোৱাহেন কৰে। এদিন ৰাজকুমাৰ হৈ বাজলৈ ওলালোঁ, জখলা খুপিয়া জীৱনৰ পথত নিজকে আভজা বুলি আৱিষ্কাৰ কৰাৰ দিনাখনৰ পৰাই আকাংক্ষাৰ সমস্ত আভৰণক চাবলৈ ধৰিলোঁ নতুন ধৰণে, নিজৰ ধৰণে, সংগোপনে। মাৰলি চচাতকৈ পিৰালি মচা, জপনা জপাতকৈ তোলোঠা খৰা, অন্তৰলৈ চপাই ললো সন্ধিৰ সুৰভি। চুবুৰীৰ দৈধতা গিলি আয়ে কলে, নিজৰ ভিতৰত নিজৰ নিচিনা হ, এধাপ এৰি ইধাপত ৰৈ মুকলি উশাহ ল। মূৰৰ ওপৰত হাতখন থৈ পিতায়ে যদিও একোকে নকলে, যিটো হাঁহি মাৰিলে অন্তৰ ভৰি গ'ল।
1: অন্তৰীপ কাকতিৰ এমুঠি কবিতা শুনিলে। কবিতাকেইটি পাঠ কৰিলে নয়ন প্ৰসাদে। সাহিত্যচোৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলোডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ তিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: শিল্পীসকলৰ দায়বদ্ধতাটো থাকিবই লাগিব, কাৰণ কলা সংস্কৃতি আমি সকলো কৰিছোঁ মানুহৰ বাবে। মানুহ যেতিয়া দুৰ্যোগত পৰে, যদি মানুহৰ সহায় কৰিব নোৱাৰোঁ, তেন্তে শিল্পী কিহৰ? সংগীতটো সময়ৰ লগত চলে বুলি সংগীতৰ পণ্ডিতসকলে কয়, সেইমতে কিছু পৰিৱৰ্তন আহিছে, বিশেষকৈ আহিছে সুৰৰ পৰিৱৰ্তন। কিন্তু এইটো বেয়া কথা নহয়, আগতেও বহুত আহিছিলে। কিন্তু গীতৰ কথা ক'বলৈ যাওঁতে প্ৰধান প্ৰথমতেই কথা আহে গীতৰ কথাংশ। তাৰ কাৰণে যিটো ভাষা জ্ঞান লাগে সেইটো মজবুত হ'ব লাগিব, শব্দৰ ভাণ্ডাৰ বহুতখিনি লাগিব, ভাষাটো ভালকৈ জানিব লাগিব, ভাৱ ভাষা ধ্বনি ছন্দ এইবিলাকৰ বিষয়ে জ্ঞান থাকিব লাগিব। বৰ্তমানৰ গীতত মই দেখিছোঁ সুৰৰ ক্ষেত্ৰত যিমানখিনি জোৰ দিয়া হয়, কথাংশত সিমান জোৰ দিয়া নহয়, কথাংশত এনেই পাতলীয়া ধৰণৰ হয়। গতিকে নতুন প্ৰজন্মই এইটো ক্ষেত্ৰত চেষ্টা কৰিলে ভাল হ'ব।
1: নুৰুল হক, এই নামটো উচ্চাৰণ কৰাৰ লগে লগে অসমীয়া সংগীতৰ শ্ৰোতাসকলৰ মনলৈ এনে এগৰাকী গীতিকাৰৰ ছবি আহে যাৰ মাজত গভীৰ জীৱনবোধ আৰু মানুহৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি, দেশৰ প্ৰতি, সমাজৰ প্ৰতি থকা গভীৰ প্ৰেম সুৰ হৈ ওলাই আহে। 5 দশকতকৈও অধিক কাল নুৰুল হকে নিৰৱচ্ছিন্নভাৱে গীত ৰচনা কৰিছে, কেতিয়াবা নিজৰ মনৰ বীণখনত অকলে সুৰ তুলি, কেতিয়াবা সমাজৰ প্ৰয়োজনত বা কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰয়োজনত, কেতিয়াবা অগ্ৰজ অনুজসকলৰ অনুৰোধ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা ৯ বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান।

0: গীত লিখিবলৈ তেখেত আকৃষ্ট হৈছিল।
1: মোৰ ঘৰৰ পৰা নাতি দূৰত জেবি ৰোডৰ কাষত যোৰহাট টকিজ নামৰ বাছলৈ যাক শংকৰ টকিজ বোলা হয়, তাত গধূলি প্ৰায়ে দৰ্শকক আকৰ্ষণ কৰিবৰ কাৰণে মাইকত গান দিয়ে আৰু সেই গানবিলাকৰ যথেষ্ট সংখ্যকখিনি হিন্দী গান। এতেকে সৰুতেই সেই হিন্দী গানবোৰ শিকি হিন্দী গান শুনি শুনি হিন্দী গীতৰ প্ৰতি এটা প্ৰেম জন্মে, যাৰ কাৰণে মই হিন্দী ভাষাটো শিকিবলৈ লওঁ।
0: প্ৰথমতে হিন্দী গীত শুনি হিন্দী ভাষাটোৰ প্ৰতি তেখেত আকৰ্ষিত হৈছিল, হিন্দী ভাষাটো শিকিবলৈ লৈছিল আৰু তাৰ পাছত তেখেতে হিন্দী ভাষাৰ গীত লিখিবলৈ আৰম্ভ কৰিছিল।
1: মোৰ যিমান দূৰ মনত আছে, 1953 চনৰ ছেপ্টেম্বৰ মাহত যোৰহাটৰ বিশিষ্ট সাংস্কৃতিক অনুষ্ঠান মিলিত শিল্পী সমাজে এখন বিচিত্ৰানুষ্ঠান পাতিছিলে। তাত এটা হিন্দী গীতৰ দৰকাৰ আছিলে, সেই হিন্দী গীতটো তেওঁলোকে মোকে লিখিবলৈ দিলে। তাৰ পাছত অক্টোবৰ মাহত গান্ধী জয়ন্তীত এটি গান্ধীজীৰ ওপৰত এটি গীত লিখিবলৈ দিলে। সেই গীতটোৰ প্ৰথম কিষাৰী আছিল, অহিংসা কে আচল পূজাৰী বাপু জি হামাৰে হে ও হামাৰে সবকে প্যাৰে হম সব উনকে প্যাৰে হে। জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ 2 অক্টোবৰৰ দিনা সেই গীতটি পৰিৱেশন কৰা হ'ল। গীতটি সুৰকাৰ আছিল ৰমেশ ভট্ট ডাঙৰীয়া আৰু তাত বিশেষভাৱে শ্ৰোতা আছিল মুক্তিযুঁজাৰু গড়মূৰ সত্ৰৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী, মুক্তিযুঁজাৰু শ্ৰীযুত দেৱেশ্বৰ শৰ্মা আৰু নাট্যচাৰ্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰ ডাঙৰীয়া। তেখেতসকলে গীতটি ইমান ভাল পালে যে আকৌ গাবলৈ দিলে। সেই তেতিয়াৰ পৰাই মই এটি প্ৰেৰণা পালোঁ আৰু তেতিয়াৰ পৰাই প্ৰায় হিন্দী গীতেই লিখিবলৈ ললোঁ।
0: প্ৰথমতে নুৰুল হকে হিন্দী ভাষাৰ গীত লিখিবলৈ আৰম্ভ কৰিছিল যদিও একে সময়তে তেখেতে অসমীয়া ভাষাৰ গীতো লিখিছিল। কিন্তু 1957 চনত তেখেতলৈ এটি সুযোগ আহিল ছবিৰ বাবে গীত লিখাৰ।
1: হিন্দী গীতৰ লগতে অসমীয়া গীতো মই লিখিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু 1957 চনত যোৰহাটলৈ আহিছিল ব্ৰজেন বৰুৱা ডাঙৰীয়া। তেখেতসকলৰ বৰুৱা আৰ্ট প্ৰডাকশ্যনৰ দ্বিতীয় ছবি মাক আৰু মৰম দুটি গীত আছিলে। সেই দুটি গীত হিন্দীত লিখিবলগীয়া হৈছিলে আৰু তেখেতে আমিনুর রহমান যাক হীরাকুয়াইটি বলে আমি কৈছিলোঁ, তেখেতে বজেন্দাক কলে যে ইয়াতে এজন লড়া আছে, তেওঁ হিন্দী গীত লিখে, এতেকে তেওঁৰ দ্বারা লিখাব পাৰে। মোক দহাবৰা চুকৰ লুকুন বৰদলৈ ঘৰলৈ মাতি পঠালে। মই গলোঁ আবেলি বেলিকা। তেতিয়া তেখেতে মোক কলে যে আমাৰ ছবিখন মাক আৰু মৰমত দুটি হিন্দী গীত আছে, তুমি লিখিব পাৰিবানে? মই বোলো মই চেষ্টা কৰি চাব পাৰোঁ। আৰু তেতিয়া তেখেতে মোক সুৰৰ ওপৰত গীত লিখিবলৈ দিলে। মোৰ জীৱনত প্ৰথম মই সুৰৰ ওপৰত, মই আগতে যিখিনি গীত লিখিছিলোঁ প্ৰথমতে গীত লিখোঁ তাৰ পাছত সুৰকাৰে সুৰ কৰে, কিন্তু সেই প্ৰথম বজেন্দাই মোক সুৰৰ ওপৰত গীত লিখাবলৈ যত্ন কৰিলে। প্ৰথম দিনা প্ৰথম গীতটোৰ ছিটুৱেশ্যন বুজাই দিলে, বুজাই দিলত লিখিবলৈ দিলে, মই লিখিলোঁ সুৰৰ ওপৰত। ইয়ে বাত পুৰাণি হে পৰ বড়ি সুহানি হে কিছী চে ন কেহনা চুপচাপ ৰহনা ই বাট বড়ি হি লোভানী হে। তেখেত বৰ প্ৰফুল্লিত হ'ল। প্ৰথম দিনা সেই গীতটি সম্পূৰ্ণ হ'ল। পাছদিনা আকৌ মাতিলে, মাতি পেলাই অন্য এটি সুৰ দি ক'লে এইটো গীতো লাগিব, এইটো এটা যুগ্ম গীত, তুমি লিখিবলৈ চেষ্টা কৰাচোন। তেখেতৰ সুৰৰ ওপৰত মই লিখি দিলোঁ।

0: যোৰহাটৰ মিলিত শিল্পী সমাজৰ সৈতে ভাৰতীয় গণনাট্য সংঘৰ এক সুসম্পৰ্ক আছিল। মিলিত শিল্পী সমাজৰ সৈতে জড়িত হৈ থকাৰ সুবাদতে নুৰুল হকে ভাৰতীয় গণনাট্য সংঘৰ অনুষ্ঠানতো ভাগ লৈছিল। তাত লগ পোৱা বিভিন্ন গুণী ব্যক্তিৰ সান্নিধ্যই তেখেতৰ জীৱনটোক সমৃদ্ধ কৰিছিল।
1: গণনাট্য সংঘৰ মই কোনো সদস্য নাছিলোঁ, মই ল'ৰা মানুহ। 1955 চনত গুৱাহাটীত সৰ্বভাৰতীয় গণনাট্য সংঘৰ অধিৱেশন হৈছিল। মালিক ছাৰে ইয়াত ক'লে তই যাৱ যদি ব'ল, মই মালিক ছাৰৰ লগতে গ'লোঁ। লগত গৈছিল মঘাই উজা প্ৰথমবাৰৰ কাৰণে। আমি গৈ গুৱাহাটী পালোঁ। গুৱাহাটীত আমি তাত কেম্পত থাকিলোঁ আৰু 3 দিন তাত অধিৱেশনো চলিল। গণনাট্য সংঘৰ সেই অধিৱেশনতে সলিল চৌধুৰী, হেমন্ত কুমাৰ, বলৰাজ চাহানীৰ দৰে শিল্পীসকলক তথা অসমৰ কলাগুৰু বিষ্ণুৰাভা ডাঙৰীয়া, হেমাংগ বিশ্বাস, ডক্টৰ ভূপেন হাজৰিকা আদিৰ সান্নিধ্য পাই ধন্য হলোঁ।
0: নুৰুল হক নাট্য আন্দোলনৰ সৈতেও জড়িত আছিল। অভিনয়ৰ প্ৰতি তেখেতৰ আছিল বিশেষ ধাউতি।
1: নাটকৰ কথা

0: ক'বলৈ যাওঁতে প্ৰথম চোৱাত অভিনয়ৰ প্ৰতিহে মোৰ বেছি ৰাপ আছিল, কিন্তু এটা সময়ত এনেকুৱা হ'ল যে মোক ৰূপসজ্জাকৰ হিচাপেহে তেওঁলোকে আগবঢ়াই দিলে। মই অসংখ্য নাটকত ভাওনাত ৰাসত ৰূপসজ্জা কৰিলোঁ, কিন্তু এই ৰূপসজ্জাৰ ক্ষেত্ৰত মোৰ স্মৰণীয় কেইটামান দিন আছে। তাৰে এটা দিন হ'ল 1962 চনত যোৰহাট থিয়েটাৰৰ মঞ্চত চিৰাজ নাটকৰ ফণি শৰ্মা আৰু কলাগুৰু বিষ্ণুৰাভা ডাঙৰীয়াক ৰং সানিবলৈ পাইছিলোঁ, সেই এটা মোৰ স্মৰণীয় দিন। সেইদৰে 1972 চনত স্বৰ্গীয় পদুম বৰুৱাৰ গঙাচলনী পাখি ছবিত আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰী ডাঙৰীয়ানীক মুখত ৰং সানিবলৈ পালোঁ, সেই এটা মোৰ ৰূপসজ্জাক স্মৰণীয় দিন বুলি মই আজিও মানো।
1: মাক আৰু মৰম ছবিখনৰ যোগেদি গীতিকাৰ ৰূপে এক পৰিচয় লাভ কৰিলে নুৰুল হকে। তেখেতে বিভিন্ন চলচ্চিত্ৰত ৰূপসজ্জাকাৰ আৰু সহকাৰী পৰিচালক ৰূপেও কাম কৰিছিল।
0: মাক আৰু মৰমে কথাছবিৰ জৰিয়তে মই গীতিকাৰ হিচাপে কথাছবি জগতলৈ আহিলোঁ। তাৰপাছত ৰঙা পুলিচ, মাক আৰু মৰম মুক্তি পাইছিলে 1957 চনত, আৰু তাৰ পাছতে ৰঙা পুলিচ মুক্তি পাইছিলে 1958 চনত। ৰঙা পুলিচত মই ৰূপসজ্জাকাৰৰ কাম কৰা নাই, ৰঙা পুলিচত কেৱল গীতিকাৰ আৰু সহকাৰী পৰিচালক হিচাপে কাম কৰিছিলোঁ। ৰঙা পুলিচ কথাছবিখনত 4টা গীত আছিলে, তাৰে মহিমুদ্দিন আহমেদ তগৰদাই গাইছিলে নাকান্দিমি আৰু মন, সেইটো গীত শ্ৰোতাই বৰ ভাল পাইছিল। মাক আৰু মৰম কথাছবিখন কলিকতাত শ্বুটিং হৈ থাকোঁতে তালৈ গৈছিলোঁ, তাতে নিপ বৰুৱাৰ পৰিচালনাত হোৱা মাক আৰু মৰমত মই বহুদিন আছিলোঁ, তাতো সহকাৰী ৰূপে কাম কৰিছিলোঁ। কৰি পেলাই মই বহু কাৰিকৰী জ্ঞান নিপদাৰ পৰাই পাইছিলোঁ, পাই পেলাই মই সেইখিনি জ্ঞানেৰে আকৌ ৰঙা পুলিচতো কাম কৰিছিলোঁ। পৰৱৰ্তী কালত দেউতি বৰুৱাৰ লগত কৰিলোঁ বৃষ্টি ছবিত, ৰতনলালত কৰিলোঁ নলিন দুৱৰা ডাঙৰীয়াৰ লগত, অতুল বৰদলৈৰ লগত কল্লোল ছবিত কৰিলোঁ, অনুতাপত কৰিলোঁ, তাৰপিছত প্ৰফুল্ল বৰুৱাৰ লগত ৰশ্মিৰেখা আৰু ৰজনীগন্ধা কৰিলোঁ। ৰজনীগন্ধাৰ এটি যুগ্ম গীত ৰিব্ৰিব মলয়াৰ দীপেন বৰুৱা আৰু মিতালী চৌধুৰীৰ কণ্ঠত জনপ্ৰিয় হৈছিল।

ৰফি চাহেবে সন্ধিয়া গালেও তেখেতেও খুব ভাল পালে আৰু যাবৰ সময়ত আমাক পাছদিনা কৈ গ'ল যে তোমালোকে আৰু লগতে আন এটা গীত লৈ বোম্বেলৈ আহিবা, দুটি গীত আমি বাণীবদ্ধ কৰাম। সেইমতে আমি 1968 চনত আৰম্ভণিতে বোম্বেলৈ গ'লোঁ আমি তিনিও। বোম্বেত সেই সময়ত ৰফি চাহাব অতি ব্যস্ত গায়ক, সেইকাৰণে এদিন দেওবাৰে 1968 চনৰ 25 ফেব্ৰুৱাৰী দেওবাৰৰ দিনা HMB ষ্টুডিঅ' খোলাই পেলাই তেখেতে এই গানৰ গীত দুটিৰ বাণীবন্ধনৰ ব্যৱস্থা কৰিলে। তেতিয়াই অসমীয়া চোতালতো প্ৰথমতে গালে, তাৰপাছত মোৰ দৃষ্টিত তুমি ধৰা পৰিলা গীত দি গালে।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আকাশবাণী যোৰহাট কেন্দ্ৰত বাণীবদ্ধ কৰা গীতিকাৰ নুৰুল হকৰ সৈতে জয়ন্ত নাথৰ কথোপকথনৰ কিয়দংশ, নুৰুল হকৰ বিষয়ে ডক্টৰ নগেন শইকীয়া লিখা কিছু কথা আৰু নুৰুল হকে লিখা কেইটিমান গীতৰ কিয়দংশৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

মঞ্জ্যোৎস্না মহন্তৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসমূহ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই পুলকিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

মঞ্জ্যোৎস্না মহন্তৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসমূহ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই পুলকিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।